যে 33 মিনিট আৰু 39 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত।

এই আকাশমানে গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জলি ভট্টাচাৰ্য আৰু কৰিশ্মা মহন্ত, নিয়ন্ত্ৰণ কক্ষত লক্ষ্মীতা শইকীয়া, বিবেক শৰ্মা, আনোৱাৰ আলী, ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, তিলক চন্দ্ৰ দাস, এফ এম ট্ৰান্সমিটাৰত পপী চন্দ আৰু ষ্টুডিঅ'ত মই দুৰ্লভ কাঠাৰ। এয়া আকাশমানী গুৱাহাটীৰ মহাবাহু বন্দনা।

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে স্বপ্না শইকীয়াৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, ৰমণী কুমাৰ শৰ্মা আৰু সহশিল্পীৰ কণ্ঠৰ লোকগীত, সোণমাই বৰ্মন আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, ৰামেশ্বৰ পাঠক আৰু ধনতা পাঠকৰ দ্বৈত কণ্ঠৰ ভক্তিমূলক গীত আৰু শেষত বৰ্ণালী দাসৰ কণ্ঠৰ কবিৰ ভজন শুনিলে।

0: যুঁজ জীৱনৰ সহজাত বৃত্তি, কিন্তু এই যুঁজ হ'ব লাগে সদায় অসৎ বৃত্তিৰ বিৰুদ্ধে। লক্ষ্যস্থানতকৈ যাত্ৰাহে অধিক লাগতিয়াল। কোৱা হয় বোলে লোকলৈ বুলি গছ ৰোৱা মানুহজনেই পোনপ্ৰথমে জীৱনৰ উদ্দেশ্যৰ সঁহাৰি পাইছিল। গতিকে যিয়ে যাত্ৰাপথ চিনি পায় তাৰ লক্ষ্যস্থানৰ চিন্তা নাই, আৰু যি এবাৰ লক্ষ্যস্থানৰ সন্ধান পাইছে তাৰ জীৱনত কোনো পৰাজয়ৰ ভয় নাই, কিয়নো তেওঁক দেখি পৰাজয় নিজেই পৰাজিত হ'ব। বায়ুৰ বাধা নহ'লে চৰাই উৰিব নোৱাৰে, পানীৰ বাধা নহ'লে মাছে সাঁতুৰিব নোৱাৰে। এতেকে বাধা গতিৰ অন্তৰাই নহয়, বৰঞ্চ সহায়ক। তেনেকৈ কোনোবাই যদি সঁচাকৈ ঈৰ্ষা কৰে, সিও শুভ লক্ষণ। যিহেতুকে বিশেষ উচ্চ স্তৰলৈ নুঠিলেই কোনো ঈৰ্ষাৰ পাত্ৰ হ'ব নোৱাৰে। অৱশ্যে অনুপযুক্ত সমালোচনাক মনত ঠাই দিব নালাগে।
1: আজিৰ মুকুতামালাৰ কথাখিনি ডিম্বেশ্বৰ নেগুৰৰ ৰচনাৰ পৰা লোৱা হ'ল।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

এডিথ ৱালং আৰু মহম্মদ চুন্নি মিয়াৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। তাহানিৰ গীত অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ৰুদ্ৰ বৰুৱাৰ কণ্ঠৰ এটি গীত।

আজি সন্ধিয়া 6 বজাৰ পৰা নলবাৰীৰ চামতাত অনুষ্ঠিতব্য নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ ধাৰা বিৱৰণী প্ৰচাৰ কৰা হ'ব। বিৱৰণী আগবঢ়াব জিতেন শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। নিশা 9:30 বজাত জীৱন আলীৰ যুগলবন্দী। এইবাৰৰ দম্পতি মঞ্জু বৰা আৰু দিলীপ বৰা। আত ধৰিব সীমান্ত বৰ্মা আৰু জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বৰ্মাৰ। বিয়লি 5:25 মিনিটৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত চাহ বাগিচাৰ লোকৰ বাবে পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে ডক্টৰ ৰীতা শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। লগতে ঝুমুৱৈৰ পৰিৱেশন কৰিব কালীপ্ৰসাদ ৰেড্ডি আৰু সংবৃন্দই। আজি পুৱা 10 বজাত এখনেই ইংৰাজী আলেখ্য যাযাবৰ দ্য চলফুল ৱাণ্ডাৰাৰ। আলেখ্যখনৰ ৰচনা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:02 মিনিটৰ নাটশালাৰ নিবেদন ধ্ৰুৱজ্যোতি দাস ৰচিত নাট মাটিৰ চাকিৰ শিহা। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 1:10 মিনিটৰ দেওবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন যোগেশ দাস ৰচিত ধাৰাবাহিক নাট চৌধুৰী পৰিয়ালৰ প্ৰথম খণ্ড। নাটখনিৰ প্ৰযোজনা নীলোৎ চক্ৰৱৰ্তীৰ। পুৱা 6:55

7 বজাত নিউ গুৱাহাটী, 7:15 আজি পুৱা। অনুষ্ঠানটির প্রযোজনা কার্তিক সূত্রধরর। পুৱা 7:30 বজাৰ নিদান অনুষ্ঠানত আইৰণৰ অভাৱজনিত ৰোগৰ বিষয়ে ডক্টৰ মৌচুমী বৰকাকতিৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ। পুৱা 8:30 বজাৰ গীতিমালিকাত হাসিনা হাজৰিকা, জ্যোতিপ্ৰকাশ দাস, অনিমা চৌধুৰী, হীৰেণ শৰ্মা আৰু লক্ষ্মী বৰাৰ কণ্ঠৰ গীত। পুৱা 9:15 অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। পুৱা 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। পুৱা 10:30 চেমনিয়াৰ চৰাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ বিশেষ অনুষ্ঠান শুনিবলৈ পাব। দিনৰ 12:30 আইডিঅ' বুলনি অনুষ্ঠানত নম্রতা দত্ত রচিত আলেখ্য সংগ্রাম লগ্নে আজি, প্রযোজনা উৎপল দত্তর। দিনৰ 1:50 আৰু সন্ধিয়া 5:55 বৃন্দগান, 8:30 বজাত পাশ্চাত্য সংগীত অনুষ্ঠান, 3:15 আধুনিক গীতৰ অনুষ্ঠান, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান, অনিশা 9 বজাত চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ

0: বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মৌলিক কণাৰ বিভিন্ন কথা। আমাৰ চৌপাশৰ সকলো প্ৰকাৰৰ পদাৰ্থ অসংখ্য ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণিকাৰে গঠিত। এই কণিকাবোৰকে অণু পৰমাণু বুলি কোৱা হয়। আধুনিক পদাৰ্থ বিজ্ঞানৰ মতে পৰমাণু আন কিছুমান মৌলিক কণাৰে সমষ্টি। এই মৌলিক কণাসমূহ আয়তনত ইমান সৰু যে আমি ইহঁতক চকুৰে দেখা নাপাওঁ। পদাৰ্থ অবিনাশী পৰমাণুৰ সমষ্টি বুলি অতীতেৰে পৰাই বিজ্ঞানী আৰু দাৰ্শনিকসকলে ধাৰণা কৰি আহিছে। গ্ৰীক ভাষাত এটম মানে হ'ল অবিভাজ্য। পিছে এই ধাৰণাটো যুক্তি আৰু অনুমানৰ ভিত্তিতহে কৰা হৈছিল, কাৰণ যিকোনো পদাৰ্থক বিভক্ত কৰি গ'লে এটা অৱস্থাত ইয়াৰ পুনৰ বিভাজন দেখা পোৱা নাযায় বা অনুভৱ কৰাটো সম্ভৱ নহয়। সপ্তদশ শতিকাৰ পূৰ্ৱৱৰ্তী কালত চিন্তাবিদসকলে বিশ্বাস কৰিছিল যে সকলো পদাৰ্থৰ মৌলিক ধৰ্ম হ'ল দুটা, তৰলতা আৰু দহনশীলতা। বিভিন্ন পদাৰ্থত তৰলতা আৰু দহনশীলতা ভিন ভিন অনুপাতত থাকে। সেয়েহে তাহানিৰ এলকেমিষ্টসকলে দহনশীলতা আৰু তৰলতাৰ অনুপাত সলনি কৰি এটা পদাৰ্থক আন এটা পদাৰ্থলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰিছিল। সোতৰ শতিকাত আৰম্ভ হোৱা আধুনিক ৰসায়ন বিজ্ঞানেহে এই ধ্যান ধাৰণা সলনি কৰে। ফ্ৰান্সৰ বিজ্ঞানী লেভইছিয়াৰে 1775 চনত দেখুৱায় যে অতীজতে মৌলিক পদাৰ্থ বুলি বিবেচনা কৰা জুই আচলতে ইন্ধন আৰু বায়ুত থকা অক্সিজেনৰ মাজত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ বাহিৰে আন একো নহয়। জন ডেল্টন, গে লুচাক, এভগ্ৰেডো আদি বিজ্ঞানীৰ তাত্ত্বিক আৰু পৰীক্ষামূলক গৱেষণাৰ পৰা মৌলৰ ধাৰণা উদয় হয়। এই ধাৰণা মতে প্ৰতিটো মৌল একেধৰণৰ অবিভক্ত অবিনাশী পৰমাণুৰে সমষ্টি। বিংশ শতিকাৰ মাজভাগলৈকে প্ৰায় 104 বিধ মৌলৰ আৱিষ্কাৰ হয়। 1769 চনত ৰুছ দেশৰ বিজ্ঞানী ডিমিত্ৰী মেণ্ডেলিভে ৰাসায়নিক মৌলসমূহৰ ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত পৰ্যাবৃত্ত তালিকা এখন উলিয়ায়। ইয়াৰ পৰা উমান পোৱা গ'ল যে মৌলসমূহৰ ধৰ্মৰ পৰ্যায়ক্ৰমে পুনৰাবৃত্তি ঘটে। দৰাচলতে বিভিন্ন ৰাসায়নিক মৌলৰ

বিভিন্ন বিক্ৰিয়াসমূহৰ পৰাই আধুনিক পৰমাণু তত্ত্বৰ জন্ম হয়। প্ৰতিটো পদাৰ্থৰ টুকুৰা বা অংশ বহুতো অণুৰ সমষ্টি, আকৌ কেইটামান পৰমাণু মিলি একোটা অণু গঠিত হয়। ৰসায়ন বিজ্ঞানৰ মতে পদাৰ্থৰ গঠনৰ শেষ স্তৰ হ'ল পৰমাণু। 19 শতিকাৰ শেষভাগতে ৰাসায়নিক মৌলৰ পৰমাণুসমূহ অভিজাত্য নহ'ব পাৰে বুলি অনুমান কৰা হৈছিল। বিজ্ঞানীসকলে ধাৰণা কৰিছিল যে অতি উষ্ণ অৱস্থাত পৰমাণুসমূহক পুনৰ বিভক্ত কৰিব পৰা যায়। কম চাপৰ গেছত উচ্চ বিদ্যুৎ বিভৱ প্ৰয়োগ কৰি দৰাচলতে বিজ্ঞানীসকলে পৰমাণুক দুটা বিদ্যুৎ আধানযুক্ত অংশত বিভক্ত কৰিবলৈ সক্ষম হৈছিল। ইংলেণ্ডৰ বিজ্ঞানী জে জে থমছনে পৰমাণুৰ এই দুটা খণ্ড অধ্যয়ন কৰি 1897 চনত আৱিষ্কাৰ কৰে যে ইয়াৰ এটা অংশ ঋণাত্মক আধানযুক্ত, যাৰ নাম ইলেক্ট্ৰন। থমছনৰ পৰীক্ষাই এইটো উমান দিলে যে পৰমাণুৰ আনটো ভাগ গধুৰ আৰু ধনাত্মক আধানযুক্ত, ইয়েই হ'ল নিউক্লিয়াছ। বিজ্ঞানী ৰাদাৰফৰ্ডৰ পৰীক্ষাসমূহে ইয়াৰ স্থিতি সন্দেহবিহীনভাৱে সাব্যস্ত কৰে। আদিতে পৰমাণুৰ কেন্দ্ৰত অৱস্থিত গধুৰ নিউক্লিয়াছটোক নিৰ্দিষ্ট সংখ্যাৰ ধনাত্মক আধানযুক্ত প্ৰট'ন আৰু ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ সমষ্টি বুলি ধৰা হৈছিল। অৱশ্যে নিউক্লিয়াছৰ এই ছবিখন সময়ৰ লগে লগে সলনি হয়, কাৰণ নিউক্লিয়াছৰ ক্ষুদ্ৰ পৰিসৰে সাধাৰণ শক্তিযুক্ত ইলেক্ট্ৰন এটাক আবদ্ধ কৰি ৰাখিব নোৱাৰে। জাৰ্মান পদাৰ্থবিজ্ঞানী হাইজেনবাৰ্গে প্ৰট'নৰ প্ৰায় সমান ভৰৰ আধানশূন্য মৌলিক কণা নিউট্ৰনৰ অৱস্থিতিৰ ভৱিষ্যৎবাণী কৰে। 1932 চনত ইংলেণ্ডৰ জেমছ চেডুইকে গৱেষণাগাৰত নিউট্ৰন আৱিষ্কাৰ কৰে। এনেদৰে ইলেক্ট্ৰন, প্ৰট'ন আৰু নিউট্ৰনৰ আৱিষ্কাৰৰ জৰিয়তে মৌলিক কণা পদাৰ্থবিজ্ঞানৰ আৰম্ভণি ঘটে।

0: জ্ঞান বিজ্ঞান শুনিলে। যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ

0: মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে sonitpur.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ষণিক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক যুৱতীসকলক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ নিকাচ, বিত্তীয় আৰু আইন কোম্পানী গঢ়ি তুলিবলৈ আহ্বান জনাইছে। গোলকীয় অনিশ্চয়তা সত্ত্বেও ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.8% হৈছে আৰু ইয়াৰ পৰা দেশৰ অৰ্থব্যৱস্থাৰ সামৰ্থ্য প্ৰতিফলিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি 4-দিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। ছত্তীশগড়ত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ বিশেষ আদালতে ধীৰাম মাওবাদী আক্ৰমণৰ গোচৰত 10 অভিযুক্তক দোষী সাব্যস্ত কৰিছে আৰু ভাৰতে যোৱা নিশা মহিলাৰ এছিয়া টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক যুৱতীসকলক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ নিকাচ, বিত্তীয় আৰু আইনী কোম্পানী গঢ়ি তুলিবলৈ আহ্বান জনাইছে। দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ কয় যে ভাৰতীয়সকলে সম্প্ৰতি বিশ্বৰ আগশাৰীৰ কোম্পানীসমূহৰ নেতৃত্ব বহন কৰি আছে আৰু তেওঁলোকে নিজাববীয়াকৈ কোম্পানী গঠন কৰিব নোৱাৰাৰ কোনো কথা নাই। শ্ৰীমোদীয়ে কয় যে গোলকীয় অনিশ্চয়তা সত্বেও ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.8% হৈছে আৰু ইয়াৰ পৰা দেশৰ অৰ্থব্যৱস্থাৰ সামৰ্থ্য প্ৰতিফলিত হৈছে। তেওঁ কয় যে ভাৰতে নীতি স্থবিৰতাৰ যুগৰ পৰা নীতি গতিশীলতাৰ দিশে দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। ভাৰত সবাতোকৈ দ্ৰুত বিকাশশীল বৃহৎ অৰ্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হোৱা যাত্ৰা বিশ্বই প্ৰত্যক্ষ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। অতীতৰ সংঘৰ্ষ আৰু বৰ্তমানৰ সাফল্যৰ তুলনা কৰি শ্ৰীমোদীয়ে কয় যে সন্ত্ৰাসবাদক পৰাভূত কৰা হৈছে, সশস্ত্ৰ বাহিনীসমূহে আত্মবিশ্বাসেৰে ঘৰতে শত্ৰুক নিধন কৰিছে আৰু জম্মু কাশ্মীৰৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ শান্তি ঘূৰি আহিছে।
2: দুনিয়া ভাৰত ফ্ৰেজাইল ফাইভ বতা ৰহি থি আজ দুনিয়া ভাৰত ফাষ্টেষ্ট গ্ৰোয়িং মেজৰ ইকনমি বনে হে দেখ ৰহি অভি হফ্তে ভৰ মে ভাৰত কি ইকনমি লেকৰ कई सारी पॉजिटिव खबरें आई। 7.8% क्वार्टरली ग्रोथ ने देश का जोश बढ़ाया है और इसी बीच जापानीज क्रेडिट रेटिंग एजेंसी ने भारत की रेटिंग अपग्रेड कर दी है। ये 7.8% की ग्रोथ भी

0: ऐसे समय में आई है जब वेस्ट एशिया का युद्ध चल रहा है।
1: নিৰন্তৰ সমালোচনা কৰাসকলৰ বাবে প্ৰমাণসিদ্ধ অৰ্থনৈতিক তথ্য প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে দেশত এপ্ৰিল আৰু জুনৰ মাজৰ সময়ছোৱাত বিদ্যুৎ উৎপাদন 9% বৃদ্ধি পাইছে। তেওঁ কয় যে এই সময়ছোৱাত বাহনৰ বিক্ৰী সামগ্ৰিকভাৱে 20%ৰো অধিক বৃদ্ধি পায়। ইয়াৰে ভিতৰত দুচকীয়া বাহনৰ বিক্ৰী প্ৰায় 20% আৰু তিনিচকীয়া বাহনৰ বিক্ৰী প্ৰায় 30% বৃদ্ধি পায়। শ্ৰীমোদীয়ে কয় যে তীখা আৰু চিমেণ্টৰ ব্যৱহাৰ 8% বৃদ্ধিৰ পৰা দেশত গৃহ নিৰ্মাণ নিৰ্মাণ আৰু বাণিজ্যিক কাম কাজ ক্ষিপ্ৰতাৰে বৃদ্ধি পোৱাটো প্ৰমাণিত। দেশত সম্প্ৰতি স্মাৰ্টফোনৰ ৰপ্তানিৰ পৰিমাণ 2,50,000 কোটিৰো অধিক আৰু ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন সৰ্বকালৰ সৰ্বাধিক প্ৰায় 2,00,000 কোটি টকা হোৱা বুলি শ্ৰীমোদীয়ে দাবী কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ে প্ৰজন্ম ধৰি শিক্ষাৰ্থীসকলক শিকাৰ আগবঢ়াৰ আৰু পৰিৱৰ্তন অনাৰ সুযোগ প্ৰদান কৰি আহিছে। তেওঁ কয় যে মহাবিদ্যালয়খনে দীঘলীয়া সময় ধৰি নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিছে আৰু শৈক্ষিক উৎকৰ্ষতাৰ বাবে নাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। তেওঁ মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক বিশেষ আৰু অগ্ৰণী বুলি অভিহিত কৰে। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে কলাৰ পৰা ৰাজনীতিলৈ সকলো ক্ষেত্ৰতে ছাপ এৰিবলৈ সমৰ্থ হৈছে। 140 কোটি ভাৰতীয় একেলগে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
0: जब कोई इंसान 100 वर्ष जीता है तो उसे अनुभवों का सागर माना जाता है और जब कोई संस्थान 100 वर्ष का होता है तो वो उपलब्धियों और प्रेरणाओं का महासागर हो जाता है। अपनी 100 वर्षों की इस यात्रा में SRCC ने पीढ़ियों को गढ़ा है, उन्हें उज्जवल भविष्य से जोड़ा है। जो आए उन्होंने पढ़ा और जो निकले वो घड़े हुए निकले।
1: অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয় বছৰ বছৰ ধৰি উচ্চ মান বৰ্তাই ৰখাৰ বাবে মহাবিদ্যালয়খনৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত সম্প্ৰতি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ অনুকূল ব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে গোলকীয় বজাৰত দক্ষ মানৱ সম্পদৰ চাহিদা আছে আৰু ইয়াৰ ফলত যুৱ প্ৰজন্মৰ বাবে অপাৰ সুযোগৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে মেট্ৰ ৰেলেৰে শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ত উপস্থিত হয় আৰু মহাবিদ্যালয়খনৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাগ লয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আজি 4-দিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে ঐতিহাসিক, সামাজিক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ কেইবাটাও প্ৰতিষ্ঠানো পৰিদৰ্শন কৰিব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰীৰাধাকৃষ্ণনে গুৱাহাটীৰ গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। গীতানগৰ মহাবিদ্যালয় পূৰ্বতে কন্যা মহাবিদ্যালয় হিচাপে জনাজাত আছিল। ইয়াৰ পাছত উপ ৰাষ্ট্ৰপতিগৰাকী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে কাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত উপৰাষ্ট্ৰপতিগৰাকী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ সোচোথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ আৰু বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰোহিত তথা দৃষ্টিৰোহিত শিক্ষাৰ্থীৰ বাবে থকা দৈপলু মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। ছত্তীশগড়ত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ জগদালপুৰৰ বিশেষ আদালতে চিৰাং উপত্যকাত মাওবাদী আক্ৰমণৰ গোচৰৰ 10 অভিযুক্তক বিভিন্ন অভিযোগত দোষী সাব্যস্ত কৰিছে। এই গোচৰত মুঠ 11 অভিযুক্তৰ বিচাৰ চলিছিল আৰু ইয়াৰে এজনৰ বিচাৰৰ সময়তে মৃত্যু হৈছিল। আদালতে দুগৰাকী মহিলাকে ধৰি 10 অভিযুক্তক 29 লোকক হত্যা কৰাৰ লগতে আন 15 লোকক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত দোষী সাব্যস্ত কৰে। উল্লেখযোগ্য যে 2013 মে মাহত মাওবাদীয়ে ঝিৰাম উপত্যকাত কংগ্ৰেছ নেতাৰ কনভয়ক আক্ৰমণ কৰিছিল। এই আক্ৰমণত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাকে ধৰি 29 লোক নিহত হয়। প্ৰায় 1.5 ঘণ্টা ধৰি চলা এই গুলীচালনাত 15 অধিক লোক আহত হয়। ৰাষ্ট্ৰীয় তদন্ত সংস্থাই এই গোচৰৰ তদন্ত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 3-দিনীয়া ভ্ৰমণসূচীৰে যোৱা নিশা গোৱাত উপস্থিত হয়।

0: পশ্চিম খণ্ড পৰিষদৰ 28 সংখ্যক বৈঠকৰ অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গৃহ মন্ত্ৰালয়ৰ বৈঠকৰ অধ্যক্ষতা, সংবাদমেল সম্বোধন কৰাৰ লগতে বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয় অটল ভৱন উদ্বোধন কৰিব। ইয়াৰ পাছত তেওঁ দলটোৰ ৰাজ্যিক মূল সমিতিৰ বৈঠকত মিলিত হ'ব। মহাৰাষ্ট্ৰৰ মেলঘাট আৰু পেঞ্চ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে প্ৰজননৰ জৰিয়তে শগুন মুকলি কৰি দিয়াৰ বাবে দেশৰ ভিতৰত সফল স্থান হিচাপে পৰিগণিত হৈছে। বম্বে নেচাৰেল হিষ্ট্ৰী ছচাইটি BNHSৰ তথ্য অনুসৰি 2025 চনৰ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত সমগ্ৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া 29টা শগুনৰ জীয়াই থকাৰ হাৰ 78% পৰ্যন্ত ৰেকৰ্ড কৰা হৈছে। ভাৰতৰ কমি অহা শগুনৰ সংখ্যা বৃদ্ধি আৰু পুনৰ উদ্ধাৰৰ বাবে চলি থকা প্ৰচেষ্টাত এই ফলাফলে এটা উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ভাৰতে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে 56 ৰাণত বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 8 অভাৰ 4টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে পাকিস্তানে প্ৰথমে বেট ধৰি 18 অভাৰ আৰু 1টা বলত 8টা উইকেট হেৰুৱাই মাত্ৰ 55 ৰাণ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণী আৰু প্ৰেমা ৰাউতে 3টাকৈ উইকেট লাভ কৰে, দীপ্তি শৰ্মাই 2টা উইকেট লাভ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক যুৱতীসকলক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ নিকাচ, বিত্তীয় আৰু আইনী কোম্পানী গঢ়ি তুলিবলৈ আহ্বান জনাইছে। গোলকীয় অনিশ্চয়তা সত্ত্বেও ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.8% হৈছে আৰু ইয়াৰ পৰা দেশৰ অৰ্থব্যৱস্থাৰ সামৰ্থ্য প্ৰতিফলিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আজি 4দিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব আৰু ভাৰতে যোৱা নিশা মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 19 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ 10ম তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:07:59 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:35:25।

আপোনাৰ দৈনন্দিন জীৱনেই আপোনাৰ মন্দিৰ আৰু আপোনাৰ ধৰ্ম, কথাষাৰ কৈছিল খলিল জিব্ৰানে। কণ্ঠশিল্পী মহানন্দ মজিন্দাৰ বৰুৱা, তেখেতৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ নাজিৰাত। বহুকেইটা জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল মহানন্দ মজিন্দাৰ বৰুৱাই। বোৱাৰী, বহাগৰ দুপৰীয়া, ফাগুনী আদি ছবিৰ গীতত কণ্ঠদান কৰিছিল মহানন্দ মজিন্দাৰ বৰুৱাই।

1977 চনত জয়ন্ত হাজৰিকাই সুৰবাহিনী গঠন কৰিছিল। সেই সুৰবাহিনীৰ অন্যান্য সদস্যসকলৰ লগত আছিল মহানন্দ মজিন্দাৰ বৰুৱাও। এই সুৰবাহিনীয়ে বানপীড়িতসকলৰ বাবে ট্ৰাকত উঠি গান গাই গাই ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰিছিল। ভাইটিদা হিচাপে পৰিচিত মহানন্দ মজিন্দাৰ বৰুৱাৰ জন্ম হৈছিল 1943 চনৰ আজিৰ দিনটোতেই।

ইংৰাজ ৰসায়নবিদ তথা পদাৰ্থ বিজ্ঞানী জন ডেল্টন ৰসায়ন বিজ্ঞানত পাৰমাণৱিক তত্বৰ পৰিচয় দিয়াৰ বাবে তেখেত বিশেষভাৱে পৰিচিত। জন ডেল্টন 27 বছৰ বয়সত মানচেষ্টাৰ একাডেমীত গণিত আৰু প্ৰাকৃতিক দৰ্শনৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। জন ডেল্টনে পিতৃ আৰু ওচৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ জন ফ্লেচাৰ নামৰ ব্যক্তিগৰাকীৰ পৰা শিক্ষা লাভ কৰিছিল। 27 বছৰ বয়সত তেখেতে মানচেষ্টাৰ একাডেমীত গণিত আৰু প্ৰাকৃতিক দৰ্শনৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। বতৰ বিজ্ঞানী হিচাপেও পৰিচয় লাভ কৰিছিল জন ডেল্টনে। এইগৰাকী বিজ্ঞানীৰ জন্ম হৈছিল 1766 চনৰ আজিৰ দিনটোতেই। জাপানৰ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক তথা চিত্ৰনাট্যকাৰ আকিৰা কুৰুচাৱা জাপানৰ চলচ্চিত্ৰক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ উপৰিও বিশ্বৰ চিনেমা ইতিহাসত কুৰুচাৱা এটা লেখত ল'বলগীয়া নাম। তেখেতৰ জন্ম হৈছিল 1910 চনৰ 23 মাৰ্চত। জন্মস্থান আছিল টকিঅ'ৰ ঐমাচি জিলা। প্ৰাথমিক বিদ্যালয় শেষ কৰি আকিৰা ভৰ্তি হৈছিল কাইকা মাধ্যমিক স্কুলত। এই বিদ্যালয়ত ছবি অঁকাৰ প্ৰতি তেখেতৰ ধাউতি বাঢ়ি আহে আৰু সেয়েহে পিতৃয়ে আকিৰাক ছবি অঁকাত উৎসাহ প্ৰদান কৰি আৰ্ট স্কুলত ভৰ্তি হবলৈ কয়। আকিৰাৰ মতে প্ৰথাগত শিক্ষা সময়ৰ অপচয় মাথো, তথাপিও দেউতাকৰ কথা মতে তেখেত আৰ্ট স্কুলত ভৰ্তি হবলৈ প্ৰৱেশিকা পৰীক্ষা দিয়ে। 17 বছৰ বয়সত মাধ্যমিক শিক্ষা সাং কৰে। ইতিমধ্যে তেখেতৰ ছবি প্ৰদৰ্শনীত ওলাবলৈ আৰম্ভ কৰিছিল। চন 1928, পৃথিৱীব্যাপী চলা অৰ্থনৈতিক সংকট, শ্ৰমিক আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল আৰু তাৰ প্ৰতিক্ৰিয়া স্বৰূপে সামৰিক শাসনে তাক বাধা দিবলৈ কমিউনিষ্ট নেতাসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰে। কুৰুচাৱা সেই সময়ত ব্যস্ত আছিল ছবি অঁকা তথা বিদেশী ছবি চোৱাত। বেছিদিন আকিৰা সেই আন্দোলনৰ পৰা আঁতৰি নাথাকিল। বামপন্থী আন্দোলনৰ লগত তেখেত জড়িত হৈ পৰে। কিছুদিনৰ পিছত তেখেত আন্দোলনৰ পৰা আঁতৰি আহে। 1935 চনত বাতৰি কাকতত এটা বিজ্ঞাপন দেখি জাপানী ছবিৰ মৌলিক কৃতিৰ ওপৰত এখন ৰচনা লিখি সেই কোম্পানীলৈ পঠিয়াইছিল আকিৰাই। প্ৰথমে ৰচনা, পাছত এখন চিত্ৰনাট্য আৰু শেষত মৌখিক পৰীক্ষাৰ অন্তত পিচিএল ষ্টুডিঅ'ত তৃতীয় সহকাৰী পৰিচালক হিচাপে তেখেতে নিযুক্তি লাভ কৰে। ইয়াৰ কিছুদিনৰ পাছতেই তেখেতে তৃতীয় পৰিচালকৰ পৰা প্ৰধান সহকাৰী পৰিচালক হিচাপে পদোন্নতি লাভ কৰে, যাৰ বাবে পৰিচালক ইয়ামা চানক আকিৰাই নিজৰ শিক্ষক হিচাপে অভিহিত কৰে। ইয়ামা চানে কুৰুচাৱাক পৰিচালনা, চিত্ৰনাট্য ৰচনা আৰু সম্পাদনাৰ প্ৰাৰম্ভিক শিক্ষা প্ৰদান কৰে। 1941 চনত পিচিএল ষ্টুডিঅ' বিশালটুহু কোম্পানী হিচাপে গঢ় লৈ উঠে। এই সময়তে তেখেতে লিখা দুখন চিত্ৰনাট্যই দুটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত তেখেতক নিজৰে চিত্ৰনাট্য এ জাৰ্মানে দাৰুমা টেম্পলৰ পৰিচালনাৰ দায়িত্ব দিয়া হয়। ইতিমধ্যে বিশ্বযুদ্ধৰ দামামা বাজি উঠাৰ বাবে ফিল্ম চেন্সৰ বোৰ্ডে ছবিখন বাতিল কৰে। কুৰুচাৱাই নিৰ্মাণৰ বাবে বিবেচনা কৰা দ্বিতীয়খন ছবিও চেন্সৰ বোৰ্ডে বন্ধ কৰি দিয়ে, কিন্তু তৃতীয় ছবি সুগাতা চানচিৰুৰ কাম আৰম্ভ হয় 1942 চনত। চেন্সৰ বোৰ্ডৰ কিছুমান আপত্তি সত্ত্বেও ছবি পৰিচালক অজুৰ হস্তক্ষেপত সুগাতা চানচিৰুৱে মুক্তি লাভ কৰে। 1942 চনৰ পৰা 1993 চনলৈকে আকিৰা কুৰুচাৱাই 30খন ছবি নিৰ্মাণ কৰে। প্ৰায় প্ৰতিখন ছবিয়েই নিজ দেশৰ সীমাৰ বাহিৰতো উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় আৰু এগৰাকী মহান ছবি নিৰ্মাতা হিচাপে পৰিচয় লাভ কৰে আকিৰা কুৰুচাৱাই। 1988 চনৰ আজিৰ দিনটোতে মৃত্যু হয় জাপানৰ চলচ্চিত্ৰ পৰিচালক আকিৰা কুৰুচাৱাৰ। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, ভিক্টোৰিয়া জাহাজ বা নাও ভিক্টোৰিয়াই প্ৰথমখন জাহাজ হিচাপে সমুদ্ৰ পথেৰে গোটেই পৃথিৱী পৰিভ্ৰমণ কৰি স্পেইনলৈ উভতি আহে 1552 চনৰ আজিৰ দিনটোতেই। দক্ষিণ আফ্ৰিকাই জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল 1939 চনৰ আজিৰ দিনটোতেই।

0: ইটালিয়ান সুৰকাৰ ইছাবেলা লিঅ'নাৰ্ডোৰ জন্ম হৈছিল 1620 চনৰ আজিৰ দিনটোতেই। শান্তিৰ নবেল বিজয়ী আমেৰিকান সমাজকৰ্মী জেন আদামছৰ জন্ম হয় 1860 চনৰ আজিৰ দিনটোতেই। স্বাধীনতা সংগ্ৰামী শৰৎ চন্দ্ৰ বসুৰ জন্ম হয় 1889 চনৰ আজিৰ দিনটোতেই। স্কটিছ ফুটবলাৰ পেট নেভিনৰ জন্ম হয় 1963 চনৰ আজিৰ দিনটোতেই। পৰমবীৰ চক্ৰ বিজেতা সৈনিক মেজৰ ধন সিং থাপাৰ মৃত্যু হয় 2005 চনৰ আজিৰ দিনটোতেই। শিক্ষাৰ্থীৰ প্ৰতি শিক্ষকৰ দায়িত্ব আৰু শিক্ষক শিক্ষাৰ্থীৰ সম্পৰ্ক, এই সম্পৰ্কে আজি আমাক কৈছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বেণুধৰ কাকতীয়ে।
1: শিক্ষকজন ছাত্ৰ ছাত্ৰীৰ আদৰ্শ হ'ব লাগিব। তেওঁ ছাত্ৰ ছাত্ৰী জীৱন গঢ়াৰ ক্ষেত্ৰত সুপথ দেখুৱাই লৈ যাব লাগিব। ছাত্ৰ ছাত্ৰী যাতে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে, তেওঁলোকৰ পৰিয়ালৰ লগত সম্বন্ধ ৰাখিব পাৰে, সেই ক্ষেত্ৰত বিশেষ হিচাপে লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলক শিক্ষকজনে নিজৰ পৰামৰ্শ আদি আগবঢ়াব লাগিব। মই শিক্ষক হিচাপে ইমান দিনটো শিক্ষকতা কৰিছোৱেই, তাৰপিছত ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণৰ সৈতে আগুৱাই নিবলৈ চেষ্টা কৰিছোৱেই। তেওঁলোকে যাতে দেশৰ একোজন সুনাগৰিক হিচাপে গঢ় দি পেলাই দেশৰ সুনাগৰিক হিচাপে গঢ় হয় আৰু তেওঁ ভৱিষ্যত যাতে তেওঁলোকৰ জীৱন সুখম হয় তাৰ কাৰণে চেষ্টা কৰিবলৈ তেওঁলোকক সম্পূৰ্ণ দিহা পৰামৰ্শ দিয়াটো আমি শিক্ষক হিচাপে আমাৰ কৰ্তব্য। শিক্ষাৰ্থীসকল বিভিন্ন উপদেশ আৰু উপদান দিয়া যায়, উপদেশতকৈ আহি যে আচল সেই কথাটো শিক্ষকজনে নিজেই উপলব্ধি কৰি পেলাই তেওঁলোকৰ আদৰ্শলৈ আনিব লাগিব। শিক্ষকসকলে শ্ৰেণী শিক্ষকসকলে শিক্ষাৰ্থীৰ মাজত তেওঁলোকক গ্ৰাহকো উঠে শ্ৰেণী পাঠদান কৰা তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক মানসিক বিকাশ সাধন কৰিব তেওঁলোকৰ জীৱনৰ গঢ় প্ৰকৃত সন্ধান দিয়াটো হৈছে শিক্ষক সমন্বয়ৰ গুৰুত্বপূৰ্ণ কৰ্তব্য। সেইমতে মই আগবাঢ়ি মই এজন শিক্ষক হিচাপে আজি বৰ্তমানৰ যিসকল শিক্ষক সেই শিক্ষকসকলক নিষ্ঠাবান কৰ্মী নিষ্ঠাবান আৰু তেওঁলোকে যাতে নিয়মিতভাৱে কাম কৰে, নিষ্ঠাৰে সৈতে শিক্ষাদান কৰে, নিজকে ত্যাগী হিচাপে তেওঁলোকে আগবাঢ়ি যায় তাৰ কাৰণে নিজে চেষ্টা কৰিব লাগিব। সেই হৈছে শিক্ষকৰ কৰ্তব্য। আৰু ছাত্ৰসকলক যাতে তেওঁলোকে সকলো সময়তে নিয়মিতভাৱে যাতে তেওঁলোকে পাঠদান কৰিছে নাই কৰা, ঘৰত তেওঁলোকে পঢ়া শুনা কৰিছে নাই কৰা, বা তেওঁলোকে কেনেধৰণে সৈতে আগুৱাই গৈছে, সেই লক্ষ্যখিনি শিক্ষকজনে বৰ্তমান চাব লাগিব আৰু তেওঁলোকে আগুৱাই যোৱাত বিশেষ হিচাপে সহানুভূতি, বিশেষকৈ অভিভাৱকৰ লগত তেওঁলোকে বিশেষ শিক্ষকসকলে অভিভাৱকসকলৰ লগত বিশেষ সহযোগ যোগাযোগ সহযোগ আদি কৰা নিতান্ত প্ৰয়োজন বুলি মই বোধ কৰোঁ।
0: আমাৰ সৈতে সেয়া আছিল ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বেণুধৰ কাকতি। দ পৰ্বতীয়াৰ শিলৰ দুৱাৰ। তেজপুৰ নগৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ পশ্চিমে দ পৰ্বতীয়া নামৰ গাঁৱত ইতিহাস প্ৰসিদ্ধ দ পৰ্বতীয়াৰ শিলৰ দুৱাৰ অৱস্থিত। এই স্থান ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত। 1921-22 চনত ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগৰ খনন কাৰ্যৰ পৰা দ পৰ্বতীয়াত উদ্ধাৰ হয় শিলৰ মন্দিৰৰ ওপৰত আহোম যুগত শিল আৰু ইটাৰে নিৰ্মিত দেৱালয়ৰ গাঁথনি। থাৱৰ কৰা হৈছে যে এই ঠাইত বান ৰজাই হৰিহৰৰ মিলনভূমিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে হৰিহৰাত্মক শিৱ প্ৰতিষ্ঠা কৰি মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰটো আহোম ৰজাৰ আমোলত পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও 1897 চনৰ বৰভূক্যপত জাহ গল। বৰ্তমান থকা চিনস্বৰূপে ইটাবোৰলৈ আঙুলিয়াব পাৰি। বৰ্তমানৰ শিলৰ দুৱাৰ এই মন্দিৰৰে ভগ্নাৱশেষ। আনহাতে প্ৰাচীন কালৰ শিলৰ মন্দিৰটো নিৰ্মাণ শৈলীৰ ওপৰত নিৰ্ভৰ কৰি পুৰাতত্ববিদ ৰাখাল দাস বন্দ্যোপাধ্যায়ে 6ষ্ঠ শতিকাৰ বুলি ঠাৱৰ কৰিছিল। দ পৰ্বতীয়াৰ শৈল ভাস্কৰ্যকেইটা শিলতে কাটি উলিওৱা। ইয়াত থকা গংগা যমুনাৰ মূৰ্তি দুটাৰ শৈল ভাস্কৰ্য মসৃণ আৰু স্পষ্ট। এই মূৰ্তি দুটাত কিছু পৰিমাণে বৌদ্ধ ধৰ্মৰ প্ৰভাৱ পৰিলক্ষিত হৈছে বুলি গৱেষকসকলে মন্তব্য কৰিছে। বুৰঞ্জীবিদ সদানন্দ চলিহাই এই শৈল তোৰণখন গুপ্তযুগত নিৰ্মিত দেওগড় মন্দিৰৰ প্ৰৱেশ দুৱাৰৰ লগত সাদৃশ্য আছে বুলি উল্লেখ কৰিছে। বৈশিষ্ট্যগত দিশৰ পৰা দ পৰ্বতীয়াৰ এই শৈল তোৰণখন থিয় হৈ থকা শিলৰ স্তম্ভ দুটা দীঘলে 5 ফুট আৰু বহলে 1 ফুট 4 ইঞ্চি। তোৰণখনৰ মাজত কুণ্ড থকা এছটা ডাঙৰ শিলৰ মুখত অৱস্থিত। এই শিলচটা মন্দিৰটোৰ বেদী আছিল বুলি অনুমান কৰিব পাৰি। পানী ওলাই যোৱা শিলৰ এটা নলাও কুণ্ডৰ সৈতে সংযোগ হৈ থকা দেখা যায়। এই দ পৰ্বতীয়াৰ শৈল তোৰণখন ঐতিহাসিক দৃষ্টিকোণ

0: ৰ পৰা পৰ্যটনৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ স্থান। জিলাৰ ঐতিহ্য শিতানত আপোনালোকে শুনিলে শোণিতপুৰৰ ঐতিহাসিক দ পৰ্বতীয়াৰ শিলৰ দুৱাৰৰ বিষয়ে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'ল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
5: যোজনা উন নৌজৱানো কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সাহারে কি জৰুৰত না পৰে, আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
4: এতিয়ালৈ এই যোজনাত 9,50,00,000তকৈ অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
6: এইবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত একচন মুডত অসম আৰক্ষী, ঠগ প্ৰবঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান, তালিকাত ভুৱা চিকিৎসক, অধিবক্তা, আৰক্ষীও ৰেহাই নেপালে চাইবাৰ অপৰাধীয়ে, প্ৰতাৰক দালাল নিৰ্মূল নোহোৱা পৰ্যন্ত অপাৰেচন অব্যাহত ৰখাৰ কথা ঘোষণা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ। চৰাইদেউ মৈদামৰ পাছত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে ৰংপুৰ শিৱসাগৰ ইউনেস্কোত আনুষ্ঠানিক মনোনয়ন দাখিলৰ খবৰ মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰাৰ লগে লগে উৎফুল্ল শিৱসাগৰবাসী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। জলপ্ৰলয়ৰ আশংকাত পুনৰ কঁপিছে নেপাল, 10 দিনৰ মূৰত উদ্ধাৰ বৃদ্ধাক, সুৰংগৰ পৰা উদ্ধাৰ চীনা শ্ৰমিকক। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ভাগ লোৱাৰ উদ্দেশ্যে আজি দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হ'ব দেশৰ উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণণ। সুদীৰ্ঘ 500 বছৰৰ পিছত সলনি হ'ল পৃথিৱীৰ মানচিত্ৰ, ইকুৱেল আৰ্থ মেপ ব্যৱহাৰৰ প্ৰস্তাৱ গৃহীত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত। 27 নৱেম্বৰক আন্তৰ্জাতিক বাল্য সময়পূৰ্ব বলপূৰ্বক বিবাহ বিলুপ্তকৰণ দিৱস ঘোষণা ৰাষ্ট্ৰসংঘৰ, অসম চৰকাৰৰ দৰেই বাল্য বিবাহৰ বিৰুদ্ধে পদক্ষেপ, অসমৰ অভিযানে লাভ কৰা বিশ্বব্যাপী স্বীকৃতিৰ ক্ষণ আমাৰ সকলোৰে বাবে বিশেষ ক'লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সাময়িক যুদ্ধবিৰতিৰ প্ৰস্তাৱ পুটিন জেলেনস্কিৰ, মাৰ্কিন ৰাষ্ট্ৰদূতসকলৰ কথা ভাবিয়েই এই পদক্ষেপ ৰাছিয়া ইউক্ৰেইনৰ। খেলৰ পৃষ্ঠাত মহিলা এছিয়া টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ মেচত ভাৰতৰ হাতত নিৰ্লজ্জ আত্মসমৰ্পণ পাকিস্তানৰ শ্ৰীচৰ্ণী প্ৰেমা ৰাৱতৰ 3টাকৈ উইকেট দখল। জুনিয়ৰ এছিয়া কাপ হকীত 14-0 গ'লৰ ব্যৱধানত ইণ্ডোনেছিয়াক হৰুৱালে ভাৰতে। আজিপুৰৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিপুৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: এতিয়া নিবেদন কৰা হৈছে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান।
1: শ্ৰোতাসকললৈ প্ৰীতি শুভেচ্ছা জনাই মুকলি কৰিছো আজিৰ অনুষ্ঠান। আজি আমি লৌহ ৰক্তাল্পতা বা আইৰণৰ অভাৱজনিত ৰক্তহীনতা এই সম্পৰ্কে কথা পাতিবলৈ ষ্টুডিঅলৈ আমন্ত্ৰণ জনাই আনিছো শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ মৌচুমী বৰকটকী। বাইদেউ নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
2: নমস্কাৰ
1: বাইদেউ, প্ৰথমে আপোনাৰ পৰা ৰক্তহীনতানো কি এই বিষয়ে জানিব বিচাৰিছো।
2: আজিৰ সময়ত ৰক্তহীনতা শব্দটো প্ৰায় সকলোৰে চিনাকি ধৰণৰ হৈছেগৈ। তেজৰ ৰক্তৰ মাত্ৰাত হিমগ্ল'বিন নামৰ যিটো প্ৰটিন আছে তাৰ যেতিয়া পৰিমাণটো লগাতকৈ কমিবলৈ আৰম্ভ কৰে তেতিয়াই শৰীৰত ৰক্তহীনতাৰ সমস্যাটো

0: সৃষ্টি হয়। আৰু এই ৰক্তহীনতাৰ সমস্যা আমাৰ ভাৰতবৰ্ষত বিশেষকৈ মাতৃ আৰু শিশুৰ মাজত লৌহ আইৰণৰ অভাৱৰ কাৰণে বিশেষভাৱে হোৱা দেখা গৈছে।
1: হয়, আপুনি মাতৃৰ কথাষাৰ যিহেতু উল্লেখ কৰিলেই, গতিকে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, এগৰাকী নাৰীয়ে গৰ্ভধাৰণ কৰাৰ পৰা প্ৰসৱ কৰালৈকে যি সময়ছোৱা, সেই সময়ছোৱাত তেওঁ নিজৰ কিদৰে যত্ন ল'ব যাতে তেখেতৰ ৰক্তহীনতা নহয়?
0: আমি জানো যে গৰ্ভস্থ অৱস্থাত এগৰাকী নাৰীৰ তেওঁৰ যিখিনি প্ৰয়োজন তেওঁক নিজক সুস্থভাৱে ৰাখিবলৈ, তাতোকৈ অলপ বেছি পৰিমাণৰ আহাৰ তেখেতে ল'ব লাগিব, কাৰণ তেওঁৰ গৰ্ভস্থ সন্তানটো তেওঁৰ মাজত বৃদ্ধি হৈ আছে। আৰু সেয়েহে এই সময়খিনিত তেখেতক ভিন্ন খাদ্যৰ লগতে নিজৰ যত্নৰ যথেষ্ট প্ৰয়োজন, কাৰণ যদি তেওঁ সুষমভাৱে খাদ্য নাখায়, সুষম আহাৰ গ্ৰহণ নকৰে, তেতিয়া আইৰণৰ যিটো ডেফিচিয়েঞ্চি বা অভাৱৰ যিটো ৰক্তহীনতা হোৱাৰ সম্ভাৱনা অধিক হৈ উঠে। আৰু তাৰ বাবে প্ৰথম 3 মাহৰ পৰাই প্ৰথমে মাতৃগৰাকীক ফলিক এচিড নামৰ টেবলেটটো দিবলৈ আৰম্ভ কৰা হয়। আৰু 3 মাহৰ পিছৰ পৰাই মাতৃগৰাকীক প্ৰতিদিনে খাবলৈ আইৰণ আৰু ফলিক এচিডৰ টেবলেট গৰ্ভাৱস্থাৰ একেবাৰে শেষ পৰ্যায়লৈ, তাৰপিছত আনকি ডেলিভাৰী হোৱাৰ পাছতো তেখেতে যেতিয়া স্তনপান কৰাই থাকিব তেতিয়ালৈকে সেই আইৰণ আৰু ফলিক এচিডৰ যিটো কেপচুল সেইটো দৈনিকভাৱে খুৱাই থকা হয়। আৰু এইখিনি কৰি থাকিলে, আৰু যদি প্ৰতি ভিজিটত যিবাৰে আহে তেখেতৰ যদি ৰক্তৰ হিমগ্ল'বিনৰ মাপটো কৰি থকাও হয়, তেতিয়া আমি গম পাম যে মাতৃগৰাকীৰ তেওঁৰ ৰক্তহীনতাত ভুগিছেনে নাই ভুগা। আৰু যদি তেখেতে সময়মতে সকলোখিনি গ্ৰহণ কৰে, সুষম আহাৰ, সেউজীয়া শাক পাচলি, প্ৰটিন থকা ধৰক মাছ মাংস কণী আটাইবোৰ সুন্দৰভাৱে গ্ৰহণ কৰি থাকে, তেনেহ'লে এই সমস্যাটো তেখেতৰ নহ'ব। আৰু সেইটোৱে মাতৃ আৰু শিশু দুয়োটাৰ কাৰণে যথেষ্ট মংগল।
1: হয়, মানে মাতৃগৰাকীয়ে সুষম আহাৰৰ লগতে যদি বাহ্যিকভাৱে আইৰণ আৰু ফলিক এচিড গ্ৰহণ কৰে, তেতিয়াহ'লে শিশুটিৰ ক্ষেত্ৰত আমি আইৰণৰ অভাৱজনিত ৰক্তহীনতা নিশ্চয়কৈ দেখা নাপাম।
0: হয় নহয় জানো, মানে শিশু মানে গৰ্ভস্থ সন্তানটোৰ যিটো বৃদ্ধি, যিধৰণে বাঢ়িব লাগে, সেই বৃদ্ধিটো সুচল হ'ব, সুষম হ'ব।
1: হয়,
0: কাৰণ মাতৃগৰাকীয়ে যদি ৰক্তহীনতাত ভোগে তেতিয়াহ'লে শিশু বা গৰ্ভস্থ সন্তানৰ বৃদ্ধিটো যথেষ্ট বাধাপ্ৰাপ্ত হয়, আৰু যিটো প্ৰসৱকালীন সমস্যাৰূপে দেখা দিব পাৰে। সেয়ে সমগ্ৰ গৰ্ভাৱস্থাটোত মাতৃ এগৰাকীক আইৰণ আৰু ফলিক এচিডৰ যিটো কম্বিনেশ্যন টেবলেট থাকে সেইটো সদায়ে নিয়মিতভাৱে সেৱন কৰিবলৈ উপদেশ দিয়া হয়।
1: এবাৰ আমি লাহে লাহে আগবাঢ়িছোঁ প্ৰসৱোত্তৰ অৱস্থালৈ। শিশু এটি জন্ম হ'ল, শিশুটি জন্মৰ পিছতে 6 মাহ আমি মাতৃদুগ্ধৰ ওপৰত গুৰুত্ব দিওঁ, নহয় জানো, 6 মাহ তেওঁ বেলেগ একো আহাৰ ল'ব নোৱাৰে। এই ক্ষেত্ৰত শিশুটিয়ে মাতৃদুগ্ধৰ পৰাই পৰ্যাপ্ত যিখিনি আইৰণ লাগে, লৌহ পদাৰ্থ, সেইখিনি পাবনে?
0: পায়। ঠিক মানে শিশুটো জন্মৰ পিছতেই তাৰ শৰীৰত প্ৰকৃতিগতভাৱে যথেষ্ট পৰিমাণে কনচেনট্ৰেটেড, তাৰমানে ঘনত্ব বেছি থকা হিমগ্ল'বিনটো প্ৰটিন, সেইটো নতুনকৈ জন্ম হোৱা শিশুটোত থাকেই। আৰু সেই ভঁৰালটো বুলি কৈছোঁ যদিও, সেইটো 6 মাহ পৰ্যন্ত শিশুটোৰ শৰীৰত থাকে। তদুপৰি মাতৃদুগ্ধত যথেষ্ট পৰিমাণে শিশুটোক প্ৰয়োজনীয় সকলোখিনি থকা হেতুকে 6 মাহ বয়স পৰ্যন্ত শিশুটো সাধাৰণতে এই যে ৰক্তহীনতা অৱস্থাটোত নপৰে। কিন্তু তাৰ পিছৰ সময়খিনিহে আচলতে জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ সময়। আপোনালোকে হয়তো আজিকালি শুনিছে বা ৰাইজেও সকলোৱে শুনিছে যে জীৱনৰ প্ৰথম 1000টা দিন আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এতিয়া আপুনি হয়তো ভাবিব পাৰে যে 1000টা দিন কিহৰ কাৰণে গুৰুত্বপূৰ্ণ, তাৰমানে শিশুটোৰ 6 মাহ বয়সৰ পৰা 3 বছৰ বয়স পৰ্যন্ত শিশুৰ খাদ্যত লৌহ পদাৰ্থ থাকিবই লাগিব প্ৰথম কথা, কাৰণ সেইখিনি সময়তে শিশুটোৰ মগজুৰ বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি। আৰু সেইখিনি সময়ত যদি শিশুটো এই যে আইৰণ ডিফিচিয়েঞ্চি এনিমিয়াত ভুগিবলগীয়া হয়, ৰক্তহীনতাত যদি ভোগে, তাৰ মগজুৰ বিকাশৰ হাৰটো কমি যাব। আৰু ফলত কি হ'ব, শিশুটোৰ যিটো তাৰ পঢ়ন শক্তি, তাৰ বোধগম্য হোৱা শক্তি, তাৰ চিন্তাধাৰাৰ শক্তি, তাৰ ইণ্টেলেকচুৱেল যিটো বুদ্ধিমত্তা, আটাইবোৰৰ গুটি বৃদ্ধিটো আকৌ লেহেমীয়া হৈ যাব।
1: মানে এই লৌহজনিত যিটো ৰোগটো হ'লে তাৰমানে শিশুটোৰ সামগ্ৰিক বিকাশতেই বাধা আহি পৰে।
0: হয় হয়, সেই কথাটো আগলৈকে আমি কোনো উপলব্ধি কৰিব পৰা নাছিলোঁ, কিন্তু এতিয়া দেখা গৈছে যে প্ৰত্যেকজন ব্যক্তিৰে, প্ৰত্যেকজন মানুহৰেই প্ৰথম 3 বছৰ বয়সটো আটাইতকৈ গুৰুত্বপূৰ্ণ, মানে আমাৰ মগজুটোৰ বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় কিন্তু সেই প্ৰথম 1000টা দিন। মগজুৰ বিকাশৰ শাৰীৰিক বিকাশটোতো থাকিবই, সেইটোতো আমি কৰিয়ে আছোঁ, কাৰণ অন্য খাদ্য খাই আমি শাৰীৰিক বিকাশ কৰিম বা কেতিয়াবা আমি লৌহ পদাৰ্থটোক আমি হেলা কৰিম।

0: বা নাথাকিবও পাৰে তাৰ খাদ্য তালিকাখনত। সেইকাৰণে আমি কওঁ যে যেতিয়া ছমাহ বয়স পাৰ হোৱাৰ পিছত যিটো উইনিং পিৰিয়ড বুলি কওঁ, য'ত আমি লাহে লাহে গোটা আহাৰ আমি শিশুটোক দিবলৈ আৰম্ভ কৰিম, তেতিয়া আমি প্ৰধানকৈ চাম মাতৃদুগ্ধটো চলিয়ে থাকিব দুবছৰ বয়স পৰ্যন্ত, তাৰ লগতে আমি কি কৰিম, তাক সুষম আহাৰ দিবলৈ আৰম্ভ কৰিম। সেই আহাৰত আপোনাৰ থাকিব প্ৰটিন। প্ৰটিন মানে সেইটো আমি দুটা কথাৰ পৰা পাব পাৰোঁ, এটা হৈছে আপোনাৰ জন্তুৰ পৰা, মানে জন্তুৰ যিটো প্ৰটিন, আৰু এটা হৈছে আমাৰ শাক পাচলি, সেউজীয়া শাক পাচলি, সেইবোৰৰ পৰা। সেইকাৰণে আমি অলপ অলপ অলপকৈ আমি আৰম্ভ কৰিম শিশুটোক তেনে খাদ্য দিয়াবলৈ। আৰু ছমাহ বয়সৰ পৰাই আমি যেতিয়া লাহে লাহে আৰম্ভ কৰিম তাক সকলোবোৰ খাদ্য তাৰ খাদ্য তালিকাত থাকিবলৈ, আৰু সেই তেতিয়াহ'লে তাৰ কি হ'ব, যিটো লৌহ আয়নৰ যিটো অভাৱ, সেই অভাৱটো নহ'ব। আৰু লগতে আজিকালি কোৱা হৈছে যে অকল আমিতো খোৱা আহাৰ দি গোটেইখিনি তাৰ যিখিনি শৰীৰৰ প্ৰয়োজন আমি দিব নোৱাৰিব পাৰোঁ। সেইকাৰণে এটা শিশুক ছমাহৰ পৰা পাঁচ বছৰ পৰ্যন্ত আমি যিটো আইৰণ আৰু ফলিক এচিডৰ চিৰাপ থাকে, সেই চিৰাপটো আমি প্ৰত্যেক সপ্তাহত আমি দিবলগীয়া হয়। ছমাহৰ পৰা পাঁচ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত সপ্তাহত দুদিনকৈ আমি দিম, আৰু পাঁচ বছৰৰ ওপৰ শিশুক প্ৰতি সপ্তাহত এবাৰকৈ এই আইৰণ আৰু ফলিক এচিডৰ যিটো ছাপ্লিমেণ্ট বা ভিটামিন বুলি যাক সহজভাৱত ক'ব পাৰি, সেইটো দিয়াটো অতি প্ৰয়োজন। আৰু তেনেকৈ যদি আমি দিওঁ, তেতিয়াহ'লে যিটো আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া, সেই তেনে সমস্যা শিশুৰ মাজত দেখা নাপাম।
1: হয়, আপুনি যি চিৰাপৰ কথা ক'লে, চৰকাৰীভাৱে সুলভ নে?
0: হয়, চৰকাৰীভাৱেও পায়, আৰু বজাৰতো বিভিন্ন ঔষধ কোম্পানীয়ে প্ৰস্তুত কৰাও আছে। আৰু সাধাৰণতে তাত দেখা যায় যে আমাৰ শৰীৰৰ কাৰণে, মানে আমাৰ মানে সৰু শিশুৰ কথা কৈছোঁ, ছমাহৰ পৰা পাঁচ বছৰ শিশুৰ কাৰণে যিখিনি শৰীৰৰ প্ৰয়োজন, সেই পৰিমাণৰ আইৰণহে সেই চিৰাপবোৰত থাকে। আৰু সেই ছমাহৰ পৰা পাঁচ বছৰলৈ শিশুটোক আমি সপ্তাহত দুবাৰকৈ 1 ml সেই ঔষধটো, ঔষধ ঠিক ক'ব নোৱাৰি, এইটো ছাপ্লিমেণ্ট বা ভিটামিন আমি দিয়াব লাগে। সেই সময়খিনিত যদি আমি দি থাকোঁ, তাৰ তেতিয়াহ'লে যিটো অভাৱ, সেই অভাৱ নহ'ব। অভাৱ যেতিয়াই নহ'ব, শিশুটোৰ বিকাশৰ হাৰ দ্ৰুতগতিত হ'ব, তাৰ মানসিক স্বাস্থ্য, শাৰীৰিক স্বাস্থ্যৰ যিটো ভাৰসাম্য, এইটো সুন্দৰকৈ ৰক্ষা হ'ব। আৰু সেই শিশুটোৱে তেতিয়া তাৰ স্কুলতেই হওক, তাৰ কাৰ্য, তাৰ যিটো সৃষ্টিশীল মন, সেই সকলোবোৰ সুষমভাৱে যে হৈছে, সেই কথাটো প্ৰকাশিত হ'ব।
1: হয় বাইদেউ, এইখিনিতে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, যে আইৰণ বড়ি বা পিল খোৱাৰ কথা আপুনি ক'লে বা ছাপ্লিমেণ্ট, এইটো কোন সময়ত কেনেকৈ খাব লাগিব, ধৰক আহাৰৰ পিছত, আগত?
0: হয়, এইটো এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। সাধাৰণতে আইৰণ এইটো আমাৰ খালী পেটত অতি সোনকালে হজম হয়, কিন্তু এটা কথা কি হয়, আমি শিশুৰ ক্ষেত্ৰত যদি কওঁ, একেবাৰে খালী পেটত দিয়াটো অসুবিধা, একো নোখোৱাৰ আগতে ধৰক খোৱা নহয়, সেইকাৰণে কিবা খোৱাৰ আধা ঘণ্টাৰ পৰা 1 ঘণ্টা পিছত যিমান পৰিমাণৰ চিকিৎসকে পৰামৰ্শ দিয়ে, সেই পৰিমাণটো দিয়া উচিত। আৰু এটা কথা সদায় মনত ৰখা উচিত, শিশুসকলে যদি আইৰণ দিয়া হৈছে, তেতিয়াহ'লে আমি যদি সিহঁতক টেঙা ভিটামিন চিযুক্ত আহাৰ দিওঁ, যিটো আইৰণ ছাপ্লিমেণ্ট বা আইৰণ ভিটামিন আমি তাক দিম, তাৰ হজম বা তাৰ কৰ্মশক্তি বেছি বাঢ়ি যায়। সেয়েহে নেমু টেঙাই হওক, আমলখিয়ে হওক, তেনেকুৱা বস্তুবোৰ খাবলৈ শিশুৰক অভ্যাস কৰোৱাব লাগে। আৰু সেই আহাৰবোৰে শৰীৰত আইৰণৰ এবজৰ্পশ্যন, যিটো পাচন প্ৰক্ৰিয়াত হ'ব, সেইটো অতি সুষম কৰি তোলে। আৰু আমি ডাঙৰখিনিৰ ক্ষেত্ৰতো, প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰতো মই কওঁ, ডাঙৰসকলে যদি পাৰে, তেতিয়াহ'লে খালী পেটত একো নোখোৱাৰ আগতে আমি আইৰণ বড়িটো খোৱাটো ভাল। আৰু কিন্তু কিছুমানে এটা দিগদাৰ কৰে যে আইৰণটো খালে গেছ হয় বা এনেকুৱা, যি সাধাৰণতে তেনেকুৱা খুব নহয়, তথাপি যিসকলে এইটো আপত্তি কৰে, তেতিয়া তেখেতসকলে খোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টাৰ পিছতহে খোৱা উচিত। আৰু ডাঙৰসকলে এটা মনত ৰখা উচিত, যদি আইৰণ বড়ি খায়, তাৰ লগত যাতে কেতিয়াও এণ্টাচিড জাতীয় দৰৱ নাখায়,
1: খাব নালাগে।
0: আৰু কিন্তু আমি সদায় ভিটামিন চি থকা যিকোনো বস্তুৱে আমি আইৰণৰ লগত খোৱাটো অতি দৰকাৰ। আৰু সি মানে আমাৰ ভিটামিনটোৰ কামৰ লগতে ভিটামিন চিও আৰু আগবঢ়াই দিব সেই কামটোৰ সক্ৰিয়তাটোক। আৰু শিশুসকলকতো আমি সদায় এতিয়া খালী পেটত নিদি আমি কিবা এটা খোৱাৰ কিন্তু 1/2 ঘণ্টা বা 1 ঘণ্টা, সেই কথাটো যাতে মাতৃসকলে মনত ৰাখে। আৰু মই এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব খুজিছোঁ, আমি যেতিয়া শিশুসকলক বিশেষকৈ ছমাহ বয়সৰ পিছত গোটা আহাৰ দিবলৈ আৰম্ভ কৰোঁ, আজিকালি বজাৰত বিভিন্ন ভাল কোম্পানীৰ কিছুমান জলপান উপলব্ধ হৈছে, আৰু এতিয়া এই জলপানবোৰত সিহঁতৰ খাদ্যৰ লগতে লৌহ বা আইৰণ মিহলাই দিয়াৰ কাৰণে সেই পদাৰ্থখিনি খালে শিশুটোৰ আৰু

0: অলপ উপকাৰ হয়। আৰু সেই কথাবোৰ এতিয়া নতুনকৈ দেখা গৈছে হৈছে, আৰু সেইবোৰক আমি এতিয়া সেইকাৰণে কওঁ যে শিশুসকলে নিজৰ ঘৰত বনোৱা প্ৰস্তুত কৰা আহাৰটো খাবই, যদি তেনেকুৱা আহাৰো ল'ব পাৰে সেইটোত কোনো কিন্তু অন্যায় হোৱাৰ সম্ভাৱনা নাথাকে। আৰু সেয়েহে আমি সেইখিনিয়ে কওঁ। আৰু গৰ্ভাৱস্থাতটো আমি খায়েই থাকিব লাগিব আইৰণখিনি, খালি গৰ্ভাৱস্থাত হজমৰ ক্ষেত্ৰতো সেই কথাটো লক্ষ্য কৰা উচিত আইৰণ টেবলেটটো লওঁতে, যদি পাৰে খালি পেটত দেখাব, নহ'লে খোৱাৰ আধা ঘণ্টাৰ পৰা এক ঘণ্টাৰ পিছত।
1: আৰু লগত চি ভিটামিন,
0: ভিটামিন চি থকা যিকোনো

0: ক্ষেত্ৰতো সেই কথাটো লক্ষ্য কৰা উচিত আইৰণ টেবলেটটো লওঁতে। যদি পাৰে খালী পেটতে খাব, নহ'লে খোৱাৰ আধা ঘণ্টাৰ পৰা এক ঘণ্টাৰ পিছত।
1: আৰু লগত চি ভিটামিন,
0: ভিটামিন চি থকা যিকোনো, ভিটামিন চি থকা যিকোনো আমি সকলোৱে জানো, সেইখিনি আপুনি যদি কৰা হয় বা কৰে তেতিয়া এনেকুৱা ৰক্তহীনতাৰ সমস্যাটো নোহোৱা হ'ব, আৰু সেইটো মই সদায় আশা কৰোঁ।
1: ধন্যবাদ।
0: ধন্যবাদ।
1: আজিকালি সততে এটা অভিভাৱকৰ অভিযোগ শুনা যায় যে মোৰ ল'ৰাটোৱে নাখায় বা ছোৱালীজনীয়ে নাখায়। এতিয়া নোখোৱা ল'ৰাটি এনেকুৱা ধৰণৰ অভাৱজনিত ৰোগ হোৱাটো তেনেই স্বাভাৱিক নহয় জানো? তেতিয়া আমি বা অভিভাৱকসকলে কেনেধৰণৰ পদক্ষেপ ল'ব লাগিব?
0: প্ৰথম কথা, মই পিতৃ মাতৃসকলক এটাই কথা ক'বলৈ খোজোঁ, এটা শিশুৱে ছমাহৰ পৰা পাঁচ বছৰ, ছবছৰ বয়স পৰ্যন্ত, প্ৰথম অৱস্থাত মই এবছৰটোলৈকে লৈ আহিছোঁ, ছমাহৰ পৰা এবছৰ বা দুবছৰীয়া এটা শিশুৱে এটা সপ্তাহৰ 48 hours 48 ঘণ্টা নোখোৱাকৈ থাকে, সেইটো প্ৰকৃতিগত। তাৰমানে এটা শিশুৱে সেই 48 ঘণ্টা মানে দুদিন, সেই দুদিনটো একেলগে হ'ব পাৰে নতুবা গোটেই সপ্তাহটো বিয়পি দুদিন। গতিকে মাক দেউতাকসকলে এইটো জনা উচিত যে মোৰ শিশুটোৱে 48 ঘণ্টা নোখোৱাকৈ থাকিলেও কোনো অসুবিধা নহয়। আৰু নোখোৱাকৈ থকা কথাটো একেবাৰেই মিছা, শিশুটো কেতিয়াও ভোকত নাথাকে। যদি মাক দেউতাকেও ভাবিছে যে শিশুটোৱে নাখায়, সাধাৰণতে আজিকালি কি কৰা হৈছে যে স্কুললৈ যোৱা বা স্কুললৈ যোৱা আগৰ বয়সৰ যিবোৰ শিশু প্ৰাক প্ৰাথমিক অঞ্চললৈ যায় বা সৰু সৰুবোৰত, তাত আজিকালি আমি আইৰণ আৰু ফলিক এচিডৰ যিটো ছাপ্লিমেণ্ট, সেইটো আমি দিয়াবলৈ আজিকালি উপদেশ দিওঁ, শিশুটোক খাবলৈ দিওঁ। ৰক্ত পৰীক্ষা কৰোঁতেহে আমি গম পাওঁ এনিমিয়া আছে নেকি বা নাই। সেই এনিমিয়া বুলি যদি পাওঁ যে হিমগ্লোবিন কমিছে, সেইখিনি পোৱা অৱস্থালৈকে ইতিমধ্যে শিশুটোৰ শৰীৰত ৰক্তহীনতা আৰম্ভ হৈ যায়। গতিকে আমি এজ এ প্ৰতিষেধক প্ৰিভেনশ্যন হিচাপে আজিকালি স্কুলত যোৱা, স্কুলত যাবলৈ মানে সাজু কৰিব লগা শিশুটোক আমি আইৰণ আৰু ফলিক এচিডৰ ছাপ্লিমেণ্ট যিবোৰ আজিকালি পায় সেইবোৰ আমি আৰম্ভ কৰিবলৈ দিওঁ, সপ্তাহত দুবাৰকৈ নতুবা ওজন হিচাপত আমি তেনেকৈ প্ৰতিদিনে শিশুটোক খোৱাবলৈ দিওঁ, আৰু তেতিয়া এই সমস্যাবোৰ নহয়। আৰু যদি শিশু এটাৰ যদি ৰক্তহীনতা সমস্যা থাকে, যিটো ধৰক মাক দেউতাকে ধৰিব নোৱাৰে, প্ৰথম কিন্তু লক্ষণ হয় সি খাবলৈ নিবিচাৰাটো।
1: মই এই কথাষাৰকে আপোনাক সুধিম বুলি ভাবিছিল যে প্ৰাৰম্ভিক লক্ষণ হয় কি কি ধৰণৰ?
0: এই মানে ভোক নলগা, শিশুটো অলপ চঞ্চল ধৰণৰ, যিকোনো কামত সি মন নিদিয়া, কাম মানে সিহঁতৰ যিখিনি খেলা ধূলাই হওক, এঠাইত বহি নথকা,
1: কিন্তু
0: মনোযোগ দিব নোৱাৰা হয়, সেই প্ৰথম সেইখিনি কথা লৈ পেলাই যদি শিশু এটা মোৰ ওচৰলৈ বা কোনোজন চিকিৎসকৰ ওচৰলৈ যায়, প্ৰথমেই আমি ধৰি লওঁ যে হয়তো শিশুটোৰ শৰীৰত ৰক্তহীনতাৰ এটা লক্ষণ আছে। মাক দেউতাকতে তাৰ চঞ্চল স্বভাৱৰ কাৰণে বা অমনোযোগিতাৰ কাৰণে তাক কিবা মানে অশান্তিও পাব পাৰে, বা ঘৰখনত এটা অশান্তিৰ পৰিৱেশো সৃষ্টি হয় যে ইমান দিগদাৰ কৰে, এঠাইত বহি নাথাকে, কিন্তু আচলতে তাৰ ইনহাৰেণ্ট কষ্টটো হৈছে তাৰ শৰীৰত হিমগ্ল'বিনৰ পৰিমাণটো কমিছে। আৰু সেয়েহে আমি সাধাৰণতে আজিকালি আমি দিয়ে দিওঁ এটা শিশুক ছমাহ বয়সৰ পিছত, যদি অকল মাতৃদুগ্ধৰ ওপৰতে থাকে ধৰক, তেতিয়াহ'লে কিন্তু আমি আইৰণ ছাপ্লিমেণ্টটো আৰম্ভ কৰি দিওঁ, যিটো ভিটামিন থাকে যথেষ্ট কম পৰিমাণত ওজন হিচাপত দিয়া হয়, সেইটো হিচাপত আমি দি থাকিলে শিশুটোৰ সেই সমস্যাটো নহ'ব। আৰু তেতিয়া তাৰ সকলোখিনি বুদ্ধিবৃত্তিয়ে হওক, তাৰ মনোযোগ, তাৰ যিটো সক্ৰিয়তা, খেলা ধূলাৰ প্ৰতি ৰাপ, সকলোখিনি সুন্দৰভাৱে আগবাঢ়ি যাব।
1: হয়, এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকলে যিসকলে অনুষ্ঠান শুনি আছে নিশ্চয় কথাষাৰ গুৰুত্ব দিব। এবাৰ আমি ক্ৰমে আগবাঢ়িছোঁ, যেতিয়া শিশু এটি, আমি কন্যা শিশুৰ কথালৈ আহোঁ, কন্যা শিশুটিয়ে যেতিয়া বয়সন্ধি প্ৰাপ্ত হ'বলৈ হয়, তেতিয়া আমি এই যিটো আইৰণজনিত ৰক্তহীনতাৰ কথাটো অলপ গুৰুত্ব দিবলগীয়া হয় চাগে, নহয় জানো? এই বিষয়ে কওকচোন অকণমান।
0: এইটো এটা মানে যথেষ্ট গুৰুত্বপূৰ্ণ কথা, এইটো কাৰণে যেতিয়া বয়সন্ধি বা যেতিয়া এগৰাকী কন্যা শিশু কন্যাকাল প্ৰাপ্তি হ'ব বা পুষ্পিতা হ'ব, সেই তাৰ পিছৰ পৰাই, পুষ্পিতা হোৱাৰ পিছৰ পৰাই শিশু বা মানে কন্যাগৰাকীক আমি আইৰণ আৰু ফলিক এচিডৰ আৰম্ভ কৰি দিবই লাগিব। আৰু সেয়েহে আজিকালি চৰকাৰী আঁচনি হিচাপেও স্কুলবোৰত আইৰণ ছাপ্লিমেণ্ট দিয়া আৰম্ভ কৰিছে, আৰু তাক আপোনালোকে হয়তো সকলোৱে জানে, প্রতি সপ্তাহতে দিবলৈ আৰম্ভ কৰা হৈছে গোটেই বয়সন্ধি পিৰিয়ড মানে সময়খিনিত। তাৰমানে ধৰক 10 বছৰৰ পৰা যদি আমি ধৰোঁ, 10-17 বছৰ বয়সৰ ছোৱালী এজনীক প্ৰতিদিনে মানে প্ৰতি সপ্তাহত আমি আইৰণ আৰু ফলিক এচিড দি থকা হয়। আৰু সহজ ভাষাত যদি ক'বলৈ যাওঁ, আমি এটা কথা এনেকৈ থুলমূলকৈ এটা আমি ধাৰণা কৰি থোৱা উচিত মাতৃসকলো বা সকলোৱে, যে এগৰাকী নাৰী হওক, এগৰাকী শিশু হওক, এটা বছৰত 90টা দিন আইৰণ আৰু ফলিক এচিডৰ টেবলেট খাব লাগে।

0: যথেষ্ট গুৰুত্বপূৰ্ণ
1: গুৰুত্বপূৰ্ণ সেই সেই 90টা দিন আপোনাৰ একেলগে 3 মাহ খাই দিব পাৰে, নতুবা আপুনি ভাগ ভাগ কৰিও আপুনি 90টা দিন খাব পাৰে। তাৰমানে আপোনাৰ আপুনি খাব লাগিব 90টা টেবলেট বা কেপচুল
0: এবছৰত, যাতে আপুনি আইৰণৰ অভাৱজনিত ৰক্তহীনতাত নভোগে।
1: আৰু সেইটো মানে এটা কম্পালচৰি ধৰণৰ মানে লোৱা উচিত বুলি আমি কৈছোঁ, অকল কন্যাকাল প্ৰাপ্তি পোৱা ছোৱালীখিনি বুলি নহয়, তেওঁলোকৰ যেতিয়া ডাঙৰ হ'ব, বিয়া হ'ব, গোটেই সময়খিনি মানে আমি এটা অভ্যাসত পৰিণত কৰা দৰকাৰ। বিশেষকৈ আমি
0: মহিলাসকলে
1: কন্যা শিশুৰ পৰা মহিলাসকললৈ কথা ধৰিছোঁ, আৰু সেই কথাটো মই সদায় য'তেই পাওঁ সকলোকে কওঁ। আৰু বিশেষকৈ এতিয়া প্ৰধান দেখা গৈছে যে বাকীবোৰতো আছেই, লগতে কিন্তু আমি কি কৰিবলগীয়া হয়, যিবোৰ কৃমিনাশক দৰৱ আছে আমি বছৰত 2 বাৰকৈ তেনে ঔষধো কিন্তু দিয়াবলগীয়া হয়। আপোনালোকে হয়তো জানেই কেতবোৰ কৃমিৰ কাৰণেও ৰক্তহীনতা হয়, আৰু সেয়েহে আজিকালি স্কুলবোৰতো পেলু মৰা দৰৱ বুলি সহজ ভাষাত যাক ক'ব পাৰি সেইটো দিয়া হৈছে
0: চৰকাৰীভাৱে সেই আঁচনি লৈছে। কিন্তু ইয়াতো আকৌ এটা কিছুমান এতিয়াও যদিও যথেষ্ট আমাৰ লোকসকল সজাগ হৈছে, সমাজ সজাগ হৈছে, তথাপিও দেখা যায় যে কিছু লোকে অলপ অনীহা প্ৰকাশ কৰে স্কুলত। মাজতে কথা ওলাইছিল যে তেওঁলোকে টেবলেট লয় কিন্তু নাখায়।
1: হয় হয়,
0: সেই সজাগতা সৃষ্টিৰ বাবে মানে কেনেকুৱা ধৰণৰ আপুনি এটা মেছেজ দিব বিচাৰিব?
1: মানে সজাগতা মানে প্ৰথম কথা, স্কুলত যেতিয়া আমি শিশু এজন দিম, সাধাৰণতে কোনো স্বাস্থ্যকৰ্মী থকাটো উচিত, বা নাথাকিলেও যিসকল শিক্ষক বা শিক্ষয়িত্ৰী আছে তেওঁলোক সজাগ হ'বই লাগিব। আৰু তেওঁলোকৰ হাততেই দায়িত্বটো থাকিব লাগিব যে শিশুসকলক বুজাবলৈ যে কিমান প্ৰয়োজন আছে এই আইৰণৰ টেবলেটটো। আৰু সেই সজাগতাখিনি আনিবৰ কাৰণে আজিকালি বিভিন্ন ধৰণৰ মাধ্যমো আছে, কিন্তু ভুল ব্যাখ্যা নহ'বৰ কাৰণে কিন্তু সজাগতাৰ যথেষ্ট প্ৰয়োজন। আৰু সেইখিনিৰ দায়িত্ব আশাকৰ্মী হওক বা যিবোৰ স্বাস্থ্যকৰ্মীয়ে কাম কৰি আছে তেওঁলোকেও আগভাগ ল'ব লাগিব। আৰু মই শিক্ষক শিক্ষয়িত্ৰীসকলক বিশেষকৈ আহ্বান কৰোঁ, লগতে ঘৰৰ অভিভাৱক বা পিতৃ মাতৃসকলকো মই কওঁ যে স্কুলত যিটো আইৰণ বৰি দিয়া হয় সেইটো যাতে ছোৱালীজনীক ল'বলৈ বাৰণ কৰা নহয়।
0: হয়, ধন্যবাদ বাইদেউ। লৌহ ৰক্তাল্পতা বা আইৰণৰ অভাৱজনিত ৰক্তহীনতা, এই সম্পৰ্কে আমাৰ শ্ৰোতাসকলক যথেষ্টখিনি ক'লে, তাৰ বাবে ধন্যবাদ জনাই আমাৰ আজিৰ অনুষ্ঠানে ইয়াতে সামৰিছোঁ। নমস্কাৰ।
1: নমস্কাৰ।
2: স্বাস্থ্য সম্পর্কে অনুষ্ঠান নিদান শুনিলে।

0: গোজাইত 16 জন, নগাঁৱত 11 জন, বৰপেটাত 26 জনকৈ লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰা মতে একাংশই অসমৰ বাহিৰত থাকিও ৰাজ্যত প্ৰবঞ্চনাৰ জাল মেলি আহিছে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰবঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ কথাও প্ৰকাশ কৰিছে। অহা বছৰৰ পৰা কৃতি শিক্ষক বাছনিৰ প্ৰক্ৰিয়া সলনি কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যিক পৰ্যায়ৰ শিক্ষক বাছনিৰ বাবে এতিয়াৰে পৰা জিলা আয়ুক্তৰ অনুমোদনৰ প্ৰয়োজন হ'ব। তেওঁ কয় যে বঁটাৰ বাবে আবেদন কৰা শিক্ষকে পাঠদানৰ বাণীবদ্ধ ৰূপো দাখিল কৰিব লাগিব। অহা শিক্ষাবৰ্ষৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকসকল অকল ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ পথ প্ৰদৰ্শক নহয়, বৰং এখন সুস্থ, শিক্ষিত, শৃংখলাবদ্ধ আৰু মূল্যবোধ সম্পন্ন সমাজ গঢ়ি তোলাৰ অন্যতম চালিকা শক্তি। শিক্ষাৰ্থীসকলৰ জ্ঞান, চৰিত্ৰ, নেতৃত্ব গুণ, দায়িত্ববোধ আৰু সামাজিক দায়বদ্ধতা বিকশিত কৰাৰ শিক্ষকসকলৰ ভূমিকা অতুলনীয় বুলি তেওঁ উল্লেখ কৰে। একবিংশ শতিকাৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি আধুনিক প্ৰযুক্তি আৰু নৱতম শিক্ষণ পদ্ধতি গ্ৰহণ কৰি শিক্ষাদানৰ মান অধিক উন্নত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ প্ৰতি আহ্বান জনায়। 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰংপুৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা দিয়াৰ বাবে যোৱা 19 জুনত ভাৰত চৰকাৰৰ তৰফৰ পৰা ইউনেস্কোত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হয়। ৰংঘৰ, কাৰেংঘৰ, দৌল, পুখুৰী আৰু আহোমসকলৰ অন্যান্য স্থাপত্য কাৰুকৌশলৰ অমূল্য নিদৰ্শনেৰে সমৃদ্ধ এই ভূমি কেৱল অসমৰে নহয় বৰঞ্চ সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2024 চনত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাছত ৰংপুৰ শিৱসাগৰক লৈ গ্ৰহণ কৰা এই পদক্ষেপে আহোমৰ গৌৰৱগাথাক বিশ্বৰ সন্মুখত উজ্বলাই তুলিব। আমাৰ ইয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।
1: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं जागृति शर्मा। दिल्ली विश्वविद्यालय के श्रीराम कॉलेज ऑफ कॉमर्स के शताब्दी समारोह में प्रधानमंत्री नरेंद्र मोदी की अपील। भारतीय युवा परामर्श, लेखा, वित्त और कानून से जुड़ी ऐसी संस्थाओं का निर्माण करें जो वैश्विक स्तर के हों। भाजपा के राज्यसभा सांसद दिनेश शर्मा को अंडमान और निकोबार द्वीप समूह का उपराज्यपाल नियुक्त किया गया। एनआईए की विशेष अदालत ने 2013 में छत्तीसगढ़ के झीरम घाटी हत्याकांड में 10 माओवादियों को दोषी ठहराया। नई दिल्ली में 12 और 13 सितंबर को पहले आई ब्रिक्स शिखर सम्मेलन के दौरान 500 से अधिक संस्थागत निवेशक, वित्त मंत्री और उद्योगपति शामिल होंगे। भारत ने दुबई में महिला T20 क्रिकेट एशिया कप मैच में पाकिस्तान को 7 विकेट से हराया। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी ने युवाओं से बड़े सपने देखने तथा लेखा, वित्त, कानून और परामर्श से जुड़ी ऐसी संस्थाओं के निर्माण की अपील की है जो वैश्विक स्तर के हों। कल दिल्ली विश्वविद्यालय के श्रीराम कॉलेज ऑफ कॉमर्स के शताब्दी समारोह में उन्होंने कहा कि आज भारतीय मूल के कई लोग दुनिया की शीर्ष कंपनियों का नेतृत्व कर रहे हैं।
2: भारत की ग्लोबल कंसल्टिंग फर्म्स क्यों नहीं हो सकती? हमारी अकाउंटिंग फर्म, हमारी लीगल फर्म, हमारी फाइनेंशियल फर्म, ये सब ग्लोबल लीडर्स क्यों नहीं बन सकती? हम गर्व से कहते हैं कि आज भारतीय दुनिया की टॉप कंपनीज को लीड कर रहे हैं। अगर भारतीय दुनिया की टॉप कंपनियों को लीड कर रहे हैं तो भारतीयों की बनाई कंपनियां दुनिया को क्यों लीड न करें?
1: श्री मोदी ने कहा कि वैश्विक अनिश्चितता के बीच भी भारत की तिमाही वृद्धि दर 7.8% रही है, जो उसकी आर्थिक क्षमता को दर्शाती है। उन्होंने कहा कि भारत ने नीतिगत मामलों में गतिरोध से गतिशीलता तक का लंबा सफर तय किया है और दुनिया देख रही है कि भारत सबसे तेजी से आर्थिक प्रगति कर रहा है। प्रधानमंत्री ने बताया कि अप्रैल से जून के बीच बिजली उत्पादन में 9% की वृद्धि हुई है। उन्होंने कहा कि इस दौरान वाहनों की बिक्री 20

সুগম সংগীত অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ হাছিনা হাজৰিকাৰ কণ্ঠৰে এটি গীত, গীতিকাৰ এন এম ৰফিক, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

হাসিনা হাজৰিকাৰ কণ্ঠত এন এম ৰফিক ৰচিত আৰু ৰমেন চৌধুৰী প্ৰযোজিত গীতটি শুনিলে। এইবাৰ এয়া জ্যোতিপ্ৰকাশ দাস, কৌস্তুভমণি শইকীয়া ৰচিত গীতটিৰ প্ৰযোজনা শিল্পীৰ নিজৰ।

কৌস্তুপণি শইকীয়াৰ কথাৰে জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ অনিমা চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কেশৱ দত্তৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ হীৰেণ শৰ্মা, গীতিকাৰ দীপাংকৰ ডেকা, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: অনিমা চৌধুৰীৰ কণ্ঠগীতটি শুনিলে। গীতিকাৰ আছিল কেশৱ দত্ত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

হীৰেণ শৰ্মাৰ কণ্ঠত দীপাংকৰ ডেকা ৰচিত আৰু বিপুল বৰুৱা প্ৰযোজিত গীতটি শুনিলে আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ।

লক্ষ্মী বৰাৰ কণ্ঠত সুধীৰ দাস ৰচিত আৰু অনুপম চৌধুৰী প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলোৱা অভিযানত 330 জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ, দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতিৰ আজি অসম আগমন, ৰাজ্যত অহা বছৰৰ পৰা কৃতি শিক্ষক বাছনিৰ প্ৰক্ৰিয়া সলনি হ'ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা, সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগৰ পদক্ষেপ আৰু মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যজুৰি অসম আৰক্ষীয়ে কালি পুৱাৰে পৰা চলোৱা অভিযানত মুঠ 330 জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে। কাজিৰঙাত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ পাছতে অসম আৰক্ষীয়ে প্ৰবঞ্চকৰ বিৰুদ্ধে এই অভিযান চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ 29খন জিলাত এই অভিযান চলোৱা হয়। এই অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংসা কৰা দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰবঞ্চকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰবঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীয়ে অভিযানকালত লখিমপুৰত 15 জন, গুৱাহাটীত 2 জন, কামৰূপত 33 জন, বঙাইগাঁৱত 12 জন, মৰিগাঁও আৰু ধুবুৰীত 7 জনকৈ, গোৱালপাৰাত 5 জন, বজালী তামাৰহাটত 4 জনকৈ, শিৱসাগৰ আৰু গোলাঘাটত 2 জন, তিনিচুকীয়াত 15 জন, কাছাৰত 39 জন, দৰঙত 18 জন, কোকৰাঝাৰত 20 জন, হোজাইত 16 জন, নগাঁৱত 11 জন, বৰপেটাত 26 জনকৈ লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰা মতে একাংশই অসমৰ বাহিৰত থাকিও ৰাজ্যত প্ৰবঞ্চনাৰ জাল মেলি আহিছে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰবঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ কথাও প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'ব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকী গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে বিমানবন্দৰৰ পৰা পোনে পোনে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ ৰাওনা হ'ব। বিয়লি শ্ৰীৰাধাকৃষ্ণনে গুৱাহাটীৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ চচথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত IANA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰোহিত তথা দৃষ্টিৰোহিত শিক্ষাৰ্থীৰ বাবে থকা দঞ্ইপল বিশ্বন বিদ্যালয়ো পৰিদৰ্শন কৰিব। অহা বছৰৰ পৰা কৃতি শিক্ষক বাছনি প্ৰক্ৰিয়া সলনি কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যিক পৰ্যায়ৰ শিক্ষক বাছনিৰ বাবে এতিয়াৰে পৰা জিলা আয়ুক্তৰ অনুমোদনৰ প্ৰয়োজন হ'ব। তেওঁ কয় যে বঁটাৰ বাবে আবেদন কৰা শিক্ষকে পাঠদানৰ বাণীবদ্ধ ৰূপো দাখিল কৰিব লাগিব। অহা শিক্ষাবৰ্ষ

0: মাৰ্চৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
1: আমি যিটো নেশ্যনেল টিচাৰ এৱাৰ্ড দিয়াৰ যিটো ইভালুৱেশ্যন পদ্ধতি, সেই একেটা ইভালুৱেশ্যন পদ্ধতি আমি অৱলম্বন কৰিছোঁ। তাৰ মাত্ৰ ইয়াত আমাৰ ডাইৰেক্ট ফেচ টু ফেচ ইণ্টাৰভিউ বা তেওঁলোকৰ প্ৰেজেণ্টেশ্যন চোৱা নহয়, কিন্তু অহা বছৰৰ পৰা আমি শ্বৰ্ট লিষ্টেড শিক্ষকসকলৰ আমি প্ৰেজেণ্টেশ্যনো চাম। আৰু এইখিনি ইভালুৱেশ্যনত মূলতঃ আমি চাইছোঁ যে তেওঁলোকে টেকন'লজিৰ ব্যৱহাৰ তেওঁলোকে কিমানখিনি কৰিছে, উদ্ভাৱনীমূলক শিক্ষাৰ পদ্ধতি তেওঁলোকে কিমানখিনি কৰিছে, লগতে তেওঁলোকৰ কো-কাৰিকুলাৰ এক্টিভিটিজ আৰু কমিউনিটি এংগেজমেণ্ট। তেওঁলোকে সমাজখনক, যিহেতু বিদ্যালয় এটা কমিউনিটি ইনষ্টিটিউচন হয়, কমিউনিটি মবিলাইজেশ্যনত কেনেকুৱা ভূমিকা পালন কৰিছে, এই গোটেইখিনি চাই আমাৰ ইভালুৱেশ্যন হয় আৰু এই বঁটা প্ৰদান কৰা হৈছে।
0: অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকসকল অকল ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ পথ প্ৰদৰ্শক নহয়, বৰং এখন সুস্থ, শিক্ষিত, শৃংখলাবদ্ধ আৰু মূল্যবোধ সম্পন্ন সমাজ গঢ়ি তোলাৰ অন্যতম চালিকা শক্তি। শিক্ষাৰ্থীসকলৰ জ্ঞান, চৰিত্ৰ, নেতৃত্বগুণ, দায়িত্ববোধ আৰু সামাজিক দায়বদ্ধতা বিকশিত কৰাৰ শিক্ষকসকলৰ ভূমিকা অতুলনীয় বুলি তেওঁ উল্লেখ কৰে। একবিংশ শতিকাৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি আধুনিক প্ৰযুক্তি আৰু নৱতম শিক্ষণ পদ্ধতি গ্ৰহণ কৰি শিক্ষাদানৰ মান অধিক উন্নত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে শিক্ষা ব্যৱস্থা অধিক উদ্ভাৱনমুখী, দক্ষতাভিত্তিক আৰু শিক্ষাৰ্থীকেন্দ্ৰিক কৰি তোলাত শিক্ষক সমাজে অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰংপুৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা দিয়াৰ বাবে যোৱা 19 জুনত ভাৰত চৰকাৰৰ তৰফৰ পৰা ইউনেস্কোত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হয়। ৰংঘৰ, কাৰেংঘৰ, দৌল, পুখুৰী আৰু আহোমসকলৰ অন্যান্য স্থাপত্য কাৰুকৌশলৰ অমূল্য নিদৰ্শনেৰে সমৃদ্ধ এই ভূমি কেৱল অসমৰে নহয় বৰঞ্চ সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2024 চনত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাছত ৰংপুৰ শিৱসাগৰক লৈ গ্ৰহণ কৰা এই পদক্ষেপে আহোমৰ গৌৰৱগাথাক বিশ্বৰ সন্মুখত উজ্বলাই তুলিব। ডক্টৰ শৰ্মাই অসমৰ ঐতিহ্যক বিশ্বৰ বুকুত সগৌৰৱে প্ৰতিষ্ঠা কৰাৰ এই ঐতিহাসিক প্ৰচেষ্টাৰ বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। ৰাজ্যত সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। অবৈধভাৱে সুৰা উৎপাদন আৰু সৰবৰাহে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ লগতে ৰাজ্য চৰকাৰে যথেষ্ট ৰাজহ ঘাটিৰ সন্মুখীন হ'বলগীয়া হৈছে। সেয়ে চৰকাৰে ৰাজহ ঘাটি নোহোৱা কৰাৰ কাৰণে অবৈধ সুৰাৰ ক্ষেত্ৰত কঠোৰ নীতি নিয়ম বলবতৰ সিদ্ধান্ত লৈছে। গুৱাহাটীৰ কৰ ভৱনত কালি অনুষ্ঠিত এখন বৈঠকত আবকাৰী মন্ত্ৰী অতুল বৰাই এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। অসমৰ বিভিন্ন জিলাৰ আবকাৰী অধীক্ষক, উপ অধীক্ষক, পৰিদৰ্শক, সহপৰিদৰ্শকসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰী শ্ৰীবৰাই সকলোকে আইনৰ কঠোৰ বলবৎকৰণত অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিয়ে। আনহাতে কৰ ভৱনত অনুষ্ঠিত IMLFBAৰ দেশীয় সুৰা আৰু বটলিং প্লেণ্টৰ অনুজ্ঞাপত্ৰধাৰীসকলৰ সৈতে অনুষ্ঠিত আন এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে সুৰাৰ বিক্ৰী বিতৰণ ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। এই বৈঠকত আবকাৰী বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টাল, আয়ুক্ত জিতু দলে, যুটীয়া সচিব ৰশ্মি বৰুৱা গগৈকে ধৰি বিভাগটোৰ ভালে কেইবাগৰাকী জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দিনজোৰা কাৰ্যসূচীৰে কালি কৰ ভৱনত আবকাৰী বিভাগৰ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰে। বৈঠকৰ অন্তত আবকাৰী মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে চৰকাৰে কেৱল বিদেশী সুৰাই নহয় পৰম্পৰাগত সুৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি আবকাৰী বিভাগে হেৰিটেজ লিকাৰ বাৰ পৰম্পৰাগত পনীয়ক বিশেষ গুৰুত্ব দিয়াৰ বাবে বিশেষ পদক্ষেপ ল'ব।
2: কোম্পানী হোলচেল ৱেৰ হাউচ এণ্ড ব্ৰেণ্ড অ'নাৰ্ছৰ এছ'চিয়েশ্যন আছিলে। IMFL অন হোটেল বাৰ এছ'চিয়েশ্যনৰ বিষয়ববীয়া আছিলে আৰু IMFL বিয়েৰ কোম্পানী স্পিৰিট বটলিং প্লেণ্ট আৰু বটলিং প্লেণ্টৰ লাইচেঞ্চিসকলৰ লগত আমি কথা বতৰা পাতিলোঁ। অল আছাম IMFL ৰুৰেল এছ'চিয়েশ্যনো আছে সুকীয়াকৈ, তেওঁলোকৰ লগত পাতিলোঁ আৰু এতিয়া আমি হেৰিটেজ লিকাৰ দিবলৈ আমি আগবাঢ়িছোঁ। হেৰিটেজ লিকাৰ এছ'চিয়েশ্যনৰ বিষয়ববীয়া আহিছিলে, তাৰপিছত কাণ্ট্ৰি স্পীড হোলচেল ৱেৰ হাউচৰ মুঠৰ ওপৰত আজি গোটেই দিনজোৰা আমি কাৰ্যসূচী লৈছিলোঁ। এজেণ্ডা আমাৰ দিনজোৰাই আছে, ষ্টেক হোল্ডাৰ্ছৰ লগত আজি আমি মিটিং কৰিলোঁ।
0: ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে

0: সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কালিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কালি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত আজি সন্ধিয়া কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে কাইলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰী ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে গুৱাহাটীৰ জালুকবাৰীত অহা 8 ছেপ্টেম্বৰত বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত প্ৰায় 100 গৰাকী শিল্পীয়ে একেলগে শিল্পীগৰাকীৰ কেইবাটাও চিৰসেউজ গীত পৰিৱেশন কৰিব। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। আনহাতে সাংস্কৃতিক অনুষ্ঠান সুৰতীৰ্থৰ উদ্যোগতো আজি গুৱাহাটী কটন এলামেনাই ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা নিবেদন কৰা হ'ব। সুৰতীৰ্থৰ উদ্যোগত এই উপলক্ষে বিয়লি ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু নৱ প্ৰজন্মক এখন আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে। কৃষকৰ উপাৰ্জন 5 গুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। ভোকেল ফৰ লোকেল আঁচনিৰ অধীনত নতুন ষ্টাৰ্টআপক উৎসাহিত কৰাৰ লগতে গুণগত মান পৰ্যালোচনা কৰাৰ বাবে কালি খেত্ৰী বামফৰৰ অসম মাখনা উদ্যোগ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমখনক আমি কৃষিৰ ক্ষেত্ৰত অগ্ৰণী কৰিব লাগিব আৰু খেতিয়কসকলৰ উপাৰ্জন 2 গুণ নহয় 5 গুণ কৰিব লাগিব, তেতিয়াহে অসম আগুৱাই যাব। ৰাজ্যত মাখানা খেতিৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি শ্ৰীহাজৰিকাই কয় যে এই নতুন খেতিৰ জৰিয়তে খেতিয়কসকল 2 গুণ লাভান্বিত হ'ব। ভাৰতে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে 56 ৰাণত বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 8 অভাৰ আৰু 4টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে পাকিস্তানে প্ৰথমে বেট ধৰি 18 অভাৰ আৰু 1টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 55 ৰাণ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণী আৰু প্ৰেমা ৰাউতে 3টাকৈ উইকেট লাভ কৰে। দীপ্তি শৰ্মাই 2টা উইকেট লাভ কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: বাল্য বিবাহ বিৰোধী অভিযানলৈ ৰাষ্ট্ৰসংঘৰ বিৰল স্বীকৃতি। একেদিনাই ৰাজ্যত ধৃত 330 ঠগ প্ৰবঞ্চক। জলপ্ৰলয়ৰ আশংকাত পুনৰ কঁপিছে নেপাল। দুদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰপতি গুৱাহাটীলৈ। আদি ভিন ভিন শিৰোনামৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত স্থান লাভ কৰিছে। 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনয়নৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা 19 জুনত ইউনেস্কোৰ ওচৰত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে অসমীয়া প্ৰতিদিন কাকতে ৰংপুৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ইউনেস্কোলৈ প্ৰস্তাৱ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিক্ষক দিৱসৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিক্ষাবিদ সাহিত্যিক ডঃ নগেন শইকীয়াক সাক্ষাৎ কৰি আশীষ লোৱাৰ এটা বাতৰি দৈনিক অসম কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। ৰাজ্যৰ কৃষকৰ আয় 2 গুণৰ পৰা 5 গুণলৈ বঢ়াব লাগিব। কৃষক মন্ত্ৰী পীযুষ হাজৰিকাই কালি কামৰূপ জিলাৰ টোপাতলিত অৱস্থিত মখানা প্ৰক্ৰিয়াকৰণ গোট পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। নেপালৰ জলপ্ৰলয়ৰ 10 দিনৰ পাছত নেপালী সেনাই কালি ত্ৰিশুলী 3A জলবিদ্যুৎ প্ৰকল্পত বিধ্বস্ত সুৰংগৰ পৰা 2জন কৰ্মচাৰীক জীৱন্তে উদ্ধাৰ কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত আৰু আমাৰ অসম কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ভাষণ দি ৰাজ্যৰ শিক্ষকসকলে প্ৰযুক্তিৰ প্ৰয়োগ ভালদৰে জানিব লাগিব বুলি মন্তব্য কৰা এটা বাতৰিক নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা চৌবিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ

হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলোৱা অভিযানত 330 জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতিৰ আজি অসম আগমন। ৰাজ্যত অহা বছৰৰ পৰা কৃতি শিক্ষক বাছনি প্ৰক্ৰিয়া সলনি হ'ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগৰ পদক্ষেপ। আৰু মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: নমস্কাৰ কণিহঁত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামণি বাইদেৱে আজিৰ মেল মুকলি কৰিছো। আহা তোমালোকৰ গীত মাত শুনো। অকমানি ভাইটি, কি নাম তোমাৰ? মণিমুগ্ধ, তুমি কান্দিছা কেলে বাবা? সবেই আহিছে, তোমাৰ সমান কান্দিব নাপায় নহয়। তুমি ক'ৰ পৰা আহিছা জানা? কোৱা, ক'ৰ পৰা আহিছা?
1: মই বালিবুটা গাঁৱৰ পৰা আহিছো।
0: তুমি আজি আমাক মেলত কি শুনাবা? কবিতা আবৃত্তি কৰিবা? কৰা, পটককে কৈ দিয়া।
1: তাতে নাম হ'ল পাচলি বাগিচা।
0: পাচলি বাগিচা বাৰু, কোৱা।
1: পাচলিৰ বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা, জানো দেখিছা, তাত মই ৰুইছো পাচলি ইমান, সৰিয়হৰ ফুলবোৰ ফুলিছে কিমান, সৰু সৰু কোৰেৰে নিজে কোৰ মাৰো, সৰু সৰু খন্তিৰে নিজে চাফ কৰোঁ, আবেলি পাচলি দিওঁ মই পানী, মটৰত কলিবোৰ খাওঁ ছিঙি আনি, কবি মূলা ৰহি আৰু লফা নাই, পুৱাতে ছিঙি মই ঘৰাই বৰাই, বজাৰত পাচলি বহু পোৱা যায়, পিছে মোক ধন্যবাদ।
0: এই মণিমুগ্ধ এনেই কান্দি আছিলা, হৈ গ'ল নে? অকমানি ভণ্টি, কি নাম তোমাৰ?
2: মোৰ নাম স্নিগ্ধা বৰুৱা।
0: স্নিগ্ধা, ক'ৰ পৰা আহিছা?
2: মই জুনিপৰা আহিছো।
0: আজি কি শুনাবা মেলত?
2: কবিতা
0: আবৃত্তি কৰা।
2: মাহীদেউ পুতলা, ডক্টৰ নিৰ্মম প্ৰভা বৰদলৈ, আমাৰ ওচৰতে মাহীদেউ ঘৰ, তেওঁৰ পুতলাটিৰ হ'ল এদিন জ্বৰ, পানী লগা জ্বৰ, হা হা হাক চিঞৰ, ডক্টৰ ডাক্টৰ, মাহীদেৱে ক'লে ডাক্টৰ আনিবলৈ, দাদালৈ দিলে দৌৰ দৌৰ দৌৰ, টক টক টক টক, দুৱাৰত ডাক্টৰে কৰে টক টক, ভয় খাই পুতলা কপে ঠক ঠক, ভয় নাই ভয় নাই, ডাক্তৰে ক'লে লাহেকৈ পুতলাটিক বেজি দি দিলে, আইও দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল।

0: হল পুতলা হাঁহি হাই খেলি বুলি গ'ল।
1: অঁ কি সুন্দৰ হয়নে, আমাৰ স্নিগ্ধাই সুন্দৰকৈ কবিতাটিৰ নাম কৈছে, কবিতাটিৰ আবৃত্তি কৰিছে। এনেকৈ তোমালোকে সকলোৱে কৰিব লাগে। কবিতাটি কোনে লিখিছে, কি নাম দেই?
0: নমস্কাৰ, মোৰ নাম শ্ৰী ময়ূৰী ডেকা। মই এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটোৰ নাম হৈছে জুম্বাই সেউতি। জুম্বাই সেউতি কেনে ৰিণাতি মোৰ বগা মেঘে হাতে লগা তৰাবোৰ লৰি টিবিৰ কৰি চাৰিও কাষৰে জুম্বাই এটাৰে ডাৱৰে লুকাই ৰূপহী জোনাই থবলৈ ঠাই বিচাৰি নাপায় আপুনি পলাই।
1: অকণমানি ভাইটি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী বিভান কলিতা।
1: বিভান ক'ৰ পৰা আহিছা?
2: কুকুৰ তেজপুৰৰ পৰা।
1: বাৰু খুব সুন্দৰ। আজি আমাক মেলত কি শুনাবা?
2: বিলতে
1: গীত গাবা, গোৱা
2: বিলতে।

0: এতিয়া বিবাহৰ কাৰণে কি কৰিম ডাঙৰকৈ? তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী কাজল।
0: কাজল ক'ৰ পৰা আহিছা?
1: ডগিয়াৰ পৰা।
0: কি শুনাবা আজি আমাক?
1: কবিতা।
0: কৰা, আবৃত্তি কৰা।
1: কবিতাটোৰ নাম

0: লৈ বিহু নো মাৰিবলৈ যাওঁ। নমস্কাৰ।
1: সুন্দৰ হৈছে। অকণমানি ভাইটি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী জুমনজ্যোতি ডেকা।
1: জুমন, ক'ৰ পৰা আহিছা?
2: মই জুনিপৰা আহিছো।
1: কি শুনাবা আজি আমাক?
2: মই পখিলা।
1: পখিলা কবিতা আবৃত্তি কৰিবা, কৰা।
2: পখিলাই পাখি মেলা নাচে উৰি উৰি, আদা ফুৰা কৰি টিক চাই হুৰি হুৰি, একেলগে খেলো বুলি কৰি টিক কৰে, ভাল পাই কৰি দিয়ে পাহি মেৰি দিলে, পাহি মেৰি কৰি দিয়ে জক মক কৰে, উৰাওঁতে পখিলাই মন ভৰি পৰে।
1: নমস্কাৰ। তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম শ্ৰী ৰিয়ামণি ডেকা।
1: ৰিয়ামণি, ক'ৰ পৰা আহিছা?
3: মই খতৰা কমাৰ গাঁৱৰ পৰা আহিছো।
1: কি শুনাবা আজি আমাক?
3: মই এটি গীত গাম।
1: গোৱা।
3: তিলাই তিলাই ঘূৰি ফুৰে ওলাই ৰে খামটি ছোৱালী, তিলাই তিলাই ঘূৰি ফুৰে ওলাই ৰে খামটি ছোৱালী।

0: মেলি, খামতি ছোৱালী অ দুটি নয়ন পাহি মেলি, খামতি ছোৱালী কাক চাপোতেই তাৰে বুকুত পৰে ঢলি, খামতি ছোৱালী কাক চাপোতেই তাৰে বুকুত পৰে ঢলি, খামতি ছোৱালী তিলা তিলাই খুৰি ফুৰে উলাহেৰে, খামতি ছোৱালী তিলাই তিলাই খুৰি ফুৰে উলাহেৰে, খামতি ছোৱালী তিলাই তিলাই খুৰি ফুৰে উলাহেৰে, খামতি ছোৱালী। নমস্কাৰ।
1: সুন্দৰ হৈছে। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ভায়লিনা চহৰীয়া।
1: ভায়লিনা ক'ৰ পৰা আহিছা?
2: চমতীয়াৰ পৰা।
1: আজি কি শুনাবা আমাক?
2: মই এটি কমলানন্দ ভট্টাচাৰ্যদেৱৰ গীত গাম।
1: গোৱা।

0: নমস্কার।
1: সুন্দৰ। তোমাৰ নামটো কোৱা।
0: নমস্কাৰ, মোৰ নাম শ্ৰী মনালী কৃষ্ণা।
1: মনালী ক'ৰ পৰা আহিছা?
0: কমাগাঁৱৰ পৰা।
1: কি শুনাবা আজি আমাক?
0: গীত
1: গোৱা।

আপুন, এইখন গাঁও বুকুর আপুন।

0: নমস্কার।
1: সুন্দৰ হৈছে, ইমান সুন্দৰকৈ গাইছে। তোমাৰ নামটো কোৱা।
0: মোৰ নাম জয় কলিতা।
1: তুমি ক'ৰ পৰা আহিছা? আজি আমাক মেলা কি শুনাবা, ভালকে কোৱা। কান্দি কান্দি কলে গানটো বেয়া হব নহয়, ভালকে কোৱা।
0: বিলতে
1: বিলতে হালিছে, গোৱা
0: বিলত।

0: শেয়ার কৰি
1: হৈ গ'ল। জুৰিয়ে কান্দি কান্দি গীতটি গালে। এতিয়া আমি জুৰিৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম।
2: অকনিহঁত, আজি মই তোমালোকক ক'বলৈ ওলোৱা সাধুটিৰ নাম হৈছে এজন ৰাজকোঁৱৰ। ৰাজকোঁৱৰ মানে জানা নহয়, ৰজাৰ ল'ৰা বা পুত্ৰক ৰাজকোঁৱৰ বুলি কোৱা হয়। বহু বছৰ আগৰ কথা, সেই সময়ত উদয়গিৰি নামে এখন দেশ আছিল। সেই দেশত সুবাহু নামে এজন ৰজাই ৰাজত্ব কৰিছিল। ৰজা বৰ প্ৰতাপী, ধৰ্মপৰায়ণ, সত্যপৰায়ণ আৰু ধীৰ স্থিৰ আছিল। দেশত তেতিয়া ধনে ধানে ভৰপূৰ আছিল। সকলোৱে মনৰ আনন্দত কাল কটাইছিল। ৰজায়ো প্ৰজাবোৰক বৰ মৰম আৰু স্নেহ কৰিছিল। ৰজাৰ একেজন মাত্ৰ ৰাজকোঁৱৰ আছিল। চালে চকুৰোৱা, ৰূপত যেনে গুণতো তেনেকুৱা, অমায়িক আৰু শান্ত। ৰজাৰ ল'ৰা যেতিয়া ভৱিষ্যতে ৰাজ্য চলাব লাগিব বুলিয়েই ৰজাৰ গাত থাকিবলগীয়া গুণবোৰ ৰাজকোঁৱৰক ভালকৈ শিকাইছিল। ৰাজকোঁৱৰেও অতি কম দিনৰ ভিতৰতে লিখা পঢ়া আদি সকলো বিষয়কে ভালকৈ শিকি বুজি আয়ত্ত কৰিব পাৰিছিল। এনেকৈ ৰাজকোঁৱৰে 20 বছৰত ভৰি দিলে। যেনেকৈ আমি বাহিৰৰ ঠাইলৈ ফুৰিবলৈ যাওঁ, হয়নে নহয়, তেনেকৈ ৰাজকোঁৱৰৰো এটা ইচ্ছা আছিল বাহিৰৰ ৰাজ্যবোৰ চাবলৈ যোৱাৰ। ইমান বছৰে পিতাকৰ ৰাজ্যতে ডাঙৰ দীঘল হ'ল, লগতে বহু কথা শিকিলে। এতিয়া আৰু বাহিৰৰ কথা কিছু নেজানিলে কেনেকৈ হ'ব? এদিন ৰাজকোঁৱৰে ৰজাক মনৰ কথা জনালে। তেতিয়া সুবাহু ৰজাই মনৰ আনন্দতে সন্মতি প্ৰকাশ কৰিলে আৰু অতি সোনকালে ৰাজকোঁৱৰৰ দেশ ভ্ৰমণ কৰিবলৈ আৱশ্যকীয় বস্তু বাহানিবোৰৰ যোগাৰ কৰিবলৈ মন্ত্ৰীক আদেশ দিলে। ৰজাৰ যেনে হুকুম তেনে কাম। মন্ত্ৰীয়ে যি যি বস্তু লাগে সকলোবোৰ দিহা কৰি দিলে। ঘোঁৰাশালৰ পৰা এটা ভাল তেজী বেগবান ঘোঁৰা, তৰোৱাল আৰু লগতে কিছু খোৱা বস্তু।

এদিন ভাল দিনবাৰ চাই ৰাজকোঁৱৰ দেশ ভ্ৰমণ কৰিবলৈ ওলাল। ৰজা ৰাণী সকলোৱে বাটত একো অমংগল নহবলৈ ৰাজকোঁৱৰক আশীৰ্বাদ দিলে। ঘোঁৰাত উঠি ৰাজকোঁৱৰে দেশ ভ্ৰমণৰ কাৰণে যাত্ৰা কৰিলে। আগৰ দিনত গাড়ী মটৰটো নাছিলে, ঘোঁৰাহে আছিলে, গতিকে ৰাজকোঁৱৰেও ঘোঁৰাত উঠি দেশ ভ্ৰমণৰ কাৰণে যাত্ৰা কৰিলে। তেওঁৰ মনত অপাৰ আনন্দ। গৈ থাকোঁতে ৰাস্তাৰ ওচৰৰ পৰা দূৰ দূৰণিৰ প্ৰাকৃতিক দৃশ্যবোৰ, গছ গছনি, পৰ্বত, পাহাৰ, নদ নদী, নানা ধৰণৰ পশু পক্ষী, চহৰ নগৰ দেখি দেখি ভোক পিয়াহ পাহৰি গ'ল। ইমান দিনে তেওঁ এইবোৰ দেখাই নাছিল। ৰাজকোঁৱৰে এনেকৈ কিমান দূৰ গ'ল ক'বই নোৱাৰিলে। ইপিনে বেলি লহি আহিছে, গধূলি হ'বৰ বেছি সময় নাই। ৰাজকোঁৱৰ অলপ ক্লান্ত হৈ পৰিছিল, ভোক পিয়াহো লাগিছিল কিছু পৰিমাণে। তেওঁৰ মনত চিন্তা হ'ল, তাতে অচিনাকি ঠাই, ৰাতিটো কেনেকৈ কটোৱা যায়। অলপ দূৰ গৈ ৰাজকোঁৱৰে এটা ধুনীয়া ঘৰ দেখিবলৈ পালে। ঘৰটোত কোনো নাছিল, কিন্তু থাকিব পৰা সকলো সুবিধা আছে, গতিকে ৰাজকোঁৱৰে তাত থকাটোকে ভাল হ'ব বুলি ভাবি ঘোঁৰাৰ পৰা নামিলে আৰু ঘোঁৰাটো তাত ভালকৈ বান্ধি থলে। লগত নিয়া খোৱা বস্তু উলিয়াই পেট ভৰাই খাই ৰাজকোঁৱৰে ৰাতিটোৰ কাৰণে তাত বিশ্ৰাম ল'লে। পিছদিনা ৰাতিপুৱা ৰাজকোঁৱৰ টোপনিৰ পৰা উঠি আকৌ যাত্ৰা কৰিলে। সিদিনাও বহুত দূৰ গ'ল। যাওঁতে বাটত যিমান বস্তু লগ পালে সকলোবোৰ দেখি ৰাজকোঁৱৰৰ মনত বৰ ৰং লাগিল। দুপৰীয়া ৰাস্তাৰ ওচৰতে এখন বৰ আটক ধুনীয়া আশ্ৰম পালে। আশ্ৰমখনতো কোনো মানুহ নাছিলে, কিন্তু নানা ধৰণৰ গছ গছনি, জান জুৰি আৰু চৰাই চিৰিকটিয়ে আশ্ৰমৰ জেউতি চৰাইছে। ৰাজকোঁৱৰ ঘোঁৰাৰ পৰা নামি ঘোঁৰাটো বান্ধি থলে। নিজেও লগত নিয়া বস্তু উদৰ পূৰাই খাই তাতে কিছু সময় জিৰণি লোৱাৰ পাছত পুনৰ যাবলৈ ধৰিলে। এনেকৈয়ে ৰাজকোঁৱৰে গধূলি সময়ত এখন ডাঠ হাবি পালে। তাত বহুতো হিংস্ৰ জন্তুৱে বাস কৰিছিল। ইপিনে ৰাতিও হৈ আহিছে। ৰাজকোঁৱৰে মনতে চিন্তা কৰিবলৈ ধৰিলে, এই হাবিৰ মাজত ৰাতিটো কেনেকৈ কটোৱা যাব। হাবিৰ মাজতে অলপ মুকলি ভাল ঠাই পালে। তাত এডাল গছ আছিল। ৰাতিটোৰ কাৰণে ৰাজকোঁৱৰে সেই গছৰ তলত থাকিবলৈ ল'লে। একো অপকাৰ নহ'বলৈ ভগৱানক মনতে প্ৰাৰ্থনা কৰিলে। সেই গছডালত এহাল কপৌচৰাই বাহ সাজি আছিল। ৰাতি কপৌহালে পোৱালিহালক আহাৰ খুৱাব খোজাত সিহঁতে মুখ নেমেলে আৰু তলৰ পিনে ৰাজকোঁৱৰক দেখুৱাই ক'লে, গছৰ তলত বহি থকা আলহীজনক আগতে একো খাবলৈ নিদিলে আমি একো নেখাওঁ। পোৱালিহালৰ কথা পেলাব নোৱাৰি ক'ৰবাৰ পৰা এখন মোনা আনি ৰাজকোঁৱৰক দি ক'লে, ইয়াত যি খোৱা বস্তু বিচাৰে তাকে পোৱা যাব। ইপিনে ৰাজকোঁৱৰে লগত নিয়া বস্তু শেষ হৈ আহিছিল। ৰাজকোঁৱৰে ভালেই পালে। ৰাতি ওচৰতে বাঘৰ গুজৰণি, সাপৰ ফুচফুচনি, নানা জন্তুৰ চিঞৰ বাখৰ শুনিবলৈ পালে, কিন্তু ৰাজকোঁৱৰক কোনেও একো অপকাৰ নকৰিলে। ৰাতি এটা ঘটনা ঘটিল। ৰাজকোঁৱৰৰ ওচৰলৈ বনৰাজ বাঘ এটা অহা দেখা পাই ৰাজকোঁৱৰ ভয়তে পেপুৱা লাগিল। বাঘে ৰাজকোঁৱৰক অভয় দি ক'বলৈ ধৰিলে, ৰাজকোঁৱৰ আপুনি ভয় নেখাব। আপুনি ৰাজকোঁৱৰ প্ৰজাৰ হিতৰ কাৰণে, শান্তি ৰক্ষাৰ্থে দেশ শাসন কৰিব। সকলোকে সমান চকুৰে চোৱা যেনেকৈ আপোনাৰ ধৰ্ম, তেনেকৈ মোৰো ধৰ্ম। কাৰণ ময়ো এই বনৰ ৰজা, গতিকে আপোনাক মই অপকাৰ নকৰোঁ। মোৰ আপুনি মিত্ৰহে হ'ল। ইয়াকে কৈ বাঘ আঁতৰি গ'ল। পিছদিনা ৰাতিপুৱা ৰাজকোঁৱৰ তাৰ পৰা গৈ দুপৰীয়া সময়ত এটা বৰ ধুনীয়া সৰোবৰ পালেগৈ। তাৰ প্ৰাকৃতিক দৃশ্য কি অপূৰ্ব! বগা, ৰঙা, নীলা, নানা ধৰণৰ পদুম ফুল ফুলি জকমকাই আছে। চাই থাকিবৰ মন যায়। তাত ৰাজহাঁহবোৰে মনৰ আনন্দত সাঁতুৰি নাদুৰি আছে। এইবিলাক দেখি ৰাজকোঁৱৰৰ পেটৰ ভোক পিয়াহ নাইকিয়া হৈ গ'ল। অলপ ওচৰতে ৰাজকোঁৱৰে এখন বৰ আটক ধুনীয়া নগৰ দেখা পালে। এই নগৰখনৰ বিষয়ে জানিবলৈ

তেওঁৰ ইচ্ছা হ'ল। এনেতে ৰাজকোঁৱৰে দেখিবলৈ পালে তিনিজনী অতি ৰূপৱতী ছোৱালীয়ে সৰুবৰত নামি ফূৰ্তি তামাচাৰে গা ধুই আছে। ৰাজকোঁৱৰে ছোৱালী তিনিজনীৰ লগত পৰিচয় হোৱাৰ কাৰণে এখোজ দুখোজকৈ সিহঁতৰ ওচৰলৈ গ'ল। যিজনী ছোৱালীৰ লগত কথা বতৰা হ'ল তেওঁৰ পৰা বুজিব পাৰিলে যে এই দেশখনৰ নাম অষ্টগিৰি আৰু তেওঁ এই দেশৰ ৰজাৰ ৰাজকোঁৱৰী। সখীহঁতৰ লগত সৰুবৰলৈ গা ধুবলৈ আহিছিল। বেলি পৰি অহাৰ লগে লগে ৰাজকোঁৱৰ তাৰ পৰা আহি ওচৰৰে সৰু ঘৰ এটাত উপস্থিত হ'ল। ঘৰখনত বুঢ়ী এজনীৰ বাহিৰে কোনো নাছিল। ৰাজকোঁৱৰে বুঢ়ীক আইতা সম্বোধনেৰে মাতি ৰাতিটো তাতে থাকিবলৈ বিচাৰিলে। বুঢ়ীগৰাকীয়ে সেই ৰজাৰে মালিনী আছিল। সদায় ৰাতিপুৱা ফুলৰ মালা আদি ৰজাক দি আহেগৈ। ইপিনে ৰাজকোঁৱৰীয়ে ৰাজকোঁৱৰক দেখাৰ পৰা তেওঁৰ ৰূপ গুণত মুগ্ধ হৈ পতিৰূপে পাবলৈ ৰোহঘৰত সোমাল। খোৱা লোৱাও বন্ধ কৰিলে। ৰোহঘৰ মানে জানানে, যদি কাৰোবাৰ মন বেয়া লাগে বা কাৰোবাৰ পৰা কিবা বিচাৰিব খোজে তেতিয়া এটা ঘৰ থাকে, কোঠা। সেই কোঠাটোত ৰোহঘৰ বুলি কয়। আৰু তাত সোমালে গম পায় যে তেওঁৰ কিবা এটা দুখ লাগিছে বা তেওঁ কিবা বিচাৰিছে। গতিকে ৰাজকোঁৱৰীও তেওঁ ৰাজকোঁৱৰক বিচাৰি সেই ৰোহঘৰটোত সোমাল। ৰজাৰ ৰাণীয়ে কথাটো জানিব পাৰি বৰ বিমূৰত পৰিল। বহু বুজাই বঢ়াইও একো কৰিব নোৱাৰিলে। ৰাজকোঁৱৰীয়ে সেই সৰুবৰৰ পাৰত দেখি অহা মানুহজনক নাপালে নাখাই নবৈ শুকাই মৰিব। ৰজা ৰাণীৰ বৰ চিন্তা হ'ল, ক'ৰ মানুহ, কি কথা, একোৱেই নাজানে। গতিকে সেই মানুহজনক মৰমৰ কুঁৱৰীলৈ কেনেকৈ আনি দিয়ে। ৰাতি ৰাজকোঁৱৰে মালিনীৰ লগত কথা বতৰা পাতিলে আৰু তেতিয়া মালিনীয়ে জানিব পাৰিলে যে উদয়গিৰি দেশৰ ৰজাৰ পুত্ৰ দেশ ভ্ৰমণৰ কাৰণে আহি তেওঁলোকৰ ৰাজ্য পাইছেহি। পিছদিনা ৰাতিপুৱা আনদিনাতকৈ অলপ পলম কৰি মালিনী বুঢ়ী ফুলৰ মালালৈ ৰজাৰ ওচৰলৈ গ'ল। বুঢ়ীক সিদিনা পলম হোৱাৰ কাৰণ সোধাত বুঢ়ীয়ে ক'লে যে যোৱা ৰাতি তেওঁৰ ঘৰত ৰাজকোঁৱৰ নাতি এজন আহি আছে, সেইকাৰণে অহাত পলম হ'ল। মালিনী বুঢ়ীৰ পৰা ৰাজকোঁৱৰ বুলি জানিব পাৰি ৰজা ৰাণীয়ে ৰাজকোঁৱৰক ৰাজসভালৈ মতাই আনালে। ৰজা ৰাণীৰ আগত ৰাজকোঁৱৰে নিজৰ পৰিচয় দিলে আৰু সেই ৰাজকোঁৱৰক দেখি ৰাজকোঁৱৰীয়ে যে ৰোহঘৰত পৰিছিল বুজিব পাৰি মহা ধুমধামেৰে বিয়া সমাপন কৰিলে। উদয়গিৰিৰ ৰজাৰ ৰাজকোঁৱৰৰ লগত নিজ কন্যাক বিয়া দি লগত বহুতো ধন বিত হাতী ঘোঁৰা দিলে। তাৰ পাছত ৰাজকোঁৱৰে ৰাজকোঁৱৰীক লৈ নিজৰ দেশলৈ উভতি আহিল। সুবাহু ৰজাই একেলগে পুতেকৰ লগতে বোৱাৰী পাই মনত আনন্দৰ ঢৌ উঠিল। প্ৰজাবোৰেও আনন্দত মতলীয়া হ'ল। লাহে লাহে ৰজাও বুঢ়া হ'ল। বুঢ়া ৰজাই পুতেকৰ হাতত ৰাজপাত গতালে আৰু ৰাজকোঁৱৰো নিজৰ দেউতাকৰ দৰেই খুব ভাল এজন ৰজা হৈ দেশ শাসন কৰিবলৈ ধৰিলে। ৰজা ৰাণী ধৰ্ম কৰিবলৈ বনলৈ গ'ল। হালতি নিশ্চয় ভাল লাগিল নহয়নে? আজি পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোকক আটাইলৈ মৰম আৰু শুভেচ্ছা জনাই মই মামণি বাইদেৱে আজি মেলৰ পৰা বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

0: ও কনিমেল শুনিলে।
1: এটি বিশেষ ঘোষণা। গুৱাহাটীৰ জালুকবাৰীত থকা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ট্ৰান্সমিটাৰৰ ভালেমান যন্ত্ৰপাতি চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত মিডিয়াম ৱেভত বৰ্তমানে আমাৰ অনুষ্ঠান প্ৰচাৰ বন্ধ থাকিব। শ্ৰোতাসকলে পূৰ্বৰ দৰেই এফ এম বেণ্ডৰ 101.6 MHz-ত নিউজ অন AIR আৰু AIR মোবাইল এপত আৰু ইণ্টাৰনেট ৰেডিঅ' যোগে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব পাৰিব। বিভাগৰ তৰফৰ পৰা জালুকবাৰী ট্ৰান্সমিটাৰ চৌহদত প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ এই ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজকো সহায় সহযোগ আগবঢ়াবলৈ কৰ্তৃপক্ষৰ তৰফৰ পৰা গুহাৰি জনোৱা হৈছে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ তাল ছবিৰ।

0: নির্ভরযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in ত। নতুন ভাৰত, নৰূপত আকাশবাণী।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ তাল ছবিৰ দুটিমান গীত। গীতকেইটিৰ কথা আনন্দ বক্সীৰ, সংগীত এ আৰ ৰহমানৰ। প্ৰথমে এয়া অনুৰাধা শ্ৰীৰাম, সুজাতা, সোনু নিগম আৰু এ আৰ ৰহমান।

তাল ছবির সেয়া আছিল অনুৰাধা শ্ৰীৰাম, সুজাতা, সোনু নিগম আৰু এ আৰ ৰহমান। এইবাৰ এয়া অলকা য়াগ্নিক, উদিত নাৰায়ণ আৰু সংগীতবৃন্দ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এখনি ইংৰাজী আলেখ্য যাযাবৰ দ্য চোলফুল ৱণ্ডাৰাৰ। সূত্ৰ ধৰিছে কপিল বৰা আৰু ইপ্সিতা হাজৰিকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: যাযাবৰ দ্য চোলফুল ৱণ্ডাৰাৰ। Dr. Bhupen Hajarika. For over half a century, whose baritone voice moved many generations. His soulful songs touched many lives. The roving minstrel, the soulful wanderer, a Jajabor, in whose voice the pathos and pains of common men were reflected.

শীতৰে সেমেকা ৰাতি। ডক্টৰ ভূপেন হাজৰিকা টকছ এবাউট দ্য পুৱাৰ চাপ্ৰেছড ডিপ্ৰাইভড মাছেছ দ্য হাংগ্ৰী ফাৰ্মাৰ্ছ হু আৰ ডিপ্ৰাইভড অফ ইভেন প্ৰপাৰ ক্লোথছ টু কীপ দেমছেলভছ ৱাৰ্ম ডিউৰিং চিলি উইণ্টাৰ নাইটছ।

0: এটা গান শেষ হল, যি গানৰ বাবে ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হল।
1: ডক্টৰ ভূপেন হাজৰিকা, এ ছিংগাৰ ফৰ হোম দ্য হোল নেচন ৱেইটছ টু লিছন টু হিজ ছোলফুল ভইচ, জ্ঞানপীঠ অৱাৰ্ড উইনাৰ ডক্টৰ ইন্দিৰা গোস্বামী, কৰেক্টলি পেন ডাউন।
2: ভূপেন দা, উইদাউট ইয়ৰ ভইচ আই কেন নট ড্ৰ দ্য মেপ অফ মাই মাদাৰলেণ্ড। Your voice pervades the skies and the winds of my land, the restless bosom of the old Luit, the silken sands of Thonhiri, the silvery shores of the Purhidihing, the copper-hued currents of the Dikho, the Riha's end of Lakhimpur's Ronga Nodi, the golden waters of Jogolia. Bhupenda, without your voice I cannot draw the map of my motherland.
1: Today, Dr. Bhupen Hajarika is no more to guide us, but his songs, his creations, will continue to inspire generations to come. Let's utter his words of wisdom.

0: সোলফুল ৱণ্ডাৰাৰ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ বিশেষ ইংৰাজী আলেখ্যখনে শুনিলে। সূত্ৰ ধৰিলে কপিল বৰা আৰু ইপ্সিতা হাজৰিকাই। প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।
1: এটি বিশেষ ঘোষণা। গুৱাহাটীৰ জালুকবাৰীত থকা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ট্ৰান্সমিটাৰৰ ভালেমান যন্ত্ৰপাতি চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত মিডিয়াম ৱেভত বৰ্তমানে আমাৰ অনুষ্ঠান প্ৰচাৰ বন্ধ থাকিব। শ্ৰোতাসকলে পূৰ্বৰ দৰেই এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত নিউজ অন AIR আৰু AIR মোবাইল এপত আৰু ইণ্টাৰনেট ৰেডিঅ'যোগে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব পাৰিব। বিভাগৰ তৰফৰ পৰা জালুকবাৰী ট্ৰান্সমিটাৰ চৌহদত প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ এই ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজকো সহায় সহযোগ আগবঢ়াবলৈ কৰ্তৃপক্ষৰ তৰফৰ পৰা গুহাৰি জনোৱা হৈছে।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্র এটা ক্লিকতে আমার কেন্দ্রবোৰৰ অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটোপলৰ নির্ভরযোগ্য বাতৰি সৈতে আমার ওয়েবসাইট akashbani.gov.in। নতুন ভারত, নৰূপত আকাশবাণী।

0: চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰিছোঁ তোমালোক আটায়ে কুশলে আছা। ভাইটি ভণ্টিহঁত, পৰহিলৈ 8 ছেপ্টেম্বৰ। এই দিনটো অসমীয়া সমাজ জীৱনৰ বাবে এটা স্মৰণীয় দিন। 8 ছেপ্টেম্বৰত বিশ্ববিশ্ৰুত শিল্পী, সুৰকাৰ, গীতিকাৰ, সাহিত্যিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱতাবাদী চিন্তাৰ অগ্ৰদূত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণিৰ দিন। সুধাকণ্ঠৰ উপজা দিনটোৱে আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে যে এজন মানুহৰ চিন্তা আৰু সৃষ্টিয়ে সময়ৰ সীমা অতিক্ৰম কৰি যুগে যুগে মানুহৰ হৃদয়ত জীয়াই থাকিব পাৰে। ডক্টৰ ভূপেন হাজৰিকাই কেৱল গান লিখা বা গোৱাই নাছিল, তেওঁ গানেৰে মানুহক ভাবিবলৈ শিকাইছিল। তেওঁ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা আৰম্ভ কৰি বিশ্বৰ বহু দেশলৈ অসমীয়া সংস্কৃতিৰ পৰিচয় গৌৰৱেৰে কঢ়িয়াই লৈ গৈছিল। মহান শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ উদযাপনৰ সময়ছোৱাত অসমৰ লগতে দেশ বিদেশৰ বহু ঠাইত তেওঁৰ জীৱন আৰু কৰ্মক স্মৰণ কৰি বিভিন্ন অনুষ্ঠান, সংগীতানুষ্ঠান, আলোচনা, প্ৰদৰ্শনী আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। আশা কৰোঁ এনে অনুষ্ঠানৰ জৰিয়তে তোমালোকেও ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন পৰিক্ৰমাৰ কথা জানি বুজি অনুপ্ৰাণিত হ'বা। সুধাকণ্ঠৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি আজিৰ চোৰাৰ প্ৰথমেই শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ ভাতৃ কণ্ঠশিল্পী প্ৰয়াত সমৰ হাজৰিকাই জ্যেষ্ঠ ভাতৃগৰাকীৰ বিষয়ে কোৱা কিছু কথা। আহাচোন শুনো।
1: মোৰ মৰমৰ ভাইটি ভণ্টিহঁত, আজি আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰা অনুষ্ঠানত তোমালোকক কেইটামান কথা ক'ম ভূপেন দাৰ বিষয়ে। ভূপেন দাৰ গানৰ আৰম্ভণি কথা মনত পৰিছে। ভূপেন দাই গানৰ পৰিৱেশ পাইছিল আমাৰ ঘৰখনতেই, মা দেউতাৰ লগতে আমাৰ আইতাহঁতৰ ঘৰখনৰ পৰা সংগীতৰ পৰিৱেশ এটা পাইছিলে প্ৰায় 5 বছৰ বয়সত। তেতিয়াৰ পৰা গান গায় ভূপেন দাই। 5 বছৰ বয়সত ভূপেন দাক লৈ আহিলে দেউতাই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বিদায় সভাত। তেখেত যাবগৈ অসমেৰি কলেজ এড স্কুলত ভূপেন দাক গান গোৱাবলৈ দেউতাই লৈ আহোঁতে টেবুলৰ ওপৰত তুলি দিছে, ইমান সৰু ভূপেনে গালে। তাৰপাছতে গানটো মুগ্ধ হৈ পেলাই লক্ষ্মীনাথ বেজবৰুৱাদেৱে বোলে চুমা এটা খাব খুজিলে, কিন্তু তেওঁ ইফালে তামোল খায়, খুব তামোল খায়, সেইকাৰণে মুখখন ধুই উঠি পেলাই তেওঁ ভূপেন দাক কপালত চুমা এটা খাইছে, খাই পেলাই আশীৰ্বাদ দিছে, তুমি এজন ডাঙৰ শিল্পী হ'বা, তেনেকুৱা ধৰণে আশীৰ্বাদ দিলে। তেনেকৈ ভূপেন দাৰ আৰম্ভণি এজন মহান ব্যক্তিক লগ পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম পাইছে। তাৰ পিছলৈ গৈ পেলাই ভূপেন দা তেজপুৰত থাকিবলৈ ল'লে। আমাৰ তেজপুৰত দেউতাই কৰ্মসূত্ৰে তাত আছিলে। তেতিয়া ভূপেন দা তাত সৰুতে তাতো বিভিন্ন অনুষ্ঠানত গীত মাত গায়। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু বিষ্ণু ৰাভাদেৱে এইবোৰ কথা গম পাই পেলাই ভূপেন দাক গান শিকাবলৈ ঘৰলৈ আহিলে। আমাৰ ঘৰলৈ আহি পেলাই গান শিকালে, ভূপেন দাই লৈ গ'ল কলিকতালৈ দেউতাৰ অনুমতি লৈ পেলাই। তেতিয়া সৰুতেই লৈ গৈছে কলিকতাত ৰেকৰ্ডিং কৰিবলৈ। তেখেতে ৰচনা কৰা নাটক আদিত তেতিয়া পালা বুলি কৈছিলে, ৰেকৰ্ড মানে এটা ছিৰিয়েল ৰেকৰ্ড হৈছিলে খণ্ড হিচাপে। গতিকে তেতিয়া সেই ৰেকৰ্ডত গীতবোৰ গাবলৈ ভূপেন দাক লৈ গৈছিল বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। তেনেকৈ ক্ৰমান্বয়ে ভূপেন দাই তেওঁলোকৰ সান্নিধ্য পালে। তাৰপিছতে ভূপেন দা আহিলে, ভূপেন দাই পঢ়া শুনা কৰি পেলাই বেনাৰসলৈ গ'ল, আমেৰিকালৈ গ'ল। আমেৰিকালৈ যোৱাৰ আগতে ভূপেন দাই ইয়াত 1948ত আকাশবাণী যেতিয়া গুৱাহাটী আৰু শ্বিলং আৰম্ভ হ'ল, তেতিয়া ভূপেন দাই তাত চাকৰি কৰিলে, কণ্ঠশিল্পী হিচাপে গীতো গালে, চাকৰি কৰিলে। সেইখিনি সময়ত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছে, তেতিয়া ভূপেন দাই গীত লিখিবলগীয়া হ'ল। জিলিকাব লুইতৰে পাৰ, এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতি সদবয়, জেউতি নিজৰাৰে তাৰ। গতিকে তেনেকৈ ভূপেন দাই গানৰ মাজতে আছে। পিছলৈ ভূপেন দাই কেইখনমান চিনেমাও কৰিলে, নিজে পৰিচালনা কৰি, সংগীত পৰিচালনা দুয়োটাই কৰি পেলাই নিজে কেইখনমান চিনেমা কৰিলে। আৰু এটা কথা মনলৈ আহিছে ভূপেন দাৰ বিষয়ে, যে ভাৰতীয় গণনাট্য সংঘৰ অধিৱেশন হৈছিলে

0: কটন কলেজৰ সন্মুখত চাৰ্চ ফিল্ডত, এতিয়া নেহৰু পাৰ্ক হ'ল, তাতে ধানখেৰ পাৰি দিয়ে তেনেকৈ বহিছিল মানুহ। আৰু তাতে সেই অধিৱেশনত ভূপেন দাই ৰং কিনিবা কোনে ৰং কিনিবা কোনে গীতটো গাইছিলে, আৰু বিষ্ণুৰাভাদেৱে ৰং বেচোতা হৈ পেলাই নাচিছিলে কিছু শিশু শিল্পী লৈ পেলাই, সেইবোৰ দেখিছোঁ। গতিকে কেনেকুৱা এটা লাগিছিল, বিষ্ণুৰাভাদেৱে নাচিছে, ভূপেন দাই গাইছে, ৰং কিনিবা কোনে ৰং কিনিবা কোনে। আৰু তেতিয়া কোন কোন আছিল জানেনে? তেতিয়া আছিলে ৰঘুনাথ চৌধুৰীদেৱ, চৈয়দ আব্দুল মালিক, তাৰপাছতে বলৰাজ চাহানী আহিছিলে, হেমন্ত মুখাৰ্জী, কমল নাৰায়ণ চৌধুৰী, দিলীপ শৰ্মা, এনেকৈ বহুত মানুহ আছিলে, আমাৰ শিল্পী সাহিত্যিক সকলো আছিলে তেতিয়া। গতিকে সেইটো কথাও মনলৈ আহিছে, সেইবোৰ দেখি ইমান ভাল লাগিছিল যেতিয়া, এদিনৰ মনত আছে কিছুমান কথা। গতিকে সেই তেনেকৈ তেনেকৈ ভূপেন দাই গানেৰে আৰম্ভ কৰিলে জীৱনটো, আৰু গানেৰেই শেষ কৰিলে ভূপেন দাই। আজি মনত পৰিছে তোমালোকক এইবোৰ কথা কৈ থাকোঁতে, মোৰ মনত পৰিছে যে ময়ো চেমুনাই স্বৰৰ স্বীকৃতিপ্ৰাপ্ত এজন কণ্ঠশিল্পী আছিলোঁ, বুজিছেনে? ক্লাছ ছেভেনৰ পৰা নাইনলৈকে গীত গাইছিলোঁ এককভাৱে সমবেত সংগীত হিচাপে আকাশবাণী গুৱাহাটীৰ মজিয়াত। সেইবোৰ মনলৈ আহিছে। মই তোমালোকক খুব চমুকৈ এইখিনি কথাকে ক'লোঁ, পিছলৈ লগ পাম। মই ভূপেন দাৰ এই গীতটিৰে মই তোমালোকৰ বাবে বিদায় ল'ব খুজিছোঁ, অকণমান গুণগুণাই দিছোঁ। ৰং কিনিবা কোনে, ও ৰং কিনিবা কোনে, মোনা ভৰাই ৰং আনিছোঁ কিনা মোনে মোনে, ৰং কিনিবা কোনে, ও ৰং কিনিবা কোনে, মোনা ভৰাই ৰং আনিছোঁ কিনা মোনে মোনে।
1: ইমান পৰে ডক্টৰ ভূপেন হাজৰিকাৰ সংগীত জীৱনৰ বিষয়ে তেওঁৰ ভাতৃ সমৰ হাজৰিকাই কৈ যোৱা কিছু কথা শুনিলা। এইবাৰ আগবঢ়াইছোঁ চেমনীয়া ভাইটি ভণ্টিহঁতৰ কণ্ঠত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কেইটিমান গীত। প্ৰথমে এয়া আভিৰি অয়না দাসে পৰিৱেশন কৰা এটি গীত।

0: সেয়া আছিল পৰিণীতা দাসৰ কণ্ঠৰ গীত। ভাইটি ভণ্টিহঁত, এইবাৰ ভূপেন হাজৰিকাৰ শিশুগীতৰ বিষয়ে কিছু কথা শুনোৱা হা। কথাখিনি যুগুতাই আগবঢ়াইছে চতুৰ্থী শিৱমে।
1: অসম মাতৃৰ সুযোগ্য সন্তান বিশ্ববৰেণ্য শিল ডক্টৰ ভূপেন হাজৰিকা অসমীয়া জাতিৰ স্বাভিমান তথা অসমীয়া জাতিৰ আবেগ কোমল মনৰ শিশুৰ মনৰ জগতখনত ভুমুকিয়াই ডক্টৰ ভূপেন হাজৰিকাই কণমানিসকলৰ ভূপেন মামাই লিখিছিল। শিশু উপযোগী ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰাই ভূপেন মামাই কণমানিহঁতক চন্দ্ৰৰ বুকুলৈ যাবলৈ উৎসাহিত কৰিছিল। তেওঁৰ সপোন আছিল যি কাম ডাঙৰে নকৰিলে সেয়া কাম ভূপেন মামাৰ কণমানিহঁতে কৰিব। কণমানিহঁতে লগ লগাব ব্ৰহ্মপুত্ৰৰ দুটি পাৰ। ব্ৰহ্মপুত্ৰ

লগালে। ডক্টৰ ভূপেন হাজৰিকাই শিশুৰ ৰঙীন মনটোৰ ৰংবোৰৰ উমান পাইছিল। তেওঁ অকণিহঁতৰ মনৰ চকুৰে পৃথিৱীখন চাই আমাক বুজাইছিল যে প্ৰকৃতিৰ ৰংবোৰ উপভোগ কৰিবলৈ নালাগে কোনো ধন, নালাগে কোনো সময়, কেৱল লাগে এটি মন, ৰং ভাল পোৱা এটি মন। ৰং কিনিবা কোনে, সৌ ৰং কিনিবা কোনে, মোনা ভৰাই ৰং আনিছো কিনা মোনে মোনে। ৰং সকলোতেই পোৱা যায়, সেয়া শাওনৰ সেউজীয়া পথাৰখনেই হওক কিংবা আঘোণৰ সোণালী পথাৰখনেই হওক। ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি বৰ অতুলনীয়। একেজন ব্যক্তিয়ে লিখিছিল মানুহে মানুহৰ বাবে দোলাহে দোলাৰ দৰে গভীৰ অৰ্থব্যঞ্জক গীত। সমান্তৰালকৈ তেওঁ কণ কণ মইনাসকলৰ বাবে গাইছিল পাচলিৰ বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা।

0: ভূপেন হাজৰিকাৰ কণ্ঠ চিৰবন্দিত, যাৰ বাবে তেওঁ সুধা কণ্ঠ। তেওঁৰ গীতত শিশুসকলে আইক মুখৰ নিচুকনি গীতৰ সোৱাদ পাইছিল। আমাৰে ভণ্টিক শুব সপোনৰ দেশলৈ যাব। আমাৰ ভূপেন মামাই ভূপেন মামাৰ গীতে মাতে অ আ ক খ নামৰ শিশু গ্ৰন্থখনৰ বাবে ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিছিল 1978 চনত। ভূপেন হাজৰিকা অসম আৰু অসমীয়াৰ শিপা, যি শিপাক আধাৰ কৰি অসমীয়া জাতি ভূপেন মামাই কোৱাৰ দৰেই চন্দ্ৰৰ বুকুত শিপাব।
1: চতুৰ্থী শিৱমে যুগুতোৱা ভূপেন হাজৰিকাৰ শিশুগীতৰ বিষয়ে কিছু কথা শুনিলা। চোৰাৰ শেষত আগবঢ়াইছো পূবাঞ্চি দাসৰ ভায়লিনত সুধাকণ্ঠৰ গীতৰ সুৰ।

পূবাঞ্চি দাসৰ ভায়লিনত সেয়া আছিল সুধাকণ্ঠৰ গীতৰ সুৰ। ভাইটি ভণ্টিহঁত, আজিলৈ আমাৰ চোৰাৰ সময়ো শেষ হৈ আহিল। তোমালোক আটাইলৈ পুনৰ চেনেহ যাচিছোঁ। তোমালোকক আকৌ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো মৰমী কাশ্যপে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে। ৰাজ্যজুৰি অসম আৰক্ষীয়ে কালি পুৱাৰে পৰা চলোৱা অভিযানত মুঠ 330 জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। অহা বছৰৰ পৰা কৃতি শিক্ষক বাছনি প্ৰক্ৰিয়া সলনি কৰা হ'ব বুলি শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্ৰকাশ কৰিছে।

0: অহবছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যত সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। চৰকাৰে ৰাজ্যৰ বৈচিত্ৰময় ঐতিহাসিক পুৰাতাত্বিক খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ প্ৰচাৰ আৰু নথিভুক্তকৰণৰ বাবে প্ৰতিষ্ঠাগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কালিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম লোকসেৱা আয়োগে 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। আৰু ভাৰতে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠান নিউজন এয়াৰ মোবাইল এপতো শুনিব পাৰে। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে চয়নিকা ডেকা, নিয়ন্ত্ৰণ কক্ষত আছে বিবেক শৰ্মা, আছিফ আহমেদ, ফটিক বৰ্মন, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত অজয় আদান, মিতুল গগৈ, বিজিত শৰ্মা আৰু ষ্টুডিঅ'ত মই লীনা বৰা। নিবেদন কৰা হৈছে নাটশালা।
2: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন মাটিৰ চাকিৰ শিহা। ৰচনা ধ্ৰুৱজ্যোতি দাসৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। মাটিৰ চাকিৰ শিহা

0: তাৰপাছত
1: তাৰপাছত ছাৰ, মানুহৰ ঘৰ বাৰী সকলোবোৰ চিৰদিনৰ কাৰণে তছনছ হৈ পৰিল। পথাৰবোৰ বালিয়ে ঢাকি পেলালে, সেই ঠাই বালিত পোত গ'ল ছাৰ। ক'ৰবাত ক'ৰবাত এতিয়া ঘৰৰ মুধচবোৰ অকণমান দেখা পোৱা যাব, বালিৰ পৰা ওলাই থকা মুধচবোৰ।
0: আৰু মানুহখিনি?
1: ৰাস্তাত, মুকলি আকাশৰ তলত, আঁতৰৰ ওখ ঠাইলৈ আহি মিলিজুলি যেনে তেনে থকাৰ ব্যৱস্থা কৰিছে। কাম বিচাৰি গৈছে কোনোবা, কিছুমানে তাতে মাটি ভাঙি সমূহীয়াকৈ কিবা খেতি বাতি আৰম্ভ কৰিছে। মুঠতে ছাৰ, সকলো এতিয়া ভিক্ষাৰীৰ নিচিনা।
0: চাকৰি বা ভালভাৱে কিবা ব্যৱসায় আদি কৰাখিনি?
1: ছাৰ, মানুহখিনি আকালো নাই, ভঁৰালো নাই, এনেকুৱা আছিল। এতিয়া একেবাৰে নিশ্চ। আৰু চাকৰি কৰা কেইজন? চাকৰিটো আছে, বাকীটো সকলো হেৰাল, থকা ঘৰো নাই।
0: তোমাৰ ঘৰত এতিয়া?
1: মা, মই আৰু ভণ্টি। ভণ্টি হাইস্কুলত। ইয়ালৈ অহাৰ মূল কথা হ'ল ছাৰ, ইয়াত আমাৰ খুৰাৰ ঘৰ এটা আছে, আছাম টাইপ, ভালেই ঘৰ। বহুদিন কোনো নাছিল যে, অলপ কিবাকিবি কৰিব লগা হৈছে, বৰ বিশেষ নহয়।
0: তেওঁ মানে খুৰাৰ?
1: খুৰা ঢুকাল বানপানী হোৱাৰ আগে আগে। খুৰা অকলশৰীয়া আছিল, বিয়া বাৰু কৰোৱা নাছিল। এটা এক্সিডেণ্টত ভৰি আৰু কঁকালত দুখ পাইছিল, উঠিবলৈকে অসুবিধা পোৱা হ'ল। চিকিৎসা চলিল, দেউতাই লৈ গ'ল। খুৰাৰ জমা পইচা সকলো শেষ হ'ল, দেউতাই জোৰা মাৰি থাকিল। পিছত খুৰাৰ এই মাটিঘৰ বিক্ৰী কৰি বাহিৰলৈ নিয়াৰ কথা ভবা হৈছিল, পিছে সেয়া নহ'লগৈ।
0: হয় দিয়া, তোমালোকৰ কথাবোৰ।
1: ছাৰ, এডমিশ্যন
0: হ'ব, পলম হৈছে যদিও মই কিবা এটা কৰিম। তুমি অসুবিধা নহয় যদি অলপমান পাছত, মানে আবেলি আহিবা, ডিপাৰ্টমেণ্টৰ হেডৰ সৈতে কথা হ'ম।
1: হ'ব ছাৰ, মই আহিম, কোনো অসুবিধা নহয়। আহিছোঁ ছাৰ।
0: অঁ, যোৱা তেন্তে।

0: অ মা, সিদিনা যে আহিছিল ল'ৰাজন দেউতাক বিচাৰি।
1: কোন? সিদ্ধাৰ্থ?
0: বা মা, তাৰ নামো জানা তুমি, কিয়?
1: সিদিনা তেওঁৰ লগত মই কথা পতা নাছিলোঁ।
0: অ মা, সি বহুত ভাল ৰিজাল্ট কৰা ল'ৰা, মেট্ৰিকত মাত্ৰ 2 নম্বৰ কমিল ষ্টেণ্ড কৰিবলৈ।
1: হায়াৰ ছেকেণ্ডেৰীটো তেনেকুৱা।
0: তুমি জানা?
1: দেউতাৰে কৈছে মোক।
0: দেউতাই তোমাক কৈছে?
1: কি হ'লনো? আৰু সিদিনা মোক লগ ধৰি চিনাকি হ'বলৈ তাক দেউতাৰে কৈছিল, সেইকাৰণে আহিছিল। তুমি ওলাই গ'লা যে সেই সময়তে, সেইকাৰণে গম নাপালা।
0: মা, সিদ্ধাৰ্থৰ এডমিশ্যন আৰু তাৰ কথাৰে দেউতা যে ইমান কিবা হৈ আছে। আজি যাদৱ আংকলকো মাতিছে, ফোনত তাৰ কথাই পাতিছে। কিনো মা কথাটো?
1: ল'ৰাজনে যে এনেকুৱা ৰিজাল্ট কৰিছে, কথাবোৰ যে বেলেগ ধৰণেৰে কয়, ডাঙৰ আৰু অভিজ্ঞ মানুহৰ দৰে কয়। সি পানীৰ মাজত থকা ল'ৰা। এইবাৰ সিহঁতৰ ঘৰ বাৰী সকলো নিশ্চিহ্ন হ'ল। দেউতাক এজন খুব চোকা আৰু ভাল মানুহ আছিল। পঢ়ি শুনি এখন ভিতৰুৱা ঠাইলৈ গৈ তাত স্কুল পাতিলে। ঠাইখনৰ মানুহবোৰক, ল'ৰা ছোৱালীবোৰক শিক্ষা দিলে, সকলো শিক্ষা, জীয়াই থকাৰ উন্নত পৰিৱেশ গঢ়াৰ। সিদ্ধাৰ্থই এডমিশ্যন পাব লাগেও, সি পঢ়িবই লাগিব।
0: তুমিও যে দেউতা হৈ গৈছা মা।
1: সিদ্ধাৰ্থৰ দেউতাকৰ কামখিনি সিদ্ধাৰ্থই আকৌ আৰম্ভ কৰিব লাগিব। দেউতাকে কোৱা এখন পূৰ্ণাংগ মানুহৰ নগৰ।
0: মা, সিদ্ধাৰ্থৰ পৰিয়াল, দেউতাকক তুমি চিনি পোৱা?
1: তেওঁ আমাৰ বন্ধু আছিল।
0: অ, এতিয়াহে বুজিলোঁ, বন্ধুপুত্ৰৰ বাবে দেউতাৰ লগতে তুমিও একেবাৰে মজগুল।
1: হিয়া,
0: তোমাৰ কি হ'ল মা? কি হ'ল মা? অ মা, বেয়া পাইছা?
1: আচলতে কি জানা হিয়া, এইবোৰ আমি চিনেমাতহে দেখোঁ, দেখি ফূৰ্তি পাওঁ, ভাল বুলি কওঁ, হ'ব লাগে বুলি কওঁ। কিন্তু সিদ্ধাৰ্থৰ দেউতাকে সেয়া কৰিছে। আমিবোৰে কওঁ, উপদেশ দিওঁ, মিটিঙত কওঁ, কিন্তু নকৰোঁ। সিদ্ধাৰ্থৰ দেউতাক দেবাংগ শইকীয়াই কৰিছিল, পিছপৰা অঞ্চলৰ দুৰ্গতজনৰ বাবে সকলো কৰিছিল, এখন পূৰ্ণাংগ মানুহৰ নগৰ গঢ়ি তুলিছিল এখন অতি পিছপৰা ঠাইত।
0: তুলিছিল মানে? এতিয়া?
1: এতিয়া তাত একো নাই, বানপানীয়ে সকলো তছনছ কৰি পেলালে।
0: আৰু সেই মানুহজন এতিয়া, মানে সিদ্ধাৰ্থৰ দেউতাক,
1: বানপানীতে নিখোজ হ'ল। পানীয়ে ক'ৰবালৈ উটুৱাই লৈ গ'ল। মানুহক বচাবলৈ গৈ গঢ়ি তোলা মানুহৰ সেই পূৰ্ণাংগ নগৰখনৰ কিবা নথি পত্ৰ উদ্ধাৰ কৰিবলৈ গৈ তেওঁ নিজে হেৰাই গ'ল পৃথিৱীৰ পৰা।
0: মা,
1: দেবাংগ শইকীয়া, তোমাৰ দেউতাৰা, যাদৱ আংকল আৰু মই একেলগে পঢ়া, হাইস্কুলৰ পৰাই। পঢ়া শুনাত আমি ভালেই আছিলোঁ। কলেজৰ গান, ফাংচন, নাটক, এইবোৰৰ সৈতেও আমি জড়িত আছিলোঁ। কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল যাদৱ আংকল। কলেজৰ ভিতৰতে পঢ়া শুনা কৰাত খুব ভাল আৰু সকলো দিশতে আগ্ৰণুৱা আছিল দেবাংগ শইকীয়া। তেওঁ প্ৰায়ে কয়, ভিতৰুৱা ঠাইলৈ সেই ঠাইবোৰত এনেকুৱা অনুষ্ঠান গঢ়ি তুলিব লাগে য'ত মানুহবোৰে, ল'ৰা ছোৱালীবোৰে শিক্ষা পায়। তেওঁৰ এই চিন্তা বা ভাৱক সকলোৱে সন্মান কৰে, ভাল পায়, আমিও সমৰ্থন কৰোঁ। এদিন কলেজ শেষ হ'ল, শেষ পৰীক্ষাৰ ৰিজাল্ট দিলে। কলেজৰ ভিতৰতে ভাল ৰিজাল্ট কৰিলে দেবাংগ শইকীয়াই। তাৰপাছত
2: বন্ধুহঁত, এতিয়া পিছে কি কৰিবি, পৰিকল্পনা কি?
3: আৰে ইউনিভাৰ্চিটি, MSc, তাৰ পাছত চাওঁ আৰু পঢ়া শুনা কি কি কৰিব পাৰি।
2: তাৰ মাজত এই যে আমি কওঁ সমাজ বুলি বস্তুটোৰ কথা, মানুহৰ কথা, মিটিঙত কওঁ, নাটক, ফাংচন কৰোঁ, সেইবোৰ মনৰ মাজত থাকিবনে?
4: অফকোৰ্চ থাকিব, কিয় নাথাকিব?
3: আৰে এইবিলাকতো এনেও কৰি থাকিব পাৰি।
2: বঢ়িয়া বঢ়িয়া, তহঁতে কেৱল মোৰ ভাল বন্ধুৱেই নহয়, ভাল মানুহো।
4: কিমান ভাল মানুহ নাজানো, কিন্তু ভাল বন্ধু সেইটো খাটাক।
5: এই এবাৰ কৈছা না ভাই, যিকোনো ক্ষেত্ৰতে তোৰ দুই হাতে আমি দুটা হাজিৰ।
2: মোৰ সপোন, পৰিকল্পনা,

0: মই ভবা কথাৰ বাস্তৱ ৰূপ আৰুনো কিবা আছে মোৰ?
1: তোমাৰ সেই সপোন ভাব চিন্তাক লৈ আমি তোমাৰ বন্ধুৰূপে গৌৰৱ অনুভৱ কৰোঁ।
0: তোমালোকে বেছি কৰিছা দেই।
2: বেছি কোৱা নাই দেৱু, নীলা একদম সঁচা কথাই কৈছে।
1: মই নাযাওঁ নেকি, ঘৰলৈ যাওঁ।
3: কথা হ'ল নেকি, ব'লা ব'লা, আজি দেৱুৰ হৈ দেৱুৰ কাৰণে আমি কেইজনে একেলগে চাওঁ।
2: ব'ল ব'ল ব'ল
3: ব'লা ব'লা ব'লা।
1: তুমি এমএছচি নপঢ়া, ইমান এটা ভাল ৰিজাল্ট কৰি ৰেকৰ্ড কৰি নপঢ়া?
0: নহয় নীলা, 2-3 বছৰ পলম হৈ যাব। মই কাম আৰম্ভ কৰিব লাগে, আৰু সেই কামৰ বাবে মই যি শিকিলোঁ, যি শিক্ষা ল'লোঁ, সেয়াৰেই পাৰিম নীলা।
1: আৰু তোমাৰ বেলেগ সপোন নাই দেৱু?
0: অতি পিছপৰা ঠাই এখন পূৰ্ণাংগ মানুহৰ নগৰৰূপে গঢ়াৰ সপোন দেখিছোঁ মই।
1: প্ৰণ আৰু যাদৱে কি ক'লে?
0: তুমি জানা নাজানা? জানো।
1: জানো, তুমি কি ক'লা?
0: ইউনিভাৰ্চিটিৰ পৰা ওলোৱাৰ পিছত সিহঁত সিহঁতৰ সপোনৰ বাটেৰে যাব। মোৰ যি সপোন, যি পৰিকল্পনা বা কাম, তাৰ বাবে মোৰ কাষত কোনোবা থিয় হোৱাটো প্ৰয়োজনীয়। মোৰ মুখখনটো তুমি জানাই, মিটিং বা ষ্টেজত এনেই ফুলজাৰি মাৰ বুলি ক'লোঁ। অকণমান তৰ্কই হ'ল, পিছে এটা কথা কি জানা?
1: কি?
0: সিহঁতে সিহঁতৰ সপোনৰ বাটেৰে যাবলৈ সিদ্ধান্ত লৈছে। ভুল নাই সিহঁতৰ। আৰু নীলা, তুমিতো আছাই, কি হ'ল, কি চিন্তা কৰিছা?
1: দেৱু, মই আচলতে তোমাক এটা কথা ক'বলৈ আহিছোঁ।
0: কোৱা।
1: আচলতে প্ৰণ যাদৱহঁতৰ নিচিনা সপোন ময়ো দেখোঁ, তেনেকুৱা সপোন। ইতিমধ্যে মই প্ৰণক কথা দিছোঁ।
0: কি কথা দিছা?
1: সি দেখা সপোনৰ বাটেৰে যোৱাৰ।
0: নীলা,
1: তুমি বেয়া নাপাবা দেৱু। তুমি গঢ়িব ওলোৱা পূৰ্ণাংগ মানুহৰ নগৰখন গঢ়াৰ সময়ত তোমাৰ কাষত থাকিব পৰাকৈ, সহযোগিতা কৰিব পৰাকৈ মই মানসিকভাৱে শক্তিশালী নহয় দেৱু।
0: লীলা,
1: মোক আমাক তুমি ক্ষমা কৰিবা দেৱু।
0: লীলা, এই লীলা, কিয় তেনেকুৱা কৰিছা? মই তোমালোকক বেয়া পাব পাৰোঁ নেকি? সকলোৱে সপোন দেখে, সকলোৰে সপোন একে, কিয় হ'ব? নহয়, মইহে জোৰ কৰি তোমালোকক মোৰ সপোন আৰু কৰ্মৰ মাজলৈ টানি নিব খুজিছিলোঁ। কিন্তু তোমালোকৰতো নিজস্ব একো একোটা সপোন আছে। একো নাই, তোমালোক ভালে থাকা, সুখী হোৱা। কেতিয়াবা খালি তোমালোকে যেতিয়া ইউনিভাৰ্চিটিৰ পৰা ওলাবা, ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান বা লেবৰেটৰী আদিত উচ্চ পদবীত থাকিবা, তেতিয়া মাতিলে মোৰ সেই ক্ষুদ্ৰ নগৰীলৈ যাবা। মানুহবোৰে খন্তেকমান সময় তোমালোকক পালে তেতিয়া আনন্দ পাব, সাহস পাব, আৰু ময়ো পাম।

0: তাৰপিছত
1: তাৰপিছত আমি ইউনিভাৰ্চিটিত এডমিশ্যন ল'লোঁ। দেবাংগ শইকীয়া গ'লগৈ, কাম আৰম্ভ কৰিলে। অতি পিছপৰা ঠাইত এখন পূৰ্ণাংগ মানুহৰ নগৰী ৰূপে গঢ়ি তুলিলে। সাংঘাতিক এটা কথা, বাহিৰৰ মানুহ এন জি অ' আহি তেওঁৰ শলাগ ল'লে, সাহস দিলে। মুঠতে তেওঁ এটা খুবেই আচৰিত, সাংঘাতিক আৰু আদৰ্শনীয় কাম কৰিলে। চাৰিওফালে তেওঁক জনা হ'ল দেশৰ বহুতেই। তেওঁ মাথো কামত মস্কুল। আমালৈ তেওঁ কামৰ খবৰবোৰ দি থাকিল, ফটোগ্ৰাফ আদিও পঠাই থাকিল।
0: আৰু তোমালোক
1: ইউনিভাৰ্চিটিৰ ডিগ্ৰী লোৱা হ'ল, ভাল ইনষ্টিটিউটত উচ্চ পদবী চাকৰি হ'ল, সেই প্ৰণ মানে তোমাৰ দেউতাৰ সৈতে মোৰ বিয়া হ'ল।
0: তেখেতে তোমালোকক মাতিছিল নে তালৈ কেতিয়াবা? বহুবাৰ।
1: দুই তিনিদিন থাকি ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী আৰু মানুহবোৰক কিবা এষাৰ দুষাৰ কৈ আহিবলৈও কৈছিল। মানুহবোৰে খন্তেকমান সময় আমাক পালে হেনো ভাল পাব, তেওঁৰ বন্ধু বুলি জানি আনন্দ পাব।
0: তোমালোক গ'লা?
1: যোৱা নহ'ল। প্ৰণ আৰু যাদৱ তেতিয়া বৰ ব্যস্ত, সেইবাবে মনে নকৰিলে।
0: তুমিও নগ'লা মা?

0: নগলো। সেই নগরীখন তোমালোকৰ চাবলৈ মন যোৱা নাছিল?
1: এবাৰ গৈছিলোঁ বিয়াৰ পাছত। যাদৱ আৰু যাদৱৰ পৰিয়ালো গৈছিল লগতে, কিন্তু দীপাংকক লগ নাপালোঁ। দিল্লীলৈ গৈছিল। নগৰীৰ মানুহখিনিৰ আচৰিত আদৰ সাদৰ আৰু ব্যৱহাৰত আমাৰ মনবিলাক কিবা হৈ গৈছিল। বৰ বেয়া লাগিছিল আমি যে তেওঁক অকণমানো সময় দিব পৰাই নাছিলোঁ। চিঠি এখন লিখি থৈ গুচি আহিলোঁ। তাৰপিছত আকৌ তেওঁৰ সঘন যোগাযোগ আৰম্ভ হ'ল। আমাক মাতি থাকিল মাজে মাজে।
0: মা, তোমালোক গ'লানে নাই?
1: ব্যস্ততা, ঘৰ সংসাৰ, চাকৰি, এইবোৰ লৈ সময় মিলাবই নোৱাৰিলোঁ। যোৱা আৰু নহ'ল।
0: মানে নগ'লা? ঘৰ, মাটি, গাড়ী, ষ্টেটাছ, এৰিষ্টকেচি, এইবোৰ লৈ তোমালোকে সকলো পাহৰি পেলালা। এটা মহৎ কামত ব্ৰতী হোৱা এজন বন্ধুক অকণমানো লগ নিদিলা? কথাৰেও বেয়া নেলাগে মা?
1: লাগে হিয়া, লাগে। মনটো বৰ বেয়া লাগে।
0: আচলতে কি জানা মা, দেবাংগ শইকীয়া বোলা মানুহজনৰ তোমালোকৰ প্ৰতি থকা আস্থা তোমালোকে ভংগ কৰিলা। পিছত তেওঁ কৰা কামৰ অভিনৱত্ব প্ৰকাশে তোমালোকক ইনফিয়ৰিটি কমপ্লেক্সত ভোগালে আৰু আৰু তোমালোক আঁতৰি থাকিলা।
1: হিয়া, কিয় তেনেকৈ কৈছা? ইনফিয়ৰিটি কমপ্লেক্সৰ পৰা আঁতৰি থকা কথা নহয়, উপায় নথকাৰ কথাহে। অনিচ্ছাকৃতভাৱে হ'লেও আমি তেওঁৰ আস্থাত আঘাত সানিছোঁ, তাৰ বাবে অশান্তি হয়, বিশেষকৈ মোৰ। আৰু সেইবাবেই এই অশান্তিলৈ থাকিব নোৱাৰিয়ে মই ছায়েন্স ইনষ্টিটিউটৰ এনেকুৱা চাকৰি এটাৰ পৰা মই VRS ল'লোঁ।
0: তোমাৰ এইটো কথা সঁচা নহয়।
1: হিয়া, হোৱাট ডু ইউ মিন?
0: খং নকৰিবা মা, তুমি যে এক প্ৰকাৰ অন্যায় কৰিলা দেবাংগ শইকীয়াক, পিছত তোমাৰ মনত অপৰাধবোধ হ'ল আৰু তাৰ পৰা মুক্তি পাবলৈ কিবা এটা ত্যাগ কৰি মনত স্বস্তি পাবৰ বাবে সেই VRS অপৰাধবোধৰ পৰা মুক্তি পাবলৈ একমাত্ৰ তোমাৰ নিজৰ মানসিক ছেটিছফেকশ্যনৰ কাৰণে কৰিছা। হিয়া, তোমালোক বৰ স্বাৰ্থপৰ আৰু তুমি স্বাৰ্থপৰেই নহয়, মস্ত বিশ্বাসঘাতকো।
1: হিয়া,

0: প্ৰণ, সিদ্ধাৰ্থৰ খবৰ কি? এতিয়া কলেজৰটো সি একেবাৰে শেষ দেওনাত।
1: বাহ, তই দেখিছো সিদ্ধাৰ্থৰ ভাল খবৰ ৰখা হৈছ।
0: নহয়ও, ল'ৰাটোক লগ পালে, তাৰ লগত কথা বতৰা পাতি থাকিলে কাষে পাজৰে দেৱু থকাৰ নিচিনা লাগো।
1: একেবাৰে ঠিক কথাই কৈছৌ তই, মনটো মোৰো মাজে মাজে বৰ বেয়া লাগি যায়।
0: এৰা, আমাৰ প্ৰতিথকতাৰ গভীৰ আস্থাৰ বিপৰীতে আমিনো কি কৰিলো? ন্যূনতম মৰম বা সন্মানকণো নাৰাখিলো।
1: সঁচা, সিদ্ধাৰ্থ ওচৰত থাকিলে মোৰ এই কথাই মনলৈ আহে।
0: ল'ৰাটো একেবাৰে দেৱুৰ নিচিনাও, কিন্তু ভাৱ চিন্তাবোৰ অলপমান আৰু সাংঘাতিক।
1: কোনো দ্বিধা নাই, অটো চলায়, অটো চলাই পঢ়ে, একো নাই, আচৰিত।
0: ক্লাছৰ ছাত্ৰ, কথা বতৰা পতা ল'ৰাটো, তাৰ লেভেলটো,
1: আৰু এই যে অটো চলাই কলেজত ছায়েন্সত পঢ়াটো, কাম আৰু পঢ়াৰ সময় মেনেজ কৰাটো কোনো কথাই নহয় তাৰ বাবে। দেৱু নোহোৱা হৈ গ'লেও তাৰ সপোন, সেই পিছপৰি থকা ঠাই একোখন পূৰ্ণাংগ মানুহৰ নগৰীৰূপে গঢ়ি তোলাৰ যি সপোন বা বাসনা, সেয়া কৰিবলৈ যেন আৰু এজন দেৱুক থৈ গৈছে।
0: পানীখাইটিৰ দেৱুৰ অভিনৱ নগৰীখন বানপানীত চাৰখাৰ হৈ গ'ল, দেৱু নোহোৱা হ'ল।
1: কিন্তু তাক পুনৰ গঢ়িবলৈ, নতুনকৈ গঢ়িবলৈ আৰু এজন দেৱু আছে, যি ইতিমধ্যে কাম আৰম্ভ কৰিছেই।
0: আৰু এইবাৰ আমি সেইজন দেৱুক প্ৰত্যয় প্ৰদান কৰিম আমাক আস্থাত ল'বলৈ।
1: এৰা, কৰিবই লাগিব, আমি কৰিবই লাগিব।

0: সিদ্ধাৰ্থ, তুমি এটা কাম কৰিব নোৱাৰানে?
1: কি হিয়া?
0: কলেজৰ লাষ্ট ছেমিষ্টাৰ, পৰীক্ষালৈ বেছিদিন নাই। তোমাৰ পৰা কলেজে এটা ৰেকৰ্ড আশা কৰে। তুমি পাৰিবা সিদ্ধাৰ্থ, পৰীক্ষালৈকে তুমি সকলো বাদ দি কেৱল পঢ়াতে সময় দিব নোৱাৰানে?
1: মানে তুমি অটো চলোৱা বাদ দিয়াৰ কথা কৈছা?
0: পঢ়াৰ কথা তুমি মেনেজ কৰিব পাৰিবাই, তুমি মেনেজ কৰিব পৰা ল'ৰা। কিন্তু দেহৰ কথা, মানে স্বাস্থ্যৰ কথাও আছে নহয়, নাই জানো?
1: আছে হিয়া, কিন্তু আমাৰ ঠাইখন দেউতাই গঢ়ি তোলা বা তুলিব খোজা পূৰ্ণাংগ মানুহৰ নগৰীখন তছ নছ হোৱাৰ পিছত সেই মানুহখিনিৰ অৱস্থা অবৰ্ণনীয়। দেশৰ তেনেকুৱা বহু ঠাই আছে, তাৰ তুলনাততো মই বেছ ভালতে আছোঁ।
0: সঁচা, তুমি সঁচা কথাই কৈছা সিদ্ধাৰ্থ। দেউতাই কৈছিল?
1: ছাৰে মোক কৈছিল, যাদৱ কাকতি ছাৰেও কৈছিল। মই কি ক'লোঁ তুমি জানা নিশ্চয়?
0: জানো, সেইবাবেই কৈছোঁ। তুমি তোমাৰ সপোন সাৰ্থক কৰা। তোমাৰ দেউতাৰে গঢ় দিয়া নগৰীখন পুনৰ গঢ়া তুমি। তাৰ বাবে তোমাৰ এতিয়া যি প্ৰস্তুতি হ'ব, তাত কোনোবাই কিবা কৰিব খুজিলে আপত্তি কি?
1: একো নাই, কিন্তু কি জানা, মই অহাৰ সময়ত আমাৰ সেই দুৰ্গত মানুহখিনিয়ে মোক উলিয়াই দিছিল তেওঁলোকৰ গাঁঠিৰ ধন। বেয়া লাগিছিল, তথাপিও তেওঁলোকৰ মৰম আৰু আন্তৰিকতাক সন্মান জনাই গ্ৰহণ কৰিছিলোঁ। মই ঘূৰি গৈ দেউতাৰ সেই নগৰ পুনৰ গঢ়িম। সেই আপাহতে আজিৰ তাৰিখতো কাৰো হাতলৈ মুখলৈ নোচোৱাকৈ সেই দুৰ্গত মানুহখিনিয়ে কষ্ট কৰি কাম কৰি আছে।
0: সিদ্ধাৰ্থ,
1: মই যদি ইয়াত কাম নকৰি কাৰোবাৰ সহায়ত নিজৰ কাম সমাপন কৰোঁ, তেতিয়া সেই মানুহখিনিৰ মৰম কষ্ট দুয়োটাকে জানো অপমান কৰা নহ'ব হিয়া।
0: বুজিছোঁ সিদ্ধাৰ্থ, বেয়া নাপাবা, মই মাত্ৰ
1: জানো হিয়া, মোৰ প্ৰতি থকা আন্তৰিকতাখিনিৰ বাবেই তুমি কথাখিনি কৈছা। কিন্তু কি জানা হিয়া, এসময়ত এই একে কাম কৰাৰ সময়ত দেউতাই দুখ পাইছিল আনক গভীৰ ৰাস্তাত লৈ। শেষত মাত এষাৰো নাপালে, দেউতাই কাম কৰি গ'ল। কাৰো ওপৰত কোনো অভিযোগ অভিমান নকৰিলে কেতিয়াও, অকলেই ভাৰখন কাণ পাতি ল'লে। এতিয়াতো অঞ্চলটোৰ বহু মানুহ আছে মোৰ লগত, মোক বুজি পোৱা। দেউতাৰ সেই ভাব চিন্তা আৰু কৰ্মপদ্ধতিক মই জীয়াই ৰাখিব লাগিব, নহ'লে মই নিজকে অপমান কৰা হ'ব।
0: মই তোমাক অপমান কৰিব ওলাইছিলোঁ, বুজি পোৱা নাছিলোঁ, মোক ক্ষমা কৰিবা সিদ্ধাৰ্থ, মই
1: হিয়া হিয়া কান্দিছা কিয়? তুমি একো অপমানৰ কথা কোৱা নাই নহয়, তুমি মোক জানা, মোৰ কৰ্তব্য আৰু সপোনৰ কথাও তুমি ভালকৈ বুজি পোৱা। আশা কৰা, আশা দিয়া, সাহস দিয়া, উৎসাহ দিয়া, মই তোমাক জানো, বুজি পাওঁ, চিনি পাওঁ হিয়া। হিয়া, এই চকুমুখ মচা, মানুহে কি ভাবিব, ভাবিব আমি কাজিয়া কৰিছোঁ।
0: তুমি ইমান কষ্ট কৰা,
1: ধেত, তুমি বেছি ভাবিছা, মই ঠিকেই আছোঁ দিয়া। দেউতাক হঠাতে হেৰুৱালোঁ যে, মোৰ অলপ কষ্ট হৈছে, ইমানেই, পৰিস্থিতি অনুসৰিয়ে মানুহ চলিব লাগিব। এই তোমাৰ ঘৰ পালাহি?

0: আৰু মইতো একেবাৰে
1: এই 10 দিনৰ আগতে আৰ্টছৰ ৰিজাল্ট দিছিল। তোমাৰ জিয়েৰাই ৰেকৰ্ড নকৰিলে। সিদ্ধাৰ্থৰ সমান ভাল ৰিজাল্ট নকৰিলেও আমি বেয়া পোৱা বা দুখ পাব পৰা কিন্তু ৰিজাল্ট কৰা নাই। ভালে কৰিছে।
0: এহ, মইনো আইজনীয়ে বেয়া কৰা বুলি কৈছো নেকি? নে বেয়া পাইছো?
1: নাই পোৱা, কিন্তু সেইদিনা এনেকুৱা আনন্দেৰে উত্তৰ

0: যাদৱে যে দত্ত ছাৰৰ পৰা পইচা আনিছিল মিঠাই বিলাবলৈ, মনত আছেনে তোমাৰ?
1: কিয় নাথাকিব প্ৰণ?
0: সেইদিনা দেৱুৰ ৰিজাল্ট লৈ আমি ইমান উত্ৰাৱল হৈছিলোঁ, আৰু আজি দেৱুৰ ল'ৰা সিদ্ধাৰ্থই আমাৰ ওচৰত থাকি তাতকৈও ভাল

0: আচলতে আমি আমাৰ প্ৰতি থকা দেৱুৰ অমল আস্থাক কোনোদিনেই ন্যূনতম সন্মানকণো নজনালো।
1: আমি বাৰু বৰ স্বাৰ্থপৰ নেকি প্ৰণ?
0: স্বাৰ্থপৰেই নহয়, মস্ত বিশ্বাসঘাতক।

0: তুমি কলেই হব নেকি? সকলোবোৰ কথা একো নভবা নিচিন্তাকৈ কৰিবা?
1: নহয় ছাৰ, কথাটো হৈছে,
0: তুমি ভাবিছা নেকি আমি অযথা দখল দিছো? তুমি দেৱুৰ ল'ৰা, আমাৰ আপোন তুমি।
1: মই জানো ছাৰ, আপোনালোক মোৰ একান্তই আপোন, সেইবাবে সকলোবোৰ কথা আপোনালোকক মই কওঁ।
0: তেনেহ'লে নুশুনা কেলে?
2: ৰচোন প্ৰণ, কথাবোৰ অকণমান,
0: তই জান, পানীখাইটিৰ কাষৰীয়া পুথিমাৰীত বানপানী নোহোৱা ওখ ঠাই অলপমান চৰকাৰে পানীখাইটিৰ মানুহখিনিক এলটমেণ্ট দিলে। তাতে দেৱুৰ সেই টচ নচ হোৱা নগৰীখন পুনৰ গঢ়াৰ কাম আৰম্ভ কৰাইছে, আৰু কাম কৰাইছে সিদ্ধাৰ্থই। ভাল কথা, অতি ভাল, এই ভালৰ তুলনা নাই। ইউনিভাৰ্চিটিৰ পৰা ওলাই গৈ সি তাত পূৰ্ণাংগৰূপে লাগিবগৈ, আমাৰ তাত আপত্তি একো নাই, আমি জানো আৰু এই বিষয়ে কথাও পাতিছোঁ। আৰু চা, দেৱুৱে আশা কৰিছিল যদিও আমি তাক একো দিব নোৱাৰিলোঁ বা নকৰিলোঁ, কিন্তু দেৱুৰ ল'ৰা সিদ্ধাৰ্থৰ আস্থা আমি এবাৰ ভংগ নকৰোঁ।
2: প্ৰণ, সেইটোতো ময়ো কৈছোঁ।
0: সিদ্ধাৰ্থ এতিয়া কি কৰিব ওলাইছে চাচোন তই।
2: কি?
0: তাৰ ভনীয়েক মাকক কাম চলাবৰ বাবে পুথি মাৰিলৈ পঠাব, মালাক এডমিশ্যন দিবলৈ ঠিক কৰিছে সেই ঠাইত য'ৰ পৰা নাৱেৰে পাৰ হৈ কলেজলৈ যাব লাগে। মেট্ৰিকত ষ্টেণ্ড কৰা ছোৱালীজনীক সি তালৈ পঠাই তাত এডমিশ্যন দিব।
2: সিদ্ধাৰ্থ
1: ছাৰ, তেনেকৈতো বহুতেই পঢ়িছে। একাগ্ৰতা, আত্মবিশ্বাস আৰু পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলাটো, চলিব পৰাটোহে আচল কথা। মই ভাবোঁ আৰু বিচাৰোঁ, কষ্ট কৰা ভিতৰুৱা সেই অঞ্চলৰ দুৰ্গত মানুহখিনিৰ মাজত তাই থাকক, অসুবিধাখিনিৰ মুখামুখি হওক, তাক জয় কৰক। তাৰ মাজৰ পৰাও যে সকলো কৰিব পাৰি তাক কৰি দেখুৱাওক, তেতিয়া এই কাম কৰাৰ মনটো আৰু দৃঢ় হ'ব।
2: সিদ্ধাৰ্থ, তোমাক কি ক'ম, কথাবোৰ হয়তো আমি

0: একোৱেই নাভাবোঁ, ভাবিব নোৱাৰোঁ। মই মানে আমি স্বীকাৰ কৰিছোঁ তোমাৰ ভনীয়াৰাই কথাটো মানি লৈছে, কিন্তু ভাল পাইছে জানো, নাপাবওতো পাৰে, তাইৰ মন থাকিব পাৰে ইয়াত।
1: ছাৰ, দেউতাৰ পূৰ্ণাংগ মানুহৰ সেই নগৰীখনৰ মাজত আমি ডাঙৰ হোৱা, আমি বুজি পাওঁ ছাৰ দুৰ্বল বুলি ভবা দুৰ্গতজনৰ অন্তৰৰ শক্তিৰ কথা। আৰু ভণ্টিক মই চিনি পাওঁ, অসুবিধা, অভাৱ, দুৰ্গত পৰিৱেশ, এইবোৰৰ মাজতে সপোন দেখিব পৰা, সপোন ৰচিব জনা ছোৱালী তাই।
0: ঠিকেই, হয়তো তুমি ঠিকেই কৈছা। বাৰু, ইয়াত তুমি অকলে থাকিবা?
1: থাকিম ছাৰ, ইউনিভাৰ্চিটি শেষ হোৱালৈকে।
0: আৰু পঢ়িবা?
1: পঢ়িম, কামৰ বাবে তালৈ অহা যোৱা কৰি থাকিম মাজে সময়ে। তাৰ কিছুমান কাম ইয়াতো থাকে, সেইবোৰ কৰিম যাতে সঠিক সময়ত সেইবোৰ শেষ হয়গৈ। তাৰ কামখিনি মায়ে চাব, ইয়াত অটো চলাই আছো, মই কমকৈ হ'লেও তেনেকৈয়ে চলি যাম।
2: দেখিলি যাদৱ, অটোখন বেলেগক ভাড়া দি দিবলৈ কৈছিলোঁ, সি কৈছিল চিন্তা কৰিব বুলি, কিন্তু অটো চলায়েই থাকিল। কিন্তু কিয় আনৰ অনুগ্ৰহ নোলোৱা তুমি? এতিয়াতো মাৰ আয়ো পেঞ্চন পায়।
0: সিদ্ধাৰ্থ, কোৱাচোন কিয় ভাবিলা তেনেকৈ?
1: ছাৰ, অটো চলায় অটো চলোৱা মানুহৰ বহুতো এনেকুৱা মানুহ মই পাইছোঁ, সেই আমাৰ অঞ্চলৰ নিচিনা দুৰ্গত ঠাইৰ পৰা অহা, সকলো শেষ হোৱাৰ পিছত ইয়ালৈ আহি অটো চলাই জীৱন ৰক্ষা কৰিছে, চলিছে। সেই মানুহখিনিক মই হেৰুৱাব নোখোজোঁ, যিমান দিন পাৰি তেওঁলোকৰ মাজত তেওঁলোকৰ এজন হৈ থাকোঁচোন, অলপ সময় হ'লেও। তেওঁলোকৰে কোনোবা ল'ৰা ছোৱালীয়েও এদিন পূৰ্ণাংগ মানুহৰ নগৰী গঢ়াৰ সপোন দেখে যদি ওলাই আহে, মনবোৰ শিপাই চাওঁচোন অকণমান তেওঁলোকৰ লগত থকা দিন কেইদিন।
2: সিদ্ধাৰ্থ, হ'বলগা প্ৰয়োজনীয় কামৰ ভবাৰ আৰু চিন্তাৰ দায়িত্ব কি তোমাৰেই অকল? তুমিয়ে ঠিকালৈ থৈছা নেকি?
3: এই প্ৰণ, শান্ত হোৱাচোন, যাদৱ বুজোৱাচোন তেওঁক।
1: ছাৰ, বেয়া নাপাব, মই আপোনালোকৰ অবাধ্য নহয়, মই সেই ধৃষ্টতা নকৰোঁ, কিন্তু ছাৰ কোনোবাইতো সেইবোৰ কাম কৰিব লাগিব, নালাগিব জানো, কোনোবাই কৰিব লাগিব, সপোন দেখিব লাগিব, সপোন দেখুৱাব লাগিব। কোনেও ঠিকালৈ থোৱা নাই, কিন্তু চবেই যদি তেনেকৈ ভাবে কি হ'ব? মোক ক্ষমা কৰিব ছাৰ, আপোনালোকৰ কথামতে মই কাম কৰিব পৰা নাই, ছৰী ছাৰ।

0: সিদ্ধাৰ্থ, ইয়াত বহি আছা যে?
1: ইয়া এনেই আছো। মই ইয়াত আছো বুলি কেনেকৈ গম পালা?
0: অট' ষ্টেণ্ডত এজনক সুধিলোঁ।
1: কি, তুমি তাত পালাগৈ? তুমি কোন বুলি ক'লা?
0: কিয়, তোমাৰ হেৰি বুলি ক'লোঁ।
1: ধেত,
0: নাই কোৱা দিয়া। যাক সুধিছো মই চিনি পাওঁ, ৰাজেন দা। কি কৰিবা, কি চিন্তা কৰিছা সিদ্ধাৰ্থ? সিদিনা দেউতাৰ লগত এঠাইলৈ গৈছিলোঁ, ভাৰ্চিটিৰ মানুহ এজনক পালোঁ। তোমাক জানে, তোমাৰ ৰিজাল্ট চাই তোমাক তাত আশা কৰে জানা। কি হ'ল,
1: তুমি আকৌ মোক তাৰ কথা চিন্তা কৰিবলৈ নোকোৱাতো?
0: মোক তুমি তেনেকুৱা বুলি ভাবা? তোমাৰ দেউতাৰ দুৰ্গত ঠাইত মানুহৰ পূৰ্ণাংগ নগৰী গঢ়াৰ যি অভিনৱ পৰিকল্পনা, সেয়া তেখেতে সাৰ্থক কৰিছিল। কিন্তু বানপানীত সেয়া নিশ্চিহ্ন হ'ল। তাক পুনৰ তুমি গঢ়িবলৈ আৰম্ভ কৰিছা, যিটো তোমাৰ দায়িত্ব। তোমাৰ দেউতাৰ আদৰ্শৰে তেনে এক কাম কৰাটো তোমাৰ কৰ্তব্য। দেউতাৰ দৰেই অভিনৱ পৰিকল্পনা বা সপোন সাৰ্থক কৰাটো সিদ্ধাৰ্থৰ পণ। মই জানো, বুজি পাওঁ, আৰু মই এইটো বিচাৰোঁ। এনে ক্ষেত্ৰত ভাৰ্চিটিৰ হাজাৰটা অফাৰ আহিলেও মই তোমাক চিন্তা কৰিবলৈ নকওঁ সিদ্ধাৰ্থ। তুমি মোক বুজি নোপোৱা?
1: ধেত, মই ধেমালি কৰিছোঁ। তোমাক জানো মই বুজি নাপাওঁ। পাওঁ হিয়া,

0: ফোন এটাতো কৰি আহিব পাৰ।
1: ঐ, তোৰ ঘৰলৈ আহিলে কি মই ফোন কৰি আহিব লাগিব?
0: নহয় ও, মোকতো নাপাবও পাৰ।
1: আৰে পালোৱেই দেখোন। ঐ মাধু ক'ত?
0: বহি লচোন, নবহাকৈয়ে মাধুৰ খবৰ। কিন্তু তোৰে ভাগ্য বেয়া বুজিছ, মাধু অকণমান আগতে ওলাই গৈছে।
1: তোৰ ফটো আমিবোৰ নগ'ল আৰু নহয়।
0: কি কৰিবি, পুৰণি বেমাৰ যে, মাজে মাজে উক দিয়ে। আচ্ছা লনত বহো,
1: বল
0: তাতে চাহ খাম।
1: চাহ কোনে কৰিব?
0: ৰামে কৰিব।
1: ৰাম অযোধ্যাৰ?
0: নহয় নহয় ইয়াৰে।
1: বল বল বল বল।
0: কচোন।
1: শুন, দেওবাৰে নিমন্ত্ৰণ, ভাত খোৱাকৈ।
0: অঁ মনত আছেতো, যাম বুলি কৈছোৱে দেখোন।
1: ৰিমাইণ্ডাৰ দিবলৈ আহিছোঁ। আৰু শুন, এই ৰামচন্দ্ৰকো লৈ যাবি।
0: ৰামচন্দ্ৰ নহয় অ, কেৱল ৰাম। আচ্ছা হ'ব দে।
1: এই অলক আহি পাবহি বুলি ভাবিছিলোঁ।
0: সি অহা মাহতহে দুদিনমান থকাকৈ আহিব।
1: সি থকা হ'লে ভাল আছিল, মইতো তহঁতৰ লগত কথা পাতিছোঁৱেই।
0: কথাটো মানে, অকু আৰু হিয়াৰ যিটো সম্বন্ধৰ কথা আমি ভাবিছোঁ, অকুৰ কোনো কথা নাই, মই এতিয়ালৈকে একো পতা নাই যদিও, মই জানো। কিন্তু এবাৰ হিয়াক সুধিবি, তাইৰ মনটো ভালকৈ বুজি ল'বি প্ৰথমতে।
1: ধেত তেৰি, দেওবাৰে আমি কিবা নিয়ম চিয়ম নকৰোঁ নহয়। তই মই যেনেকৈ কথা পাতিলোঁ তেনেকৈ মাধু আৰু নীলাই কথাখিনিকে পাতক, মনতে হ'লেও সম্বন্ধটো বনাই পেলাওক।
0: কিন্তু এইখিনি কথা বতৰাৰ আগতেই কথাটো হিয়াক কোৱাটো।
1: শুন শুন, তই একো চিন্তা কৰিব নালাগে। সিহঁত দুটা একেলগে কলেজত পঢ়িছিল, দুয়োটাই দুয়োটাকে জানে, ক্লোজ। গতিকে সিহঁতক আমি লগ লগাই দিওঁ, বছ। মুঠতে মই কথা পক্কা কৰিলোঁ।
0: আচ্ছা হ'ব দে, হ'ব দে।
1: আৰু শুন, তই অলকলৈ ফোন কৰি কথাটো জনাবি, মোৰ কথা কবি আজিয়েই।
0: আচ্ছা আচ্ছা হ'ব দে, হ'ব।
2: কি, সিদ্ধাৰ্থক আইজনীয়ে, মানে সিদ্ধাৰ্থ আৰু আইজনী
3: কি কৰিব প্ৰণ?
2: নাই নাই, এইটো হ'ব নোৱাৰে। তুমি কি কথা কোৱা? তুমি মানি লৈছা?
3: আহ, ঠাণ্ডা হোৱাচোন।
2: কি ঠাণ্ডা হ'ব লাগে?
3: শুনা শুনা প্ৰণ, মই মানি লোৱা নাই, নলওঁ, তোমাকো মানি ল'বলৈ কোৱা নাই।
2: তেতিয়াহ'লে
3: পাতিছোঁ তোমাৰ সৈতে, আৰু এতিয়া কেনেকৈ কি কৰিবা তাকেহে সুধিছোঁ।
2: মই আইজনীৰ লগত কথা পাতিম, সুধিম তাইক, মই সোধা প্ৰশ্নৰ উত্তৰ দিব লাগিব তাই।
3: পাতিবা, সুধিবা, কি প্ৰশ্ন সোধা? তুমি তাইৰ সৈতে পতাটোৱেই মই বিচাৰোঁ, কিন্তু শান্তভাৱে, ভালকৈ, হুলস্থুল কৰি নহয়, শুনিছানে?
2: হ'ব দিয়া, হ'ব, শান্তভাৱেই পাতিম, ভালকৈ, লগত তুমিও থাকিবা।
3: মই কিয়?
2: একো নহয়, থাকিবা তুমি, তুমি একো সুধিবও নালাগে আৰু একো ক'বও নালাগে, মাত্ৰ থাকিবা।
3: হ'ব দিয়া, থাকিম। প্ৰণ, মই ভাবোঁ।
2: কি নীলা?
3: ভবা নহয়, কথাটো সত্য যে সিদ্ধাৰ্থ, তাৰ কাম কথা, জ্ঞান, কেপাচিটি ইত্যাদিৰে সি বহু ওপৰৰ ল'ৰা। আচলতে আমি তাক ঢুকি পাব নোৱাৰোঁ, কিন্তু আইজনীক তাৰ ক্ষেত্ৰখনত তাৰ সৈতে বিচৰণ কৰি দিবলৈ হা বুলি কৈ দিব মই নোৱাৰোঁ, মোৰ সিমানখিনি মানসিক শক্তি নাই।
2: কথাটো হয়, আৰু কি জানা, অলক যাদৱৰ ল'ৰা, যাদৱ আমাৰ বন্ধু, তাক আমি কথা দিছোঁ, আমাৰ ওপৰত তাৰ আস্থা আছে, আমি সেইখিনি নোহোৱা কৰিব নোৱাৰোঁ, আমি আৰু বেলেগকৈ ভাবিব নোৱাৰোঁ নীলা।
3: প্ৰণ, দেৱও আমাৰ বন্ধু আছিল, সমানেই ক্লোজ, সিদ্ধাৰ্থ সেই দেৱৰে ল'ৰা। দেৱকো আমি এদিন কথা দিছিলোঁ, ব্যক্তিগত কিবা কথা বা কামৰ নহয়, এটা বৃহৎ কামৰ, দুৰ্গত মানুহৰ উন্নয়নেৰে এখন নগৰী গঢ়াৰ যি কাম বা পৰিকল্পনা, তাত মানসিকভাৱে সহায় কৰাৰ কথা দিছিলোঁ। দেৱৰো আমাৰ ওপৰত আস্থা আছিল, কিন্তু আমি কিন্তু দেৱৰে আস্থাখিনি নোহোৱা কৰিলোঁ। তেতিয়া আজিৰ নিচিনাকৈ তুমি নাভাবিলা, ময়ো নাভাবিলোঁ, যাদৱেও নাভাবিলে।
2: নীলা, তুমি কি ক'ব বিচাৰিছা?
3: শুনা প্ৰণ, কথা দিয়া, কথা ৰখা, আস্থা, সেইবিলাক কথা আমি নোকোৱাই ভাল।
2: মানে?
3: মানে আৰু কি, সিদ্ধাৰ্থৰ মানসিক বৌদ্ধিক পৰিৱেশ, তাৰ চেতনা চৰ্চা আমি ঢুকি পাব নোৱাৰোঁ বাবেই তাৰ ক্ষেত্ৰখনত বিচৰণ কৰিবলৈ আমাৰ সৈতে আমাৰ ছোৱালীক আমি এৰি দিবলৈ প্ৰস্তুত নহয়, সেই মানসিক শক্তি আমাৰ নাই।

0: আৰু আমি কেৱল নিজৰ মানসিক সন্তুষ্টিৰ বাবেই আমাৰ চিনাকি আমি ঢুকি পাব পৰা আৰু আমি য'ত আছোঁ, যিটো আমি এৰিষ্টোক্ৰেচি বুলি ভাবোঁ, তাতে আইজনীক থকাটো বিচাৰোঁ। আমি সেই সঁচা কথাটোকে পাতো দিয়া, অন্তত তুমি আৰু মই।
1: শুনা আইজনী, কথাবোৰ মুঠেই ভাল হোৱা নাই, উচিত হোৱা নাই। কাৰণ
2: কাৰণ
1: কাৰণ তুমি অলকক বহুদিন পাইছা, একেলগে পঢ়িছিলা, সি চিকাগোলৈ যোৱাৰ আগত। তোমালোকৰ মিলামিচা আছে। আমি ঘৰে ঘৰে, মানে অলকৰ মাক দেউতাক, যাদৱ আৰু মাধু, মই আৰু মাৰাই কথাও পাতিছোঁ। তোমালোকৰ মিলামিচাক আমি সম্বন্ধ ৰূপ দিবলৈ ঠিক কৰিছোঁ। তাৰ পাছত তুমি
2: দেউতা, অলক আৰু মোৰ মাজত মিলামিচা আছিল বা আছে, সেয়া একান্তই বন্ধু ভাৱত। তাত আমাৰ দুয়োজনৰে অন্য ভাৱ নাই।
1: নাথাকিলেও এতিয়াতো নতুনকৈ সেয়া ভাবিব পাৰা, গঢ়িব পাৰা।
2: এতিয়া নতুনকৈ?
1: অঁ, কাৰণ আমি যাদৱ আৰু মাধুক কথা দিছোঁ।
2: দেউতা, মইতো কথা দিয়া নাই। মই তোমাক মাক কথা দিয়া নাই, অলকক দিয়া নাই, অলকেও মোক দিয়া নাই, আৰু যাদৱ আংকল বা মাধু আণ্টিকো একো কথা দিয়া নাই মই। তথাপি নতুনকৈ মই অলকৰ কথা ভাবিব লাগিব, সিদ্ধাৰ্থৰ সৈতে থকা মোৰ গভীৰ সম্পৰ্ক চুৰমাৰ কৰি।
1: মই যাদৱক কথা দিছোঁ, দেটছ অল। এই প্ৰসংগত সিদ্ধাৰ্থ বা তাৰ পূৰ্ণাংগ মানুহৰ নগৰীৰ কথাটো নানিবা।
2: কিন্তু কিয়?
1: মই ক'ব নোৱাৰোঁ।
2: তুমি কিয় ক'ব নোৱাৰা সেই কথাটো মই জানো, মই ক'ম, তুমি শুনিব পাৰিবা।
3: হিয়া, তুমি কিয় তেনেকৈ কথা কৈছা?
2: নাই মা, শুনিব লাগিব, তুমিও শুনা। কাৰণ মই জানো, মনে মনে থাকিলেও দেউতাই কোৱা কথাখিনি তোমাৰো কথা।
3: হিয়া,
2: আচলতে কি জানা, ইগো এৰিষ্টোক্ৰেচি, সিদ্ধাৰ্থৰ নিচিনা মানুহবোৰৰ চেতনা বা বৌদ্ধিকতাক কৰ্মক্ষেত্ৰক বহুতে ঢুকি নাপায়, ময়ো নাপাওঁ, তোমালোকেও নোপোৱা। কথাটো অনবৰতে তোমালোকৰ ইগত ক্ৰিয়া কৰি থাকে, গতিকে সিদ্ধাৰ্থক সদায় তোমালোকে এটা দূৰত্বত ৰাখিবলৈ বিচাৰা। মুখেৰে যিমান ক'লেও অন্তঃকৰণেৰে সম্পূৰ্ণ সঁচা ৰূপত তাক তোমালোকে স্বীকাৰ কৰিব নোৱাৰা, নকৰা। দেউতা, কথাবোৰ কোৱাত তুমি বেয়া নাপাবা, অপ্ৰিয় হ'লেও কথাবোৰ সত্য দেউতা। আৰু শুনা, তোমালোকৰ অবাধ্য মই নহওঁ, সিদ্ধাৰ্থয়ো তোমালোকৰ অবাধ্য নহ'বলৈকে সকীয়াই দিয়ে মোক। ঘৰত আমাৰ সম্পৰ্কৰ কথা কম বুলি কওঁতেও সি মোক সকীয়াই দিছে। দেউতা, তুমি সিদ্ধাৰ্থক দোষাৰোপ নকৰিবা দেউতা, সি বহুত দুখ পাব।
1: নাই নাই আইজনী, মই তাক দোষাৰোপ কৰা নাই, কৰিব নোৱাৰোঁ।
3: আচলতে সি ক'তো বা কোনো কাৰণত দোষী হ'ব নোৱাৰে হিয়া।
1: কিন্তু আইজনী, মই নিৰুপায়, তোমাক মই।
2: হ'ব দেউতা, তোমালোকৰ মই একমাত্ৰ সন্তান, তোমালোক দুয়োৰে অবাধ্য মই কেতিয়াও নহওঁ। তোমালোকৰ অবাধ্য কেতিয়াও নোহোৱাৰ সংস্কাৰ সিদ্ধাৰ্থয়ো মোক দিছে দেউতা। তুমি তোমাৰ বন্ধুক দিয়া কথা ৰাখা। হ'ব, মই মানি লৈছোঁ।

0: তুমি নদীক ভাল পোৱা হিয়া?
1: পাওঁ, খুব ভাল পাওঁ। তুমি নোপোৱা?
0: কিয় নাপাম? নদীক কোনোবাই ভাল নাপাব পাৰে নেকি? এই নদীয়েই আমাৰ ঘৰবোৰ চাৰখাৰ কৰিলেও আমি নদীক বেয়া পাব নোৱাৰোঁ। নদীৰ খং উঠে যে কেতিয়াবা, বলিয়া বানৰ ৰূপ লয়, তাৰ বাবে দায়ী কিন্তু মানুহহে। আৰু
1: কি সিদ্ধাৰ্থ?
0: পৰিপূৰ্ণ পানীৰে উফন্দা বুকুৰে নদী যিদৰে বয়, শুকাই মৰিব ধৰিলেও তেনেকৈয়ে বয়। কেতিয়াও ৰৈ নাথাকে, বৈ থাকে, মানে গৈ থাকে। গন্তব্যস্থান নোপোৱালৈকে, সাগৰৰ বুকু নোপোৱালৈকে গৈ থাকে। আচলতে সাগৰৰ বুকু পোৱাৰ পিছতো সাগৰৰ বুকুৰেই, সাগৰৰ বুকুতে নদীখন বৈ থাকে, গৈ থাকে। নদীৰ এই গৈ থকা স্বভাৱক মই নমস্কাৰ কৰোঁ। মোৰ খুব ভাল লাগে।

মই ভুল কৰিছোঁ সিদ্ধাৰ্থ। তোমাৰ পূৰ্ণাংগ নগৰী চাবলৈ যাম মই। তাৰ মানুহৰ ভাব মোৰ বুকুত লৈ মই অনুভৱ কৰিম।

0: মই মই কি ক'ম, কিন্তু কথাটো মই বুজি পোৱা নাই।
1: মই তোক দিয়া কথা ৰাখিব পৰা নাই, ৰাখিব নোৱাৰিলোঁ, আৰু হয়তো ৰাখিবও নোৱাৰিম।
0: কিন্তু কিয়?
1: সেই কিন্তুটো মই তোক ক'ব নোৱাৰিম।
0: তোৰ হৈছে কি প্ৰণ? ইমানখিনি হৈ গ'ল, আমি সকলো কথা পাতিলোঁ, তাৰিখটোহে বাকী। এতিয়া তই কৈছ নীলা, তুমি একো নকোৱা কিয়?
2: ময়ো একো বুজি পোৱা নাই যাদৱ। প্ৰণ,

0: আৰু হয়তো ৰাখিবও নোৱাৰিম।
1: কিন্তু কিয়?
0: সেই কিন্তুটো মই তোক ক'ব নোৱাৰিম।
1: তোৰ হৈছে কি প্ৰণ? ইমানখিনি হৈ গ'ল, আমি সকলো কথা পাতিলোঁ, তাৰিখটোহে বাকী। এতিয়া তই কৈছ নীলা, তুমি একো নোকোৱা কিয়?
2: ময়ো একো বুজি পোৱা নাই যাদৱ। প্ৰণ, কথাবোৰ ভালকৈ নোকোৱা কিয়?
1: চা প্ৰণ, মই আগেয়ে তোক এটা কথা কৈছিলোঁ। প্ৰথমতে মনৰ খবৰবোৰ ল। তই ভবাৰ দৰে সিহঁতে নাভাবিবও পাৰে, আপত্তি থাকিব পাৰে।
0: নাই, আপত্তি কাৰো নাই। এইটো কেৱল মোৰ সিদ্ধান্ত আৰু খাটাং সিদ্ধান্ত।
1: সকলো কথা পাতি শেষ হোৱাৰ পিছত, সিদ্ধান্ত কৰাৰ পিছত, বহুতে জনাৰ পিছত এতিয়া তই
0: চৰি ভাই, তই মোক ভুল নুবুজিবি। তোক মই কথা দি কথা ৰাখিব নোৱাৰিলোঁ।
1: তই মোক চৰি ক'ব নালাগে প্ৰণ। তই মোৰ ওচৰত কথা সলাব পাৰ, সিদ্ধান্ত সলাব পাৰ, কোনো কথা নাই। সেইখিনি আমাৰ মাজত হ'ব পাৰে, একো ডাঙৰ কথা নহয়। কিন্তু এই কথাটো, এই বিশেষ কথাটোত সকলো পাতি মেলি এতিয়া হঠাৎ এনেকুৱা এটা কৰাত মোৰ ভাল নালাগিল। কিন্তু হ'ব দে, উপায়তো নাই, মই আহোঁ দে।
2: ৰ'বচোন যাদৱ, মই একো বুজি পোৱা নাই।
1: নালাগে দিয়া, পিছত পাতিম আমি। সিয়ে ক'ব কথাখিনি।
2: বেয়া নাপাবা যাদৱ, মোৰ ভাল লগা নাই কথাটো।
1: নাই নাই, বেয়া পোৱা নোপোৱাৰ কথা নহয়, আমিতো কথাখিনি পাতিব পাৰোঁ, পাতিম দিয়া। সিও ক'ব নিশ্চয়। এতিয়া আহোঁ মই।

0: তুমি কেনেকুৱা মানুহ বাৰু প্ৰণ? ইমানবোৰ কথা ভাবিলা, অকলে সিদ্ধান্ত ল'লা, আমাক আনকি মোকো এষাৰো নক'লা।
1: ভুল মই কৰিছোঁ, এটা ভুল কাম মই কৰিবলৈ ওলাইছিলোঁ অকলে। তুমি, তোমালোক সকলোৱে কেৱল মোৰ কথা মানি লৈছিলা। মই এক প্ৰকাৰ বাধ্য কৰিছিলোঁ তোমালোকক। ভুল কেৱল মই কৰিছোঁ। আইজনীৰ ওচৰত মই দোষ কৰিছোঁ, তুমিতো একো দোষ কৰা নাই।
2: দেউতা, মোৰ ওচৰত দোষ কৰা বুলি তুমি কিয় কৈছা? তোমাক কিছুমান কথা মই ক'ব পাৰোঁ, কৈছোঁ, কিন্তু কেতিয়াও মইতো তুমি দোষ কৰা বুলি কোৱা নাই, কৈছোঁ জানো দেউতা?
1: নাই কোৱা অ' আইজনী, নাই কোৱা। তুমি ক'ব নোৱাৰ বা নোকোৱা।
0: প্ৰণ, আমি যে সিদ্ধাৰ্থৰ পূৰ্ণাংগ মানুহৰ নগৰীলৈ যাম, সিদ্ধাৰ্থক আইজনীৰ কথা ক'বা।
1: হ'ব বাৰু।
0: সি যদি মানি নলয় কেনেবাকৈ কিবা কাৰণত?
1: তুমিও বৰ কিবা চিন্তা কৰাও, বৰ বেছিকৈ চিন্তা কৰা। তুমি ক'ব খুজিছা তেনেকুৱা কিবা হ'ব, তেতিয়া আমি কি কৰিম? সেয়া বাৰু সময়ত দেখা যাব।
0: তেনেকুৱা হ'বই বুলি মই কোৱা নাই, মোৰ অকণমান চিন্তা হয় আৰু।
2: তুমি চিন্তা নকৰিবা মা, তেনেকুৱা কিবা হৈ যায় যদিও কোনো কথা নাই দিয়া। সিদ্ধাৰ্থৰ সেই নগৰীখনটো পাম, তাৰ কামৰ মাজত থাকিলেও তাৰ মাজত থকাৰ দৰেই লাগিব, সকলোৰে লাগিব তেনেকুৱা।
0: হিয়া
2: মা, ধেমালি কৰিছোঁ মই, তুমি চিন্তা নকৰিবা মা।
1: তোমালোকক মই আজি আৰু এটা কথা কওঁ নীলা, আইজনী।
2: কি কথা দেউতা?
1: সিদ্ধাৰ্থ ইয়াৰ পৰা যোৱাৰ ঠিক আগে আগে যাদৱৰ পৰা যে অলক চিকাগোৰ পৰা 2-3 দিনৰ বাবে ঘৰলৈ আহিব বুলি খবৰ পাইছিলোঁ। তেতিয়া মই সিদ্ধাৰ্থক ক'লোঁ।
0: কি ক'লা?
1: তাক ক'লোঁ।
0: কি ক'লা, নোকোৱা কিয়?
1: আইজনীক তাৰ সৈতে লৈ যাবলৈ ক'লোঁ, আৰু কোনেও নজনাকৈ।
0: কি?
1: সি গ'লগৈ, কিন্তু অকলে। আইজনীক সি একো নজনালে। আইজনীয়েও কথাটো তোমাৰ নিচিনাকৈ এতিয়াহে গম পাইছে। আইজনী,
2: মই তাক কেতিয়াও নামাতো দেউতা, কেতিয়াও নামাতো।
0: হিয়া
1: শুনা আইজনী, সেই নিৰ্দিষ্ট দিনটোত মই সোনকালেই কলেজ পালোগৈ। যাবৰ সময়ত তোমাক নিবিচাৰিলোঁ সেইদিনা। মই ভাবিলোঁ সিদ্ধাৰ্থ গৈ পালেগৈ চাগে। কলেজত মোৰ ৰুমত বহি তোমাৰ ফোন অহালৈ ৰৈ থাকিলোঁ। এনেতে কলেজৰ পিয়নজনে খাম এটা দিলেহি, এখন চিঠি, হেণ্ড পোষ্ট।
0: তাৰপিছত
1: চিঠিখন চাই পঢ়ি

0: বজ্রাহত হৈ পৰিলো। মোৰ অতি শ্ৰদ্ধাৰ ছাৰ,
1: আন্তৰিক শ্ৰদ্ধা আৰু সেৱা গ্ৰহণ কৰিব। মই অতি দুঃখিত ছাৰ, আপুনি কোৱা ধৰণেৰে মই নকৰিলোঁ, কৰিব নোৱাৰিলোঁ। পৰিৱেশ আৰু পৰিস্থিতি অনুসৰিয়েই আমি কাম কৰিব লাগিব, নহয় জানো ছাৰ? মই সদায় ভাবোঁ পৰিৱেশ, পৰিস্থিতি আৰু সমস্যাৰ সৈতে মুখামুখি হ'ব লাগে, উত্তৰ পোৱা যাব। মই চেষ্টা কৰিব বিচাৰোঁ এনেকৈ। এনে ক্ষেত্ৰত ছাৰ মই কেনেকৈ হিয়াক ক'ম পৰিৱেশ, পৰিস্থিতি আৰু সমস্যাৰ পৰা পলাই তুমি মনে মনে গুচি যোৱা বুলি? তাইটো কাকো ফাঁকি দিয়া নাই, মিছা কথা কোৱা নাই একো, আপোনাক, বাইদেউক বা তাই নিজকো। গতিকে কিয় গুচি যাব তাই এনেকৈ? মূৰ তুলি তাই সন্মানীয়া হৈ থাকক। ভালপোৱাৰ নামত উপায় বুলি কিবা এটা কৰিবলৈ আমি চোৰৰ দৰে বাট এটাৰে নোযোৱাই ভাল। আৰু মই নাই, থাকক, কেতিয়াবা সুবিধা পালে ক'ম। আপুনি কোৱা ধৰণেৰে মই নকৰিলোঁ, কৰিব নোৱাৰিলোঁ, মোক ক্ষমা কৰি দিব ছাৰ। মই জানো আপোনাৰ ক্ষমাৰ যোগ্য নহয় ছাৰ। ইতি
0: সিদ্ধাৰ্থ।
2: প্ৰণ, ইমানবোৰ কথা মনত থৈ দিছা কোৱা নাই।
3: তুমি এদিন কৈছিলা নীলা।
2: মই কি কৈছিলো?
3: কৈছিলা তাৰ চেতনা চৰ্চা মই বা তুমি ঢুকি পাব নোৱাৰা। সঁচা নীলা, সঁচা।
4: আমি কোনেও ঢুকি পাব নোৱাৰা।
2: যাদৱ, তুমি কেতিয়া আহিলা?
4: বাহিৰতে বহি আছিলোঁ, তোমালোকৰ সকলোবোৰ কথা শুনি আছিলোঁ। তোমালোকৰ কথা, মনৰ খোলা ভাববোৰ বাহিৰৰ পৰা শুনি মোৰ ভাল লাগিছিল। এই কথাখিনিকে আগতেই সি পতাহেঁতেন, কৰাহেঁতেন, ই নহয় মোৰ ওচৰত ই
5: দোষ দোষ কৰিছোঁ, চৰি ভাই।
4: দোষ তই মোৰ ওচৰত কৰা নাই, আৰু তই হিয়াৰ ওচৰত বা সিদ্ধাৰ্থৰ ওচৰতে কেৱল দোষ কৰা নাই, তই সুন্দৰ মনৰ ওচৰত দোষ কৰিছ। তই কথাবোৰ নাভাবিলি তেতিয়াও, ভাবিব নোৱাৰিলি যেতিয়া হিয়াই কথাবোৰ কৈছিল, সিদ্ধাৰ্থৰ কথা কৈছিল তেতিয়াও। সঁচা কথা, একেবাৰে সঁচা কথা। কিছুমান কথা আমি কওঁ, আনক উপদেশ দি নিজকে মহৎ সজাব খোজোঁ, কিন্তু নিজে নকৰোঁ, কৰিব নোৱাৰোঁ। কেৱল নিজৰ কথা ভাবি সকলোবোৰ নিজৰ কাৰণেই কৰি কৰি আন কথা ভাবিবলৈ আমি পাহৰি যাওঁ। আচলতে পাহৰি নাযাওঁ, মনত ঠিকেই থাকে, ইচ্ছা কৰি নাভাবোঁ, বাহানা কৰোঁ।
2: যাদৱ,
4: কিন্তু আমাৰ একেবাৰে আপোন আৰু আত্মীয়জনে দেখুৱাই দিলেও, হাততে পোৱাতে উপায়টো দিলেও, সাহসৰ উৎস আৰু পথদ্ৰষ্টা হ'ব ওলাওঁতেও সকলো পাহৰি থাকিব বিচৰাকৈ আমাৰ মনবোৰ ইমান বেয়া নে? আৰু নীলা, তুমিও একো নাভাবিলা?

0: আচৰিত নপ্ৰণ, এই ভিতৰুৱা ঠাইত দুৰ্গত মানুহৰ মাজত দুৰ্গত মানুহক লৈয়ে এক বিজ্ঞান নগৰী,
1: পূৰ্ণাংগ মানুহৰ নগৰী। নীলা, এটা কথা মন কৰিছানে? নীলা, তাহানিতে এদিনৰ বাবে আমি অহা দেৱুৰ সেই নগৰীখনেই যেন এইখন, যেন একেখন নগৰীয়েই।
0: সোমাই আহোঁতে বেলেগ যেন লগাই নাই, সকলো একে। সিদ্ধাৰ্থই শাইলাস ৰূপত গঢ়ি তুলিছে, কেনেকুৱা ল'ৰা সি প্ৰণ!
1: সকলোফালে চিন্তা কৰা আৰু কৰিব পৰা ল'ৰা। তাৰ চিন্তা চেতনাক আমি সঁচাকৈয়ে ঢুকি পাব নোৱাৰোঁ।
0: সঁচাকৈ
2: ছাৰ, এনেকৈয়ে চলি আছে। মই চেষ্টা কৰিছোঁ ছাৰ।
1: চেষ্টা নহয় সিদ্ধাৰ্থ, তুমি কাম কৰিছা। এজন মানুহৰ কাম নহয়, শ হাজাৰজন মানুহৰ কাম

0: তুমি অকলে কৰিছা?
1: সিদ্ধাৰ্থ, মই তোমাৰ মাৰাৰ নিচিনাই এটা কথা সুধো, সঁচা কথা ক'বা কিন্তু।
2: নিশ্চয় সুধক।
1: তুমি আমাৰ তাৰ পৰা আহিলা, আহিবই লাগিব, কিন্তু খুব নীৰৱে গুচি আহিলা। ইয়াত তোমাৰ কাষত হিয়া নাই, তোমাৰ দুখ নালাগেনে?
2: কিয় নালাগিব বাইদেউ, সহ্য কৰোঁ, আৰু উপায়োতো নাই। মোৰ বৰ কষ্ট হয় বাইদেউ, বৰ কষ্ট পাওঁ মই। মইতো ক'ৰবালৈ গুচিও যাব নোৱাৰোঁ, এই নগৰী, এই মানুহ, কাম কৰিব লাগিবই, কৰি থাকোঁ, গৈ থাকোঁ, বৈ থাকোঁ, আৰু প্ৰতি মুহূৰ্ততে ভাবোঁ মোৰ নিচেই কাষেৰেই ইয়া নদী হৈ বৈ আছে।
1: সিদ্ধাৰ্থ,
2: নাই নাই বাইদেউ, মই ঠিকে আছোঁ, ঠিকে আছোঁ মই বাইদেউ। ইয়া ভালে আছেনে বাইদেউ?
1: আছে আছে আছে।
0: সিদ্ধাৰ্থ, তোমাক কথা এটা সোধো।
2: সোধক ছাৰ।
0: তুমি মই নিজে তোমাক কোৱাৰ পাছতো হিয়াক লৈ নাহিলা কিয়? বা হিয়াক একো তুমি নজনালাও?
2: ছাৰ, হিয়াক যদি মই লৈ আহিলোহেঁতেন, হিয়া যদি মোৰ লগত তেনেকৈ গুচি আহিলেহেঁতেন, তেতিয়া গোটেই অঞ্চলটোৱে আপোনালৈ, বাইদেউলৈ, হিয়ালৈ আঙুলি নোটোৱালেহেঁতেন জানো। আপোনালোক তিনিওকে কোনেও আঙুলি নোটোৱাওক, আৰু আপোনালোক সকলোৰে সন্মান অটুট থকাটো মই বিচাৰোঁ ছাৰ। সেইবাবেই আপুনি কোৱাৰ পিছতো দুখ এটাকে বুকুত সাবতি মই গুচি আহিলোঁ। মই আপোনাক অমান্য কৰা নাই ছাৰ।
0: কিন্তু সিদ্ধাৰ্থ, আমি কি কৰিলোঁ বা কি কৰিছোঁ তাৰতো তুমি খবৰ নোপোৱা। নোপোৱাটোৱেই স্বাভাৱিক। আমি হিয়াক বিয়া নিদিলোঁ, তাইক আমি এতিয়াও বিয়া দিয়া নাই।
2: কিন্তু কিন্তু ছাৰ, আপোনালোকে মানে আপুনি আপোনাৰ বন্ধুক কথা দিছিল?
0: দিছিলোঁ, কিন্তু তুমি যদি মোৰ সন্মানৰ কথা, আমাৰ সন্মানৰ কথা চিন্তা কৰি এটা দুখ স্বইচ্ছাই বুকুত বান্ধি ল'ব পাৰা, এটা অসহনীয় দুখৰ সৈতে গোটেই জীৱন সহবাস কৰিবলৈ নিজকে প্ৰস্তুত কৰিব পাৰা, তেনেহ'লে মই কাৰোবাক দিয়া এটা কথা নাকচ কৰিব নোৱাৰিম নে সিদ্ধাৰ্থ?
2: মানে ছাৰ,
0: আমাৰ লগত যাদৱতো আহিছে, আৰু লগতে আমি হিয়াকো লৈ আহিছোঁ, একেবাৰে তোমাৰ জীৱনলৈ সিদ্ধাৰ্থ।
2: ছাৰ,
3: সিদ্ধাৰ্থ, সিদ্ধাৰ্থ,
2: হিয়া,
3: সিদ্ধাৰ্থ, সিদ্ধাৰ্থ,
2: হিয়া, চাওঁ, নাকান্দে চাওঁ, এই নাকান্দিবাচোন।
1: এই যে ল'ৰাটো, সেই নগৰী, এই মানুহ, এই মাটি,
0: কি হ'ল নীলা, কোৱা আকৌ।
1: বিশাল বসুন্ধৰা হৈও সি মাটিৰ মানুহৰ লগত মাটি হৈ আছে, নহয়নে প্ৰণ?
0: হয় নীলা, বিশাল বসুন্ধৰা হৈও সি মাটিৰ মানুহৰ মাজত মাটিৰ চাকি।
4: শ্ৰোতাসকলে, ইমান পৰে ধ্ৰুৱজ্যোতি দাস ৰচিত নাট মাটিৰ চাকিৰ শিহা শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12:12 হিন্দী বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
5: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই নিখিল কুমাৰ। प्रधानमंत्री नरेंद्र मोदी ने युवाओं से बड़े सपने देखने तथा लेखा, वित्त, कानून और परामर्श से जुड़ी ऐसी संस्थाओं के निर्माण की अपील की है जो वैश्विक स्तर की हों। वे कल दिल्ली विश्वविद्यालय के श्रीराम कॉलेज ऑफ कॉमर्स के शताब्दी समारोह को संबोधित कर रहे थे। उन्होंने कहा कि भारतीय मूल के कई लोग दुनिया की शीर्ष कंपनियों का नेतृत्व कर रहे हैं।
6: भारत की ग्लोबल कंसल्टिंग फर्म्स क्यों नहीं हो सकती? हमारी अकाउंटिंग फर्म, हमारी लीगल फर्म, हमारी फाइनेंशियल फर्म, ये सब ग्लोबल लीडर्स क्यों नहीं बन सकती? हम गर्व से कहते हैं कि आज भारतीय दुनिया की टॉप कंपनीज को लीड कर रहे हैं। अगर भारतीय दुनिया की टॉप कंपनियों को लीड कर रहे हैं तो भारतीयों की बनाई कंपनियां दुनिया को क्यों लीड न करें?
5: श्री मोदी ने कहा कि वैश्विक अनिश्चितता के बावजूद भारत की तिमाही वृद्धि दर 7.8% रही है, जो इसकी बढ़ती आर्थिक क्षमताओं को दर्शाती है। उन्होंने कहा कि भारत ने नीतिगत मामलों में गतिरोध से गतिशीलता तक का लंबा

0: ক্ষেত্ৰত ভাৰতৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হোৱা বুলি উল্লেখ কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ আহ্বান জনায়।
1: শিক্ষা কিছু ভি ব্যক্তি সমাজ আৰু ৰাষ্ট্ৰ কি প্ৰগতি কি নিউ হতি হে মেৰি দৃষ্টি মে শিক্ষা মনুষ্য কে জ্ঞান বিবেক চৰিত্ৰ আৰু চেতনা কে বিকাশ কা মাধ্যম হে মেৰে প্ৰিয় বিদ্যাৰ্থিও আপ এছে সময় মে শিক্ষা প্ৰাপ্ত কৰ ৰহে হে জব ভাৰত কে সামনে অৱসৰো কে নয়ে দ্বাৰ খুল ৰহে হে ডিজিটেল ক্ৰান্তি কৃত্রিম বুদ্ধিমত্তা অন্তরিক্ষ বিজ্ঞান জৈব প্রৌদ্যোগিকী সেমি কন্ডাক্টর নবীনকরণীয় ঊর্জা আর স্টার্টআপ জেসে ক্ষেত্র যুবাওঁ কে লিয়ে নয় সম্ভাবনায় লেকর আয়ে ইসলিয়ে আপ বড়ে সপনে দেখিয়ে দুনিয়া কি সর্বশ্রেষ্ঠ তকনিক সিখিয়ে নয় বিচারো পর কাম কিজিয়ে আপনি প্রতিভা কো নয় উচাইয়ো তক লে যাইয়ে লেকিন আপনি জড়ো আর সমাজ আর আপনি সংস্কৃতি সে জুড়ে রহিয়ে বিকাশ করিয়ে বিরাসত কো ভি পহচানিয়ে।
0: বিয়লি শ্ৰী ৰাধাকৃষ্ণনে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰোহিত তথা দৃষ্টিৰোহিত শিক্ষাৰ্থীৰ বাবে থকা দঞ্ইপলু মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। অসম লোকসেৱা আয়োগে 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.aspc.nic.inৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। চৰকাৰে ৰাজ্যৰ বৈচিত্ৰময় ঐতিহাসিক পুৰাতাত্বিক খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ, প্ৰচাৰ আৰু নথিভুক্তকৰণৰ বাবে প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত কালি জনতা ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাজ্যৰ চহকী ঐতিহাসিক পুৰাতাত্বিক খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ, প্ৰচাৰ আৰু নথিভুক্তকৰণ সম্পৰ্কীয় বিভিন্ন বিভাগীয় দিশৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰি বৈঠকত ৰূপায়িত আৰু নতুন আঁচনি তথা কাৰ্যসূচী, বাজেট আবণ্টন, ধ্বজাবাহী কাৰ্যসূচী, আহৰণ পৰিকল্পনা আৰু ভৱিষ্যৎ কাৰ্যসূচীসমূহৰ পুনৰীক্ষণ কৰা হয়। বৈঠকত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে সংশ্লিষ্ট সঞ্চালকালয়সমূহৰ চলি থকা কাৰ্যসূচীসমূহ পৰ্যালোচনা কৰাৰ লগতে বিভাগীয় পদক্ষেপসমূহৰ সফল ৰূপায়ণৰ বাবে সমন্বিত প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে। কৃষকৰ উপাৰ্জন 5 গুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। ভোকেল ফৰ লোকেল আঁচনিৰ অধীনত নতুন ষ্টাৰ্টআপক উৎসাহিত কৰাৰ লগতে গুণগত মান পৰ্যালোচনা কৰাৰ বাবে কালি খেত্ৰী বামফৰৰ অসম মখনা উদ্যোগ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমখনক আমি কৃষিৰ ক্ষেত্ৰত অগ্ৰণী কৰিব লাগিব আৰু খেতিয়কসকলৰ উপাৰ্জন 2 গুণ নহয় 5 গুণ কৰিব লাগিব, তেতিয়াহে অসম আগুৱাই যাব। ৰাজ্যত মাখানা খেতিৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি শ্ৰী হাজৰিকাই কয় যে এই নতুন খেতিৰ জৰিয়তে খেতিয়কসকল 2 গুণ লাভান্বিত হ'ব। তেওঁ কয় যে কৃষকসকল নিজৰ ঘৰৰ চৌহদত থকা মাছ পোহা পুখুৰীত মাখানা খেতি কৰি কৃষকসকল স্বাৱলম্বী হ'ব পাৰে। মন্ত্ৰীগৰাকীয়ে কয় যে অসমত বিল, খাল, নদী বহুত আছে আৰু তেনে ঠাইত পদুম ফুল সহজে হয়, সেইবোৰ তুলি আনি মাখানা প্ৰস্তুত কৰিব পাৰি। এই খেতিক বানেও মাৰিব নোৱাৰে আৰু বেছি সাৰো নালাগে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কালিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কালি পাঞ্জাবাৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়।

0: কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত আজি সন্ধিয়া কলকাতাৰ অসম ভৱনত ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে কাইলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰীৰ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ডক্টৰ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সুধাকণ্ঠৰ জন্মশতবৰ্ষ উদযাপন উপলক্ষে গুৱাহাটীৰ জালুকবাৰীত অহা 8 ছেপ্টেম্বৰত বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত প্ৰায় 100 গৰাকী শিল্পীয়ে একেলগে শিল্পীগৰাকীৰ কেইবাটাও চিৰসেউজ গীত পৰিৱেশন কৰিব। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্মশতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰুহ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। আনহাতে সাংস্কৃতিক অনুষ্ঠান সুৰতীৰ্থৰ উদ্যোগতো আজি গুৱাহাটীত কটন এলমেনাইয়ে ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা নিবেদন কৰিব। ৰাজ্যসভাৰ বিজেপি সাংসদ ডঃ দীনেশ শৰ্মাক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। 2017 চনৰ 8 অক্টোবৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা এডমিৰেল ডি কে যোশীৰ পাছত ডঃ শৰ্মাই এই পদত নিযুক্তি লাভ কৰে। 62 বছৰীয়া ডঃ শৰ্মা ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ দ্বাৰা পৰিচালিত 44 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড FC দুলিয়াজান অইলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেডে FC DBI স্পৰ্টছ ক্লাবক 4-0 গ'লত পৰাস্ত কৰে। খেলখনত প্ৰথমাৰ্ধৰ 24 মিনিট আৰু 37 মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ তনবীৰে 2টা গ'ল দিয়ে। 75 মিনিটত তুহিহাং আৰু 77 মিনিটত আৰ্থ্ৰিন ৰাঙে এটাকৈ গ'ল দি দলক 4-0ৰ অগ্ৰগতি প্ৰদান কৰে। ভাৰতৰ সাত্বিক সাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ জুটিটো একেৰাহে তৃতীয়বাৰৰ বাবে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সাত্বিক সাইৰাজ আৰু চিৰাগৰ জুটিটো আজি ফাইনেলত চীনৰ হে জি টিং আৰু ৰেন জিয়াং ইউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনৰ গুৱাহাটীত আহ্বান। ৰাজ্যৰ বৈচিত্ৰময় ঐতিহাসিক পুৰাতাত্বিক খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ চৰকাৰৰ সিদ্ধান্ত। অসম লোকসেৱা আয়োগৰ 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা আৰু নৰুৰাম বৰ্মন সোঁৱৰণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড FC আৰু দুলিয়াজান অইল মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান নিউজন AIR মোবাইল এপতো শুনিব পাৰে। নিবেদন কৰা হৈছে আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লোৱা হৈছে দিলৱালে দুলহেনিয়া লে জায়েঙ্গে ছবিখনৰ এটি গীত লতা মংগেশকাৰ আৰু কুমাৰ চানুৰ কণ্ঠত। ছবিৰ সংগীত যতীন ললিতৰ, গীত লিখিছে আনন্দ বক্সীয়ে। এই গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে ছতাবৰীৰ পৰা আইনু, জিতেন, জ্যোৎস্না, চয়নিকা আৰু গুণয়। আহকচোন আপোনালোকৰ অনুৰোধত আমি সকলোৱে গীতটি শুনো।

শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। খেত্ৰীৰ বিদ্যানগৰৰ পৰা লিজা, অংকুৰ, মইনা, ৰঞ্জনা, পিংকু আৰু আইতাৰ অনুৰোধত এইবাৰ শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰে টিকেট। এই গীতটিৰ বাবে আৰু আমালৈ অনুৰোধ আহিছে বৰপেটা জিলাৰ চৌৰাগুৰিৰ আনন্দ কন্ধিয়াৰ।

হৈছে 1942 এই লাভ ষ্টৰী ছবিখনৰ এটি গীত কুমাৰ চানু আৰু কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠত। এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে মংগলদৈৰ পৰা জুমন, ৰুমন, নিতুল আৰু মামনে, মায়ং তিনিআলিৰ পৰা বাসুদেৱ মণ্ডল, কিঞ্জল আৰু মহিলা মণ্ডলে।

কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিঅ'ৰ বুলনী।

আইদৰ বুলনিৰ সমূহ শ্ৰোতাকেই প্ৰীতি সম্ভাষণ জনাই আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ বুলনিত আপোনালোকলৈ আনিছোঁ ভূপেন হাজৰিকাৰ গীতত স্বাধীনতা আন্দোলনৰ প্ৰভাৱৰ বিষয়ে এখনি সংগীতালেখ্য, সংগ্ৰাম লগ্নে আজি। সংগীতালেখ্যখনিৰ ৰচনা নম্রতা দত্তৰ।

13 বছৰ বয়সত ভূপেন হাজৰিকাই ছবিৰ বাবে গান গাইছিল, অভিনয় কৰিছিল। গীতটি আছিল কোনোবা ভলণ্টিয়াৰৰ মুখত শুনা দেশপ্ৰেমমূলক গীত, পৰাধীন দেশলৈ স্বাধীনতা অনাৰ সংকল্প লোৱাৰ গীত।

হাইস্কুলীয়া শিক্ষাৰ বাবে 1940 চনলৈ তেওঁ আছিল তেজপুৰত। তাৰপিছত তেওঁ 1941 চনত কটন কলেজত নামভৰ্তি কৰে। 1942 চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়লৈ যায়, তাত ৰাজনীতি বিজ্ঞান পঢ়িবলৈ লয়। 1946 চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু বি বৰুৱা কলেজত ৰাজনীতি বিভাগৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ শৈশৱৰে পৰা কৰ্মজীৱন আৰম্ভ কৰালৈকে এই সময়খিনি আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম ব্যস্ত সময়।

স্বাধীনতা আন্দোলনৰ বিভিন্ন পৰ্যায় তেওঁ দেখা পাইছিল। তেওঁৰ দৰে সংবেদনশীল মানুহ এজনে কৈশোৰ আৰু যৌৱনত যে দেশখনক জোকাৰি দিয়া এই ঘটনা ৰাজিৰে প্ৰভাৱিত নহ'ব তাত কোনো সন্দেহ নাই। স্বাধীনতা আন্দোলনৰ বিভিন্ন অভিজ্ঞতাই তেওঁৰ সৃষ্টিশীল মনটোক যেনেদৰে জোকাৰি দিছিল তাৰ কম্পন ওৰেটো জীৱন তেওঁৰ ধমনীত প্ৰবাহিত হৈ আছিল। তাৰ প্ৰমাণ পোৱা যায় প্ৰাক স্বাধীনতা আৰু স্বাধীনতা উত্তৰ কালত তেওঁ ৰচনা কৰা বিভিন্ন গীতত। 1948 চনত মুক্তি লাভ কৰা বিপ্লৱী ছবিৰ বাবে তেওঁ এটি গীতত ভাৰত স্বাধীন হোৱাৰ অনুভৱৰ কথা লিখিছিল।

এই গীতটিত প্ৰকাশ পাইছে? সদ্যলব্ধ স্বাধীনতাৰ পৰা পাব পৰা সুফলৰ আনন্দ। এই আনন্দ অকল ভাবোচ্ছ্বাসেই নহয়, স্বাধীনতাৰ আনন্দেৰে ভাৰতখনক আগুৱাই নিবলৈ যে কষ্ট কৰাৰো প্ৰয়োজন হ'ব।

সেই কথা বুজাবলৈ তেওঁ লিখিছে, পান কৰি দুখ হলাহল। দেশত চলি থকা শোষণৰ অন্ত পেলাই সমতা প্ৰতিষ্ঠা কৰিলেহে যে স্বাধীনতাৰ সঠিক প্ৰাপ্তিয়ে দেশবাসীক স্পৰ্শ কৰিব, তেওঁ কথাটো বুজি পাইছিল। এই গীতটি লিখাৰ সময় নিৰ্ধাৰণ কৰি উলিওৱা সম্ভৱ নাছিল, কিন্তু ছবিখনে মুক্তি লাভ কৰা সময়ৰ পৰা হিচাপ কৰি চালে আনুমানিকভাৱে ঠিক কৰিব পাৰি যে গীতটি স্বাধীনতাৰ পিছতেই লেখা। কিন্তু সেই হলেও গীতটিত আবেগৰ বন্যা নাছিল। গীতটি আছিল এগৰাকী যুক্তিবাদী আৰু ৰাজনৈতিকভাৱে চিন্তাশীল লোকৰ মনৰ প্ৰকাশ। স্বাধীনতা আন্দোলনৰ বিভিন্ন পৰ্যায়ৰ অভিজ্ঞতা আৰু ৰাজনীতি বিজ্ঞানৰ পদ্ধতিগত অধ্যয়নে স্বাধীনতাক লৈ তেওঁৰ দৃষ্টিভংগী স্পষ্ট আৰু পোনপটীয়া কৰি তুলিছিল। গীতত তেওঁ লিখিছিল শোষণৰ সমাপ্তি আৰু সাম্যবাদ প্ৰতিষ্ঠাৰ কথা। ছোভিয়েট ৰাছিয়াত লেনিনৰ নেতৃত্বত যি সামাজিক বিপ্লৱৰ সূচনা হৈছিল, সেই বিপ্লৱৰ মূল বাণী আছিল সমাজত সমতাৰ প্ৰতিষ্ঠা, আৰু এই বাণী পৃথিৱীৰ চুকে কোণে বিয়পি পৰিছিল। ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ আৰু অধ্যাপক ভূপেন হাজৰিকাক যে এই বিশ্ব আলোড়নকাৰী মতবাদে স্পৰ্শ নকৰাকৈ থাকিব সেই কথা ভাবিব নোৱাৰি। এইখিনিতে আন এটা কথাও মন কৰিব লাগিব যে ভাৰত স্বাধীন হোৱাৰ সময়ৰে পৰা সংবিধান প্ৰস্তুত হোৱালৈকে ব্ৰিটিছে চলাই থকা প্ৰশাসন ব্যৱস্থাই ভাৰতত চলি আছিল। সেইবাবে স্বাধীন ভাৰতত কেনেধৰণৰ প্ৰশাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হয় তাকে লৈ জল্পনা কল্পনাৰ অন্ত নথকাই স্বাভাৱিক। তেনে পৰিৱেশতে ভূপেন হাজৰিকাই ভাৰতত সাম্যবাদৰ প্ৰৱৰ্তনৰ কথা ভবাটো একো অস্বাভাৱিক নহয়।

13 বছৰ বয়সতে লিখা গীতিটিত তেওঁ নতুন ভাৰতৰ ছবি প্ৰতিফলিত কৰিছিল। সেই ছবি আছিল তেওঁৰ মনৰ মাজত অংকিত হোৱা স্বাধীন ভাৰতৰ ছবি। লগতে আছিল স্বাধীনতা আন্দোলনৰ দিনবোৰক অগ্নিযোগ আখ্যা দি নিজকে সেই অগ্নিৰ এটি ফিৰিঙতি বুলি দাঙি ধৰা নিজৰ পৰিচয়। গীতটিত তেওঁ লিখিছিল,

1948 চনত মুক্তিলাভ কৰা অসমীয়া চিনেমা বিপ্লৱীৰ বাবে ভূপেন হাজৰিকাই ৰচনা কৰা গীতত সেই সময়ত ভাৰতে লাভ কৰা স্বাধীনতাৰ আশা আকাংক্ষা আৰু সপোনৰ কথা প্ৰকাশ পাইছিল। কিন্তু গীতটিত স্বাধীনতা লাভৰ কথা পোনপটীয়াকৈ উল্লেখ নাছিল। স্বাধীনতা আন্দোলন আৰু তাৰ সফল সমাপ্তিয়ে ভাৰতবাসীৰ মনত কেনেধৰণৰ আশা আৰু কল্পনাৰ ঢৌৰ সৃষ্টি কৰিছিল তাৰ প্ৰতিফলন ঘটিছিল সেই গীতটিত। গীতটি ছবিৰ প্ৰয়োজনত ৰচনা কৰা, কিন্তু তাৰ মাজতো গীতিকাৰৰ নিজস্ব চিন্তাধাৰাৰ প্ৰকাশ ঘটিছে।

বিপ্লৱী ছবিখনেই একমাত্ৰ অসমীয়া চলচ্চিত্ৰ যাৰ কাহিনীত ভাৰতৰ স্বাধীনতা যুদ্ধৰ পৰা আৰম্ভ কৰি স্বাধীনতা প্ৰাপ্তিলৈ এই বিশাল সময়ৰ কিছু অংশই স্থান পাইছিল আৰু তাৰ মাজেৰে প্ৰতিফলিত হৈছিল অসমীয়া মানুহৰ স্বাধীনতা কেন্দ্ৰিক আশা আকাংক্ষা। এটি গীতত কোৱা হৈছে স্বাধীনতাৰ সপোনৰ কথা, আনটি গীতত প্ৰকাশ পাইছে স্বাধীনতা প্ৰাপ্তিৰ আনন্দ উল্লাস।

0: সাধাৰণ মানুহক এই গীতটিত প্ৰকাশ কৰা ধৰণে ইমানকৈ স্পৰ্শ কৰা নাছিল। এই গীতটিৰ প্ৰকাশিত ছবিখনৰ মিল পোৱা যায় 42ৰ পিছৰ অসমৰ লগতহে। কিন্তু সেই সময়ৰ সামাজিক অৱস্থা আৰু স্বাধীনতা আন্দোলনৰ ছবিখনে সেই সময়ৰ শিক্ষিত ডেকা ভূপেন হাজৰিকাক প্ৰভাৱিত কৰাটো অতি স্বাভাৱিক কথা। সেয়ে পিয়লি ফুকনৰ গীত ৰচনা কৰা সময়ত ভূপেন হাজৰিকাক 42ৰ পিছৰ অসমখনৰ ছবিয়ে সম্পূৰ্ণভাৱে প্ৰভাৱিত কৰিলে। ছবিখনৰ আন এটা গীতৰ কথাংশ এনেধৰণৰ।
1: মৰো

এই গীতটিত উল্লেখ থকা মুক্তিপথ যাত্ৰী শব্দৰ মাজত ৪২ৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত অসমৰ বিভিন্ন ঠাইত গঠিত হোৱা মৃত্যুবাহিনীৰ প্ৰতিধ্বনি শুনা যায়। পিয়লি ফুকনৰ সময়ত যিবোৰ ব্ৰিটিছ বিৰোধী আন্দোলন চলিছিল সেইবোৰে জনজাগৰণৰ পৰ্যায় পোৱা নাছিলগৈ। সেইবোৰ আছিল গীতটিত যিধৰণে অস্ত্ৰ শস্ত্ৰেৰে সাজু হৈ সশস্ত্ৰ সংগ্ৰামৰ পিনে উদ্বুদ্ধ কৰাৰ চেষ্টা বা পৰিৱেশ ৰচনাৰ চেষ্টা কৰা হৈছিল, বাস্তৱত সেই পৰিৱেশ সেই সময়ত নাছিল। গীতটিত ৪২ৰ অসমৰ স্বাধীনতা আন্দোলনৰ পৰিৱেশ আবেদনপূৰ্ণভাৱে প্ৰকাশ পাইছে ঠিকেই, কিন্তু গীতটিৰ ঐতিহাসিক পটভূমি সঠিক হোৱা নাই। মণিৰাম দেৱানৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা অসমীয়া ছবি মণিৰাম দেৱানৰ বাবে ভূপেন হাজৰিকাই ৰচনা কৰা গীতবোৰতো স্বাধীনতা সংগ্ৰামৰ বিভিন্ন পৰিৱেশ আৰু সামাজিক মানসিকতা প্ৰতিধ্বনিত হৈছিল।

মণিৰাম দেৱান ছবিৰ আন এটি গীতত তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ আৰু ব্ৰিটিছক উৎখাত কৰাৰ সংকল্পৰ কথা বৰ্ণনা কৰিছে। কোৱা বাহুল্য যে মণিৰাম দেৱান আছিল স্বাধীনতা সংগ্ৰামৰ প্ৰথম ভাগৰ সংগ্ৰামী। সেই সময়ত স্বাধীনতা আন্দোলনে পূৰ্ণ পৰ্যায় পোৱা নাছিল। আনকি ব্ৰিটিছ বিৰোধিতায়ো এক বিশাল সামাজিক কৰ্মকাণ্ডৰ পৰ্যায় পোৱাগৈ নাছিল। কিন্তু ভূপেন হাজৰিকাৰ গীতত স্বাধীনতা আন্দোলনৰ ছবি 42ৰ পিছৰ সময়ৰ ছবিৰ দৰেহে প্ৰকাশ পাইছিল।

মণিৰাম দেৱান ছবিৰ বাবে লিখা আন এটি গীততো শব্দচয়নৰ পাৰ্থক্য আছিল, কিন্তু স্বাধীনতা আন্দোলনৰ ঐতিহাসিক তথ্যৰ শুদ্ধতাৰ প্ৰতি মন দিয়া নাছিল। অনুমান কৰি ল'বলৈ কঠিন নহয় যে কৈশোৰ যৌৱনত তেওঁৰ মনত স্বাধীনতা আন্দোলনৰ যিখন ছবিয়ে স্থান পাইছিল, তেওঁ সেই ছবিখনকে বাৰে বাৰে অংকন কৰিছিল।

1978 চনত মুক্তি লাভ কৰা বনজুই ছবিখনৰ পটভূমি আছিল স্বাধীনতা আন্দোলনৰ এটি গুৰুত্বপূৰ্ণ অধ্যায় কুইট ইণ্ডিয়া মুভমেণ্ট আৰু দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা। এই ছবিৰ কাহিনীত স্বাধীনতা আন্দোলনৰ তুলনাত বিশ্বযুদ্ধৰ প্ৰসংগই অধিক স্থান পাইছে। ছবিৰ মূল গীতটিত ভূপেন হাজৰিকাই বিশ্বযুদ্ধ আৰু স্বাধীনতা আন্দোলন এই দুয়োটা প্ৰসংগকে যুগপথ উপস্থাপন কৰি সেই সময়ৰ ছবিখন ভালদৰে দাঙি ধৰিছে।

0: ভূপেন হাজৰিকাই গীতত স্বাধীনতাৰ প্ৰসংগ আনিছিল চিনেমাৰ গীতৰ প্ৰয়োজনতহে। স্বাধীনতা আন্দোলনৰ বিভিন্ন দিশে যে তেওঁৰ সংবেদনশীল মনটোক প্ৰভাৱিত কৰিছিল তাত কোনো সন্দেহ নাই, আৰু সেই অনুভৱকে তেওঁ গীতৰ মাজেৰে প্ৰকাশ কৰিছিল। কিন্তু ছবিৰ কাহিনীৰ দাবী, সেই সময়ৰ সামাজিক পৰিৱেশ আদিৰ লগত ভূপেন হাজৰিকাৰ গীতৰ কথা বহু ঠাইত খাপ নেখায়। কেৱল গীতৰ কথাৰ দিশৰ পৰা বিচাৰ কৰিলে দেখা যায় যে এই অমিলবোৰে গীতবোৰৰ সৌন্দৰ্যত বিঘিনি ঘটোৱা নাই বা স্বাধীনতাৰ প্ৰভাৱকো কমকৈ অনুভৱ হ'বলৈ দিয়া নাই।
1: ভাৰত আকাশত হাঁহে স্বাধীনতাৰ উষাৰ প্ৰতীক, চিকমিক স্বাধীনতা, জিকমিক স্বাধীনতা।
0: ভাৰতে স্বাধীনতা লাভ কৰাৰ দিনা মনৰ আনন্দ প্ৰকাশ

0: কৰিবলৈকো ভূপেন হাজৰিকাই এটি গীত ৰচনা কৰিছিল। স্বাধীনতাই যে ভাৰতৰ বাবে নতুন প্ৰত্যাহ্বান, কামৰ নতুন দায়িত্ব লৈ আহিছে, সেই কথাকে তেওঁ গীতটিৰ মাজেৰে ব্যক্ত কৰিছে।
1: ভাৰতৰ বুকুত নতুন উচাহ, নতুন প্ৰতিজ্ঞা লৈ পূৰ্ণ স্বাধীনতা আমাৰো লক্ষ্য। আগবাঢ়ি যাওঁ শত শ্বহীদৰ কাম্য, চিকমিক স্বাধীনতা, জিকমিক স্বাধীনতা।
2: সংগ্ৰাম লগ্নে আজি ভূপেন হাজৰিকাৰ গীতত স্বাধীনতা আন্দোলনৰ প্ৰভাৱৰ বিষয়ে সংগীতালেখকখনি শুনিলে। ৰচনা আছিল নম্ৰতা দত্তৰ, আঁত ধৰিলে অৱনী বৰাই। মেলোডি পাটগিৰিৰ সহযোগত সংগীতালেখকখনি প্ৰযোজনা কৰিলে উৎপল দত্তই। শ্ৰোতাসকল, আজিলৈ আমাৰ বুলনিও সামৰিবৰ সময় হ'ল। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।

বৃদ্ধ অৱসৰপ্ৰাপ্ত ৰাজবিষয়া ৰায়চাহেব বৃন্দাবন চৌধুৰী ব্ৰিটিছ যুগৰ এক অৱশেষ। ন্যায় অন্যায় সকলো উপায়ে তেখেতে গুৱাহাটী নগৰীত ঘৰ মাটি কৰাৰ উপৰিও ইয়াৰ আশে পাশেও মাটি বাৰী কৰিলে। ব্ৰিটিছ ভক্ত ৰায়চাহেব চৌধুৰীৰ ব্যক্তিগত চৰিত্ৰও কালিমা লগা। জীৱনৰ অন্তিমত উপনীত চৌধুৰীৰ এটি 5-6 বছৰীয়া ল'ৰাৰে সতে প্ৰমীলা নামৰ এগৰাকী ৰক্ষিতা আছে। ল'ৰাটিৰ নাম চন্দন, অথচ ৰায়চাহেবৰ নিজৰ ল'ৰা ছোৱালীয়েই প্ৰাপ্তবয়স্ক। বৰপুতেক আনন্দ, পুলিচ বিষয়া, সৎ ন্যায়পৰায়ণ, সৰুপুতেক বিনন্দ ইঞ্জিনিয়াৰ। বৰজীয়েক ৰত্না বা ৰত্নাৱলীৰ বিয়া হৈছিল, কিন্তু কিবা কাৰণত গিৰিয়েকৰ ঘৰৰ পৰা গুচি আহিল। মাজুজীয়েক ভদ্ৰাৱতীৰ বিয়া হৈ গ'ল উত্তৰ লক্ষীমপুৰলৈ। সৰুজীয়েক পদ্মাৱতী কলেজীয়া, চৌখিন গাভৰু। তেওঁৰ পত্নী প্ৰেমলতা আদৰ্শ পত্নী তথা মাতৃ। এই পৰিয়ালৰ কাহিনীৰেই আমাৰ আজিৰ নাটক। কাহিনীৰ সময় দেশৰ স্বাধীনতা লাভৰ ঠিক পিছতেই। এয়া যোগেশ দাস ৰচিত এইলানি নাটকৰ প্ৰথম খণ্ড, চৌধুৰী পৰিয়াল।

0: প্রযোজনা নীলু চক্রবর্তী, চৌধুরী পরিয়াল।
1: আসুন আনন্দ, আমি ড্রয়িং রুমতে বহি কথাটা আলোচনা করো।
2: ভাল দেউতা, বলো।
1: বিনন্দ, তয়ো
3: গৈছো দেউতা।
1: এই বিয়াখন কোনোমতে হৈ গ'ল দে, ভালে ভালেই হৈ গ'ল বুলিব পাৰি, নহয়নে? ক'তো একো গোলমাল হোৱা নাই
3: দেউতা। দাদাৰ বিয়া গুৱাহাটীৰ এটা ইভেণ্টেই বুলিব পাৰি। কিমান মানুহ হৈছিল নেদেখিলে? এটা সময়ত আমি চম্ভালিবলৈকে টান পোৱা হৈছিল।
1: হ'বইতো, দুটা জেনেৰেশ্যনৰ নিমন্ত্ৰিত মানুহ, মোৰ দিনৰ পৰা তহঁতৰ দিনলৈকে। তহঁতবোৰো আজি ডাঙৰ হ'লি, চাকৰিত সোমাইছ, পদ্মাৰ কলেজীয়া বন্ধু বান্ধৱীবিলাকতো আছেই, মানুহ নহ'ব কিয়?
2: স্বাভাৱিক দেউতা, আমি চৌধুৰী পৰিয়ালটো গুৱাহাটীৰ এটা পুৰণা পৰিয়াল, আমাৰ এটা মৰ্যাদাও আছে।
1: ৰায় চাহেব বৃন্দামন চৌধুৰীৰ বৰপুত্ৰ আনন্দমোহন চৌধুৰী ডি এছ পিৰ বিয়াৰ বিষয়ে গুৱাহাটীৰ দহজনে যে আলোচনা কৰিব সেইটো ধৰি ল'বই পাৰি, কিন্তু উপস্থিত আলোচ্যৰ বিষয়ে সেইটো নহয়।
2: কওক দেউতা।
1: বিয়াৰ পিছত ইমান সোনকালে তহঁত দুয়োটা ঘৰ এৰি যাবলৈ ওলালি, এইটো আমি কোনেও ভাল পোৱা নাই।
2: মোৰ কোনো উপায় নাই দেউতা, চাব ডিভিজনটো বৰ বেয়া, চুৰ ডকাইতেৰে গীজ খাই আছে। বিয়াৰ ছুটি লওঁতে এছ পিয়ে কৈছিল যিমান পাৰো সোনকালে জইন কৰিবলৈ।
1: তাহানি, আমাৰ দিনত তেনেকৈ একোটা চাব ডিভিজন মিষ্টাৰ হেমিল্টনে অকলেই কপাই থৈছিল, চাহাবটোক চুৰ ডকাইতে বাঘৰ দৰে ভয় কৰিছিল।
2: হয়তো হয় দেউতা, আমি হয়তো ইমান এফিচিয়েণ্ট নহওঁ, কিন্তু কেইটামান ইণ্টাৰষ্টেট ডকাইতৰ দলে আজি কেইমাহমানৰ পৰা বৰ দিগদাৰ দি আছে। এছ পিয়ে নিজে দুজন ডি এছ পিক লগত লৈ চাৰিওফালে তাক ঘূৰি ঘূৰা দি ঘূৰি ফুৰিলেহে অলপ শান্তি থাকিব পৰা হয়, সেইবাবে মই নগ'লেই নহয় দেউতা।
4: দেউতা, মচলা লওক, ডাঙৰা লোৱা।
2: দে।
4: অ' দাদা, মায়ে সুধিছে তোমালোক দুয়োজন আজি নগ'লেই নহয়নে? সৰুদা,
2: বুজিছো ৰত্না, মোৰ ছুটি নাই, কামৰ হেঁচা খুব বেছি, দেউতাক বুজাই কৈছোঁ, তহঁতে মাকো বুজাই কবি।
1: শুন ৰত্না, এই ডাঙৰ দাদাৰ হেনো চোৰৰ পাছে পাছে ঘূৰি ফুৰোতেই যায়, আজিকালি চোৰৰ সংখ্যাও বাঢ়িল নহয়। কিন্তু বিনন্দ খোঁজচোন, তাৰনো চোৰেই আছেনে ডকাইতেই আছে যে সি আহিয়েই যাবলৈ ওলাল?
3: দেউতা, মোৰ হ'ল নতুন পষ্টিং, তাতে হাইডল প্ৰজেক্টটোৰ কাম খুব তীব্ৰ গতিত আগবাঢ়িছে, দাদাৰ বিয়া নোহোৱা হ'লে এই তিনিটা দিনৰ ছুটিও নাপালোহেঁতেন, কথাটো মাকো বুজাই কবি ৰত্না।
4: মাকবিলাকে সেইবোৰ বুজিলেহে এতিয়া।
1: যা, এই মাৰক কগৈ বোলো দেশ এতিয়া স্বাধীন হ'ল, চৰকাৰে কল কাৰখানাৰে দেশ উপচাই দিবলৈ ওলাইছে, সৰুদাৰে এতিয়া বহুত ইলেক্ট্ৰিচিটি তৈয়াৰ কৰিব লাগিব, নহ'লে ইণ্ডিয়া, ডেট ইজ ভাৰত, অন্ধকাৰ।
4: আপুনিতো ব্ৰিটিছৰ গুণগান কৰিবই দেউতা, আমাৰ দেশী মন্ত্ৰী চন্ত্ৰীকটো দেখিবই নোৱাৰে, কিন্তু আমি হ'লো স্বাধীন ভাৰতৰ সন্তান, নিজেই নিজৰ ভৱিষ্যত ৰচনা কৰিব লাগিব। আপোনাৰ জন মিল্টন নে হেমিল্টন, স্কট চাহাব নে ছাৰ ৱাল্টাৰ স্কট, এইবিলাক বাদ নাই নহয় যে আমাক কিবা এটা কৰি দিব।
1: মোক ঠাট্টা কৰিব আহিছ? যা, মোক ঠাট্টা কৰিব নালাগে, এতিয়া বুঢ়া হ'লোঁ কাৰণে, দুৰ্বল হ'লোঁ কাৰণে নিজৰ ল'ৰা ছোৱালী ঠাট্টা কৰিবলৈ আহিছে, কাৰ যহত তহঁত মানুহ হৈছ, এইবিলাক ঘৰ ইমানবিলাক মাটি সম্পত্তি কাৰ কাৰণে হৈছে?
2: ৰত্না, তই তেনেকৈ কোৱাটো ঠিক হোৱা নাই।
4: ঠিক আছে বাৰু, মোৰ দুখ হৈছে, হ'বতো দেউতা।
1: শুন শুন, দুবছৰ শ্বিলঙত কেৰানিগিৰি কৰি এছ ডি চি হৈছিলোঁ, তাৰ পৰা কিমান ওপৰলৈ যাব পাৰিলোঁ তহঁতে নিজেই দেখিছ নহয়, ডি চি হওঁ হওঁ হৈছিলোঁৱেই, ৰিটায়াৰ কৰিলোঁ কাৰণেহে, চাহাবাৰ তলত কাম কৰিছিলোঁ, সিহঁতক মই প্ৰশংসা কৰোঁ, এনেই কৰোঁ নেকি, সিহঁতৰ নিচিনা কেৰেক্টাৰ আমাৰ মানুহৰ আছে ক? ময়ো ৰায় চাহেব খিতাপ এনেই পোৱা নাই, মোৰ কেলিবাৰৰ কাৰণে পাইছোঁ, বুজিছ?
3: দেউতা দেউতা, ৰত্নাই আচলতে কথাটো ক'ব জনা নাই, ইংৰাজৰ গুণখিনিৰ শলাগ আমি সকলোৱে লওঁ, মাত্ৰ তেওঁলোক গুচি যোৱাত আমি এতিয়া নিজৰ কামবোৰ নিজে নিজে কৰি ল'ব লাগিব, এই কথা তই যা ৰত্না।
4: তেনেহ'লে মাক কি কমগৈ?
2: মাকটো যি ক'ব লাগে আমি কৈছোৱেই, অন্তত মোৰ কোনো উপায় নাই, যাবই লাগিব।
4: বৌকো লৈ যাবা ডাঙৰদা?
3: নিশ্চয় লৈ যাব, সদায় চোৰ ডকাইতৰ পাছে পাছে দিনে ৰাতিয়ে ঘূৰি ফুৰে, খোৱা খোৱাৰ ঠিক নাই, বৌয়ে গৈ তাক অলপ ৰেগুলাৰ কৰি দিয়ক।
1: তই ঠিকেই কৈছ বিনন্দ, মানুহে বিয়া কৰাই লাইফটো এটা এটা শৃংখললৈ আনিবৰ কাৰণে, যাওক যাওক আনন্দৰ লগত বোৱাৰীও যাওক।
4: বোৱাৰীও যাওক, তাৰমানে ডাঙৰদাই বিয়া কৰাই বৌজনীক লৈ যাবলৈ ওলাই

0: ভদ্ৰা বাইদেউ বিয়াৰ পিছদিনাই লক্ষীমপুৰলৈ পলাল। আজি দুইজন দাদা যাবলৈ ওলাইছা, বৌ যদি যায়গৈ এই ঘৰত থাকিব কোন?
1: তই থাকিলি নহয় পদ্মা, তই থাকিলে আৰু ঘৰখনত কোন মানুহৰ দৰকাৰ?
0: দেউতা, মই অৱশ্যে অলপ বেছি কথা কওঁ ঠিক, আপোনাৰ সৰু জীয়েক বুলি মই প্ৰশ্ৰয়ো অলপ বেছি পাইছোঁ, কিন্তু মইতো সদায় আছোঁ, মোৰ কথা ধৰিব নালাগে।
2: যেতিয়ালৈকে আমাৰ পদ্মাৱতীৰ বিয়া নহয়
0: দৰকাৰ নাই, মই বি এ পাছ কৰি এম এ পঢ়িম, এম এ পঢ়িম বুলিয়েইতো ফিলছফিত অনাৰ্ছ লৈছোঁ। তোৰ দৰে বিয়াৰ কাৰণে মই হামৰাও কৰা নাই বাইদেউ।
3: হামৰাও? হামৰাও ময়ো কৰা নাছিলোঁ, মোৰ বিয়া পাতি দিছিল ঘৰখনেহে। কিন্তু দেখিলেই নহয় কি হ'ল, জোঁৱায়েকে ছোৱালী নিবলৈকে নাহিল।
4: ৰত্ন,
1: তহঁতে এইবোৰ কি উলিয়াইছ? ৰত্নাক চাই চিতিয়ে বিয়া দিয়া হৈছিল, ঘৰৰ ছোৱালীজনীৰ বেয়াটো কোনেও কামনা নকৰে, ইনকাম টেক্স অফিচাৰ, একো বেয়া ল'ৰা নাছিল। কিন্তু মানুহঘৰে কিয় যে এনে কৰিলে আমি আজিও বুজি নাপালোঁ। ল'ৰাই যে কলিকতাত ছোৱালী চাই থৈছিল, পিছত মনে মনে বিয়াও পাতিলে, আমি কেনেকৈ জানো?
3: দেউতা, সেইবোৰ যিয়েই নহওক দেউতা, তাৰ কাৰণে মোৰ কোনো দুখ নাই, ময়ো দেখুৱাই দিব খোজোঁ যে মই পৃথিৱীত অকলেই থিয় দিব পাৰোঁ। বি এটোতো পাছ কৰি থৈছোঁৱেই, স্কুলৰ চাকৰি এটাৰ কাৰণে চেষ্টা কৰি আছোঁ, চাকৰিটো হৈ গ'লে বাছ মই সকলোকে দেখুৱাই দিম মই কেনেধৰণৰ ছোৱালী।
4: ৰত্ন, তই সিমান দূৰলৈ যাব নালাগে ৰত্ন, আমি দুই ভাইয়েতো গুটি ভাঁহি যাবলৈ নিদিওঁ নহয়, তোৰ বিয়াৰ কাৰণে হয়তো আমিয়েই দায়ী। এই অৰ্থত যে ল'ৰাৰ বিষয়ে ভালকৈ অনুসন্ধান কৰা নহ'ল, তোৰ ভৱিষ্যতৰ কাৰণে তই চিন্তা কৰিব নালাগে, অন্ততঃ তোৰ ডাঙৰ দাদা জীয়াই থকা লাগে।
5: দাদাই ঠিকেই কৈছে ৰত্না, আমি আছোঁ যেতিয়া তই নিজৰ কাৰণে একো ভাবিবৰ দৰকাৰ নাই।
0: তোমালোক দুজনৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, তথাপি তোমালোকৰ নিজৰ মুখৰ পৰা কথাটো শুনি বৰ ভাল পালোঁ। কিন্তু মোৰ নিজৰ কথা আজিয়েই খোলাখুলিকৈ কৈ থওঁ, মোৰ বিয়া মোৰ নিজৰ ইচ্ছামতে হ'ব লাগিব, তোমালোকৰ পচন্দৰ উপৰিও মোৰ নিজৰো পচন্দ থাকিব লাগিব।
1: থাকিব থাকিব, এতিয়া তহঁত দুজনী ভিতৰলৈ যা, হা, দেশৰ লগতে ছোৱালীও স্বাধীনতা পালি। মই মাৰক বিয়া কৰাই আনিছিলোঁ 14-15 বছৰ বয়সতে, পচন্দ অপচন্দৰ কথা নাছিল, তথাপি কিবা বেয়া হ'লনে? আনন্দৰ দিনলৈকে সেয়ে চলিল, তহঁতৰ দিনত নিশ্চয় সব ওলট পালট হ'ব, যা যা যা।
4: দেউতা, আমি বাৰু মাৰ লগত আকৌ কথাটো ভালকৈ আলোচনা কৰি লওঁ, যি হয় কিবা এটা কৰিম।
1: হা, যা বাৰু, কিন্তু এটা কথা শুনি যা, মোৰ শৰীৰৰ অৱস্থা দেখিছই, দিনে দিনে পৰি আহিছোঁ, জীৱনত বহুত দেখিলোঁ, এতিয়া আৰু বিতৃষ্ণা লাগি গৈছে। কিন্তু মই থাকোঁতেই বিনন্দ আৰু পদ্মাৰ বিয়া হৈ যোৱাটো মই বিচাৰোঁ। ৰত্নাৰ বিয়াখন নষ্ট হোৱাত মই এটা ডাঙৰ শক পালোঁ, মই আৰু এইবোৰত নালাগোঁ, বুজিছ? এই দুখন বিয়াৰ সমস্ত দায়িত্ব তয়ে ল'ব লাগিব।
4: হ'ব দেউতা, মই সকলো কৰিম, আপুনি কোনো চিন্তা নকৰিব।
5: দেউতা, মোৰ বিষয়ে এতিয়া চিন্তা নকৰিলেও হ'ব, আগতে আমাৰ পদ্মাক ভালকৈ উলিয়াই দিব লাগে। মই নগাঁও প্ৰফেচাৰ এজনৰ বিষয়ে অলপ খা খবৰ লৈছোঁ।
1: অঁ বাৰু, তহঁতে যি ভাল দেখ তাকে কৰ, মুঠতে মোৰ ওপৰত ভৰসা নকৰিবি, ভিতৰি ভিতৰি যে মই শেষ হৈ আহিছোঁ সেই কথা মই নিজেই গম পাওঁ, বুজিছ?
4: নহ'লে দেউতা, এটা কাম কৰক,
1: হা,
4: আপুনি কোনোবা এখন ঠাইলৈ চেঞ্জৰ কাৰণে যাওকগৈ, মাও যাওঁ লগতে, মই সকলো ঠিক কৰি দিম।
5: হেৰা, কথাটো বেয়া নহয়,
1: কথাটো যে তহঁতে ভাবিছ মোৰ ভাল লাগিছে, বুজিছ? দুদিনমান চাওঁচোন, এতিয়াই তহঁতে ইমান ব্যস্ত হ'ব নালাগে, এতিয়া মোৰ একো নহয়, মই সিমান ঢিলা মানুহ নহওঁ।
2: হয়নে? টান মানুহ হেনো পুতেকহঁতৰ লগত কি ষড়যন্ত্ৰ কৰিছে শুনোচোন।
1: প্ৰেম, আহা, ষড়যন্ত্ৰ ডাঙৰেই
2: হয় নেকি?
1: এফালে আমাৰ নতুন বোৱাৰীক নিয়া, আনফালে নপঠিওৱা।
4: আমি এইমাত্ৰ তোমাৰ লগত আকৌ ভালকৈ কথা পাতিবলৈ যাব খুজিছিলোঁ মা, মানে সৰু বাপ আৰু মই আজিয়ে যাবলৈ ওলাইছোঁ মা।
2: তহঁত কামৰ মানুহ, তহঁতৰ দৰকাৰটো মই বুজি পাইছোঁ, গতিকে তহঁত যোৱাত মই আৰু বাধা নিদিওঁ, ভাত পানী খাই যাবিগৈ। কিন্তু অনিমাকলৈ আজিয়েই পঠিয়াবৰ মোৰ মন নাই, এতিয়া এইখন তাই নতুন ঘৰ হ'ল, তাই সকলো বুজি বাজি লওঁ।
4: নাই নাই, মই তেওঁক লৈ যোৱাৰ কথা এবাৰো কোৱা নাই মা, তেওঁ থাকি যাওক, মাত্ৰ আমি দুটাই ডিউটিত সোনকালে জইন কৰিবগৈ লাগে, সেইকাৰণে খৰকেইটাকৈ যাবলগীয়া হৈছে মা, কথা এই মাত্ৰ।
1: প্ৰেম, তুমি দেখোন কিবা ওলোটা আচৰণে দেখুৱাইছা, কিয়
2: ওলোটা?
1: অঁ, শাহুৱেকে বোলে বোৱাৰেকক কেতিয়াও ভাল পাব নোৱাৰে,

0: তুমি দেখোন অনিমাক এৰি দিবই বিচৰা নাই, এইটো কেনেকুৱা কথা?
1: মোৰ ল'ৰাক বোৱাৰীয়ে মোৰ পৰা কাঢ়ি লৈ গ'ল কাৰণে মই তাইক ভাল পাব নালাগেতো। আপুনি সকলো কথাকে বেকাকৈ চাব খোজে। লোকৰ ঘৰৰ ছোৱালী এজনী আমাৰ ঘৰলৈ আহিছে, তাইক আমি আদৰি ল'বহে লাগে।
0: অৱশ্যে তোমাৰ মনোভাৱটো এটা মহত্তৰে পৰিচয়, কিন্তু দহজনে যিটো কয় মই তাকেহে ক'ব খুজিছোঁ মাত্ৰ, দহজনে জানো ভুল কয়।
1: নাজানো পাই, কিন্তু বোৱাৰীজনীক আমি ভালকৈ শিকাই বুজাই লোৱাটো আমাৰেই কৰ্তব্য, তাত আৰু ঘৰখনেৰে লাভ হয়।
2: মাছে গৰকা পাচলি খাবা, শাহু এগৰকা বোৱাৰী বাবা।
0: বিনন্দই তো মাঝে মাঝে বৰ মজাৰ কথা কোৱা কৰিছ, শাহু এগৰকা বোৱাৰী বাবা, হা নহয় জানো?
1: তাৰ অৰ্থটো বুজিবলৈ চেষ্টা কৰক আকৌ। শাহুৱেকে গঢ়ি পিটি লোৱা বোৱাৰীহে লায়েকৰ হয়, বুজিছে নহয়? মোৰ যদি তাকে কৰিবলৈ যাওঁ তেন্তে কিনো জগৰটো লাগিব?
0: নাই নাই, জগৰ নালাগে, কিয় জগৰ লাগিব? তোমাৰ কামটোৰ কামি ভালেই বুলিছোঁ প্ৰেম, কিন্তু তোমাৰ খং উঠিছে যেনেই লাগিছে দেখোন। মই জোকহে কৰিছিলোঁ, অলপ ধেমালি কৰিলোঁ আৰু।
3: হ'ব আৰু মা, আমাৰ কথাটো শাহু বোৱাৰীৰ মাজৰ সম্বন্ধ নাছিল নহয়। বাৰু মা, অনিমাক মই এতিয়া লৈ নাযাওঁ, সেইটো খাটাং হ'ল, কথা ইমানহে আছিল।
2: ব'লা মা, এতিয়া ভাত দিয়া নে কি দিয়া দিয়াগৈ, আমি সোনকালে যাত্ৰা কৰোঁ।
4: মা, ভাত হৈছে। দাদাহঁতক মাতিবলৈ আহি তহঁতি দেখোন নোযোৱাই হ'লি।
1: যাওঁ ৰ, এই কিবা কথাত কথা ওলাল। আহ ডাঙৰ বা, আহ সৰু বাপা।
2: গৈছোঁ ব'লা মা। ব'লা মা, দেউতা আমি ভাত খাওঁগৈ।
0: অঁ বাৰু।
4: আপুনিও এমুঠি খাই ল'ব নেকি দেউতা, একেলগে খাব পাৰিলেহেঁতেন। অৱশ্যে আপোনাৰ কাৰণে বৰ সোনকাল হৈ আছে।
0: নালাগে, শুনচোন।
4: কি দেউতা?
0: এই বোৱাৰীক যে লগত লৈ যাবলৈ দিয়া নহ'ল, কথাটো বেয়া হ'ল নে কিয়? মানে আনন্দই বেয়া পাই যাব পাৰে নেকি?
4: ডাঙৰ না তেনেকুৱা মানুহ নহয় দেউতা, সকলো কথা বুজি বাজি চলে। খুব অনেষ্ট পুলিচ অফিচাৰ বুলি ডাঙৰ দা এটা নাম হৈ গৈছে নহয়, আপুনি শুনিছে নে নাই?
0: হা শুনিছোঁ শুনিছোঁ, সেইটো জানি দেউতাক হিচাপে মোৰ খুব গৰ্ব হয় ৰত্না। মই অৱশ্যে নিজকে বৰ অনেষ্ট বুলি নকওঁ, মানুহে যে কয় সম্পত্তি কৰিবলৈ মই নানান উপায় অৱলম্বন কৰিছিলোঁ, কথাটো তেনেই মিছা নহয়। বিহাইণ্ড এভৰি ছাকচেছ ষ্টৰি দেয়াৰ ইজ অলৱেজ এ ক্ৰাইম, এইবুলি কয় নহয় জানো? ঠিক তেনেকুৱা কথাই।
4: কিন্তু আজি আপোনাৰ কথাটোতো উঠা নাই দেউতা।
0: নাই উঠা হয়, তথাপি কৈছোঁ দেচোন, মোৰ ডাঙৰ ল'ৰাই ক'তো একো অন্যায় নকৰাকৈ, দুৰ্নীতিত লিপ্ত নোহোৱাকৈ চৰকাৰী চাকৰি কৰিছে। চাৰিওফালে অন্যায় অধৰ্মৰ মাজত আমাৰ আনন্দ এটা আদৰ্শ দেখুৱাইছে, চৌধুৰী পৰিয়ালৰ গৌৰৱ আনিছে। এনে অৱস্থাত মোৰ নিজকে এবাৰ তুলনা কৰি চোৱাত আপত্তি কি?
4: ঠিকেই কৈছে দেউতা, আমাৰ ভৱিষ্যতৰ কাৰণে যদি কিবা আশা আছে তেন্তে সেয়া তেওঁৰ নিচিনা মানুহৰ মাজতেই থাকিব।
0: তই তই ঠিকেই কৈছ ৰত্না, তই ঠিকেই কৈছ। এই সৌ ড্ৰেছ লাইটটো দেচোন,
4: এইটো ল।
0: অঁ।

0: এই আনন্দ আদৰ্শ মানুহ বুলি দহজনে কৈছে, এইবিলাক জানিলে তহঁতেও সৎপথত চলিব পাৰিবি।
1: এৰা, মই তেনেহ'লে যাওঁ দেউতা, সিফালে পদ্মাজনীয়ে কিজানি খঙে কৰিছে, মই পানী এগিলাচো ঠিক কৰিম।
0: যা যা যা, পদ্মা সহায় কৰি দেগৈ। তাই যিহে নিজক লৈ ব্যস্ত থকা ছোৱালী, পাকঘৰত কাম কৰোঁতে পিন্ধি থকা পোচাকটো তেল হালধি লাগি নষ্ট হ'ল বুলি তোকেই গালি পাৰি দিব।
2: আমি আহিব পাৰোঁনে?
0: কোন
2: আমি?
0: কোননো? মই ঠিক ধৰিব পৰা নাই।
2: মই প্ৰমীলা, এতিয়া চিনি পাইছেনে?
0: প্ৰমীলা, তুমি কেনেকৈ, ক'ৰ পৰা? এইমাত্ৰ ইয়াতে ঘৰৰ আটাইবোৰ আছিল, থকা হ'লে
2: মোক দেখিলেহেঁতেন। কিয়, ভয় খাইছে? মানুহে মানুহক দেখিলে কিবা হয়নে?
0: নাই নাই, ভয় খোৱা নাই।
2: এখেত চৰ্দাৰ প্ৰতাপ সিং, উত্তৰ গুৱাহাটীতে ইটা ভাটা খুলি ব্যৱসায় কৰিছে।
3: নমস্কাৰ ছাৰ।
0: নমস্কাৰ নমস্কাৰ, আইয়ে আইয়ে চৰ্দাৰজী, বাইঠিয়ে বাইঠিয়ে।
3: ছাৰ, মই লক্ষীমপুৰীয়া ল'ৰা, সৰুতে বেছ কিছুদিন নলবাৰীটো

0: আছিলোঁ, এতিয়াহে উত্তৰ কোৰিয়া হৈছোঁ। আপুনি অসমীয়াতে কওক।
1: হয় নেকি হয় নেকি? কি ব্যৱসায় কৰে বুলি ক'লে?
0: ইটাৰ ভাটা খুলিছোঁ ছাৰ। প্ৰমিলাৰ ককায়েক কাকতি ডাঙৰীয়াক মোৰ পাৰ্টনাৰ কৰি লৈছোঁ।
1: হয় নেকি? পাৰ্টনাৰ? বেছ বেছ, বৰ ভাল কথা।
2: সিংজী গুৱাহাটীলৈ ওলাইছিল, মোৰো অলপ কাম আছিল, লগতে আহিলোঁ। বোলো আপোনালোককো বহুদিন দেখা নাই, মাত লগাই যাওঁ। এই বিয়া কেনে গ'ল?
1: বিয়া? অঁ বিয়া বিয়া ভালেই গ'ল, ভালেই গ'ল, ঈশ্বৰৰ কৃপাত। চৰ্দাৰ
0: প্ৰতাপ সিং?
1: অঁ প্ৰতাপ সিং, হয় হয়। মানে বিয়া মানে সেই মোৰ ডাঙৰ ল'ৰা আনন্দমোহন চৌধুৰীৰ বিয়া হৈ গ'ল, সি ডি এছ পি।
0: মই জানো ছাৰ।
1: বিয়ালৈ নাহিলা কিয় প্ৰমিলা? নিমন্ত্ৰণী পত্ৰ পাইছিলানে?
2: পাইছিলোঁ, বিয়াৰ পিছদিনা।
1: হয় নেকি?
2: অঁ, বোধ কৰোঁ দেৰিকৈ পোৱাকৈ চিঠিখন ডাকত দিয়া হৈছিল, যাতে আহিব নোৱাৰোঁ, সেইকাৰণে বোলো আজি বিয়া খবৰকে লৈ যাওঁ।
1: অহাৰ কাৰণে বৰ ভাল পালোঁ। চিঠিৰ কথাটো পিছে তেনেকুৱা নহয় দেই, সেই ল'ৰা এজনক পোষ্ট কৰিবলৈ দিয়া হৈছিল, সিয়ে কিবা এটা গোলমাল কৰিলে।
2: বাৰু এইলো সেইবোৰ, চিঠি সময়মতে পোৱা হ'লেও বিয়ালৈ অহাত অসুবিধা হ'লহেঁতেন, গতিকে ভালেই হ'ল।
1: সঁচাই কোৱাচোন প্ৰমিলা, বিয়াৰ খবৰ লওঁ বুলিয়ে পাৰ হৈ আহিলা নে অন্য কিবা কামো আছে?
2: গাঁৱত থাকোঁ, চহৰত বহু ধৰণৰ প্ৰয়োজন থাকে, ধৰক অলপ বজাৰ কৰাও এটা কাম, হাতে খুতৰা আহি গ'লো আৰু, লগতে আপোনাকো দেখা কৰি গ'লো, আপুনিতো আমাৰ ফালে নাযায়ে।
1: এই সময়েই পোৱা নাই, এই আনন্দৰ বিয়াখনতো লাগিব লগা হ'ল, মই অৱশ্যে লৰা ঢপৰা কৰিব লগা নহ'ল, তথাপি সকলো তদাৰক কৰিব লগা হৈছিল। মস্কিল হৈছে যে গাটো আজিকালি ভালেই নথকাত পৰিছে, ওলাই যাবলৈ টানেই লাগে।
2: সেইকাৰণে মই ওলাই আহিবলৈ বাধ্য হৈছোঁ, আপুনি আমাৰ ফালে একেবাৰে পিঠি দিলে বৰ ডাঙৰ কথা।
1: নাই নাই, একো ডাঙৰ কথা নহয়, কিন্তু এইবিলাক কথা এতিয়া মানে ইয়াত নুলিওৱাই ভাল নেকি?
2: সিংজীয়ে সকলো জানে।
0: নাই নাই ছাৰ, মই একো নাজানো বুলি ধৰক, কোনো প্ৰাইভেট কথাতে মই মূৰ নুসুমাওঁ।
1: এই তোমালোকক চাহ এটা এটোপাত দিবলৈ কওঁ কি বোলা?
2: নাই নাই নেলাগে ছাৰ।
1: কিয়? ৰত্না, ৰত্না, এই ৰত্না
0: ছাৰ,
1: শুনি যাচোন
0: ছাৰ, আমি ৰেষ্টুৰেণ্টত ভালকৈয়ে চাহ জলপান খাই আহিছোঁ, এতিয়া একো নহ'লেও হয়।
1: তথাপি আৰু আলহী আহিল, পানী দুনিয়া এটোপা মুখত নিদিয়াকৈ কিয় যাব? হে ৰত্না আহক বাৰু, ৰত্না বুলি মোৰ ডাঙৰ ছোৱালী।
3: ৰত্না কামত লাগি আছে।
1: অঁ
3: কিয় লাগে? এখেতসকল
1: প্ৰেম, তুমি আহিলা, এওঁলোক মানে?
2: বাইদেউ, মই প্ৰমিলা কাকতি, উত্তৰ গুৱাহাটী।
0: নমস্কাৰ বাইদেউ, মোৰ নাম প্ৰতাপ সিং, ময়ো উত্তৰ গুৱাহাটীতে থাকোঁ, কাকতিৰ ঘৰৰ একেবাৰে ওচৰত বুলি ধৰক।
1: এয়া আমাৰ ল'ৰা ছোৱালীৰ মাক দেই, জানা প্ৰেম, প্ৰতাপ সিঙে কয় তেওঁ লক্ষীমপুৰীয়া, মানে আমাৰ ভদ্ৰহাটৰ তাতে ডাঙৰ দীঘল হৈছে, এতিয়া হৈছে উত্তৰ পৰীয়া, উত্তৰ পাৰত ইটাৰ ভাটা খুলিছে।
0: মাত্ৰ সিপৰীয়া নহয় বাইদেউ।
3: নাই নাই, কিয় হ'ব সিপৰীয়া, ডেকা ল'ৰা। আমাৰ ভদ্ৰাৱতীহঁতৰ লগত চিনাকি আছে নেকি? ৰামেশ্বৰ দত্ত যে
0: এডভোকেট, চিনি পাওঁ চিনি পাওঁ, দত্ত দাদা আমাৰো উকিল, দত্ত বাইদেউ এই ঘৰৰ জীয়ৰী,
3: দাদাকৰ বিয়ালৈ আহিছিল, মাত্ৰ কালিহে গৈছে।
0: হয় নেকি? এইবাৰ লক্ষীমপুৰলৈ গ'লে মই ইয়ালৈ অহাৰ কথা কম গৈ
3: পাৰোঁ,
0: আজি ইয়ালৈ আহি মোৰ বহুত লাভ হ'ল।
3: গ'লে আমাৰ কথা ক'ব?
0: কম বাইদেউ, নিশ্চয় কম।
3: পিছে আজি ইয়ালৈ কিয় বা আহিছিল?
1: মানে প্ৰেম, এই মই ঘূৰি ফুৰোঁতে বহুত মানুহৰ লগত চা চিনাকি হৈছিল, আৰু কিছুমানৰ লগত ঘনিষ্ঠতাও হৈছিল, প্ৰমিলাহঁতৰ ঘৰখনৰ লগতো তেনেকৈয়ে পৰিচয় হয়, এতিয়াও কেতিয়াবা সেইফালে গ'লে তেওঁলোকক মাত লগাই আহোঁ, প্ৰমিলাইও আজি পাৰ হৈ আহিল কাৰণে মানে মোক চাবলৈ আহিলে আৰু, নহয়নে বাৰু প্ৰমিলা?
0: মই আহিলোঁ লেমটো হৈ, কিন্তু লাভ মোৰহে বেছি হ'ল।
3: আমাৰ লাভ হ'ল, বাৰু বহকচোন, মই পানী এটোপা যোগাৰ কৰোঁ।
2: নেলাগে বাইদেউ, আমি উঠোৱেই, বজাৰতো অলপ ঘূৰিব বকিবলগীয়া আছে, সিংজীয়ে ৰেষ্টুৰেণ্টত ভালকৈ খুৱাইও আনিছে, আমি মাত্ৰ সাউট কৰি পাক এটা মাৰি যাওঁহে বুলি আহিলোঁ।
3: হয় নেকি? বাৰু তেন্তে
0: ছাৰ যাওঁ, আকৌ দেখা হ'ব। মাহিৰ নমস্কাৰ।
3: নমস্কাৰ।
0: লক্ষীমপুৰলৈ গ'লেই সকলো খা খবৰ আনিম।
3: আনিব।
0: আহোঁ।
1: বাৰু তেন্তে প্ৰমিলা যোৱা, মই দুই এদিনতে সেইফালে যোৱাৰ কথা আছে, গ'লে তোমালোকৰ তাতো সোমাই আহিম।
2: বাৰু যাব, বাট চাই থাকিম। বলক সিংজী।
3: ডাঙৰ বাপহঁতৰো খোৱা হ'ল, ওলাইছে হ'বলা, চাওঁগৈচোন কি কৰিছে।
1: যাবলৈ।

0: ওলালে নেকি?
1: মা, অ মা, আমি ওলালোৱে। তুমি ইয়াতে আছা বুলি ক'লে বোলো ইয়াতে মাত লগাই যাওঁ।
2: মা,
3: দাদাই বৌক ভালকৈ মাতেই নলগালে।
4: বৌয়ে কণা কণা কৰিছে যেনেই পাইছো।
1: তহঁতক কিহে পাইছে?
3: অৱশ্যে পদ্মাই চেষ্টা চলাই আছে বৌৰ মুখত হাঁহি ফুটাবলৈ।
5: বাৰু হৈছে হৈছে, এতিয়া ভালে কুশলে গৈ পাগৈ, খবৰটো হঁত দিবিগৈ কিন্তু।
0: অঁ, গৈ পাই টেলিগ্ৰাম কৰিবি।
3: হ'ব দেউতা,
1: হ'ব বাৰু দেউতা। আহিলো
3: দেউতা।
4: বেগটো মই লৈছো বোলা ডাঙৰ
5: বল, পদূলি মুখলৈকে ময়ো যাওঁ বল।
4: আহ ৰত্না।
0: অঁ, তোমালৈকে যোৱা, মই নুঠো আৰু। এনেকুৱা অহা যোৱা জীৱনত বহুত কৰিলোঁ, হলডল বন্ধা আৰু হলডল খোলা, এসময়ত এইটোৱেইতো মোৰ জীৱন আছিল, একো নতুনত্ব নাই।
5: কি হ'ল, অকলে বহি আছে দেখোন?
0: বুঢ়া কালত কথা পাতিবলৈ লগ এটা পাওঁ ক'ত? ৰিটায়াৰ কৰা মানুহক বোলে আন মানুহে এৰাই ফুৰে।
5: হয় নেকি? কিয়, উত্তৰ পাৰৰ পৰা কথা পাতিবলৈ লগ অহা নাছিল জানো?
0: এহ, কি কৈছে এইবিলাক!
5: আপোনাৰ সদনামৰ কথা মোৰ জনা আছে, প্ৰমিলাৰ লগত কেনেকৈ চিনাকি?
0: মানে
5: আমাৰ কিবা হয় নেকি? তাইকতো ছোৱালী যেন নালাগে।
0: দেখ দেখকৈ সেইজনী ছোৱালী নহয়, ল'ৰা নেকি?
5: মোৰ আগত অজলা হৈ দেখুৱাব নালাগে, মতা নে মাইকী সেইটো মই ক'বলৈ যোৱা নাই, ছোৱালী মানুহ যেন লগা নাই তাকেহে কৈছোঁ।
0: তাৰমানে তুমি কিবা শোভা কৰিছা?
5: তিৰোতাৰ মন চিৰদিনেই সন্দেহবাদী। কাকতিনে কি ক'লে? কাকতিহঁত আমাৰ সম্বন্ধত কিবা লাগে নেকি?
0: নাই, তেনেকৈ একো নালাগে, ক'লোৱেই দেখোন ঘূৰি ফুৰোতে এনেই চিনাকি হোৱা বুলি।
5: বাৰু থাকক, কিবা থাকিলে নিজে নিজে ওলাই পৰিব, মই আহিছোঁ বাৰু।
0: হে ঈশ্বৰ,

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যেই মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে।

0: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয়সকলক ডাঙৰ সপোন দেখিবলৈ আৰু নেতৃত্ব প্ৰদান কৰিব পৰা গুণৰ অধিকাৰী হ'বলৈ আহ্বান জনাইছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা কাৰ্যসূচীত অংশ লয়। নেপালত আকস্মিক বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1344 হৈছে। অহা 12 আৰু 13 ছেপ্টেম্বৰত নতুন দিল্লীত হ'বলগীয়া ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ শীৰ্ষ সন্মিলনৰ সমান্তৰালকৈ আই ব্ৰিক্ছ সন্মিলন অনুষ্ঠিত হ'ব আৰু ভাৰতৰ সাত্বিক সাইৰাজ ৰাংকি ৰেড্ডি আৰু চিৰাগ চিক্ৰীৰ যুটীটো একেৰাহে তৃতীয়বাৰৰ বাবে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয়সকলক ডাঙৰ সপোন দেখিবলৈ আৰু নেতৃত্ব প্ৰদান কৰিব পৰা গুণৰ অধিকাৰী হ'বলৈ আহ্বান জনাইছে। তেওঁ কয় যে ভাৰতীয় প্ৰতিভাই বিশ্বৰ আগশাৰী কোম্পানীত নেতৃত্ব প্ৰদান কৰিলে ভাৰতীয় উদ্যোগেও বিশ্বক নেতৃত্ব দান কৰিবলৈ সমৰ্থ হ'ব। দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমোদীয়ে কালি এইদৰে আহ্বান জনায়। একবিংশ শতিকাৰ যুৱ প্ৰজন্মৰ উচ্চাকাংক্ষা আৰু উদ্যমক উৎসাহিত কৰি প্ৰধানমন্ত্ৰীয়ে ড্ৰোন প্ৰযুক্তিকে ধৰি বিভিন্ন প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে কৰা উদ্ভাৱনীমূলক কাম কাজসমূহৰ প্ৰশংসা কৰে। তেওঁ যুৱ প্ৰজন্মক পূৰ্বৰ প্ৰজন্মতকৈ ডাঙৰ সপোন দেখি আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰি গোলকীয় স্তৰত হিচাপ নিকাশ তথা বিত্তীয় ক্ষেত্ৰৰ কোম্পানী মুকলি কৰি বিশ্বক নেতৃত্ব দিবলৈ আহ্বান জনায়। তেওঁ কয় যে ভাৰতীয়সকলে সম্প্ৰতি বিশ্বৰ আগশাৰী কোম্পানীসমূহৰ নেতৃত্ব বহন কৰি আছে আৰু তেওঁলোকে নিজাববীয়াকৈ কোম্পানী গঠন কৰিব নোৱাৰাৰ কোনো কথা নাই। শ্ৰীমোদীয়ে কয় যে গোলকীয় অনিশ্চয়তা সত্ত্বেও ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ 7.8% হৈছে আৰু ইয়াৰ পৰা দেশৰ অৰ্থব্যৱস্থাৰ সামৰ্থ্য প্ৰতিফলিত হৈছে। তেওঁ কয় যে ভাৰত নীতি স্থবিৰতাৰ যুগৰ পৰা নীতি গতিশীলতাৰ দিশে দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে।

0: जो दुनिया तब भारत में पॉलिसी पैरालिसिस से चिंतित थी, वो दुनिया आज भारत के पॉलिसी डायनामिज्म की चर्चा कर रही है। तब दुनिया भारत को फ्रजाइल फाइव बता रही थी, आज दुनिया भारत को फास्टेस्ट ग्रोइंग मेजर इकोनॉमी बनते हुए देख रही है। अभी हफ्ते भर में ही भारत की इकोनॉमी को लेकर कई सारी पॉजिटिव खबरें आई। 7.8% क्वार्टरली ग्रोथ ने देश का जोश बढ़ाया है। और इसी बीच जापानीज क्रेडिट रेटिंग एजेंसी ने भारत की रेटिंग अपग्रेड कर दी।
1: প্রধানমন্ত্রীয়ে কয় যে শ্রীরাম বাণিজ্য মহাবিদ্যালয়ে প্রজন্ম প্রজন্ম ধৰি শিক্ষার্থীসকলক শিকার আগবহার আর পরিবর্তন অনার সুযোগ প্রদান করে আহিছে। তেওঁ কয় যে মহাবিদ্যালয়খনে দীঘলীয়া সময় ধৰি নিজৰ সুকীয়া পরিচয় গঢ়ি তুলিছে আর শৈক্ষিক উৎকর্ষতার নাম অর্জন করবলে সমর্থ হয়েছে। প্রধানমন্ত্রীয়ে ভারতক আমদানির উপর নির্ভরশীল রাষ্ট্রের পর আগশারী রপ্তানিকারী রাষ্ট্র হিসাবে গড়ি তোলার ক্ষেত্রে মেক ইন ইন্ডিয়ার উদ্যমের সফলতার বিষয়ে উল্লেখ করে। কয় যে ভারতের স্মার্টফোন রপ্তানি মূল্য 2.5 লাখ কোটি টাকারও অধিক হয়েছে আর প্রতিরক্ষা উৎপাদন সর্বকালের সর্বাধিক 2 লাখ কোটি টাকালে বৃদ্ধি হয়েছে। কয় যে 2013-14 বর্ষত প্রতিরক্ষা আমদানি 600-700 কোটি টাকা আছিল আর সম্প্রতি এই পরিমাণ 40,000 কোটি টাকারও অধিক হয়েছে। প্রধানমন্ত্রীয়ে ভারতের আন্তঃগাঁথনি উন্নয়ন আর নীতি প্রণয়নের ক্ষেত্রে দ্রুত স্থিতির বিষয়েও প্রকাশ করে। কয় যে রেলওয়ে নেটওয়ার্কের বৈদ্যুতিকীকরণ আর মুক্ত বাণিজ্য চুক্তির বর্ধিত সংখ্যায় যুব প্রজন্মের নতুন সুযোগের সৃষ্টি করেছে।
0: भारत की नीति निर्णयों में आई ये गति दुनिया के बाकी देश भी देख रहे हैं, समझ रहे हैं, इसलिए वो भारत के साथ अपनी पार्टनरशिप बढ़ा रहे हैं। बीते दशक में करीब 40 देशों के साथ व्यापार समझौते हुए हैं, फ्री ट्रेड एग्रीमेंट हुए हैं। इसे लेदर हो, टेक्सटाइल हो, फ्रूट हो, वेजिटेबल हो, हमारा प्रोसेस्ड फूड हो, श्रिम्प हो, ऐसी हर चीज के लिए नए नए बाजार खुल रहे हैं। ये भारत के नौजवानों के लिए अवसरों का नया आसमान बन रहा है।
1: উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰত উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ শ্ৰীৰাধাকৃষ্ণনে কয় যে শিক্ষা মানুহৰ জ্ঞান, বিবেক, চৰিত্ৰ আৰু চেতনা বিকাশৰ মাধ্যম। কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, মহাকাশ প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হোৱা বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ আহ্বান জনায়। বিয়লি শ্ৰীৰাধাকৃষ্ণনে গুৱাহাটীৰ জ্যোতিৰ্বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত IANA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নেপালৰ আকস্মিক বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1344 হৈছে। বানৰ পাছৰে পৰা 590 গৰাকী বিদেশী নাগৰিকসহ প্ৰায় 5,000 গৰাকী লোক সন্ধানহীন হৈ আছে। চুবুৰীয়া ৰাষ্ট্ৰখনত বৰ্তমানলৈকে 13,100 গৰাকী লোকক উদ্ধাৰ কৰা হৈছে। নুৱাকোট জিলাৰ এটা 4-মহলীয়া অট্টালিকাৰ ধ্বংসস্তূপৰ মাজত 10 দিন আবদ্ধ হৈ থকা এগৰাকী 60-বছৰীয়া মহিলাক কালি জীৱন্তে উদ্ধাৰ কৰা হয়। নেপালত ছিন্ন ভিন্ন মৃতদেহসমূহ চিনাক্ত কৰাৰ বাবে DNA পৰীক্ষা আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে চিনাক্তকৰণৰ বাবে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰাৰ পাছত 222 গৰাকী মহিলা, 355 গৰাকী পুৰুষ আৰু 453 গৰাকী অজ্ঞাত লোকৰ মৃতদেহ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। দুৰ্গত পৰিয়ালবৰ্গ সহায় কৰাৰ উদ্দেশ্যে নেপাল আৰক্ষীয়ে ৱেবছাইটযোগে 1270টা মৃতদেহৰ সবিশেষ প্ৰকাশ কৰিছে। অহা 12 আৰু 13 ছেপ্টেম্বৰত নতুন দিল্লীত হ'বলগীয়া ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ শীৰ্ষ সন্মিলনৰ সমান্তৰালকৈ আয়োজিত আই ব্ৰিক্ছ সন্মিলন 500+ প্ৰতিষ্ঠানৰ বিনিয়োগকাৰী বিভিন্ন দেশৰ বিত্ত

0: সম্পৰ্কীয় হেঁচা আৰু উচ্চ ব্যয়ৰ সৈতে সমযোজন কৰাৰ সময়তে এই সন্মিলন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ব্ৰিক্স অধ্যক্ষতা কৰা ভাৰতে এইবাৰ 12 আৰু 13 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টাদশ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনত ব্ৰিক্স ৰাষ্ট্ৰৰ নেতাসকলৰ লগতে অংশীদাৰ ৰাষ্ট্ৰ আৰু বিভিন্ন দেশৰ প্ৰতিনিধিসকলে অংশ ল'ব। উল্লেখযোগ্য যে ভাৰতে ব্ৰিক্সৰ অধ্যক্ষতা কৰাৰ সময়ত স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষম ৰাষ্ট্ৰ গঢ়ি তোলাক মূল হিচাপে গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মানৱতা প্ৰথম শীৰ্ষক জনকেন্দ্ৰিক দৃষ্টিভংগীয়ে এই বিষয়টোকো প্ৰভাৱান্বিত কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ যোৱা নিশা তিনিদিনীয়া ভ্ৰমণসূচীৰে গোৱাত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ছোৱাত গৃহমন্ত্ৰীগৰাকীয়ে পশ্চিম খণ্ড পৰিষদৰ 28 সংখ্যক বৈঠকত সভাপতিত্ব কৰিব। ভাৰতৰ সত্বিক ছাইৰাজ, ৰণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো একেৰাহে তৃতীয়বাৰৰ বাবে ছাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। সত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটো আজি ফাইনেলত চীনৰ হে জি টিং আৰু ৰেন জিয়াং ইউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বৰ 5 নম্বৰ স্থানৰ সত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে ছেমি ফাইনেলত মালয়েছিয়াৰ নূৰ মহম্মদ আজৰিয়ন আয়ু আৰু টেন উই কিয়ঙক পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয়সকলক ডাঙৰ সপোন দেখিবলৈ আৰু নেতৃত্ব প্ৰদান কৰিব পৰা গুণৰ অধিকাৰী হ'বলৈ আহ্বান জনাইছে। তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা কাৰ্যসূচীত অংশ লয়। নেপালৰ আকস্মিকবানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1,300 হৈছে। আৰু ভাৰতৰ সত্বিক ছাইৰাজ, ৰণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো একেৰাহে তৃতীয়বাৰৰ বাবে ছাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি শুনিবলৈ পাব বিয়লি 3 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটি শুনক এটি বৃন্দগান, ৰচনা কৌষ্ঠমণি শইকীয়াৰ।

বিবিধ ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোয়াটসঅ্যাপত মেসেজ করব পাৰে। আমার নম্বর হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আজি নিশা 9:30 জীৱনালীৰ যুগলবন্দীৰ অতিথি মঞ্জু বৰা আৰু দিলীপ বৰা। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তিৰাণী ডেকাই। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 জীৱনালীৰ যুগলবন্দী।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
0: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযোগৰ গান।

আজি বিয়লি 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত চাহ বাগিচা লোকৰ বাবে পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তা এই বিষয়ে ডাক্তৰ ৰীতা শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ নিপা গোৱালাৰ।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মহিলাসকলক স্বাৱলম্বী হ'ব পৰাকৈ উপযুক্ত শিক্ষা প্ৰদান কৰাটোৱে প্ৰকৃত সবলীকৰণ বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত আজি উপৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সম্প্ৰতি মহিলাৰ অধিকাৰক প্ৰাধান্য দিয়াৰ ঐতিহাসিক ৰূপান্তৰ হৈছে। শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীক কেৰিয়াৰৰ বাবে সাজু কৰি তোলাৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ উপযোগীকৈও সাজু কৰি তুলিব লাগে বুলি শ্ৰীৰাধাকৃষ্ণনে মত প্ৰকাশ কৰে। গীতানগৰ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি, পৰিৱেশ সম্পৰ্কীয় পদক্ষেপ, সাক্ষৰতা, স্বাস্থ্য সজাগতাকে ধৰি বিভিন্ন দিশত সামূহিক অংশগ্ৰহণৰ জৰিয়তে কাম কৰাটোক লৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে। তেওঁ অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি উল্লেখ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ লগতে ভাষা, সাহিত্য, সংস্কৃতিলৈ গুৰুজনাৰ অৱদান আৰু লাচিত বৰফুকনৰ বীৰত্বৰ কথাও সোঁৱৰণ কৰে। তদুপৰি অসমৰ চাহৰ তেওঁ প্ৰশংসাসূচক মন্তব্য কৰে।
2: Assam is the land of Lajit Borphukan ji, who protected the Ahoms from the advancing Mughal forces in the Battle of Saraikot. His intention to fight against the aggressors to protect the great culture of Assam is immense. That will be remembered by the entire country forever. Assam is also famous for its rich natural resources, forests, and the course of Assam tea. Assam tea is one that is very, very famous, not only in India, all over the world.
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশক অগ্ৰাধিকাৰ দি 31 নীতি ৰূপায়ণ কৰাৰ লগতে অষ্টলক্ষ্মীৰ কথা উল্লেখ কৰি আহিছে বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। শ্ৰীৰাধাকৃষ্ণনে কয় যে শিক্ষা মানুহৰ জ্ঞান, বিবেক, চৰিত্ৰ আৰু চেতনা বিকাশৰ মাধ্যম। কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, মহাকাশ প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হোৱা বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ আহ্বান জনায়। ইয়াৰ আগেয়ে উপৰাষ্ট্ৰপতিগৰাকী দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথপুৰলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰত উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। তেওঁ বিয়লি গুৱাহাটীৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতেও মত বিনিময় কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশ ল'ব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত IANA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰৰ জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দঁই পল' মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। মাদক দ্ৰব্যৰ বিৰুদ্ধে নাগৰিক সমাজক একত্ৰিত কৰাৰ বাবে গোলাঘাটত আজি এখন সজাগতামূলক

0: সভা অনুষ্ঠিত হয়। সভাত অংশ লৈ গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অধিক তীব্ৰতৰ কৰাৰ কথা সদৰি কৰে। সমাজৰ বিভিন্ন স্তৰলৈ ভয়ংকৰভাৱে বিয়পি পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। গোলাঘাট নাগৰিক সমাজৰ সভাপতি কিশোৰ কুমাৰ দত্তৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত জিন্তু বৰাই অংশগ্ৰহণ কৰে। মাদক দ্ৰব্যৰ প্ৰচলন ৰোধৰ বাবে চৰকাৰী ব্যৱস্থাৰ সমান্তৰালকৈ নাগৰিক সমাজৰ সহযোগিতা বৃদ্ধিৰ ওপৰতো অনুষ্ঠানত গুৰুত্ব আৰোপ কৰা হয়। হাইলাকান্দি জিলাৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে শ্ৰী কিষাণ সাৰদা মহাবিদ্যালয়ত আজি উড়ান নামৰ বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসৰ উদ্যোগত শুভাৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলক উন্নত শৈক্ষিক সহায়, কেৰিয়াৰ গাইডেন্স আৰু বিশেষজ্ঞৰ পৰামৰ্শ প্ৰদান কৰা হ'ব। জিলাখনৰ 900 গৰাকী শিক্ষাৰ্থীক 22 দিন ধৰি এই প্ৰশিক্ষণ দিয়া হ'ব। বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ আৰু বিশেষজ্ঞই এই প্ৰশিক্ষণ প্ৰদান কৰিব। আজি উদ্বোধনী অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পন্ত, জিলা আয়ুক্ত জয় বিকাশ, হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অমিতাভ সিনহা, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মানৱেন্দ্ৰ ৰয়কে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক দেশৰ কণ্ঠৰ গীত।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। মহিলাসকলক স্বাৱলম্বী হ'ব পৰাকৈ উপযুক্ত শিক্ষা প্ৰদান কৰাটোৱেই প্ৰকৃত সবলীকৰণ বুলি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই কথা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি শ্ৰী ৰাধাকৃষ্ণনে কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকাকে ধৰি বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। চৰকাৰে ৰাজ্যৰ বৈচিত্ৰময় ঐতিহাসিক, পুৰাতাত্ত্বিক, খিলঞ্জী আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ, প্ৰচাৰ আৰু নথিভুক্তকৰণৰ বাবে প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰিছে। অসম লোকসেৱা আয়োগে 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কালিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। নেপালত আকস্মিক বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1,344 হৈছে। বানৰ পাছৰে পৰা 590 বিদেশী নাগৰিকসহ প্ৰায় 5,000 লোক সন্ধানহীন হৈ আছে। আৰু ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো একেৰাহে তৃতীয়বাৰৰ বাবে ছাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: আলোন কে আলোনালাম থে এঠাক মানায় কিলুন প্রেম তেরা আর্জিক সিনহা।

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মহিলাসকলক স্বাৱলম্বী হ'ব পৰাকৈ উপযুক্ত শিক্ষা প্ৰদান কৰাটোৱেই প্ৰকৃত সবলীকৰণ।

0: বুলি শংকৰদেৱ কলাক্ষেত্ৰত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ মত প্ৰকাশ। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত উপৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ। ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ বৰপেটাৰ গণকুচিৰ হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিদৰ্শন আৰু অসম লোকসেৱা আয়োগৰ 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা। এতিয়া শুনক বিতং বাতৰি। মহিলাসকলক স্বাৱলম্বী হ'ব পৰাকৈ উপযুক্ত শিক্ষা প্ৰদান কৰাটোৱে প্ৰকৃত সবলীকৰণ বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত আজি উপৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সম্প্ৰতি মহিলাৰ অধিকাৰক প্ৰাধান্য দিয়াৰ ঐতিহাসিক ৰূপান্তৰ হৈছে। শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীক কেৰিয়াৰৰ বাবে সাজু কৰি তোলাৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ উপযোগীকৈ সাজু কৰি তুলিব লাগে বুলি শ্ৰীৰাধাকৃষ্ণনে মত প্ৰকাশ কৰে। গীতানগৰ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি, পৰিৱেশ সম্পৰ্কীয় পদক্ষেপ, সাক্ষৰতা, স্বাস্থ্য সজাগতাকে ধৰি বিভিন্ন দিশত সামূহিক অংশগ্ৰহণৰ জৰিয়তে আগবঢ়োৱা সেৱাক লৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে। তেওঁ অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি উল্লেখ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ লগতে ভাষা সাহিত্য সংস্কৃতিলৈ অৱদান আৰু লাচিত বৰফুকনৰ বীৰত্বৰ কথাও সোঁৱৰণ কৰে। তদুপৰি অসমৰ চাহৰ বিষয়েও তেওঁ প্ৰশংসাসূচক মন্তব্য কৰে।
1: আমি গোৱালপাৰা কলেজেও
2: Assam is the land of Lachit Borphukanji, who protected the homes from the advancing Mughal forces in the Battle of Saraikot. It is his intention to fight against the aggressors to protect the great culture of Assam is immense. That will be remembered by the entire country forever. Assam is also famous for its rich natural resources, forests and the course of Assam tea. Assam tea is one that is very, very famous not only in India, all over the world.
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশক অগ্ৰাধিকাৰ দি এক্ট ইষ্ট নীতি ৰূপায়ণ কৰাৰ লগতে অষ্টলক্ষ্মীৰ কথা উল্লেখ কৰি আহিছে বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। শ্ৰীৰাধাকৃষ্ণনে কয় যে শিক্ষা মানুহৰ জ্ঞান, বিবেক, চৰিত্ৰ আৰু চেতনা বিকাশৰ মাধ্যম। কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, মহাকাশ প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হোৱা বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ আহ্বান জনায়। ইয়াৰ আগেয়ে উপৰাষ্ট্ৰপতিগৰাকী দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰত উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। তেওঁ গুৱাহাটীৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ভাগ লৈছে। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত আইএনএ সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দহী পল মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি বৰপেটাৰ গণকুচিৰ হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি অভাৱ অভিযোগৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ আধুনিকীকৰণৰ বাবে প্ৰয়োজনীয় পুঁজি আবণ্টনৰ আশ্বাস দিয়ে। তেওঁ প্ৰশিক্ষাৰ্থীসকলক স্বনিয়োজনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত হস্ততাঁত বস্ত্ৰশিল্প বিভাগে বিভাগীয় আঁচনিসমূহৰ জৰিয়তে সহায় সহযোগিতা আগবঢ়াব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। ক্ৰীড়া বিভাগৰ দায়িত্বত থকা মন্ত্ৰী শ্ৰী দৈমাৰীয়ে বৰপেটাৰ ৰামৰায় ষ্টেডিয়ামখনো পৰিদৰ্শন কৰে। অৰ্ধনিৰ্মিত ষ্টেডিয়ামখনক পূৰ্ণাংগ ৰূপ দিবলৈ মন্ত্ৰীগৰাকীক বৰপেটাৰ ক্ৰীড়া সংগঠনৰ প্ৰতিনিধিসকলে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে আজি হাউলিৰ ৰেচম পাম্প পৰিদৰ্শন কৰি অভাৱ অভিযোগৰ বুজ লয়। তেওঁ পাম্পখনক অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: অসম লোকসেৱা আয়োগে 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.apsc.nic.in-ৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীয়ে সাংগঠনিক প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। আজি শিলচৰ জিলা বিজেপিৰ কাৰ্যালয়ত দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁ সমাগত পৌৰ নিগমৰ নিৰ্বাচনত নাগৰিকৰ সমস্যাসমূহৰ স্থায়ী সমাধান আৰু উন্নয়নৰ পৰিকল্পনাক স্পষ্ট ৰূপ দিয়াই বিজেপিৰ মূল লক্ষ্য বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা পূৰ্বৰ 28ৰ পৰা 42লৈ বৃদ্ধি পাইছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি শিলচৰ পৌৰ নিগমৰ মুঠ ভোটাৰৰ সংখ্যা 2,70,772 জন। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আৰু গোৱালপাৰা মহাবিদ্যালয়ৰ সহযোগত বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ সুভাষ বৰ্মনে এইদৰে কয়।
1: আমি গোৱালপাৰা কলেজেও ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষ উপলক্ষে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু তাৰ অংশ হিচাপে ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা আছে, কুইজ আছে, লগতে আমি কিতাপৰো কাম কৰিছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত। আৰু ভূপেন হাজৰিকাৰ জীৱনক লৈ এটা 8 ছেপ্টেম্বৰৰ দিনা ইয়াত আলোচনা চক্ৰ হ'ব আৰু লগতে তেওঁৰ জীৱনৰ যিবিলাক গুৰুত্বপূৰ্ণ কাম কাজ এইবিলাকক মানে ফটোৰ জৰিয়তে আমি ল'ৰা ছোৱালী আৰু সমাজৰ কাৰণে হেৰি কৰিম। গতিকে ডক্টৰ ভূপেন হাজৰিকাক আমি যিমান সন্মান জনাওঁ সিমানেই কম, কাৰণ জাতিটোৰ কাৰণে তেখেতে যিমান বৰঙণি আগবঢ়াইছে, গোটেই জীৱন অসমীয়া মানুহ আৰু অসমক লৈ তেওঁ অসমৰ প্ৰতি যিটো জাতীয় ৰাৱত, অসমৰ যিটো প্ৰেম, গতিকে সেইটো আজি তৰুণ প্ৰজন্মৰ মাজত প্ৰাসংগিক কৰি তোলাটো, ল'ৰা ছোৱালীবিলাকক শতবৰ্ষৰ সময়ত অংশীদাৰ কৰাটো আমাৰ কৰ্তব্য।
0: গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত সুধাকণ্ঠক মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত সুধাকণ্ঠৰ স্মৃতিত বিশিষ্ট শিক্ষাবিদ তথা আবৃত্তিকাৰ ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে ৰচনা কৰা মৃত্যুজিনাৰ গান, এটা গান শেষ হ'ল শীৰ্ষক কবিতাটো আবৃত্তি কৰা হয়। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ বিষয়ববীয়া গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। গুৱাহাটী পৌৰ নিগমে আয়োজন কৰা স্বচ্ছ গুৱাহাটী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নৱগ্ৰহৰ নতুন নগৰ শিৱ মন্দিৰ সমিতিয়ে স্থানীয় বাসিন্দাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে স্বচ্ছ নৱগ্ৰহ বিষয়ক এখন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সমিতিয়ে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মসমূহ মানি চলা পৰিয়াল তথা ব্যক্তিসকলক শ্ৰেষ্ঠ স্বচ্ছ পৰিয়াল, শ্ৰেষ্ঠ চিকুণ পদূলিমুখ আৰু শ্ৰেষ্ঠ স্বচ্ছ সমাজসেৱক হিচাপে পুৰস্কৃত কৰা হ'ব। এই প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰীসকলক সমিতিয়ে অহা শিৱপূজাৰ ৰাজহুৱা অনুষ্ঠানত কৃতজ্ঞতা পত্ৰ প্ৰদান কৰাৰ লগতে সন্মানিত কৰিব বুলি সমিতিৰ কাৰ্যকৰী সভাপতি মুনীন কাকতি আৰু সম্পাদক হীৰেণ চক্ৰৱৰ্তী অৱগত কৰিছে। উল্লেখযোগ্য যে ঐতিহাসিক নৱগ্ৰহ মন্দিৰৰ গাতে লাগি থকা নৱগ্ৰহ নতুন নগৰ এলেকাৰ বাসিন্দাসকলে প্ৰতি দেওবাৰে শ্ৰমদানেৰে স্বচ্ছ অভিযান কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইতিমধ্যে স্থানীয় ৰাইজৰ স্বতঃস্ফূৰ্ত সহযোগিতাত অঞ্চলটোৰ পথৰ কাষৰ বেৰসমূহ পাতল বেঙুনীয়া ৰঙেৰে সৌন্দৰ্যবৰ্ধন কৰি তোলা হৈছে। আজি এই উপলক্ষে নৱগ্ৰহ নতুন নগৰ শিৱ মন্দিৰ প্ৰাংগণত স্বচ্ছতা বিষয়ক সজাগতামূলক সভা এখনি অনুষ্ঠিত হয়। শিৱ মন্দিৰৰ সন্মুখভাগত বৃক্ষৰোপণেৰে আৰম্ভ কৰা সভাখনত এখন স্বচ্ছ, সেউজ আৰু সুস্থ সবল নৱগ্ৰহ গঢ়ি তোলাৰ লক্ষ্যৰে সমিতিয়ে কাম কৰি যাব বুলি সংকল্প গ্ৰহণ কৰে। হাইলাকান্দি জিলাৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে শ্ৰীকিষাণ সাৰদা মহাবিদ্যালয়ত আজি উড়ান নামৰ বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসৰ উদ্যোগত শুভাৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলক উন্নত শৈক্ষিক সহায়, কেৰিয়াৰ গাইডেন্স আৰু বিশেষজ্ঞৰ পৰামৰ্শ প্ৰদান কৰা হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। মহিলাসকলক স্বাৱলম্বী হ'ব পৰাকৈ উপযুক্ত শিক্ষা প্ৰদান কৰাটোৱে প্ৰকৃত সবলীকৰণ বুলি শংকৰদেৱ কলাক্ষেত্ৰত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ মত প্ৰকাশ। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত উপৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ। ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ বৰপেটাৰ গণকুচিৰ হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন আৰু অসম লোকসেৱা আয়োগৰ 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা। আমাৰ ৰেডিঅ'ৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব। নমস্কাৰ।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে নিউজ অন এয়াৰ মোবাইল এপতো। এতিয়াৰ পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰাঞ্জল শৰ্মা, নিয়ন্ত্ৰণ কক্ষত টি এইচ থৈ থৈ চানু,

0: বিজয় কুমাৰ বৰ্মা, দৰ্শন কাশ্যপ আৰু মায়ামণি শৰ্মা। এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰৰ দায়িত্বত আছে ৰমেন কুমাৰ শৰ্মা আৰু শেখ আব্দুল্লা আহমেদ। ষ্টুডিঅ'ত মই মধুকৃষ্ণা বৰঠাকুৰ। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

সমশ্ৰোতালৈ প্ৰীতিয়ে সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। শ্ৰোতাসকল, চাহ বাগিচাত কাম কৰা লোকসকলে দীঘলীয়া সময় ধৰি শাৰীৰিক পৰিশ্ৰম কৰে বাগিচাসমূহত, সেয়ে শক্তি, পেশী, ৰক্ত, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু পানীৰ ভাৰসাম্য বজাই ৰাখিবলৈ সুষম আৰু পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তা তেওঁলোকৰ বাবে অতি প্ৰয়োজন। সেয়ে আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত ডাক্তৰ ৰীতা শৰ্মাই কি কয় শুনোৱা হওকচোন।

জীৱন ধাৰণৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰাথমিক প্ৰয়োজনীয় বস্তুটোৱে হ'ল খাদ্য। কথাতে কয় বোলে দেহা থাকিলেহে বেহা, অৰ্থাৎ সুস্বাস্থ্যৰ অধিকাৰী হ'ব নোৱাৰিলে এই সুন্দৰ সংসাৰৰ সুখ ভোগ কৰিব নোৱাৰি। সেয়ে আমি সকলোৱে আমাৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগে। তাৰ বাবে প্ৰয়োজন হয় পুষ্টিকৰ আহাৰ। এই পুষ্টিকৰ আহাৰ বুলিলে সুষম আহাৰকে বুজায়। ই শৰীৰ বৃদ্ধি, বিকাশ আৰু শৰীৰক শক্তি যোগোৱাৰ লগতে নিৰাপত্তাও দিয়ে। হৃদপিণ্ডৰ স্পন্দন, শৰীৰৰ উত্তাপ ৰক্ষণ আৰু মাংসপেশীৰ সংকোচন আদি শাৰীৰিক ক্ৰিয়াবোৰক খাদ্যই নিয়ন্ত্ৰণ কৰে। সেইকাৰণে খাদ্য সম্পৰ্কে সুস্থ জ্ঞান নাথাকিলে মানুহৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উন্নতি সম্ভৱ নহয়। শাৰীৰিক চাহিদা অনুসৰি সঠিক পৰিমাণৰ পুষ্টিকৰ উপাদান যোগান ধৰিব নোৱাৰিলে পুষ্টিহীনতাত ভুগিবলগীয়া হয়। পুষ্টিহীনতাই ৰোগ সংক্ৰমণৰ ঘাই কাৰণ। পুষ্টিহীনতাত ভোগা শিশুৱে অতিশয় পেটচলা, গ্ৰহণী আদি ৰোগত ভোগে। পুষ্টিহীনতাৰ বাবে সহজে ভাগৰ লগা, মুখত ঘাঁ হোৱা আদি নানা বেমাৰ হয়। সুষম আহাৰনো কি? যিবিলাক খাদ্যত কাৰ্বহাইড্ৰেট বা চেতসাৰ, প্ৰটিন বা মাংসসাৰ, ফেট বা স্নেহ পদাৰ্থ, খনিজ লৱণ, আঁহ আৰু খাদ্যপ্ৰাণ বা ভিটামিন সহজতে পাব পৰাকৈ সঠিক মাত্ৰাত থাকে, তেনেবিলাক খাদ্যকেই সুষম আহাৰ বোলে। ইয়াৰ উপৰিও আমাৰ আহাৰৰ আন এক উপাদান হ'ল পানী। এই পানীৰ পৰাই আমাৰ প্ৰয়োজনীয় ফ্লোৰাইড গ্ৰহণ কৰোঁ। আনহাতে বেলেগ বেলেগ বয়সৰ মানুহৰ বাবে বেলেগ বেলেগ পৰিমাণৰ খাদ্য আৱশ্যক হয়। শাৰীৰিক শ্ৰম বা শাৰীৰিক কাৰ্যৰ ভিন্নতাৰ বাবেও মানুহে ভিন্ন পৰিমাণৰ খাদ্য আৱশ্যক হয়। উদাহৰণস্বৰূপে কঠোৰ পৰিশ্ৰম কৰা এগৰাকী ব্যক্তিক একে বয়সৰ আন এগৰাকী চকীত বহি কাম কৰা ব্যক্তিতকৈ অধিক শক্তিৰ প্ৰয়োজন হয় আৰু তেওঁ কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি আদি বেছি পৰিমাণে খাব লাগে। সেইদৰে এগৰাকী গৰ্ভৱতী মহিলা বা কেঁচুৱাক গাখীৰ খোৱা মাতৃক সমবয়সৰ আৰু সমশ্ৰম কৰা মহিলাতকৈ বেছি পৰিমাণৰ খাদ্য লাগে। কিছুমান মানুহ অতি বেছি শকত বা কিছুমান অতি বেছি ক্ষীণ হয়। কিছুমান মানুহ সদায় পেট বেমাৰী হয় আৰু কিছুমানৰ কাৎচিতহে পেটৰ বেমাৰ হয়। ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ, উচ্চ ৰক্তচাপ, ষ্ট্ৰোক, হৃদপিণ্ডৰ অসুখ আৰু কলেষ্ট্ৰল বৃদ্ধি আদি সকলোবিলাকৰ কাৰণ হৈছে খাদ্যভ্যাস। খাদ্যই আমাক শক্তি যোগায় আৰু জীৱন থকালৈকে ন ন কোষৰ নিৰ্মাণ কৰি থাকে। আমাৰ শৰীৰৰ কাৰণে যিমানখিনি খাদ্যৰ প্ৰয়োজন সিমান পৰিমাণৰ খাদ্যহে খোৱা উচিত। প্ৰয়োজনতকৈ কম বা প্ৰয়োজনতকৈ বেছি খোৱা দুয়োবিধ মানুহেই পুষ্টিহীনতাত ভোগে। প্ৰয়োজনতকৈ বেছি খালে মানুহৰ ওজন বৃদ্ধি হয় আৰু মেদ বৃদ্ধি হৈ ডায়েবেটিছ, উচ্চ ৰক্তচাপ, ষ্ট্ৰোক আৰু হৃদপিণ্ডৰ অসুখ হ'ব পাৰে। কাৰ্বহাইড্ৰেট দুই প্ৰকাৰৰ, সৰল আৰু জটিল। চেনি সৰল কাৰ্বহাইড্ৰেট, ইয়াক কম পৰিমাণৰ খাব লাগে,

ভাত ৰুটি শাক পাচলি দাইল ফল মূল এইবোৰ জটিল কাৰ্বহাইড্ৰেট। এইবোৰৰ পৰাই শৰীৰে আটাইতকৈ বেছি শক্তি আহৰণ কৰে। প্ৰটিনে কোষ নিৰ্মাণ কৰে আৰু মেৰামতি কৰে। পেশী ছাল হিমগ্ল'বিন হৰম'ন আৰু হজমকাৰক এনজাইম তৈয়াৰ কৰাটো প্ৰটিন বা মাংসসাৰৰ কাম। প্ৰটিনৰ প্ৰধান উৎস হ'ল মাছ মাংস কণী বীনজাতীয় পাচলি বাদাম আৰু দুগ্ধজাতীয় খাদ্য। আমাৰ শৰীৰত প্ৰটিনৰ প্ৰয়োজন পূৰ্ণ কৰিবলৈ যিমান মাছ মাংস কণী গাখীৰৰ প্ৰয়োজন বেছিভাগ মানুহে লোভৰ বশৱৰ্তী হৈ তাতকৈ বহু বেছি পৰিমাণে খায় যি আমাৰ শৰীৰৰ উপকাৰৰ সলনি ক্ষতিহে কৰে। বহুতে ভাবে যে মাংস বেছি পৰিমাণে খালে শৰীৰ শক্তিশালী হয়। ই ভুল ধাৰণা। গাহৰি ছাগলী আদিৰ দৰে ৰেড মিট বেছিকৈ খালে মানুহৰ নানা ৰোগৰ সৃষ্টি হ'ব পাৰে। শৰীৰত চৰ্বিৰ প্ৰয়োজন অপৰিহাৰ্য। শৰীৰত শক্তিৰ অভাৱ ঘটিলে তাক পূৰাবলৈ অৰ্থাৎ প্ৰয়োজনৰ সময়ত জোৰা মাৰিবলৈ শৰীৰে চৰ্বিৰ সঞ্চয় কৰি ৰাখে। কিন্তু ন্যূনতম প্ৰয়োজনতকৈ বেছিকৈ চৰ্বি গ্ৰহণ কৰিলে সি নানা ধৰণৰ জটিল সমস্যাৰ সৃষ্টি কৰে। আহাৰত চৰ্বিৰ পৰিমাণ খুব কম হ'ব লাগে। তেল ঘি মাখন বেছিকৈ ভজা বস্তু খাব নালাগে। আৰু যে আঁহযুক্ত আহাৰো যে শৰীৰৰ বাবে অপৰিহাৰ্য এই কথা আৱিষ্কাৰ হোৱা বেছিদিন হোৱা নাই। আঁহযুক্ত আহাৰত যদিও কোনো পুষ্টি পোৱা নাযায় কিন্তু ই শৰীৰৰ বাবে ভাল। ফল মূলৰ চৰ্বত খোৱাতকৈ গোটা ফল মূল খাব লাগে। ফল মূলৰ জুচ বনালে শিঠাবোৰ ৰৈ যায় আৰু পেলাই দিয়া হয়। কিন্তু এই শিঠাবোৰেই হৈছে আঁহ। এই আঁহেই শৰীৰৰ আৱৰ্জনা নিষ্কাশন কৰাত আৰু ওজন সীমিত কৰি ৰখাত সহায় কৰি শৰীৰক পৰম উপকাৰ সাধে। এই আঁহযুক্ত খাদ্য পাবলৈ আমি খাব লাগিব প্ৰচুৰ পৰিমাণৰ শাক পাচলি ফল মূল ইত্যাদি। ভাত ৰুটি আৰু দাইলতো আঁহ পোৱা যায়। ইয়াৰ উপৰিও আমাৰ প্ৰয়োজন হয় পানী। পানীয়েই প্ৰাণীৰ প্ৰাণ। অৰ্থাৎ পানীৰ অবিহনে কোনো প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰে। সেয়ে পৰিষ্কাৰ পানী খাব লাগে। পানী ভালদৰে উতলাই ফিল্টাৰ কৰি খাব লাগে। কিয়নো খোৱা পানী বীজাণুমুক্ত হ'লেহে আমি বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব পাৰোঁ। পানীয়ে আহাৰ হজম কৰাত সহায় কৰে। আহাৰৰ পৰা আহৰণ কৰা পুষ্টিদায়ক উপাদানবোৰ পানীয়ে শৰীৰৰ সকলো অংশলৈ কঢ়িয়াই লৈ যায়। সেইবোৰ শোষণ কৰি ল'বলৈ পানীয়ে শৰীৰক সহায় কৰে। পানীয়ে আমাৰ শৰীৰৰ পৰা অলাগতিয়াল আৱৰ্জনাবোৰ মল মূত্ৰ হিচাপে বাহিৰ কৰি দিয়াত সহায় কৰে। প্ৰতিদিনে কমেও 3 লিটাৰ পানী খাব লাগে। শাক পাচলি আৰু ফল মূলৰ পৰাই আমি ভিটামিন আৰু খনিজ পদাৰ্থ আহৰণ কৰোঁ। এই ভিটামিন আৰু খনিজ লৱণ শাক পাচলি আৰু ফল মূলৰ বাকলিৰ গাতে বেছিকৈ লাগি থাকে। সেইকাৰণে ৰান্ধিবলৈ লোৱা পাচলিৰ বাকলি খুব পাতলকৈ গুচাব লাগে। যিবোৰ পাচলিৰ বাকলি নুগুচোৱাকৈ ৰান্ধিব পাৰি সেইবোৰ বাকলি নুগুচোৱাকৈ ৰন্ধাই ভাল। ৰন্ধাৰ ঠিক আগমুহূৰ্ততে শাক পাচলি ভালকৈ ধুই কাটিব লাগে। বাকলি গুচোৱাৰ পিছত খাদ্যবস্তু কেতিয়াও ধুব নালাগে। ধুলে বহুতো পুষ্টিকৰ উপাদান পানীৰ লগত মিহলি হৈ নষ্ট হয়। ভিটামিন ডি আৰু কেলছিয়াম আমাৰ শৰীৰৰ বাবে প্ৰয়োজন। কেলছিয়ামে হাড় শক্তিশালী কৰে। কেলছিয়াম শৰীৰত শোষণ হোৱাৰ বাবে সহায় কৰিবলৈ ভিটামিন ডিৰ প্ৰয়োজন হয়। লিভাৰ গাখীৰজাত সামগ্ৰী কণীৰ কুহুম কড লিভাৰ অইল আদি ভিটামিন ডিৰ ভাল উৎস। তদুপৰি সূৰ্যৰ তাপৰ পৰা ভিটামিন ডি আহৰণ কৰিব পাৰি। সেইদৰে ছডিয়াম আৰু পটেছিয়াম আদি খুবেই প্ৰয়োজনীয় উপাদান। ছডিয়াম আমি নিমখৰ ৰূপত পাওঁ কিন্তু অধিক ছডিয়াম গ্ৰহণ কৰা উচিত নহয়। নিমখ বেছিকৈ খালে উচ্চ ৰক্তচাপ বা হাৰ্ট এটেকৰ সম্ভাৱনা থাকে। আনহাতে পটেছিয়ামে অতিৰিক্ত ছডিয়ামক দেহৰ পৰা ওলাই যোৱাত বৃক্ক সহায় কৰে। পটেছিয়ামৰ পৰিমাণ বঢ়াবলৈ বেছিকৈ ফল মূল আৰু শাক পাচলি খাব লাগে। সেইদৰে ভিটামিন B12 ফলেট লাইকোপিন মনো আনচেচুৰেটেড চৰ্বি নিয়াচিন আদি শাক পাচলি ফল মূল মাহজাতীয় শস্য মুৰ্গীৰ মাংস গাখীৰ আদিৰ পৰা পোৱা যায়। আইৰণ আৰু ভিটামিন চি আমাৰ শৰীৰৰ বাবে প্ৰয়োজন। আইৰণে তেজত হিমগ্ল'বিনৰ পৰিমাণ বঢ়োৱাত সহায় কৰে। ই ৰক্তহীনতাৰ পৰা শৰীৰক ৰক্ষা কৰে আৰু হাওঁফাওঁৰ পৰা মাংসপেশীলৈ অক্সিজেন কঢ়িয়াই নিয়াত সহায় কৰে। সেউজীয়া শাক পাচলি মাংস মাছ আদিত আইৰণ সৰহকৈ থাকে। আইৰণ শৰীৰে ভালকৈ শোষণ কৰিবলৈ ভিটামিন চিৰ প্ৰয়োজন হয় যি আমি মধুৰি টেঙাজাতীয় ফল আমলখি নেমু কেঁচা জলকীয়া গজালি ওলোৱা বুট মাহত পাওঁ।
খাদ্য কেৱল

0: পুষ্টিকৰ হ'লেই নহ'ব, ইয়াক কেনেকৈ ৰন্ধা বা পৰিৱেশন কৰা হৈছে সেই কথাটো মন দিব লাগিব। পাকঘৰ সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে। ইয়াৰ উপৰি খাদ্য খাওঁতে ভালদৰে হাত ধুই খাব লাগে। গেলা পচা বা বেছি বাহী বস্তু খাব নালাগে। খাদ্যবস্তু বনাই ভালদৰে ঢাকি থ'ব লাগে। সদৌশেষত এইখিনি কথাই ক'ব খুজিছোঁ যে পুষ্টিকৰ খাদ্য খোৱাৰ উপৰিও সুস্বাস্থ্য কৰি ৰাখিবলৈ ধপাত, মদ আদি নিচাযুক্ত দ্ৰব্য বৰ্জন কৰিব লাগে আৰু প্ৰতিদিনে কিছু শাৰীৰিক কচৰত বা কমেও আধা ঘণ্টা খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে।
1: শ্ৰোতাসকলে, ইমান পৰে পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তা এই সন্দৰ্ভত ডাক্তৰ ৰীতা শৰ্মাই আগবঢ়োৱা বিষয়টি শুনিলে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক কালীপ্ৰসাদ ৰেড্ডি আৰু সংগীসকলে পৰিৱেশন কৰা এটি ঝুমৰ।

শ্ৰোতাসকলে ইমান পৰে কালীপ্ৰসাদ ৰেড্ডি আৰু সংগীসকলে পৰিৱেশন কৰা ঝুমৰ শুনিলে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক শংকৰ কিষাণ আৰু সংগীসকলে পৰিৱেশন কৰা এটি ঝুমৰ।

0: শ্ৰোতাসকলে ইমান পৰে শংকৰ কিষাণ আৰু সংগীসকলে পৰিৱেশন কৰা ঝুমৰ শুনিলে।
1: ডেংগু এবিধ ভাইৰাছজনিত মাৰাত্মক ৰোগ। এই ভাইৰাছবিধ এডিছ ইজিপ্টি নামৰ মহবিধৰ দ্বাৰা বিয়পে। এই মহে জমা হৈ থকা পৰিষ্কাৰ পানীত কণী পাৰে। সাধাৰণতে ইহঁতে পানীৰ ড্ৰাম, ৰেফ্ৰিজাৰেটৰৰ তলৰ পানী, কুলাৰৰ পানী, ফুলদানি, ফুলৰ টাব, লেট্ৰিনৰ চিষ্টাৰ্ণ, পুৰণা টায়াৰ, পেলনীয়া পাত্ৰ, নাৰিকলৰ খোলা আদিৰ ভিতৰত পানী জমা হৈ থাকিলে কণী পাৰে। সেয়েহে পানীৰ ড্ৰাম বা পাত্ৰ সদায় ঢাকি ৰখাৰ লগতে ফুলদানি, ফুলৰ টাব, চিষ্টাৰ্ণ, কুলাৰ আদিৰ পানী সপ্তাহত কমেও এবাৰ সলনি কৰিব লাগে। একেদৰে পেলনীয়া পাত্ৰ, নাৰিকলৰ খোলা আদি ঘৰৰ পৰা আঁতৰত পুতি পেলোৱাৰ ব্যৱস্থা কৰিব লাগে। পুৰণি টায়াৰ আদিত বৰষুণৰ পানী জমা নহবলৈ চালিৰ তলত ৰাখিব লাগে। এইবিধ মহ সাধাৰণতে ঘৰৰ ভিতৰত অন্ধকাৰ চুক ওলমাই ৰখা বস্তু যেনে কাপোৰ, ছাতি আদিত জিৰণি লয়। ডেংগু ৰোগক চিনাক্ত কৰিব পৰা লক্ষণসমূহ হ'ল অতিপাত জ্বৰ, গাঁঠিৰ বিষ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, চকুৰ পিছফালৰ বিষ, শৰীৰত ঘামচিৰ দৰে দেখা দিয়া ইত্যাদি। এই মহে দিনত কামোৰে, সেয়েহে দিনত শুওঁতে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। ডেংগু ৰোগৰ লক্ষণৰ ওপৰত ভিত্তি কৰিহে চিকিৎসা প্ৰদান কৰা হয়। সেয়েহে চিকিৎসকৰ বিনা অনুমতিত কোনো ধৰণৰ ঔষধ খাব নালাগে। তৰলজাতীয় পদাৰ্থ যেনে চৰবত, ORS, দালিৰ পানী আদিবোৰ যথেষ্ট পৰিমাণে খাব লাগে। দীঘল হাতৰ চোলা, পেণ্ট ইত্যাদি পিন্ধি দেহটোক মহে কামুৰিব নোৱাৰাকৈ ঢাকি ৰাখিব লাগে। সন্ধিয়া সময়ত নিতৌ ঘৰৰ ভিতৰত ধোঁৱা দিব লাগে, তেতিয়াহে মহৰ পৰা আঁতৰি থাকিব পাৰি।
0: শ্ৰোতাসকল, আজিলৈ আমাৰ সময় হ'লহি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে চাহগছৰ মাজে মাজে অনুষ্ঠানত একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

প্ৰথমে জনাইছোঁ আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসমূহৰ বিষয়ে। আজি সন্ধিয়া 7:20 পৰা 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ অইল ইণ্ডিয়া একাদশ আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ

প্ৰথমে জনাইছোঁ আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসমূহৰ বিষয়ে। আজি সন্ধিয়া 7:20 পৰা 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ অইল ইণ্ডিয়া একাদশ আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ মাজত হ'বলগা চূড়ান্ত খেলৰ চলন্ত বিৱৰণী শুনিবলৈ পাব। বিৱৰণী আগবঢ়াব জিতেন শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। আজি সন্ধিয়া 7:20 পৰা নিশা 9:30 জীৱন আলীৰ যুগলবন্দী। এই মাহৰ অতিথি মঞ্জু বৰা আৰু দিলীপ বৰা। তেখেতসকলৰ সৈতে কথা বতৰাত ভাগ ল'ব সীমান্ত বাৰ্মা আৰু জিন্তিৰাণী ডেকাই, অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনত কৃষি বনীকৰণৰ ভূমিকা, এই বিষয়ক এটি আলোচনা ভাগ ল'ব ডক্টৰ কুসুম কুমাৰ ডেকা আৰু কাবেৰী মহন্তই। আধৰিব কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিছে উৎপল বৰাই। 6:40 গোলাপ শইকীয়াৰ কণ্ঠত বৰগীত শুনিবলৈ পাব। 7:00 ঘনশ্যাম দাসৰ কথিকা অসমীয়া জনজীৱনত বাহ। নিশা 9:00 অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত।

এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত কুলবৰুৱাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ উৎপল দত্তৰ। নিশা 9:30 বজাত কামাখ্যা সভাপণ্ডিত ৰচিত নাটক এক প্ৰহৰৰ খেলা, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত মানস বৰাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। বিয়লি 5:25 বজাত গয়া শ্ৰোতাৰ অনুষ্ঠানত অৰুৰা অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানত গ্ৰামসেৱক ভূপেশ বৰ্মনৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ কৰিছে কংকিতা ভৰদ্বাজে, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত, এই বিষয়ক এটি আলোচনাত ভাগ ল'ব ডক্টৰ বংশীধৰ কলিতা আৰু মৌচম হাজৰিকাই। আগ ধৰিছে মেলডি পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত বিষ আৰু স্নায়ুৰোগৰ আয়ুৰ্বেদিক চিকিৎসা, এই বিষয়ে ডক্টৰ দীপক শৰ্মাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বৰ্মাৰ। কাইলৈ পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানৰ শিল্পী জয়ন্ত হাজৰিকা, মালবিকা বৰা, মিহিৰ বৰদলৈ, তৰুলতা দেৱী আৰু আৰিফুল হক। 9:15 বজাত জিলাৰ নেহৰু, 9:20 বজাত চিত্ৰগীত, 10:00 বজাত হাতে মাতে সুৰৰ আবেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। দিনৰ 11:05 বজাত পৰাগ মালা লাইভ, 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে অনুষ্ঠানটি আগবঢ়াব ঝৰণা ভৰালীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 বজাত গীত আৰু গজল, 12:30 বজাত সুৰৰ কৰণি। বিয়লি 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱমমানৰ বাবে ইংৰাজী ব্যাকৰণৰ পাঠত নটিচ ৰাইটিং আৰু ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে যুগুতাই আগবঢ়াব সপোন দৌৰাই। সন্ধিয়া 7:20 মিনিটত আকৌ শুনো হওক। 7:35 মিনিটত পূবালীৰ সুৰ অনুষ্ঠানত অসীময় ইংটি আৰু সংগীতবৃন্দৰ কণ্ঠত কাৰ্বি গীত শুনিবলৈ পাব। নিশা 9:00 বজাত চিত্ৰগীত। আমাৰ কেন্দ্ৰৰ মহাবাহু যোগে আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে এটি বৃন্দগান, গীতৰ ৰচনা নিৰ্মল প্ৰভা বৰদলৈৰ।

0: বৃন্দগান্তি শুনিলে। গীতৰ কথা আছিল নিৰ্মল প্ৰভা বৰদলৈৰ। এই আকাশবাণী গুৱাহাটীৰ মহাপহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত অংশ লৈ উপৰাষ্ট্ৰপতিৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিৰ প্ৰশংসা, মহিলাসকলক স্বাৱলম্বী হ'ব পৰাকৈ উপযুক্ত শিক্ষা প্ৰদান কৰাটোৱেই প্ৰকৃত সবলীকৰণ বুলি শংকৰদেৱ কলাক্ষেত্ৰত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ মত প্ৰকাশ, বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযানত 9 জন অবৈধ বাংলাদেশীক আটক, আৰু অসম লোকসেৱা আয়োগৰ 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা। এতিয়া শুনক বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি বিয়লি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অনুপ বৰ্মনে উদ্বোধনী ভাষণ দিয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি সম্ভাষণ জনোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত ডিগ্ৰী আৰু

0: ডিপ্ল'মা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক শপতবাক্য পাঠ কৰোৱায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে উপৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত চি পি ৰাধাকৃষ্ণনৰ এয়া প্ৰথম অসম ভ্ৰমণ বুলি উল্লেখ কৰে। তেওঁ কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যত মাত্ৰ 3খন চিকিৎসা মহাবিদ্যালয় আছিল আৰু সম্প্ৰতি এই সংখ্যা 14লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ 9খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বিম থেৰাপী ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে স্বাস্থ্যখণ্ডত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচামুক্ত অসম গঢ়াৰ বাবে সকলোকে শপতবাক্য পাঠ কৰোৱায়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক ডিগ্ৰী আৰু ডিপ্ল'মাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। ইয়াৰ আগেয়ে আজি দিনৰ ভাগত উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে সম্প্ৰতি মহিলাৰ অধিকাৰক প্ৰাধান্য দিয়াৰ ঐতিহাসিক ৰূপান্তৰ হৈছে। শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীক কেৰিয়াৰৰ বাবে সাজু কৰি তোলাৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ উপযোগীকৈ সাজু কৰি তুলিব লাগে বুলি শ্ৰীৰাধাকৃষ্ণনে মত প্ৰকাশ কৰে। গীতানগৰ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি, পৰিৱেশ সম্পৰ্কীয় পদক্ষেপ, সাক্ষৰতা, স্বাস্থ্য সজাগতাকে ধৰি বিভিন্ন দিশত সামূহিক অংশগ্ৰহণৰ জৰিয়তে কাম কৰাক লৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে। তেওঁ অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি উল্লেখ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ লগতে ভাষা সাহিত্য সংস্কৃতিলৈ অৱদান আৰু লাচিত বৰফুকনৰ বীৰত্বৰ কথাও সোঁৱৰণ কৰে। তদুপৰি অসমৰ চাহৰ বিষয়েও তেওঁ প্ৰশংসাসূচক মন্তব্য কৰে। তেওঁ বিগত কেইবছৰমানত অসমৰ দ্ৰুত বিকাশ হৈছে বুলিও উল্লেখ কৰে।
1: Infrastructure creates possibilities, but it is the quality of the teaching that is what only teachers and professors can shape the student in the right way. Learning, research and character building within those spaces that ultimately creates excellence. The real excellence is the efficiency of the students, the efficiency of the degree holders who are coming out of the institution. Assam today is witnessing remarkable phase of progress and transformation under the leadership of our Chief Minister Dr. Himanta Biswa Sarma ji. In the last 5 years, Assam has been the fastest growing state economy, with its economy expanding by 45%.
0: এই অনুষ্ঠানত মুখ্যমন্ত্রী ডক্টৰ শর্মাই অসমৰ উন্নয়নৰ বিভিন্ন দিশ আলোকপাত কৰে। তেওঁ গীতানগৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ষ্টাৰ্টআপ আৰু উদ্যমিতাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিবলৈ আহ্বান জনায়।
2: আমাৰ মহাবিদ্যালয়সমূহত আমি বিদ্যায়তনিক শিক্ষাৰ লগতে ষ্টাৰ্টআপ আৰু এণ্টাৰপ্ৰেনিয়াৰশ্বিপ, এই দুয়োটা সংস্কৃতি নিৰ্মাণৰ ওপৰত গুৰুত্ব দিব লাগিব। ৰাজ্য চৰকাৰে কিছুদিন আগতে আমি অসমত ষ্টাৰ্টআপ আৰু ইনোভেশ্যন বিভাগ নামে এটা বিভাগ সৃষ্টি কৰি ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত ষ্টাৰ্টআপ আৰু উদ্যমিতাৰ সংস্কৃতি বৃদ্ধি কৰিবলৈ আমি চেষ্টা কৰিছো। মই বিশ্বাস কৰোঁ যে গীতানগৰ মহাবিদ্যালয়ো তেওঁলোকৰ বিদ্যায়তনিক পৰিৱেশৰ মাজত যুৱক যুৱতীসকলক আত্মনিৰ্ভৰ হবলৈ ষ্টাৰ্টআপ আৰু এণ্টাৰপ্ৰেনিয়াৰশ্বিপৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ প্ৰচেষ্টা কৰিব।
0: ইয়াৰ আগেয়ে উপৰাষ্ট্ৰপতিগৰাকী দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰত উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ স্বচ্ছধাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত আইএনএ সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দয়িপল মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে।

0: বছৰজোৰা উদযাপন কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত কাৰ্যসূচীৰ পৰহিলৈ অৰ্থাৎ 8 ছেপ্টেম্বৰত সামৰণি পৰিব। এই উপলক্ষে কালি মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সৌধ অসম ভিত্তিৰ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি কলকাতাৰ অসম ভৱনত শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পৰহিলৈ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰীৰ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুদাগন্ধলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডক্টৰ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে 9 জন অবৈধ বাংলাদেশীক আটক কৰিছে। বিশ্বনাথ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদে আজি সংবাদমেলযোগে এই কথা সদৰি কৰে। শেহতীয়াকৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা দিয়াৰ পৰিপ্ৰেক্ষিতত যোৱা নিশাৰ পৰা আজি দুপৰীয়া পৰ্যন্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত আৰক্ষীৰ দলে কেইবাটাও স্থানত অভিযান চলাইছিল। অভিযানকালত আটক কৰা 9 জন লোকৰ ভিতৰত 7 গৰাকী মহিলা আৰু 2 জন পুৰুষ। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি এই লোকসকলে দীৰ্ঘদিন ধৰি বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত বসবাস কৰি আছিল। অসম লোকসেৱা আয়োগে 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.apsc.nic.in-ৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সমস্যাৰ বুজ লয়। জনপ্ৰতিনিধিগৰাকীয়ে লক্ষীপথাৰ অঞ্চলৰ বাট পথসমূহ পৰিদৰ্শন কৰি জনসাধাৰণৰ যাতায়াত ব্যৱস্থা অধিক সুচল আৰু উন্নত কৰাৰ লক্ষ্যৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে বিধানসভা সমষ্টিটোৰ কেইবাখনো বিদ্যালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি সাংসদগৰাকীয়ে আন্তঃগাঁথনি বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশ আৰু স্বাস্থ্যসেৱাৰ বিভিন্ন দিশৰ বুজ লয়। ইয়াৰ পাছতে সাংসদগৰাকীয়ে গাই নদী আৰু বালিচৰী নৈৰ খহনীয়া পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিয়াৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ সুৰক্ষা সন্দৰ্ভতো আলোচনা কৰে। পৰিদৰ্শনকালত সাংসদগৰাকীৰ সৈতে চি চি বৰগাঁৱৰ সমষ্টিৰ বিধায়ক জীৱন গগৈ আৰু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি শিৱসাগৰৰ দীঘমুখ মহাবিদ্যালয়ত প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত হৰেণ ভূঞাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিক্ষা আৰু সমাজলৈ হৰেণ বুঢ়াই আগবঢ়োৱা অৱদানৰ কথা সোঁৱৰি তেওঁৰ আদৰ্শ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰে। যুৱ সমাজক কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু দক্ষতাৰে দেশ নিৰ্মাণত অংশগ্ৰহণৰ আহ্বান জনাই তেওঁ ছাত্ৰ ছাত্ৰীসকলক চাকৰিমুখী হোৱাৰ পৰিৱৰ্তে উদ্যোগী হৈ চাকৰি সৃষ্টিৰ দিশত আগবাঢ়িবলৈ আহ্বান জনায়। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ যোগেন মহানকে ধৰি শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত অংশ লৈ উপৰাষ্ট্ৰপতিৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিৰ প্ৰশংসা। মহিলাসকলক স্বাৱলম্বী হ'ব পৰাকৈ উপযুক্ত শিক্ষা প্ৰদান কৰাটোৱে প্ৰকৃত সৱলীকৰণ বুলি শংকৰদেৱ কলাক্ষেত্ৰত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ মত প্ৰকাশ। বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযানত 9 জন অবৈধ বাংলাদেশীক আটক আৰু অসম লোকসেৱা আয়োগৰ 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব। নমস্কাৰ।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান সমান্তৰালভাৱে শুনি আছে নিউজ অন এয়াৰ মোবাইল এপতো। আমাৰ পাছৰ অনুষ্ঠান খন্তেক পাছতেই শুনিবলৈ পাব।
2: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
3: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
2: এতিয়ালৈ এই যোজনাত 9,50,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
5: নমস্কাৰ। কৃষি জগত অনুষ্ঠানত আজি আমি কথা পাতিবলৈ লৈছোঁ জলবায়ু পৰিৱৰ্তনত

0: বনানীকৰণৰ ভূমিকা সম্পৰ্কে এই সম্পৰ্কে কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছো উদ্যান শস্য গৱেষণা কেন্দ্ৰ কাহিকুচিৰ প্ৰধান বিজ্ঞানী ডক্টৰ কুসুম কুমাৰ ডেকা,
1: নমস্কাৰ,
0: আৰু জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ কাবেৰী মহন্ত,
2: নমস্কাৰ
0: নমস্কাৰ। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। কৃষি বনানীকৰণ যদিও শব্দটো নতুন, কিন্তু অসমত পৰম্পৰাগতভাৱে এই কৃষি বনানীকৰণ চলি আহিছে।
2: হয়,
0: কৃষি বনানীকৰণ মানে কি? আমাৰ বহুতে এই অৰ্থটো, শব্দটো যিহেতু নতুন,
2: হয়,
0: বুজি নাপায় যে কৃষি বনানীকৰণ মানে কি আৰু ইয়াৰ মূল বৈশিষ্ট্যসমূহ কি কি।
2: হয়, কৃষি বনানীকৰণ বুলি ক'লে আমি এনে বহনক্ষম ভূমি ব্যৱহাৰ প্ৰণালীৰ কথা বুজোঁ য'ত একেখন পথাৰতে বা মাটিতে কৃষি শস্য বা ঘাঁহ বনৰ লগে লগে গছ গছনি আৰু জোপোহাজাতীয় উদ্ভিদ ইচ্ছাকৃতভাৱে ৰোপণ বা সংৰক্ষণ কৰা হয়।
0: হয়,
2: এই পদ্ধতিয়ে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ লগতে কৃষকসকলক কাঠ, ফল মূল আৰু শস্যৰ জৰিয়তে অতিৰিক্ত আয় আৰু সুৰক্ষা প্ৰদান কৰে। কৃষি বনানীকৰণৰ মূল বৈশিষ্ট্য বুলি ক'বলৈ গ'লে প্ৰধানকৈ আমি একেডৰা মাটিতে শস্য আৰু গছৰ সহাৱস্থান কৰাটোকে দেখোঁ। তাৰোপৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে, জৈৱ বৈচিত্ৰতা সংৰক্ষণ কৰে, মাটিৰ ভূমিক্ষয় নিবাৰণত যথেষ্ট অৰিহণা যোগায় আৰু লগতে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। তাৰোপৰি দীৰ্ঘম্যাদী কাঠ আৰু শস্যম্যাদী শস্যৰ দ্বাৰা অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰা দেখা যায়।
0: হয়, বৰ্তমানৰ পৰিৱৰ্তিত জলবায়ু তথা সংকুচিত বনাঞ্চলৰ পৰিপ্ৰেক্ষিতত কৃষি বনানীকৰণৰ ভূমিকা কি, ডক্টৰ কুসুম কুমাৰ ডেকা?
1: হয়, আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ভিতৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ বনাঞ্চলৰ ক্ষেত্ৰত যথেষ্ট চহকী। কিন্তু বৰ্তমান এটা গ্ল'বেল ফৰেষ্ট ৱাচ নামৰ এটা সংস্থাই দিয়া এটা প্ৰতিবেদন অনুসৰি 2001 চনৰ পৰা 2025 চনৰ ভিতৰত আমাৰ প্ৰায় 3.6 লাখ হেক্টৰ বনাঞ্চল আমাৰ কমি গৈছে। এইটো এটা যথেষ্টখিনি আমাৰ কমি গৈছে। আৰু কিন্তু বৰ্তমান আমাৰ যিটো ভৌগোলিক যিটো আমাৰ মাটিকালি আছে অসমৰ, কিন্তু তাৰে প্ৰায় 34% অঞ্চল আমাৰ এতিয়াও বনাঞ্চলে আৱৰি আছে। যথেষ্টখিনি আমাৰ এতিয়াও আছে, কিন্তু যিটো দ্ৰুতগতিত যিটো বৰ্ধিত জনসংখ্যাৰ ফলত এতিয়াও বনাঞ্চলসমূহত তীব্ৰ হেঁচাৰ এটা হেৰি হৈ আছে, মানে প্ৰয়োগ হৈ আছে বনাঞ্চলসমূহৰ ওপৰত। কাৰণ আমাৰ যিটো গ্ৰাম্য অঞ্চলৰ মুঠ জনসংখ্যাৰ যিখিনি বনাঞ্চলৰ ওচৰে পাঁজৰে থকা মানে লোক, তেওঁলোকৰ প্ৰায় 40% লোকেই তেওঁলোকে এই তেওঁলোকৰ নিজৰ জীৱিকা উপাৰ্জনৰ যিবিলাক সামগ্ৰী, যেনে ধৰক খৰি, কাঠ, বাঁহ বেত, ঔষধি গছ, খাদ্য সামগ্ৰী যেনে ফল মূল, বনৰীয়া শাক পাচলি, আলু তথা শিপাজাতীয় শস্য, কাঠফুলা, মৈ ইত্যাদি অহৰহ বনাঞ্চলৰ পৰা তেওঁলোকে সংগ্ৰহ কৰি অহাৰ ফলত বহু মানে বহুমূলীয়া আমাৰ প্ৰজাতি প্ৰায় বিলুপ্তিৰ পথলৈ গৈ আছে। আৰু বিশেষকৈ ইয়াৰ প্ৰভাৱ আমাৰ বিশেষকৈ দুখন ডাঙৰ জিলা, বিশেষকৈ কাৰ্বি আংলং আৰু ডিমাহাচত ইয়াৰ প্ৰভাৱ বেছিকৈ পৰা দেখা গৈছে। তেওঁলোকৰ এই যিটো বনাঞ্চলৰ যিটো প্ৰায় 3.6 লাখৰ প্ৰায় 60% তেওঁলোকৰ 25 বছৰত হ্ৰাস হৈছে। গতিকে এই বস্তুটো
0: মানে তেওঁলোকে সেই বনাঞ্চলক কেন্দ্ৰ কৰিয়ে
1: জীয়াই আছে তাৰমানে সেই মানুহখিনিয়ে, বিশেষকৈ আমাৰ যিখিনি জনজাতীয় লোক বা আদিবাসী লোক বা আমাৰ যিখিনি যিটো আমাৰ বনাঞ্চলৰ ওচৰে পাঁজৰে থকা যিখিনি কমিউনিটিজ আছে, তেওঁলোকে জীৱিকা যিটো তেওঁলোকৰ লাইভলিহুড বা জীৱিকা নিৰ্বাহৰ কাৰণে তেওঁলোকে বিশেষকৈ ওচৰৰ বনাঞ্চলখনকে তেওঁলোকে চ'ৰ্চ হিচাপে তেওঁলোকে লৈ লয়।
2: আৰু তাৰোপৰি মানে তেওঁলোকে ঝুম খেতিও কৰে নহয়, ঝুম খেতিৰ কাৰণেও আমাৰ মাটি বহু মোকলাই লয়, মাটিৰ উৰ্বৰতা হ্ৰাস হৈছে আৰু তাৰোপৰি ভূমিক্ষয়ো হৈছে তেওঁলোকৰ,
0: গছ গছনিও
2: কাটি কৰাৰ কাৰণে ভূমিক্ষয় হয়।
1: ইয়াৰ ফলত আমাৰ কিছুমান ধৰক আপুৰুগীয়া কিছুমান যেনেকৈ গছ গছনি, যেনেকৈ আপোনাৰ ধৰক যিটো অগৰ আগতে আমাৰ আছিলে যথেষ্ট আমাৰ বনাঞ্চলবিলাকত আছিলে, সেইবিলাক নোহোৱা হৈ গৈছে, মানে আমি নতুনকৈ খেতি কৰিবলগীয়া হৈছে। তাৰপিছত হলং যিটো আছে গছ সেইটো নাইকিয়া হৈ গৈছে। তাৰপিছতে আমাৰ হেৰি বেটিবাহ বুলি এটা আছিলে আমাৰ যিটো, সেইটো এটা নাইকিয়া হৈ গৈছে। কপৌজাতীয় ফুলবিলাক আমাৰ লাহে লাহে কমি গৈ আছে ফৰেষ্টৰ পৰা আমি আহৰণ কৰাৰ ফলত। গতিকে আমি এই ধৰণৰ বস্তুবিলাক যিটো আৰু এটা এইটো ইতিমধ্যে ক'লে তেখেতে যে আমাৰ ডক্টৰ মহন্ত মাদামে ইতিমধ্যে ক'লে যে আমাৰ ঝুম খেতিৰ ফলত আমাৰ ঝুম চাইকেলটো চুটি হৈ গৈ আছে,
2: চুটি হৈ গৈ আছে।
1: আগতে ধৰক এটা যদি জেগাত আমি 10 বছৰ বা মূৰত কৰিছিলে, কিন্তু এতিয়া 3-4 বছৰতে আকৌ সেই জেগাটোলৈ যাবলগীয়া হৈছে, যিটোৰ কাৰণে মাটিৰ উৰ্বৰতা শক্তিটো কমি গৈ আছে আৰু যিটো খহনীয়াটো মানে এটা
2: পাই গৈছে, এঠাইৰ পৰা আকৌ আন ঠাইলৈ গুচি যায় যে একেটা ধৰণে আকৌ তাত মাটি চাহ কৰে, হেৰি কৰে, সেইকাৰণে
3: ভূমিক্ষয়টো হয়।

0: বেছি হয়
1: হয়
0: আৰু
1: খালো পা খালো বিক্ৰী কৰে
0: হয় টেৰেচ হিচাপত তেতিয়া কৰে কিন্তু তেওঁলোকে টেৰেচ চিষ্টেমটো ফলো নকৰে যাৰ ফলত মাটি খহনীয়াটোৱে বেছি হৈ যায় এইটো যিহেতু ভূমি আমাৰ যিটো জুম চাইকেলটো ছুটি হোৱাৰ ফলত আৰু এটা হৈছে কি আমাৰ যিটো যিহেতু জনসংখ্যা বৃদ্ধিৰ লগে লগে এগ্ৰিকালচাৰ লেণ্ড যিটো আমাৰ কৃষিভূমিটো কমি গৈছে যোৱাৰ ফলত সেই কৃষিভূমিবিলাক মানে ফৰেষ্টৰ পিনে গৈ আছে সোমাই যোৱাৰ ফলত কি হৈছে আমাৰ যিবিলাক নেকি তাত থকা জীৱ জন্তু সিহঁতৰ জেগাবিলাক কমি গৈছে ফলত আমাৰ মানুহ আৰু জন্তুৰ মাজৰ যিটো কনফ্লিক্ট যিটো সংঘাতটো আমাৰ লাহে লাহে বাঢ়ি গৈছে তাৰ কিছুমান উদাহৰণ এতিয়া আছে হাতী মানুহৰ যিটো সংঘাত আমাৰ সেইটো ক্ৰমান্বয়ে বাঢ়ি গৈছে কাৰণ তেওঁলোকৰ জেগাবিলাক আমি কৃষিভূমিলৈকে আমাৰ পৰিৱৰ্তিত হোৱাৰ ফলত সমানে সমানে বাঢ়িছে অসমত
2: কেৰ্কেটুৱা তামোল খেতিত কেৰ্কেটুৱা নাৰিকলত কেৰ্কেটুৱা উপদ্ৰৱ বেছি হৈছে দিনে দিনে
1: এতিয়া অসমত কি কি প্ৰকাৰৰ কৃষি বনানীকৰণ পৰম্পৰাগতভাৱে প্ৰচলিত আছে
2: তাৰপৰা আমি চবৰে চকুত লগাকৈ আছে আমাৰ তামোল পাণৰ খেতিৰ লগত শাক পাচলি বা ফল মূলৰ সংমিশ্ৰণ আৰু জালুকো কৰে তামোলৰ গছত জালুক দিয়া হয় নাৰিকলৰ গছতো দিয়ে কিছুমানে আৰু তাৰোপৰি কেচেৰু সোম গছৰ তলত আকৌ এৰি মুগা পোহে ৰেচম শিল্প তাৰপিছত চাহ বাগিচাত চাহ দিবৰ কাৰণে সাধাৰণতে মদাৰ পলাহ নিম বা অন্য বহুমূলীয়া কাঠৰ গছো ৰোপণ কৰে তাৰোপৰি আমাৰ ঘৰৰ বাৰী বাৰীখনটো আমাৰ মানে এইটো এটা পুৰণা প্ৰচলিত
0: পৰম্পৰাগত এটা আমাৰ চলি আছে এগ্ৰোফৰেষ্ট্ৰী বাই ডিফল্ট মানে আমাৰ কৃষি বনানীকৰণ
2: মানুহ ক'ব নোৱাৰাকেই জন্ম জন্মান্তৰৰ পৰা কৰি আহিছে কিন্তু মানে তাৰ নামটো নাছিলে তেনেকৈ বাঁহ তামোল ফল মূলৰ গছ কৰাৰ উপৰিও তাত মানে ধৰক পুখুৰীও থাকে তাত হাঁহ কুকুৰাও পোহে তেনেকুৱা আৰু সেইটো এটা পদ্ধতি
0: যিটো একুৱা হৰ্টি ফৰেষ্ট্ৰী যিটো আমাৰ হয় সেইটো কোৱা হয়
2: আৰু কাঠনিৰ লগত সাধাৰণতে মৎস্য পালন হাঁহ কুকুৰা পালন গো পালন মৌ পালন আদিও হয় কাৰণ কৃষি বনানীকৰণৰ মাজত যদি আমাৰ মৌ পালন কৰা হয় খুব উৎকৃষ্ট মানৰ মৌ পোৱা যায় কাৰণ যিখিনি আমাৰ ওখ গছবিলাকত যিটো ৰেণু হয় পৰাগ ৰেণু সেইটো মানে খুব বেছি মানে মৌৰ কাৰণে মানে উৎকৃষ্ট হয় তাৰোপৰি কাঠনিৰ লগত বহুত ৰকমৰ খেতিৰ প্ৰণালী মানে ধৰক এই নাৰিকলৰ লগত
0: নাৰিকলৰ মাজত ধৰক আমি ধৰক বিভিন্ন ধৰণৰ আমি ধৰক নিম পাৰিলোঁ বেলেগ বেলেগ উচ্চতাৰ যিটো বহুখলপীয়া বুলি কয় বহুতৰপীয়া বা বহুখলপীয়া খেতি যেনেকৈ ধৰক আপোনাৰ মানে এইটো কাৰণে যাতে শিপাৰ মাজত যাতে কম্পিটিশ্যন হয় খাদ্যৰ কাৰণে আৰু ৰ'দৰ পোহৰটো যাতে সমানে সকলোৱে পায় সেইটো কাৰণে বিভিন্ন উচ্চতাৰ যেনেকৈ ধৰক আপোনাৰ কল আমি যেনেকৈ ধৰক আপুনি কল ৰুব পাৰোঁ চেনি চম্পা কলটো তাৰ তলত আমি নেমু টেঙা লগাব পাৰোঁ আকৌ তাতকৈ সৰু আমি আনাৰস লগাব পাৰোঁ বা যিবিলাক ছিজনেল আছে আমাৰ বতৰৰ যেনেকুৱা ধৰক আমি আদা হালধি ইত্যাদিবিলাক লগাব পাৰোঁ কচুজাতীয় শস্য লগাব পাৰোঁ এইধৰণে আমি এটা
2: একেবাৰে শেষত আমি আনাৰস দিব পাৰোঁ তাৰমানে যিমানেই হ'ব তেতিয়া কি হ'ব চবৰে মানে শিপা বিভিন্ন গভীৰতালৈ যাব গৈ পেলাই বিভিন্ন স্তৰৰ পৰা মানে পানী আৰু গছৰ লাগতিয়াল পুষ্টি দ্ৰব্যবিলাক সংগ্ৰহ কৰে ফলত মানে কম্পিটিশ্যনটো নাইকিয়া হৈ যায়
1: লগতে
2: মাটিখিনি ধৰি ৰাখে প্লাছ একেটুকুৰ মাটিৰ পৰা বহুখিনি আয়ৰ মুখ মানে পথ হয় পথ
1: মুকলি হয় কৃষি বনানীকৰণৰ সক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত কি কি কৰ্মপন্থা লোৱা হৈছে
0: হয় এইখিনি ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমাৰ ভাৰতবৰ্ষ এতিয়া যিটো বিশ্বৰ ভিতৰতে আমাৰ যিটো কৃষি মানে যিটো আমাৰ ৰাষ্ট্ৰীয় কৃষি বনানীকৰণ যোজনা যিটো নেশ্যনেল এগ্ৰ'ফৰেষ্ট্ৰী পলিচি এইটো আমাৰ বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষই প্ৰথম প্ৰথম আৰম্ভ কৰিছিলে 2014 চনত এই প্ৰজেক্টটোত তেওঁলোকে পলিচিত তেওঁলোকে গছ গছনি শস্য আৰু পশুধনক সন্নিৱিষ্ট কৰি লৈছিলে যাৰ দ্বাৰা কৃষকৰ উদ্দেশ্য আছিলে কৃষকৰ আয় বৃদ্ধি জলবায়ুৰ স্থিতিস্থাপকতা বৃদ্ধি কৰা আৰু অৰণ্যৰ যিটো ওপৰত যিটো জনগণৰ যিটো প্ৰেছাৰ যিটো হেঁচা সেইটো কমোৱাটো গতিকে এই ক্ষেত্ৰত কিছুমান তেওঁলোকে আৰু কিছুমান পদক্ষেপ হাতত লৈছিলে এই 2014ৰ যিটো নেশ্যনেল যিটো এগ্ৰ'ফৰেষ্ট্ৰী পলিচি তাত আছিলে যে তেওঁলোকে এতিয়া ধৰক আমাৰ যদি কিছুমানে নিজৰ ঘৰত ধৰক যদি ফৰেষ্ট্ৰী যদি লগায় তেতিয়াহ'লে কটাৰ ক্ষেত্ৰত বহু বাধা কিছুমান নিয়ম বহুতখিনি তেওঁলোকে সন্মুখীন হ'ব লগা হৈছিলে যাৰ ফলত মানুহে এইটো ইচ্ছাও নকৰিছিলে ৰুবৰ কাৰণে কিন্তু এই ক্ষেত্ৰত গছ কটাৰ ক্ষেত্ৰত যিটো ট্ৰি ফেলিঙৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান নিয়ম বহুতখিনি সৰলীকৰণ কৰিছে তাৰপিছত তেওঁলোকে আকৌ কৃষি বটানীকৰণৰ এটা চাব মিছন এইটো আপোনাৰ 2016-17 চনত তেওঁলোকে আকৌ এটা আৰম্ভ কৰিছিলে সেইটোৰ মানে মতটো আছিলে কি ট্ৰি অন এভৰি ফাৰ্ম বাউণ্ড গতিকে প্ৰত্যেকটো বাৰীৰ ধাপে ধাপে যাতে আমি গছ লগাব পাৰোঁ সেই এটা তেওঁলোকে এইটো এই পলিচিৰ আণ্ডাৰত আনিছিলে তাৰপিছত কাফ্ৰি যিটো অৰ্গেনাইজেশ্যন যিটো চেণ্ট্ৰেল এগ্ৰ'ফৰেষ্ট্ৰী ৰিচাৰ্চ ইনষ্টিটিউট যিটো ঝান্সিত আছে তেওঁলোকৰ যোগেদি তাৰমানে তেওঁলোকে বিভিন্ন ধৰণৰ আমাৰ যিবিলাক

0: প্ৰজেক্ট, যেনেকৈ আমি ধৰক এতিয়া কাহিকুচিত আমাৰ অল ইণ্ডিয়া কোঅৰ্ডিনেটেড ৰিচাৰ্চ প্ৰজেক্টখন এগ্ৰ'ফৰেষ্ট্ৰি আছে, তেনেকৈ গোটেই আমাৰ ভাৰতবৰ্ষতে তেনেকৈ বিভিন্ন জেগাত আছে,
1: 23টা চেণ্টাৰ আছে,
0: 23টা চেণ্টাৰ আছে। তাৰ যোগেদি তেওঁলোকে লোকেশ্যন স্পেচিফিক কিছুমান মডেল, যিটো এগ্ৰ'ফৰেষ্ট্ৰি মডেল, তেওঁলোকে সেইবিলাক কাৰণে,
1: যেনেকৈ আমাৰ অসমৰ ক্ষেত্ৰত আমি তামোলৰটো তামোলটো প্ৰযোজ্য হ'ব, এনেকৈ বাহিৰৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ নিজৰ ৱেষ্ট বেংগলৰটো, পশ্চিমবংগৰ ক্ষেত্ৰত মানে তেওঁলোকে গমাৰিটো মানে মেইন মডেল হিচাপে লয়, মানে তেনেকুৱা মানে কিছুমান আমাৰ ইয়াতো হয়, যথেষ্ট ভাল হয় গমাৰিৰ যিটো ইণ্টাৰক্ৰপিং কৰা হয়, মানে যথেষ্ট ভাল হয়।
0: গতিকে তেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে, আৰু একেধৰণে আমাৰ অসমতো এতিয়া আজি 2024 চনৰ নৱেম্বৰত একেই অসমৰ এছাম এগ্ৰ'ফৰেষ্ট্ৰি পলিচি, এইটো আমাৰ অসমত আৰম্ভ কৰা হৈছিলে 2024 চনৰ নৱেম্বৰত, আৰু অসম এই গোটেই ভাৰতবৰ্ষতে দ্বিতীয় ৰাজ্য, প্ৰথম আছিলে বিহাৰ, বিহাৰে 2018 চনতেই আৰম্ভ কৰিছিলে, আৰু তাৰপিছতে অসমে 2024 চনৰ নৱেম্বৰত এইটো আৰম্ভ কৰি ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ মেইন উদ্দেশ্যটো হৈছিলে গছ গছনিৰ আৱৰণ বঢ়োৱা, গ্ৰীণ কভাৰেজ এটা আছিলে সেইটো, তাৰপিছত খেতিয়কৰ আয় বঢ়োৱা থ্ৰু মানে এগ্ৰ'ফৰেষ্ট্ৰি বা বনানীকৰণৰ যোগেদি, আৰু কাঠভিত্তিক উদ্যোগৰ বৃদ্ধি কৰা এই যোজনাৰ যোগেদি, আৰু মানে যিবিলাক আমাৰ কৃষক আছে যিবিলাক এগ্ৰ'ফৰেষ্ট্ৰিৰ লগত জড়িত, তেওঁলোকক উন্নত বীজ যোগান, ঋণ লোৱাৰ ব্যৱস্থাৰ সৰলীকৰণ, আৰু যিবিলাক তেওঁলোকৰ মাটিত গছ গছনি আৰু মানে অব্যৱহৃত মাটিত গছ গছনি ৰোপণ, এইকেইটাই আছিলে এই আমাৰ যিটো এগ্ৰ'ফৰেষ্ট্ৰি পলিচিৰ মেইন উদ্দেশ্য। তো এইখিনি আমাৰ পদক্ষেপ ইতিমধ্যে চৰকাৰ আৰু বিভিন্ন সংস্থাৰ পৰা লোৱা হৈছে, এতিয়ালৈকে
1: বহুলভাৱে প্ৰসাৰিত হৈছে।
0: ইতিমধ্যে আমাৰ কিছুমান মডেল আমি ফাৰ্মাৰ্ছ ফিল্ডতো ইতিমধ্যে আৰম্ভ কৰিছোঁ এই মডেলবিলাক।
2: মাটিৰ স্বাস্থ্য ৰক্ষাত কৃষি বনানীকৰণৰ ভূমিকা কি?
1: হয়, তাৰমানে মাটিৰ স্বাস্থ্য ৰক্ষাত কৃষি বনানীকৰণৰ যথেষ্ট অৰিহণা আছে। তাৰে ভিতৰত হ'ল মাটিৰ খহনীয়া ৰোধ, তাৰমানে যেতিয়া ডাঙৰ গছ গছনি ৰোপণ কৰা হয় তেতিয়া শিপাবোৰ বহুত দূৰলৈ যায়, যোৱাৰ ফলত কি হয়, মাটিখিনি ধৰি ৰাখে, সেইকাৰণে খহনীয়া যেতিয়া বানপানী হয় বা আমাৰ খুব জোৰে বৰষুণ হ'লেও মাটিৰ খহনীয়াটো সহজে নহয়। তাৰোপৰি জৈৱিক পদাৰ্থৰ বৃদ্ধিটো এনেকৈ হয় যাতে মানে ডাঙৰ গছৰ পাতবোৰ সৰে, আৰু আমাৰ ইয়াত যিটো মানে গৰম দিনত যিটো তাপ উষ্ণতা, আমাৰ ইয়াৰ যিটো টেম্পাৰেচাৰ, সেইটোত মানে খুব ধুনীয়াকৈ বৰষুণৰ পানী পায়ে থাকে, খুব গৰম মানে ভালকৈ সেইখিনি পচি যায়, এটা বছৰতে পচি পেলাই মাটিত সেইখিনি মিহলি হৈ যায়। তাৰোপৰি নাইট্ৰজেনৰ স্থিতিকৰণ হয়, যিবিলাক আমাৰ মাহজাতীয় ডাঙৰ ডাঙৰ গছ ৰোৱা হয় সেইখিনি শিপাই বায়ুমণ্ডলত থকা নাইট্ৰজেনভাগ ধৰি ৰখাত সহায় কৰে, আৰু যিহেতু মাটিৰ জৈৱিক পদাৰ্থৰ বৃদ্ধি হয় সেইকাৰণে মাটিৰ গঠন ভাল হয়, গঠন ভাল হোৱাৰ কাৰণে তাত আমাৰ পানী ধৰি ৰাখিব পৰা মাটিৰ ক্ষমতাও বাঢ়ি যায়। তাৰোপৰি জলবায়ু আৰু বান নিয়ন্ত্ৰণত সহায় কৰে, দেখা গৈছে দৈনিক আমাৰ পৃথিৱীৰ ভূমিত মানে উত্তাপৰ পৰিমাণ বাঢ়ি গৈছে, আৰু এইটো প্ৰধানকৈ ক'ৰ পৰা আহিছে, কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণৰ কাৰণে, ইমান কাৰ্বন ডাইঅক্সাইড হৈ যায়, আৰু এইটো আমাৰ মানৱ জাতিৰ কৃত হয়, তাৰমানে গাড়ী মটৰ ফ্ৰিজ চলিছে, এচি চলিছে, যেতিয়া এই কাৰ্বন ডাইঅক্সাইড বাঢ়ি যায় আমাৰ জলবায়ু তেতিয়া আমাৰ গৰমটো বেছি হয়, আৰু সেই কাৰ্বন ডাইঅক্সাইড ভাগ গছে ধৰি ৰাখি যিটো আমাৰ ফটোচিন্থেছিছ বুলি কয় সেই পদ্ধতিৰে ধৰি ৰাখে, ৰখাৰ ফলত কি হৈছে আমাৰ জলবায়ুত কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ কমি যায় আৰু তাৰ ফলত শীতল হয়। আৰু তাৰোপৰি যেতিয়া মাটিখিনি আমাৰ নাইট্ৰজেনৰ স্থিতিকৰণৰ ফলত নাইট্ৰজেন প্ৰভাৱ মাত্ৰা বাঢ়ি যায়, জৈৱিক পদাৰ্থৰ মাত্ৰা বাঢ়ি যায়, মাটিত যথেষ্ট পৰিমাণে পানী থাকে, তেনেকুৱাত আমাৰ অণুজীৱৰ বৃদ্ধিটো খুব ভালকৈ বাঢ়ি যায়, কাৰণ অণুজীৱই আমাৰ মাটিৰ আচল চালিকা শক্তি হয়। আৰু অণুজীৱৰ প্ৰধান দুটা কাম আছে, এটা হ'ল পচন ক্ৰিয়া, আমাৰ জৈৱিক পদাৰ্থ পচন ক্ৰিয়াত সহায় কৰে, আৰু এটা হ'ল মাটিত যিবিলাক আমাৰ গছৰ পুষ্টিদ্ৰব্য থাকে সেইবোৰ যাতে গছৰ শিপাই ল'ব পাৰে, তেনেকুৱা অৱস্থালৈ মানে পৰিৱৰ্তিত কৰাত যথেষ্ট অৰিহণা যোগায়।
2: এতিয়া মই ডক্টৰ কুসুম কুমাৰ ডেকাৰ ওচৰলৈ আহিছোঁ, যে ক্ষুদ্ৰ আৰু উপান্ত কৃষকে কৃষি বনানীকৰণৰ যোগেদি উপকৃত হ'ব পাৰে নিশ্চয়।
0: হয়, কাৰণ আমি এই মেইন আমাৰ উদ্দেশ্যটোৱে, কাৰণ যিখিনি আমাৰ বনাঞ্চলৰ ওচৰে পাঁজৰে থকা যিখিনি আমাৰ খেতিয়ক, তেওঁলোকে বেছিভাগে একচুৱেলি ক্ষুদ্ৰ আৰু উপান্তৰ গ্ৰুপতে পৰে তেওঁলোকে, গতিকে তেওঁলোকৰ এটা হ'ল কি, প্ৰথম কথা হ'ল কি, তেওঁলোকৰ যিটো মাটি যিটো কৃষিভূমি বহুত কমেই থাকে আৰু কৃষিভূমিসমূহৰো বহু ক্ষেত্ৰত তেওঁলোকৰ নিজৰ পত্তা নোহোৱা মাটি, তেওঁলোকে ধৰক ৰিজাৰ্ভ ফৰেষ্টৰে মাটি হওক বা তেনেকুৱা ধৰণৰ কমিউনিটি লেণ্ড, এইবিলাকতে তেওঁলোকে বিশেষকৈ খেতি কৰা দেখা যায়। গতিকে এই ক্ষেত্ৰত আমি ধৰক যদি তেওঁলোকক আমি যিহেতু তেওঁলোকে বনাঞ্চলৰ ওচৰতে থাকে, গতিকে তেওঁলোকে বনাঞ্চলৰ পৰা আঁতৰি আহি যাতে নিজৰ যিখিনি মাটি আছে বা যিখন নিজৰ যিখিনি

0: ধৰক যিখন কি বুলি কয় যিখন হোমষ্টেড গাৰ্ডেন যিখন বাৰী আছে তাতেই যাতে তেওঁলোকে কৰিব পাৰে, কিন্তু তেওঁলোকৰ যিহেতু যিটো কেপিটেল তেওঁলোকৰ যিটো হেৰিটো কম থাকে, যিহেতু তেওঁলোকৰ যিটো মূলধনটো যিহেতু তেওঁলোকৰ কম থাকে, গতিকে তেনেক্ষেত্ৰত আমি আৰু তেওঁলোকক সোনকালে ইনকামটো লাগে। তেওঁলোকে যিহেতু এতিয়া আমি যদি বনানীকৰণৰ ক্ষেত্ৰত আমি দেখোঁ যে যিবিলাক আমি আমি গছ গছনি আমি লগাবলৈ টাইম লাগে তেওঁলোকে ইনকাম আহিবলৈ, কিন্তু আমি তেওঁলোকৰ ক্ষেত্ৰত আমি কৰিব লাগিব কি যে কম সময়তে কম খৰচতে প্ৰথম তেওঁলোকে আয় কৰিব পৰা তেনেকুৱা ধৰণৰ আমি আৰ্হি কিছুমান তেওঁলোকক দিব লাগিব। যেনে ধৰক হৰ্টিপেষ্ট্ৰিয়েল ছিষ্টেম, তেওঁলোকৰ বাৰীখনৰ লগতে যদি আমি ঘাঁহ যিটো আমাৰ যিটো আমাৰ
1: গৰু ছাগলীৰ
0: কাৰণে ঘাঁহটো আমি ঘাঁহজাতীয় শস্যটো সোনকালে ৰিটাৰ্ণ আহে, ধৰক তেওঁ তিনি চাৰি মাহ লগোৱাৰ পিছতে তেওঁলোকে তিনিমাহে কাটিব পাৰে বা তেওঁলোকে বিক্ৰীও কৰিব পাৰে। গতিকে তেনেকুৱা ধৰণে আমি আৰম্ভণিটো কৰিব লাগিব।
1: শাক পাচলি
0: হয় যিবিলাক বতৰৰ যিবিলাক শাক পাচলি যিবিলাক তিনি চাৰি মাহতে আৰম্ভ হয় ঠিক তেনেধৰণৰ পৰা আমি আৰম্ভ কৰিব লাগিব। দ্বিতীয়তে তেওঁলোকে ধৰক যিবিলাক আমাৰ আজিকালি ধৰক এতিয়া আমাৰ বাৰীবিলাকত কি হয় আমাৰ যিবিলাক বেছিভাগ গুটিৰ পৰা কৰা গছ গছনি থাকে, ধৰক আমৰে হওক বা মধুৰিয়ামৰ হওক বা লিচুৰে হওক, গুটিৰ পৰা হোৱাৰ কাৰণে হয় কি বহুত বছৰ লাগে লাগোতে আৰু ফলবিলাকতো আমাৰ মাৰ্কেট মানে যিটো মূল্যটো বহুত কম পায়, বজাৰ মূল্যটো বহুত কম হয়। এতিয়া তেওঁলোকক আমি কি কৰিব লাগিব যাতে আৰু হয় কি সেইবিলাকক ঠাইও বহুত লাগে, গতিকে আমি তেওঁলোকক এনেকুৱা কৰিব লাগিব যাতে যিবিলাক আমাৰ ধৰক জোৰা কলম পদ্ধতি যিবিলাক আমি গ্ৰাফটেড বুলি কওঁ প্লেন বুলি কওঁ সেইবিলাকে ধৰক তিনি বছৰৰ পৰাই লগা আৰম্ভ হয় আৰু কম জেগাত আমি বেছিকৈ কৰিব পাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ আমি ধৰক এই গ্ৰাফ যিবিলাক জোৰা কলমৰ পৰা প্ৰস্তুত কৰা আম মধুৰি আম লিচু যিবিলাক জোৰা কলমৰ পৰা কৰা হয় আচলতে এবছৰত ফুল আহে যদিও সেইটো আমি অলপ ডিছকাৰেজ আহিব দিব নালাগে, গছটো অলপ আহিব দিব লাগে, তিনি বছৰৰ পৰা আমি তাক ফলটো আহিব দিব লাগে,
1: সৰু
0: হৈ থাকে হয় হয় আৰু গছজোপা দুৰ্বল হৈ থাকে,
1: গছজোপা মানে তাৰ দৈহিক গঠনটো ভাল
0: নহ'ব, গতিকে আমি
1: প্ৰথম ছিঙি দিব লাগে, চাগে ছাৰ
0: ছিঙি দিব লাগে যিটো ফুল আহে ছিঙি দিব লাগে, দি প্ৰথম দুবছৰ তাৰ যিটো ভেজিটেটিভ গ্ৰোথ বুলি কয় তাৰ যিটো ডাল পাতবিলাক বাঢ়িবলৈ দিব লাগে প্ৰথম দুবছৰ, আৰু তৃতীয় বছৰৰ পৰা ফলটো আহিব দিব লাগে, তেতিয়া ধুনীয়াকৈ পাব তেওঁলোকে। গতিকে তেনেকুৱা ধৰণে তেওঁলোকে সোনকালে হোৱা কম মাটিত বেছিকৈ কৰিব পৰা আমাৰ জোৰা কলম পদ্ধতিৰ দ্বাৰা কৰা যিবিলাক ফল মূলৰ পুলি আছে সেইবিলাক তেওঁলোকে ৰুব লাগিব, আৰু লগতে তেওঁলোকে ঔষধি গছ আৰু মৌ পালনটো এতিয়া অলৰেডি আমাৰ ডক্টৰ মহন্ত মাদামে ইতিমধ্যে কৈছে যে আমি মৌ পালনটোৰ দ্বাৰা আমি বহুতখিনি মৌ আৰু যিটো আমাৰ গছ গছনি আমাৰ যিটো পলিনেশ্যনটো বঢ়াই আমি প্ৰায় 30% আমি উৎপাদন বঢ়াব পাৰোঁ আমি মৌ পালনৰ যোগেদি, সেইটো এটা হ'ব। তাৰপিছত পোনপ্ৰথমে তেওঁলোকে ডাঙৰ প্লটলৈ নগৈ সৰু সৰু প্লটত বিশেষকৈ বাউণ্ডাৰী প্লেণ্টেশ্যন বা বৰ্ডাৰ তেনেকৈ ধৰক মাটি ঢাপতেই কৰিলে ডাঙৰকৈ যাব নালাগে, তেওঁলোকে আৰম্ভণিটো তেওঁলোকে কমকৈ কৰিব লাগে।
1: ফল মূলৰ গছ আজিকালি তাৰমানে এই জোৰা কলম পদ্ধতিৰে কৰা পুলি হ'লে তাত আৰম্ভণ কৰিব পাৰে,
0: কম জায়গাতে তেওঁলোকে বেছিকৈ লগাব পাৰে আৰু সোনকালে তেওঁলোকে মানে উৎপাদন
1: হ'ব কাৰণ ধুনীয়া পৰাগৰেণু হ'ব।
0: আৰু আমাৰ বিশেষকৈ কিছুমান এই যিটো তেওঁলোকক মানে পাৰিলে যিটো বিনামূলীয়া ধৰক হাই ভেলু ক্ৰপৰ পুলিবিলাক ৰোপণ সামগ্ৰী আমি লগত যোগান ধৰিব লাগিব। আৰু সচৰাচৰ কি হয় আমি ইৰিগেশ্যনটো আমাৰ তেওঁলোকৰ ক্ষেত্ৰত সম্ভৱ নহয়, যিখিনি ৰূপান্তৰৰ যিখিনি ক্ষুদ্ৰ ৰূপান্তৰ খেতিয়ক আছে তেনেক্ষেত্ৰত আমি বৰষুণৰ ওপৰত নিৰ্ভৰশীল যিবিলাক জাত মানে যিবিলাক আমি কৰিব পাৰোঁ তেনেকুৱা জাতবিলাক আমি তেওঁলোকক নিৰ্বাচন কৰি দিলে তেওঁলোকে
1: নিৰ্বাচনটো মানে বহুত দৰকাৰী বস্তু
2: হয়। আৰু সেই আপুনি যে ক'লে যে আপোনালোকে বিনামূলীয়াকৈ যোগান ধৰে কেনেধৰণে আপোনালোকক
0: হয় আমাৰ এতিয়া ধৰক আমি যিটো প্ৰজেক্ট আছোঁ এগ্ৰ'ফৰেষ্ট্ৰী যিটো প্ৰজেক্টত আছে আমি তাৰ পৰা ধৰক আমাৰ যিটো NEH প্ৰগ্ৰেম বুলি আহে স্পেচিয়েল প্ৰগ্ৰেম বা TSP SCSP প্ৰগ্ৰেম কিছুমান আহে তাতে কিছুমান আমাৰ তেনেকুৱা ডিষ্ট্ৰিবিউচন থাকে স্পেচিয়েল প্ৰগ্ৰেম থাকে তাত ইতিমধ্যে আমি কৰিছোঁ নেমুৰ পুলি তামোলৰ পুলি জালুকৰ পুলি লগতে আমি ধৰক আৰু অন্যান্য আমাৰ যিবিলাক এই এগ্ৰ'ফৰেষ্ট্ৰী ৰিলেটেড আমাৰ যিবিলাক
1: পুলি আছে এটা সময়ত আমি মৌ পালনৰ কাৰণে বাঁহ মৌ এই গোটেইবিলাকো দিয়া হৈছে
0: গতিকে এইবিলাক আমাৰ সময়ে সময়ে এইবিলাক প্ৰজেক্ট আহি থাকে আৰু তাৰ জৰিয়তে আমি কৃষকসকলক এবাৰ ফ্ৰী ডিষ্ট্ৰিবিউট কৰোঁ।
2: কৃষি বনানীকৰণে অধিক বহনক্ষম ভৱিষ্যতৰ দিশত কেনে কাৰ্যক্ষম পথ আগবঢ়াইছে বাইদেউ?
1: হয়, কৃষি বনানীকৰণত একক কৃষিত পদ্ধতিত সীমিত নাথাকে বৃত্তাকাৰৰ পুনৰ উৎপাদনশীল পদ্ধতি গ্ৰহণ কৰা হয়। তাৰোপৰি মূল্যৱান বৃক্ষৰ কৃষি ব্যৱস্থাত একত্ৰিত কৰি এই পথাই জলবায়ু সম্পৰ্কীয় বৃহৎ পৰিৱৰ্তনৰ বিৰুদ্ধে প্ৰতিৰোধ প্ৰদান কৰে আৰু বিভিন্ন খাদ্য যেনে পশু খাদ্য কাঠৰ অবিৰত যোগান নিশ্চিত কৰে, কাৰণ অনবৰতে গছৰ পৰা এইখিনি থাকে কাৰণে বাৰীত সেইখিনি পাই থকা হয়। ইয়াৰ উপৰি আধুনিক নীতি বা গৱেষণাৰ দ্বাৰা যিখিনি সমৰ্থিত পথাই এই ধাৰণাটোৰ প্ৰমাণ দিয়ে যে প্ৰকৃতিৰ সৈতে মিলাপ্ৰীতিৰে কাম কৰাটো এটা পচন্দই নহয় বৰঞ্চ নিৰাপদ আৰু সমৃদ্ধিশালী সম্প্ৰদায় গঢ়াৰ কাৰণে ই অতি প্ৰয়োজন বৰ্তমান সময়ত। এই আৰ্হিসমূহে মানুহক জীৱিকাৰ পথ বৃদ্ধি কৰে, পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰত সহায় কৰে আৰু পৃথিৱীৰ সন্মুখত স্থিতিস্থাপকতা গঢ়ি তোলাত

0: যথেষ্ট অৰিহণা যোগাইছে।
1: প্ৰত্যেকটা বস্তু কৰিবলৈ যাওঁতে আমি কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ। অসমত কৃষি বনানীকৰণৰ মূল প্ৰত্যাহ্বানসমূহ কি কি?
2: হয়, এই ক্ষেত্ৰত আমাৰ প্ৰধানকৈ হৈছে আমাৰ লেণ্ড ফ্ৰেগমেণ্টেশ্যন। আমাৰ হ'ল কি, আমাৰ মাটিবিলাক খুব কম কমকৈ সৰু সুৰা টুকুৰা টুকুৰি হয়, যাৰ ফলত আমি যিহেতু আমাৰ এগ্ৰ'ফৰেষ্ট্ৰীত আমি অকণমান ধৰক, যদিও আমি আৰম্ভণিটো কমকৈও কৰোঁ, তথাপি অলপ যদি আমি এৰিয়াটো ডাঙৰ হয় তেতিয়াহ'লে অলপ বেনিফিটটো বেছিকৈ পোৱা যায়। কাৰণ আমি ইয়াতে ধৰক বিভিন্ন ধৰণৰ ডাঙৰ গছ গছনিৰ লগতে আমি ফল মূল বা যিবিলাক লগাব লাগে, গতিকে অকণমান সেই লেণ্ড ফ্ৰেগমেণ্টেশ্যনটো এটা আমাৰ ডাঙৰ এটা প্ৰত্যাহ্বান আমাৰ অসমৰ বাবে, অসমৰ কৃষকৰ বাবে। দ্বিতীয়তে ভূমিৰ পট্টা, যিহেতু চৰকাৰীভাৱে কিবা এটা সুবিধা যদি তেওঁলোকে ল'ব লগা হয় তেতিয়াহ'লে ভূমিৰ পট্টাটো বহুত মানে দৰকাৰী হৈ যায়। গতিকে আমাৰ বেছিভাগ যিবিলাক বনাঞ্চলৰ ওচৰে পাজৰে থকা যিবিলাক আমাৰ হেৰি আছে, জনসংখ্যা আছে, তেওঁলোকৰ বেছিভাগৰেই তেওঁলোকৰ ভূমিৰ পট্টাৰ অভাৱৰ কাৰণে তেওঁলোকে চৰকাৰী সা সুবিধাবিলাক তেওঁলোকে পৰা বঞ্চিত হয়। তৃতীয়তে আছে কি, তেওঁলোকে পৰম্পৰাগতভাৱে যিবিলাক কৰি আহিছে খেতি, সেইটোৰ পৰা তেওঁলোকে মানে এটা বেলেগলৈকে ট্ৰেন্সফৰ্মেশ্যনৰ যাবলৈ তেওঁলোকে অনিচ্ছা প্ৰকাশ কৰে। যেনেকৈ ধৰক এতিয়া কিছুমান ক্ষেত্ৰত তেওঁলোকে ৰাবাৰে কৰি আছে, ধৰক ৰাবাৰত তেওঁলোকৰ হেৰিটো কম হয়, কিন্তু ধৰক কিন্তু আমি যদি এগ্ৰ'ফৰেষ্ট্ৰীটো তাতকৈ বেছি তেওঁলোকৰ যে লাইভলিহুডৰ কাৰণে বেছি মানে লাভজনক, কিন্তু তথাপি তেওঁলোকে সলনি কৰিবলৈ ইচ্ছা নকৰে পটককৈ চেঞ্জ, সেইটো এটা আমাৰ সমস্যা আছে। তাৰপিছত উন্নত মানৰ যিবিলাক ৰোপণ সামগ্ৰী, সেইবিলাকৰ অভাৱ এতিয়াও হৈ আছে। আমি যিবিলাক, সেইকাৰণে আমাৰ বহুত নাৰ্চাৰীৰ একৰিডিয়েশ্যন আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ, যাতে তেওঁলোকে
0: যথেষ্ট কাম আগবাঢ়িছে,
2: যাতে যিটো কোৱালিটি প্লেণ্টিং মেটেৰিয়েল, যাতে উন্নত মানৰ তেওঁলোকে ৰোপণ সামগ্ৰী তেওঁলোকে পাব পাৰে। তাৰপিছতে যিবিলাক বিভিন্ন ধৰণৰ কাঠ জাতীয় বা গছ গছনি যিবিলাক উৎপাদিত সামগ্ৰীকৰণৰ এটা মাৰ্কেট এখনৰ মানে এটা অভাৱ এতিয়াও আছে। তেওঁলোকৰ মাৰ্কেট লিংকেজটো এতিয়া ফাৰ্মাৰ্চৰ লগত খুব ভালদৰে হোৱা নাই, সেই এটা আমাৰ এইটো চেলেঞ্জ এটা হৈ আছে, মানে যিটো প্ৰত্যাহ্বান।
1: আৰু আমাৰ এতিয়া নাৰ্চাৰীৰ কথাটো যিটো,
2: হয়
1: নিশ্চয় কেইজনমান যুৱক একেলগ হৈ পেলাই এই ক্ষেত্ৰত আগবাঢ়িব পাৰে, কেনেধৰণে আগবাঢ়িব পাৰে অকণমান জনাই দিব নেকি?
0: তেওঁলোকে যদি সেইটো কমিউনিটি ফাৰ্ম, কমিউনিটি নাৰ্চাৰী বুলি কয়, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে যদি কাৰোবাৰ মাটি নিজৰে আছে, তেনেকুৱা ভূমি তেওঁলোকে নিৰ্বাচন কৰি ল'ব পাৰে। আৰু
1: অতি কমেও কিমান মাটি লাগিব?
2: আপুনি ধৰক খুব বেছি ধৰক তেওঁলোকে আমি যিটো দুকঠামান মাটিৰ পৰাই তেওঁলোকে আৰম্ভ কৰি দিব পাৰে।
0: এইটো আপুনি ভাল কথা কৈছে, মাটি কিমান লাগিব, কিন্তু এটা কথা আমি জানো যে আমাৰ কৃষকে কেতিয়াও তেওঁলোকৰ খেতি মাটি মানে উচৰ্গা কৰি কেতিয়াও কৃষি বনানীৰ কাৰণে নিদিয়ে। সেইকাৰণে ছাৰে যে কৈছিলে বান্ধত আমি সীমাবিলাকত কৰিব লাগে, যিখিনি মাটিত আমাৰ খেতি পথাৰ ভাল নহয় তেনেকুৱা মাটি, সেই তেনেকুৱা মাটিহে নিৰ্বাচন কৰিব লাগিব। কাৰণ কোনেও নিজৰ
1: খেতিডৰা
0: মাৰি পেলাই কেতিয়াও কাঠনি নকৰে। সেইকাৰণে মানে আমাৰ সেইবিলাক যিটো আমাৰ সীমাত কৰা হয়, আনকি ধাননি পথাৰৰো এই যিটো হেৰি থাকে, আলি থাকে, তাতো কৰিব পৰা যায়। এতিয়া আমাৰ মানুহে কয় ধান মানে
1: আলি
0: নহয়, মাজৰখিনি নহয়, যিটো আমাৰ মেইন হেৰিটো থাকে, মাটিডৰাৰ সীমাটো থাকে, তাত কৰিব লাগি পাৰে। কাৰণ সেইটোতো সেইটো ভাঙি নিদিয়াটো প্ৰতি বছৰ সেইটো তেনেকেই থাকি যায়, যিটো মানে সেইবিলাক ৰুৱে, সেইবিলাকটোতো মানে সেই বগৰী গছটো আমাৰ কৃষি বনানীকৰণৰ ফল মূলৰ ভিতৰতেই পৰে। আৰু লাভটো কি হয়, তাৰমানে ওখ গছ য'তেই থাকিব তাতেই অনুজীৱৰ মাত্ৰাটো বাঢ়ি যায়, আৰু অনুজীৱৰ মাত্ৰা বাঢ়া মানে কি হয়, মাটিটুকুৰা অধিক সাৰুৱা হয়, আৰু সেই সাৰভাগ কোনে পাব, যিখিনি প্ৰধান শস্য কৰা হয় সেইখিনি বেছিকৈ লাভান্বিত হয়।
1: তাৰ কাৰণে আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰে?
0: নিশ্চয় নিশ্চয়।
1: কেনেধৰণে আগবাঢ়িব লাগে?
2: তেওঁলোকে আমাৰ লগত আৰম্ভণিতে যোগাযোগ কৰিব, কিন্তু তাৰ কাৰণে তেওঁলোকৰ ধৰক এটা কিছুমান ধৰক চিড কালেকশ্যন, যিটো চিডৰ কালেকশ্যনটো এটা ডাঙৰ কথা, সেইটো কাৰণে তেওঁলোকে ধৰক প্ৰশিক্ষণ ল'ব লাগিব। কাৰণ যিকোনো চ'ৰ্চৰ পৰা তেওঁলোকে চিডটো কালেক্ট কৰিলেতো নহ'ব, তেওঁলোকে কিছুমান চ'ৰ্চ থাকিব,
0: সেইটো জানি মানে ট্ৰেইনিং হয়। আমাৰ ট্ৰেইনিঙৰো ব্যৱস্থা আছে, আমাৰ মানে এনেকুৱা ধৰণৰ নাৰ্চাৰী স্থাপন বা যিটো আমাৰ কৈ আছে সীমাত গছ ৰোপণ, সেইবিলাকৰ ওপৰত আমাৰ ট্ৰেইনিং দিয়া হয়। যিটো ক'লে যে ছাৰে ট্ৰাইবেল ছাপ্লেনৰ প্লেন প্ৰগ্ৰেম থাকে বা নৰ্থাৰ্ণ হিল NHC গ্ৰাণ্ট থাকে, তাৰ ভিতৰত আমি এইবিলাক যথেষ্ট সুবিধা আছে।
2: আৰু মানে কি, নাৰ্চাৰীখনৰ যিটো আমি ক'লোঁ যে অকল যিখিনি প্লেণ্টিং মেটেৰিয়েল বা চিডৰ কালেকশ্যনৰ লগতে যিটো কোৱালিটি, যিটো চিড আহিব লাগিব, তেতিয়াহে পুলিবিলাক ভাল হ'ব। আৰু দ্বিতীয়তে যিখিনি তাৰ ধৰক বেগিঙৰ কথা আছে, তো পলিবেগতটো গ্ৰ' কৰিব লাগিব, তাৰে মিডিয়াটো কি ধৰণে বনাব লাগিব বা কি ধৰণে আমি বেমাৰ আজাৰৰ পৰা প্ৰতিৰোধ কৰিব পাৰিম, সেইবিলাক গোটেইখিনি তেওঁলোকে প্ৰশিক্ষণৰ মাধ্যমেদি আমি তেওঁলোকক শিকাই দিব পাৰিম। গতিকে তেওঁলোকে আগ্ৰহী হ'লে আমাৰ লগত যোগাযোগ কৰিলে তেওঁলোকে সেইখিনি লৈ ল'ব পাৰিব।
1: হয়, নাৰ্চাৰী স্থাপনৰ বাহিৰেও আৰু কৃষি বনানীকৰণৰ ক্ষেত্ৰত
2: আছে তেওঁলোকেতো এতিয়া আমি যিখিনি আমাৰ মডেলকেইটা ক'লোঁ সেই মডেলকেইটা যদি তেওঁলোকে আপোনাৰ খুব ভালদৰে যদি তেওঁলোকে
0: অসমৰ

0: কেইটামান বহুলভাৱে প্ৰচলিত মডেল আছে, সেইকেইটা যেনেকৈ আমাৰ
1: এই চিলবি হৰ্টিকালচাৰেল এটা মডেল, চিলবি হৰ্টিকালচাৰেল ছিষ্টেম এটা আছে, সেইটোত আমি ধৰক আমাৰ যিখিনি তামোল নাৰিকলৰ যিখন বাৰী আছে তাৰ লগতে আমি ধৰক নেমু টেঙা, আমি ইতিমধ্যে ক'লোৱেই যে বিভিন্ন ফল মূল আপোনাৰ ধৰক বতৰৰ শস্যখিনি আমি তাতে কৰিব পাৰোঁ এটা, সেইটো আছে।
0: তামোল নাৰিকলৰ পৰা যথেষ্ট লাভান্বিত হয় আৰু নেমু টেঙাও যথেষ্ট, আৰু নেমু টেঙাটো সাধাৰণতে তেনেকুৱা মানে বনানীকৰণৰ ক্ষেত্ৰত চাৰি সীমাত দিয়া হয়, তেতিয়া সেইখন এখন মানে লাইফ ফেন্সৰ কামো কৰে, কাৰণ সেইপিনেদি গৰু ছাগলী সোমায়ো আহিব নোৱাৰে আৰু ফলটোও পালে, তাৰোপৰি আৰু তেনেকুৱা ধৰণৰ বহুত।
1: আৰু এটা আটাইতকৈ ভাল হৈছে আমাৰ যিটো নেমু, যিটো আমাৰ এতিয়া য'ত হাতীৰ যিটো মানে সংঘাৰ আছে তাত আমি যদি নেমু টেঙাৰ যদি বাউণ্ডেৰী ফেন্সিং কৰি পেলাই তাত কৰিব পাৰোঁ, তেতিয়াহ'লে সেই হাতীৰ প্ৰব্লেমটো আমি যথেষ্টখিনি সকাহ সকাহ সকাহ সকাহ পাব পাৰোঁ, সেইটো এটা আছে আমাৰ। আৰু বিশেষকৈ আমাৰ যিখিনি এতিয়া আৰু এটা কথা আছে, ধৰক আমি যিবিলাক পৰম্পৰাগত যিবিলাক ফল মূল আমি কৰি আছোঁ তাত বাদেও যদি আমি কিছুমান এক্সটিক যিবিলাক আমি বাহিৰৰ পৰা অহা এতিয়া ফল মূলবিলাকৰ যথেষ্ট চাহিদা বাঢ়িছে, তাৰ ভিতৰত ধৰক আমাৰ যেনেকৈ এপল বেৰ, এপল বগৰী এটা আছে, আমাৰ ধৰক ড্ৰেগন ফ্ৰুটছ আছে, এভোকাডো বুলি এটা আছে যিটো এতিয়া যথেষ্টখিনি তাৰ চাহিদা এতিয়া আহিছে বজাৰত, গতিকে তাৰ উপৰি আপোনাৰ দুৰিয়ান বুলি আছে, হয় ইয়াতে হয়, ইয়াতে হয়, গতিকে
2: আৰু এইটো যিটো আপুনি ক'লে আপেল বগৰী, আপেল বগৰীটো তিনি বছৰেই বোধ কৰোঁ ফল দিয়ে নেকি ভালকৈ?
1: নহয় নহয়, এইটোতো আপোনাৰ মানে কি হয়, আপেল বগৰীটো অনাৰ পৰাই ধৰক পুলিটো অনাৰ নেক্সট ইয়াৰতে তাৰ ফুটিং হৈ যায়, আৰু ছেপ্টেম্বৰত জেনেৰেলি ফুল ফুলে, আপোনাৰ জানুৱাৰী মাহত তাৰ ফল সংগ্ৰহ কৰিব পাৰি। আৰু তাৰ এটা কথা আছে কি, প্ৰত্যেক বছৰে আপুনি যেতিয়া ফল শেষ হ'ব মানে মাৰ্চলৈকে ফলটো কণ্টিনিউ হয়, তাৰপিছত এপ্ৰিল মাহত এইটো এটা উচ্চতাত মানে পাৰিলে প্ৰথম বছৰ আমি ধৰক মোটামুটি 12 চেণ্টিমিটাৰমান ওপৰত কাটি দিব লাগে কমপ্লিট গছটো,
2: গুৰিৰ
1: পৰা 12 চেণ্টিমিটাৰ প্ৰথম বছৰ কাটি দিব লাগে, সেইটো এপ্ৰিল মাহত কৰাৰ পিছত তাৰপৰা আকৌ নতুন ডালপাত আহিব, তাত আমি গুৰিত আকৌ আমি ফাৰ্টিলাইজেশ্যন কৰিম, যিটো সাৰ পানী দিম, দিয়াৰ ফলত আকৌ তাৰপৰা নতুনকৈ ডাল আহিব, সেই ডালখিনি আমি গোটেইখিনি ৰাখিব নালাগে, বহুত ডাল আহে, আমি চাৰিওফালে চাৰিটা ডাল আমি ভাল ৰাখি দিলোঁ, আৰু তাৰপৰা ধুনীয়াকৈ বাঢ়ি গৈ আকৌ ছেপ্টেম্বৰত আকৌ ফুল হ'ব, আকৌ তেনেকৈ কণ্টিনিউ, এইটো এটা কণ্টিনিউয়াছ প্ৰচেছ, আমি এইটো আমি কোনো আপুনি এনেকুৱা তিনি বছৰটো নহয়, আমি কোনো যদি আমি ভালদৰে তাত আমি ৰিকমেণ্ডেড যদি অনুমোদিত আহাৰত যদি আমি সাৰ বা পচন সাৰ আমি যোগান ধৰি থাকিব পাৰোঁ, তেতিয়া আমি 10 বছৰলৈকে আমি আৰামছে
0: পাঁচ বছৰ নিচিনা তাৰমানে
1: হয় সুন্দৰকৈ আমি ফল পাই থাকিব পাৰোঁ।
0: পাত তোলাৰ পিছত মানে নৱেম্বৰ ডিচেম্বৰ মাহত যে কাটি দিয়ে এটা,
2: এইটো আছে প্ৰত্যেকবিধ ফলতেই নিশ্চয় আমি যিটো কাটি দিয়া সেইটো কৰিলে
1: মানে এনেই এইটোৰ ক্ষেত্ৰত বগৰীৰ ক্ষেত্ৰত আমি গুৰিতে কাটি দিব পাৰোঁ, তাতে প্ৰত্যেক বছৰে আমি সেইটো প্ৰেক্টিচ কৰিব লাগে, প্ৰুনিং যিটো কৰা যায়, আৰু সেইটো কিন্তু বেলেগ বেলেগ হয়, যেতিয়া গছজাত যিমানে পুৰণা হৈ যাব বাঢ়ি যাব, প্ৰথম বছৰ আমি 12 ইঞ্চিত কৰিলোঁ, দ্বিতীয় মাহত আমি ধৰক 14 গ'লোঁ, তৃতীয় বছৰত আমি 16 গ'লোঁ, গৈ এনেকুৱা এটা লেভেলত তাৰপিছত এটা সময় ষ্টেবল হৈ যায়, ধৰক 5 বছৰ বা 3-4 বছৰ ষ্টেবল হৈ যায়, ধৰক আমি খুব বেছি আমি ধৰক মাটিৰ পৰা 20 ইঞ্চি ওপৰত কাটি দিম, তেতিয়া আকৌ আহি থাকিব। কিন্তু বেলেগবিলাকৰ ক্ষেত্ৰত ধৰক এতিয়া আম মধুৰিআমৰ ক্ষেত্ৰত আকৌ সেইটো প্ৰুনিং যিটো কৰা যায় সেইটো আকৌ এইটো ছিষ্টেমত নকৰোঁ, তাত যিখিনি অলাগতীয়া ডালপাত থাকিব বা ফলটো চিঙাৰ সময় তাৰপৰা ধৰক কমেও 25-30 চেণ্টিমিটাৰৰ তলত আমি কাটি দিম, সেইটো অলপ লাইট প্ৰুনিং কৰা হয়, কিন্তু ইয়াতে মানে হাৰ্ড প্ৰুনিং হয়, ইয়াৰ ক্ষেত্ৰত চাহপাতত যেনেকৈ আমি কৰোঁ ঠিক তেনেকুৱা হাৰ্ড প্ৰুনিং হয় ইয়াত।
2: হয়, আজি আমি আপোনালোক দুয়োৰে পৰা জলবায়ু পৰিৱৰ্তনত কৃষি প্ৰণালীকৰণৰ যি ভূমিকা সেই সম্পৰ্কে বহুতো কথা জানিব পাৰিলোঁ, আৰু নিবনুৱাসকলে কৰিব পৰা দুই এটা পদ্ধতিৰ কথাও আপোনালোকে ক'লে, আগ্ৰহী যিসকল আছে যুৱক যুৱতী তেখেতসকলে নিশ্চয় আগবাঢ়ি আহি এইখিনি কৰি
0: নিজৰ যথেষ্ট লাভান্বিত
2: হ'ব পাৰিব, লগতে ওচৰ তেওঁলোকৰ যিটো অঞ্চল সেই অঞ্চলটোও
0: লাভান্বিত হ'ব, তাৰমানে পৰিৱেশতন্ত্ৰ সংৰক্ষিত ৰাখিব, আয় বৃদ্ধি হ'ব, আৰু এটা কণ্টিনিউয়াছ প্ৰচেছত আয়টো পাই থাকিব, তামোল নাৰিকলৰ পৰা দেৰিকৈ পাব কিন্তু তাৰ তলত হোৱা হৰ্চম্যাদি যিবিলাক শস্য থাকিব সেইবিলাকৰ পৰা তেওঁলোকে এটা ৰেগুলাৰ বেচিছত তেওঁলোকে পাই থাকিব তেওঁলোকৰ ইনকাম পায়।
2: গতিকে আপোনালোকক দুয়োকে অশেষ ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে, আমাৰ সময়ো হৈ আহিল, আজিলৈ ইমানতে আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ, ধন্যবাদ,
0: নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাসকলে, জলবায়ু পৰিৱৰ্তনত কৃষি বনানীকৰণৰ ভূমিকা সম্পৰ্কে আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ কুসুম কুমাৰ ডেকা আৰু ডক্টৰ কাবেৰী মহন্তই আগ ধৰিলে, কৃতাঞ্জলি বৰ্মনে কৃষি জগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰায়।

আজি সন্ধিয়া 7:20 পৰা চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত 46 সংখ্যক দৰুৰাম বৰ্মন শুৱনি ফুটবল প্ৰতিযোগিতাৰ অইল ইণ্ডিয়া একাদশ আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ মাজত হ'ব লগা চূড়ান্ত খেলৰ চলন্ত বিৱৰণী শুনিবলৈ পাব। বিৱৰণী আগবঢ়াব জিতেন শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। আজি সন্ধিয়া 7:20 পৰা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যেই ইমেইল যোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত অংশ লৈ উপৰাষ্ট্ৰপতিৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা, অনাগত তিনি বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বীম থেৰাপী ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰীৰ প্ৰকাশ, উপৰাষ্ট্ৰপতিৰ উপস্থিতিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মহাবিদ্যালয়খনৰ 50 বছৰীয়া সফলতাত আলোকপাত, বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযানত 9 জন অবৈধ বাংলাদেশীক আটক, আৰু 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া শুনক বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি বিয়লি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়।

0: সন্মিলনখনৰ উপাচাৰ্য অনুপ বৰ্মনে উদ্বোধনী ভাষণ দিয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি সম্ভাষণ জনোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত উপৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত চি পি ৰাধাকৃষ্ণনৰ এয়া প্ৰথম অসম ভ্ৰমণ বুলি উল্লেখ কৰে। তেওঁ কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যত মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আছিল আৰু সম্প্ৰতি এই সংখ্যা 14লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ 9খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ বিষয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বীট থেৰাপী ব্যৱহাৰৰ বিষয়েও জানিবলৈ দিয়ে। তেওঁ লগতে স্বাস্থ্যখণ্ডত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচাযুক্ত অসম গঢ়াৰ বাবে সকলোকে শপত বাক্য পাঠ কৰোৱায়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক ডিগ্ৰী আৰু ডিপ্লমাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।
1: In the sacred land of Ma Kamakhya, the land of Assam represents a rich cultural, spiritual and intellectual heritage. I am truly delighted to be here with you all at the Srimanta Sangradeva University of Health Sciences in their 4th convocation. I was informed that the university has been named after the great saint, scholar, reformer and cultural icon of Assam, Mahapur Srimanta Sangradeva. This university carries forward his enduring legacy of knowledge, service and social transformation. Education is the field of health sciences carries with a special responsibility.
0: ইয়াৰ আগেয়ে আজি দিনৰ ভাগত উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে সম্প্ৰতি মহিলাৰ অধিকাৰক প্ৰাধান্য দিয়াৰ ঐতিহাসিক ৰূপান্তৰ হৈছে। শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীক কেৰিয়াৰৰ বাবে সাজু কৰি তোলাৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ উপযোগীকৈ সাজু কৰি তুলিব লাগে বুলি শ্ৰীৰাধাকৃষ্ণনে মত প্ৰকাশ কৰে। গীতানগৰ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি, পৰিৱেশ সম্পৰ্কীয় পদক্ষেপ, সাক্ষৰতা, স্বাস্থ্য সজাগতাকে ধৰি বিভিন্ন দিশত সামূহিক অংশগ্ৰহণৰ জৰিয়তে কাম কৰাক লৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে। তেওঁ অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি উল্লেখ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ লগতে ভাষা, সাহিত্য, সংস্কৃতিলৈ অৱদান আৰু লাচিত বৰফুকনৰ বীৰত্বৰ কথাও সোঁৱৰণ কৰে। তদুপৰি অসমৰ চাহৰ বিষয়ে তেওঁ প্ৰশংসাসূচক মন্তব্য কৰে। বিগত কেইবছৰমানত অসমত দ্ৰুত বিকাশ হৈছে বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই অনুষ্ঠানত অংশ লৈ 50 বছৰ সম্পূৰ্ণ কৰাৰ বাবে গীতানগৰ মহাবিদ্যালয় কৰ্তৃপক্ষক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে 1977 চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কালত মহিলা মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। সেই সময়ত নাৰী শিক্ষাৰ সুবিধা তেনে সীমিত আছিল বুলি তেওঁ কয়। ৰাজ্যপালগৰাকীয়ে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা পদ্মশ্ৰী সন্মানেৰে সন্মানিত ইন্দিৰা মিৰিৰ প্ৰতিও শ্ৰদ্ধা জ্ঞাপন কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ উন্নয়নৰ বিভিন্ন দিশত আলোকপাত কৰে। তেওঁ গীতানগৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ষ্টাৰ্টআপ আৰু উদ্যমিতাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিবলৈ আহ্বান জনায়।
2: আমাৰ মহাবিদ্যালয়সমূহত আমি বিদ্যায়তনিক শিক্ষাৰ লগতে ষ্টাৰ্টআপ আৰু এণ্টাৰপ্ৰেনিয়াৰশ্বিপ এই দুয়োটা সংস্কৃতি নিৰ্মাণৰ ওপৰত গুৰুত্ব দিব লাগিব। ৰাজ্য চৰকাৰে কিছুদিন আগতে আমি অসমত ষ্টাৰ্টআপ আৰু ইনোভেশ্যন বিভাগ নামে এটা বিভাগ সৃষ্টি কৰি ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত ষ্টাৰ্টআপ আৰু উদ্যমিতাৰ সংস্কৃতি বৃদ্ধি কৰিবলৈ আমি চেষ্টা কৰিছো। মই বিশ্বাস কৰোঁ যে গীতানগৰ মহাবিদ্যালয়ো তেওঁলোকৰ বিদ্যায়তনিক পৰিৱেশৰ মাজত যুৱক যুৱতীসকলক আত্মনিৰ্ভৰ হ'বলৈ ষ্টাৰ্টআপ আৰু এণ্টাৰপ্ৰেনিয়াৰশ্বিপৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ প্ৰচেষ্টা কৰিব।
0: ইয়াৰ আগেয়ে উপৰাষ্ট্ৰপতিগৰাকী দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্ৰিয় গোবিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিমানবন্দৰত উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব।

0: কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দঁই পল' মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
1: বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে 9 জন অবৈধ বাংলাদেশীক আটক কৰিছে। বিশ্বনাথ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদে আজি সংবাদমেলযোগে এই কথা সদৰি কৰে। শেহতীয়াকৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত যোৱা নিশাৰ পৰা আজি দুপৰীয়া পৰ্যন্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কেইবাটাও স্থানত অভিযান চলাইছিল। অভিযানকালত আটক কৰা 9 জন লোকৰ ভিতৰত 7 গৰাকী মহিলা আৰু 2 জন পুৰুষ। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি এই লোকসকলে দীৰ্ঘদিন ধৰি বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত বসবাস কৰি আছিল। বিশ্ব বৰণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বছৰজোৰা উদযাপন কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত কাৰ্যসূচীৰ পৰহিলৈ অৰ্থাৎ 8 ছেপ্টেম্বৰত সামৰণি পৰিব।

0: পুৰুষ। আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি এই লোকসকলে দীৰ্ঘদিন ধৰি বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত বসবাস কৰি আছিল। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বছৰজোৰা উদযাপন কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত কাৰ্যসূচীৰ পৰহিলৈ অৰ্থাৎ 8 ছেপ্টেম্বৰত সামৰণি পৰিব। এই উপলক্ষে কালি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত ডঃ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি কলকাতাৰ অসম ভৱনত শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পৰহিলৈ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আৰু গোৱালপাৰা মহাবিদ্যালয়ৰ সহযোগত বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত সুধাকণ্ঠক মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত সুধাকণ্ঠৰ স্মৃতিত বিশিষ্ট শিক্ষাবিদ তথা আবৃত্তিকাৰ ডঃ অমৰজ্যোতি চৌধুৰীয়ে ৰচনা কৰা মৃত্যু জিনাৰ গান এটা গান শেষ হ'ল শীৰ্ষক কবিতাটো আবৃত্তি কৰা হয়। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত পৰহিলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰে গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: অসমৰ লগতে বিশ্বৰ অগণন শ্ৰোতা জনতাক বাচকবনীয়া গীতৰ ভাষাৰে মন্ত্ৰমুগ্ধ কৰা জনতাৰ প্ৰাণৰ শিল্পী ডঃ ভূপেন হাজৰিকাৰ গীত আছিল মানৱতাবাদৰ প্ৰতিভু। এগৰাকী সংগীত শিল্পী বা গীতিকাৰ হিচাপে নহয়, মানুহৰ মনৰ ভাষা, যন্ত্ৰণা আৰু আৱেগ গভীৰভাৱে উপলব্ধি কৰা শিল্পীগৰাকীৰ গীত প্ৰকৃতাৰ্থতে আছিল মানুহৰ বাবে।
2: মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে।
1: বুঢ়ালুইতৰ বিস্তীৰ্ণ জলৰাশিৰ দৰে তেওঁৰ চিন্তা আৰু দৰ্শনো আছিল সৰ্বব্যাপী আৰু সামগ্ৰিক। মাটিৰ গোন্ধ আৰু সহজীৱনৰ স্পন্দন অনুভূত হোৱা এই গীতত মানৱতাৰ প্ৰতি সুতীব্ৰ আহ্বানৰ সুৰ শুনা যায়। প্ৰতিটো শব্দত ধ্বনিত হয় মাটি আৰু মানুহৰ প্ৰতি অকৃত্ৰিম ভালপোৱা। শ্ৰমজীৱী জনসাধাৰণ নিশ্চ আৰু আটজনৰ কথা সুধাকণ্ঠৰ গীতে সুৰীয়াভাৱে শ্ৰোতাৰ মাজলৈ লৈ যায়। মানৱতাবাদী চেতনাক অনন্য উচ্চতা প্ৰদান কৰা কিংবদন্তী শিল্পীগৰাকীৰ গীতত মানুহৰ প্ৰতি দায়বদ্ধতা, সহমৰ্মিতা আৰু ভালপোৱাৰ বাৰ্তা আজিও সমানেই প্ৰাসংগিক। অনাগত সময়তো মানৱতাৰ এই চেতনাৰে তেওঁ প্ৰতিটো প্ৰজন্মৰ মাজত প্ৰবাহিত হ'ব।
0: ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি বৰপেটাৰ গণককুছিৰ হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি অভাৱ অভিযোগৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ আধুনিকীকৰণৰ বাবে প্ৰয়োজনীয় পুঁজি আবণ্টনৰ আশ্বাস দিয়ে। তেওঁ প্ৰশিক্ষাৰ্থীসকলক স্বনিয়োজনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত হস্ততাঁত বস্ত্ৰশিল্প বিভাগে বিভাগীয় আঁচনিসমূহৰ জৰিয়তে সহায় সহযোগিতা আগবঢ়াব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। ক্ৰীড়া বিভাগৰ দায়িত্ব থকা মন্ত্ৰী শ্ৰীদৈমাৰীয়ে বৰপেটাৰ ৰামৰাই ষ্টেডিয়ামখনো পৰিদৰ্শন কৰে। অৰ্ধনিৰ্মিত ষ্টেডিয়ামখনক পূৰ্ণাংগ ৰূপ দিবলৈ মন্ত্ৰীগৰাকীক বৰপেটাৰ ক্ৰীড়া সংগঠনৰ প্ৰতিনিধিসকলে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে আজি হাউলিৰ ৰেচম পাম্প পৰিদৰ্শন কৰি অভাৱ অভিযোগৰ বুজ লয়। তেওঁ পাম্পখনক অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে। হাইলাকান্দি জিলাৰ প্ৰশিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে শ্ৰী কিষাণ সাৰদা মহাবিদ্যালয়ত আজি উড়ান নামৰ বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। হাইলাকান্দিৰ বিধায়ক ডঃ মিলন দাসৰ উদ্যোগত শুভাৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থী

0: সকলক উন্নত শৈক্ষিক সহায়, কেৰিয়াৰ গাইডেন্স আৰু বিশেষজ্ঞৰ পৰামৰ্শ প্ৰদান কৰা হ'ব। জিলাখনৰ 900 গৰাকী শিক্ষাৰ্থীক 22 দিন ধৰি এই প্ৰশিক্ষণ দিয়া হ'ব। বিভিন্ন ক্ষেত্ৰত অভিজ্ঞ আৰু বিশেষজ্ঞ এই প্ৰশিক্ষণ প্ৰদান কৰিব। আজিৰ উদ্বোধনী অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পণ্ট, জিলা আয়ুক্ত জয় বিকাশ, হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অমিতাভ সিনহা, রবীন্দ্রনাথ ঠাকুর বিশ্ববিদ্যালয়ের উপাচার্য ডক্টর মানবেন্দ্র রয়কে ধরে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লোকসভা আয়োগের 2025 বর্ষের সংযুক্ত প্রতিযোগিতামূলক মূল পরীক্ষার দিন ঘোষণা করেছে। এই অনুসরি অহা 9, 10 আৰু 11 অক্টোবর গুৱাহাটীৰ বিভিন্ন কেন্দ্র পরীক্ষাসমূহ অনুষ্ঠিত হব। পরীক্ষার্থীসকলে লোকসভা আয়োগের ওয়েবসাইট www.aspc.nic.in-ৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ 59 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনখন এইবাৰ চিৰাং জিলাৰ সদৰ কাজলগাঁৱত অনুষ্ঠিত হ'ব। এই উপলক্ষে কাজলগাঁওস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়ৰ প্ৰাংগণত আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। নিখিল বড়ো ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আয়োজিত সভাখনত এপছুৰ চিৰাং জিলা সমিতিৰ সভাপতি দিলীপ কুমাৰ বসুমতাৰীয়ে সভাপতিত্ব কৰে। সভাত অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত কুমাৰ বসুমতাৰী আৰু মুখ্য আহ্বায়ক হিচাপে ৰাজা দেৱজিৎ বসুমতাৰীক লৈ এখন সমিতি গঠন কৰা হয়। আজিৰ সাধাৰণ সভাত এপছুৰ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনখন অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত চলি থকা 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। অইল ইণ্ডিয়া এফচি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ মাজত হ'বলগীয়া খেলখনৰ চলন্ত বিৱৰণী আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ কৰিব। প্ৰবাল কুমাৰ শৰ্মাৰ প্ৰযোজনাত খেলখনৰ ধাৰা বিৱৰণী আগবঢ়াব জিতেন্দ্ৰ শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত অংশ লৈ উপৰাষ্ট্ৰপতিৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা। অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বিম থেৰাপী ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰীৰ প্ৰকাশ। উপৰাষ্ট্ৰপতিৰ উপস্থিতিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মহাবিদ্যালয়খনৰ 50 বছৰীয়া সফলতাত আলোকপাত। বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযানত 9 জন অবৈধ বাংলাদেশীক আটক। আৰু 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10ত শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ অৰ্থাৎ 29 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান সমান্তৰালভাৱে প্ৰচাৰ কৰা হৈছে নিউজ অন এ আই আৰ মোবাইল এপতো। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: কথিকাৰ অনুষ্ঠানত এতিয়া শুনক অসমীয়া জনজীৱনত বাঁহ। লিখি পঠিয়াইছে ঘনশ্যাম দাসে।
2: অসমীয়া জনজীৱনত বাঁহ। অসমীয়া সমাজ জীৱনত বাঁহৰ ব্যৱহাৰ অপৰিহাৰ্য। অসমীয়া মানুহৰ সামাজিক জীৱনৰ প্ৰতিটো স্তৰতে বাঁহৰ ব্যৱহাৰে সাহিত্য, কলা, সংস্কৃতিৰ বহল পথাৰখনত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে। বাঁহ এবিধ তৃণজাতীয় উদ্ভিদ। সমগ্ৰ বনজ তৃণজাতীয় সম্পদসমূহৰ ভিতৰত বাঁহ হ'ল আটাইতকৈ ওখ উদ্ভিদ। প্ৰকৃতিৰ বিনন্দীয়া সৃষ্টি এই বাঁহৰ লগত প্ৰাচীন কালৰে পৰা মানৱ জীৱনৰ নিবিড় সম্পৰ্ক জড়িত হৈ আহিছে। বিভিন্ন উৎসৱ পাৰ্বণ অনুষ্ঠান আদিত বাঁহৰ ব্যৱহাৰ হৈ আহিছে। বাঁহেৰে সজা সা সঁজুলি অবিহনে যেন অসমীয়া মানুহে এখোজো আগবাঢ়িব নোৱাৰে। সেয়ে গ্ৰাম্য সমাজৰ প্ৰতিটো পৰিয়ালৰ বাৰীৰ ঢাপত পৰ্যাপ্ত পৰিমাণে বাঁহগছ পোৱা যায়। মুঠৰ ওপৰত বাঁহ মাৰিডালৰ পৰা চকী, মেজ, বিছনাখনলৈকে মানৱ জীৱনৰ বিভিন্ন কাৰ্যত বাঁহৰ সামগ্ৰীৰ ব্যৱহাৰ কৰা হয়। বাঁহ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে জনজীৱনৰ এক মূল্যৱান আৰু আপুৰুগীয়া সম্পদ। গাঁও, চহৰ, নগৰ সকলোতে বাঁহৰ চাহিদা অন্যতম, কাৰণ বাঁহৰ পৰাই গঢ়ি উঠিছে দেশৰ বিভিন্ন প্ৰান্তত কাগজ, কল আৰু নানা ধৰণৰ শিল্পকাৰ্য। ইয়াৰ ফলশ্ৰুতিত টনকিয়াল হৈছে দেশৰ অৰ্থনীতি। উল্লেখযোগ্য যে প্ৰায় 5,500 বছৰ পূৰ্বেই

প্ৰথম চীন দেশত বাঁহগছৰ উৎপত্তি হৈছিল বুলি জনা যায়। ইয়াৰ পৰাই এছিয়া মহাদেশৰ লগতে বিশ্বৰ বিভিন্ন দেশলৈ বাঁহগছৰ ৰোপণ কাৰ্য দ্ৰুতগতিত বৃদ্ধি হ'বলৈ ধৰিলে। অৱশ্যে চীন দেশৰ পাছতেই ভাৰতবৰ্ষকেই বিশ্বৰ দ্বিতীয় বৃহত্তম বাঁহগছৰ উৎপাদন স্থান হিচাপে অভিহিত কৰা হৈছে। সমগ্ৰ পৃথিৱীৰ প্ৰায় 1500 প্ৰজাতিৰ বাঁহগছৰ ভিতৰত ভাৰতবৰ্ষতে 170 প্ৰজাতিৰ বাঁহগছ পোৱা যায়। ইয়াৰ ভিতৰত মকাল, ভলুকা, বিজুলী, জাতি, কটুহা, কেতলা, বেটুহা, কেতুলা, মলি, অলেকণ্ডা, ষ্টকচি, অলিভেৰি, ডলৌ অলিভেৰি আদি উল্লেখযোগ্য প্ৰজাতিৰ বাঁহগছ। অন্যহাতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চল বাঁহ উৎপাদনৰ ক্ষেত্ৰত অধিক উন্নত। গড় হিচাপে দেশৰ 59% বাঁহ কেৱল উত্তৰ পূৰ্বাঞ্চলতে উৎপাদন হয় বুলি জনা যায়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত আকৌ অসমেই হৈছে বাঁহ উৎপাদনত যথেষ্ট সমৃদ্ধিশালী ৰাজ্য। অসমৰ মুঠ মাটিকালিৰ ভিতৰত প্ৰায় 8000 বৰ্গ কিলোমিটাৰ অঞ্চল বাঁহগছৰে পৰিপূৰ্ণ। বিশেষকৈ অসমৰ পাৰ্বত্য জিলা উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং বাঁহ উৎপাদনৰ অন্যতম অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। জিলা দুখনৰ দিখাৰু, কলিয়নি, দেওপানী, লাংলাকচ, উমিয়াম, পূব কলিয়নি, পট্টাদিছা, লংনিত আদিক বাঁহগছৰ উত্তম উৎপাদন স্থান হিচাপে চিহ্নিত কৰি কেইবাটাও সংমণ্ডলৰ অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰকৃততে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলেই বাঁহ উৎপাদনৰ যোগেদি অৰ্থনৈতিক দিশত প্ৰভূত অৰিহণা আগবঢ়াই আহিছে। মূলতঃ কৃষিজীৱী লোকসকলৰ বাবে বাঁহৰ সামগ্ৰীৰ ব্যৱহাৰ অপৰিহাৰ্য। মাটি চহাবলৈ নাঙল, যুঁৱলি, মৈ, এছাৰিৰ উপৰি ধান কটাৰ সময়ত প্ৰয়োজন হয় ধানৰ মুঠিবোৰৰ ডাঙৰি বান্ধিবলৈ কোমলীয়া বাঁহৰ টঙাল, ভলুকা বাঁহেৰে সজা বিৰিয়া আৰু মৰণা মাৰিবলৈ ওখ নাডাল। বাঁহেৰে সজা এইবোৰ সামগ্ৰী কৃষিজীৱী সমাজৰ বাবে অতিকে আদৰৰ সম্পদ। তাৰোপৰি কুলা, চালনী, পাচি, খৰাহী, ডিলামাৰি, দোণ আদি কৃষক সমাজৰ অতি লাগতিয়াল বাঁহৰ সামগ্ৰী। অসমীয়া লোক সংস্কৃতিত তাঁতশালৰ ভূমিকা অন্যতম। ইয়াৰ সৈতেও জড়িত হৈ আছে বাঁহৰ পৰা নিৰ্মিত সঁজুলিবোৰ। এয়া চেৰেকী, কাঢ়নী, উশা, মাৰি, নাচনী, গৰকা, লেটাই, ৰাঁচ, মহুৰা, পলি, চিৰি আদি। অসমীয়া শিপিনীবোৰৰ সৈতে এই সা সঁজুলিবোৰৰ সম্বন্ধ বহুল। বাদ্যযন্ত্ৰ আদি নিৰ্মাণতো বাঁহৰ ব্যৱহাৰ গুৰুত্বপূৰ্ণ। বিজুলী বাঁহেৰে সজা টকা, গগনা আদি অসমীয়াৰ বাপতি খাহুন ৰঙালী বিহুৰ লগত জড়িত অতি জনপ্ৰিয় বাদ্যযন্ত্ৰ। এইবিধ বাদ্যযন্ত্ৰ অবিহনে ৰঙালী বিহুৰ মাদকতাই নাথাকিব। এচাম মৎস্যজীৱী লোকৰ কাৰণে বাঁহৰ পৰা তৈয়াৰী সা সঁজুলি অতি প্ৰয়োজনীয়, কাৰণ খাল বিল, পুখুৰী, সৰোবৰ, জলাহ, নদ নদী আদিত মাছ ধৰিবলৈ ব্যৱহাৰ কৰা বাঁহৰ সঁজুলিবোৰৰ ভিতৰত পল, ঘনি, জাকৈ, পাউৰি, খালৈ, জুলুকি, খোকা, চেপা আদি উল্লেখযোগ্য। মানুহৰ খাদ্য সম্ভাৰৰ মাজত কিছুমান বাঁহৰ পৰা তৈয়াৰী সঁজুলিৰে খাদ্য প্ৰস্তুত কৰা দেখা যায়। মকাল আৰু জাতিমাহৰ পৰা চুঙা সাজি সেই চুঙাত চুঙা পিঠা আৰু দৈ বনোৱা হয়। এই চুঙা পিঠা আৰু বাঁহৰ চুঙাৰ দৈ অসমীয়া মানুহৰ অতি প্ৰিয় খাদ্য। তাৰোপৰি বাঁহৰ চুঙাত প্ৰস্তুত কৰা খৰিচা আৰু বাঁহৰ চুঙাত ভৰাই থোৱা শুকান মাছৰ মাংস আদি অসমৰ জনজাতিৰ লোকসকলৰ ৰুচিকৰ খাদ্য। বাঁহৰ গাজৰ খৰিচাৰে ৰন্ধা মাছৰ ব্যঞ্জনো কি যে তৃপ্তিকৰ! বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী মানুহে বিভিন্ন উৎসৱ পাৰ্বণত বাঁহৰ ব্যৱহাৰ কৰি আহিছে। মাঘ বিহুত দেশৰ বিভিন্ন প্ৰান্তৰ মানুহে মেজি, ভেলাঘৰ আদি সাজিবলৈ বাঁহৰ ব্যৱহাৰ কৰে। নামনি অসমত বসন্তকালত উদযাপন কৰা ভঠেলি উৎসৱত বাঁহেৰে বিভিন্ন ৰং তামাচা, ধেমালি আদি কৰা হয়। অসমৰ বিভিন্ন স্থানৰ সত্ৰ নামঘৰত পালন কৰা দৌল আৰু ৰঙৰ উৎসৱ ফাকুৱাত বাঁহৰ ব্যৱহাৰ অপৰিহাৰ্য। বিশেষভাৱে সত্ৰ নগৰী বৰপেটাৰ ফাকুৱা উৎসৱৰ দিনা সত্ৰৰ চৌহদত অনুষ্ঠিত বাঁহ ভঙা পৰ্বই অসংখ্য ভক্ত প্ৰাণ ৰাইজক উন্মনা কৰি তোলে। কোচ ৰাজবংশীসকলৰো বাঁহ পূজা এক জনপ্ৰিয় উৎসৱ। এই উৎসৱত তেওঁলোকে 110 ডাল বাঁহ ব্যৱহাৰ কৰি 1 ডাল বাঁহ একোজন দেৱ দেৱীৰ নামত প্ৰতিষ্ঠা কৰে। দৰাচলতে এই উৎসৱ মদন কামদেৱ পূজাৰে নামান্তৰ বুলি জনা যায়। মানুহৰ প্ৰধান বাসস্থান খেৰেৰে সজা ঘৰটোত বাঁহৰ ব্যৱহাৰ পৰ্যাপ্ত পৰিমাণে হয়। ছালৰ কাঠি কামিৰ পৰা আৰম্ভ

0: ভকুৰি একেবাৰে বেৰৰ চালি, চালৰ খুঁটা আদি বাঁহেৰেই তৈয়াৰ কৰা হয়। ভলুকা বাঁহেৰে ঘৰৰ খুঁটা, চতি আদি লগোৱা হয়। ঘৰৰ জপনা, জেওৰা আদিৰ কাৰণেও পৰ্যাপ্ত পৰিমাণে বাঁহ ব্যৱহৃত হয়। উল্লেখযোগ্য যে সন্তান জন্মৰ পাছতেই বাঁহৰ চুচৰ দ্বাৰা নাভি সংযোগী নাড়ী ছেদন কৰি মাতৃগৰ্ভৰ সৈতে থকা কেঁচুৱাটিৰ সংযোগ বিচ্ছিন্ন কৰা হয়। এই লোকবিশ্বাস যুগ যুগ ধৰি মানৱ সমাজৰ জীৱনত আজিও প্ৰচলিত হৈ আহিছে। সকলো হিন্দু ধৰ্মাৱলম্বী সম্প্ৰদায়ৰ মানুহৰ মৃত্যুৰ পাছত শৱদেহটো বাঁহেৰে সাঙিভাৰ কৰি শ্মশানস্থলীলৈ কঢ়িয়াই নিয়া হয়। লগতে শৱদেহটোৰ সৎকাৰৰ সময়তো বাঁহৰ ব্যৱহাৰ হয়। শেষত শ্মশানস্থলীত বাঁহেৰেই চাৰিখন জেওৰা দি অহা নিয়ম বাধ্যতামূলক। মুঠৰ ওপৰত মানৱ সমাজ জীৱনত বাঁহৰ ব্যৱহাৰ অপৰিসীম। এই বাঁহৰ ব্যৱহাৰে মানৱ সভ্যতা সংস্কৃতি উত্তৰণত এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। সেয়েহে লোক জীৱনশৈলীৰ প্ৰতিটো দিশতে অংগাংগীভাৱে জড়িত হৈ আছে বাঁহ। গতিকে আমি সকলোৱে এই দুষ্প্ৰাপ্য বনজ সম্পদবিধৰ শ্ৰীবৃদ্ধিৰ বাবে পদক্ষেপ ল'ব লাগিব।
1: ইমান পৰে শ্ৰোতাসকলে ঘনশ্যাম দাসৰ কথিকা অসমীয়া জনজীৱনত বাঁহ শুনিলে। কথিকাৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in-ত নতুন ভাৰত ন ৰূপত আকাশবাণী।

আজি সন্ধিয়া 7:20ৰ পৰা চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ অইল ইণ্ডিয়া একাদশ আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ মাজত হ'বলগা চূড়ান্ত খেলৰ চলন্ত বিৱৰণী শুনিবলৈ পাব। বিৱৰণী আগবঢ়াব জিতেন শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই আজি সন্ধিয়া 7:20ৰ পৰা।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই সংগীতা শৰ্মা। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি বিয়লি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। মণিপুৰত আজি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে স্থানীয় জৈৱ বৈচিত্ৰ আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীৰ সত্য নিকেতন অঞ্চলত আজি এটা বহুমহলীয়া অট্টালিকা খহি পৰাৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্ৰী অমিত শ্বাহে গোৱাত অনুষ্ঠিত হ'বলগীয়া নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিছে। আৰু ভাৰতৰ সত্বিক সাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি বিয়লি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অনুপ বৰ্মনে উদ্বোধনী ভাষণ দিয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি সম্ভাষণ জনোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত ডিগ্ৰী আৰু ডিপ্লোমা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰীয়ে উপৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত চি পি ৰাধাকৃষ্ণনৰ এই প্ৰথম অসম ভ্ৰমণ বুলি উল্লেখ কৰে। তেওঁ কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যত মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আছিল আৰু সম্প্ৰতি এই সংখ্যা 14লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীয়ে পুনৰ 9খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন

অধিবেশনৰ বিষয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে অনাগত তিনি বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বিম থেৰাপী ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচামুক্ত অসম গঢ়াৰ বাবে সকলোকে শপত বাক্য পাঠ কৰোৱায়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক ডিগ্ৰী আৰু ডিপ্লোমাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। ইয়াৰ আগেয়ে আজি দিনৰ ভাগত উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে সম্প্ৰতি মহিলাৰ অধিকাৰক প্ৰাধান্য দিয়াৰ ঐতিহাসিক ৰূপান্তৰ হৈছে। শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীক কেৰিয়াৰৰ বাবে সাজু কৰি তোলাৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ উপযোগীকৈ সাজু কৰি তুলিব লাগে। গীতানগৰ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি, পৰিৱেশ সম্পৰ্কীয় পদক্ষেপ, সাক্ষৰতা, স্বাস্থ্য সজাগতাকে ধৰি বিভিন্ন দিশত সামূহিক অংশগ্ৰহণৰ জৰিয়তে কাম কৰাক লৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে। মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত আজি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলা ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নিৰ্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে 2026 চনৰ পহিলা জুলাই পৰ্যন্ত মণিপুৰত মুঠ 19,60,620 গৰাকী পঞ্জীয়নভুক্ত ভোটদাতা আছে। ইয়াৰে 10,06,962 গৰাকী মহিলা, 9,53,350 গৰাকী পুৰুষ আৰু 308 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। তেওঁ কয় যে অন্তিমখন ভোটাৰ তালিকাত লিংগ অনুপাত হৈছে 1,056। ই ৰাষ্ট্ৰীয় গড় অনুপাততকৈ যথেষ্ট অধিক বুলি মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে খচৰা ভোটাৰ তালিকাত মুঠ 56,871 গৰাকী ভোটদাতাৰ নাম অন্তৰ্ভুক্ত আছিল আৰু মুঠ 30,650 গৰাকী ভোটদাতাৰ নাম তালিকাৰ পৰা বাদ দিয়া হয়। মুঠ 1,58,670 গৰাকী ভোটদাতাৰ গণনা প্ৰপত্ৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হয়। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে স্থানীয় জৈৱ বৈচিত্ৰ আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে। চণ্ডীগড়ত ৰাজ্যিক জৈৱ বৈচিত্ৰ বোৰ্ড আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জৈৱ বৈচিত্ৰ পৰিষদৰ ষষ্ঠদশ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে জনসাধাৰণৰ জৈৱ বৈচিত্ৰ পঞ্জীয়নসমূহ স্থানীয় নিকায়সমূহৰ বাবে প্ৰগতিশীল পৰিকল্পনা আহিলাত পৰিণত হ'ব লাগে। ইয়াৰ জৰিয়তে স্থানীয় জৈৱ বৈচিত্ৰৰ বিষয়ে সকলো তথ্য লাভ কৰিব পৰা যায়। স্থানীয় পৰিকল্পনা গ্ৰহণ আৰু স্থায়ী বিকাশৰ বাবে পৰম্পৰাগত জ্ঞানৰ জৰিয়তে অৰিহণা যোগাব লাগে বুলিও তেওঁ কয়। শ্ৰীযাদৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক জৈৱ বৈচিত্ৰ সংশোধনী আইন 2023 আৰু জৈৱ বৈচিত্ৰ নিয়ম 2024ৰ সংশোধিত কাঠামোৰ সৈতে নিজ নিজ নিয়ম কানুন, প্ৰতিষ্ঠানিক ব্যৱস্থা, কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াসমূহৰ সমন্বয় ঘটাবলৈও আহ্বান জনায়। ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে আজি আৰু কাইলৈ দুদিনীয়াকৈ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীৰ সত্য নিকেতন অঞ্চলত আজি এটা পাঁচমহলীয়া অট্টালিকা খহি পৰে। দিল্লী অগ্নি নিৰ্বাপক সেৱাই জনোৱা মতে তিনিজন লোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে 18খন অগ্নি নিৰ্বাপক বাহনৰ গাড়ী ঘটনাস্থলীত নিয়োজিত কৰা হৈছে। দিল্লীৰ উপৰাজ্যপাল তৰণজিৎ সিং সন্ধুৱে সংশ্লিষ্ট সকলো সংস্থাক সহযোগিতাৰে কাম কৰি ঘটনাস্থলীত দ্ৰুত উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসন্ধুৱে কয় যে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখা হৈছে আৰু প্ৰতিজন ব্যক্তিয়ে সহায় সহযোগিতা পোৱাটো নিশ্চিত কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ ঘটনাটোত ক্ষতিগ্ৰস্ত সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে সাৱধানতামূলক ব্যৱস্থা হিচাপে কাষৰীয়া এটা অট্টালিকাও খালী কৰা হৈছে। আবদ্ধ হৈ থকা লোকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তাৎক্ষণিক সহায় আগবঢ়োৱাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দক্ষিণ পশ্চিম দিল্লীৰ সত্য নিকেতনস্থিত বহুমহলীয়া অট্টালিকাটো খহি পৰা ঘটনাৰ পিছত গোৱা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া তেওঁৰ নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিছে। ইতিমধ্যে গোৱাত উপস্থিত থকা শ্ৰীশ্বাহৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কাদাম্বা প্লেটত নৱনিৰ্মিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় ভৱনটো উদ্বোধন কৰাৰ লগতে দলীয় কৰ্মীসকলক সম্বোধন কৰাৰ কথা আছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অহা 8 তাৰিখৰ পৰা 10 তাৰিখলৈ চৰকাৰী কাৰ্যসূচীৰে শ্ৰীলংকালৈ যাব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি এই ভ্ৰমণকালত তেওঁ শ্ৰীলংকাৰ নেতৃত্বৰ সৈতে আলোচনা কৰাৰ লগতে কলম্বোত থকা ভাৰতীয় প্ৰৱাসীসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক
সকলক লৈ গঠিত।

0: এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিব। মন্ত্ৰালয়ে কয় যে ৰাজনাথ সিঙৰ শ্ৰীলংকা ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা পৰম্পৰাগতভাৱে শক্তিশালী আৰু বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰিব, বিশেষকৈ সামুদ্ৰিক আৰু প্ৰতিৰক্ষা সহযোগিতাকে ধৰি পাৰস্পৰিকভাৱে লাভজনক ক্ষেত্ৰসমূহত অংশীদাৰিত্ব অধিক সুদৃঢ় কৰিব। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ গভীৰ সম্পৰ্ক আৰু বহুমুখী অংশীদাৰিত্বৰ মূল ভিত্তি হৈছে আঞ্চলিক নিৰাপত্তা, প্ৰতিৰক্ষা, অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা তথা দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সুসম্পৰ্ক। ৰাজ্যসভাৰ বিজেপি সাংসদ ডঃ দীনেশ শৰ্মাক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। 2017 চনৰ 8 অক্টোবৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা এডমিৰেল অৱসৰপ্ৰাপ্ত ডি কে যোশীৰ পাছত ডঃ শৰ্মাই এই পদত নিযুক্তি লাভ কৰে। 62 বছৰীয়া ডঃ শৰ্মাই ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ ৰাজ্যসভাৰ কাৰ্যকাল অহা 25 নৱেম্বৰত সমাপ্ত হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা কালি জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ দিনাৰে পৰাই ডঃ শৰ্মাৰ নিযুক্তি কাৰ্যকৰী হ'ব। ভাৰতৰ সত্বিক সাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে আজি শেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে। সত্বিক সাইৰাজ আৰু চিৰাগৰ যুটীটোৱে আজি ফাইনেলত চীনৰ হে জি টিং আৰু ৰেন জিয়াংয়ুক 11-21, 21-13, 21-17 গেমত পৰাস্ত কৰি দেশৰ হৈ চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰথম খিতাপ দখলকাৰী হিচাপে পৰিগণিত হয়। এই জয়েৰে ভাৰতীয় যুটীটোৱে চলিত বৰ্ষৰ দ্বিতীয়টো খিতাপ অৰ্জন কৰে। তেওঁলোকে ইয়াৰ পূৰ্বে ছিংগাপুৰ অপেন ছুপাৰ 750ৰ খিতাপ দখল কৰাৰ বিপৰীতে থাইলেণ্ড অপেন ছুপাৰ 500 প্ৰতিযোগিতাত ৰাণাৰ্ছ আপ হয়। বিশ্বৰ 5 নম্বৰ স্থানৰ সত্বিক সাইৰাজ আৰু চিৰাগৰ যুটীটোৱে ছেমিফাইনেলত মালয়েছিয়াৰ নূৰ মহম্মদ আজৰিয়ানায়ু আৰু টেন ভি কিয়ঙক 21-15, 18-21, 21-11 গেমত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি সৈতে পুনৰ এবাৰ। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি বিয়লি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। মণিপুৰত আজি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলা ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে স্থানীয় জৈৱ বৈচিত্ৰ আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীৰ সত্য নিকেতন অঞ্চলত আজি এটা বহুমহলীয়া অট্টালিকা খহি পৰাৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্ৰী অমিত শ্বাহে গোৱাত অনুষ্ঠিত হ'বলগীয়া নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিছে। আৰু ভাৰতৰ সত্বিক সাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ অইল ইণ্ডিয়া একাদশ আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ মাজত হ'ব লগা চূড়ান্ত খেলৰ চলন্ত বিৱৰণী। বিৱৰণী দিছে জিতেন শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। এতিয়া আহক চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰলৈ।
2: নলবাৰী জিলাৰ চামতা ক্ৰীড়া সংঘৰ ষ্টেডিয়ামৰ পৰা মই জিতেন শৰ্মা আৰু মোৰ সহযোগী অপূৰ্ব ভট্টাচাৰ্যৰ তৰফৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমস্ততালৈকে প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ 46 সংখ্যক নৰুৰাম বৰ্মন ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ ধাৰা বিৱৰণী। এয়া নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ 46তম প্ৰতিযোগিতা আৰু প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। চূড়ান্ত খেলত অংশগ্ৰহণ কৰিব দুলিয়াজানৰ অইল ফুটবল ক্লাব আৰু গুৱাহাটীৰ নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব। দুয়োটা দলৰ বিষয়ে আমাৰ শ্ৰোতাসকলক নিশ্চয় বহলাই ক'ব নালাগে, কাৰণ অসমৰ ফুটবল বুৰঞ্জীত দুয়োটা দলেই ইতিমধ্যে নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু দুয়োটা দলৰ মাজত ইতিমধ্যেই চূড়ান্ত খেলখনত আৰম্ভ কৰাৰ কাৰণে তেওঁলোকে আমাৰ সন্মুখত প্ৰস্তুতি চলাই আছে। শ্ৰোতাসকলৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ যে

আমি পূবমুখাকৈ বহি থকাৰ আমাৰ সোঁফাললৈ আছে পশ্চিম চামতা আৰু বাওঁফাললৈ আছে পল্লা ৰোড। এতিয়াৰ পৰা শ্ৰোতাসকলক আমি আমাৰ সোঁফালৰ অৰ্ধ যিটো আমাৰ গ'ল পোষ্ট আমাৰ সোঁফাললৈ সেয়া হ'ব আমি শ্ৰোতাসকলক এটাতে আমি জনাব বিচাৰিছোঁ যে আমাৰ সোঁফাললৈ হ'ব পশ্চিম চামতা আৰু বাওঁফাললৈ হ'ব পল্লা ৰোড, পল্লা ৰোডৰ সেই অৰ্ধ। এতিয়া আমি নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ এই ফুটবল প্ৰতিযোগিতাখনৰ বুৰঞ্জী চমুকৈ আমি আপোনালোকক ক'ব বিচাৰিছোঁ। 1977 চনত নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ চামতাত 1977 চনত এই প্ৰতিযোগিতা প্ৰথম আৰম্ভ হৈছিল। অৱশ্যে আমি ক'ব লাগিব এইখিনিতে যে 1977 চনত এই ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল চামতাৰ বজাৰ অঞ্চলৰ বালিপথাৰৰ সেই খেলপথাৰত। 2000 চনৰ পিছতহে সেই প্ৰতিযোগিতাখন নৱনিৰ্মিত ষ্টেডিয়ামলৈ স্থানান্তৰ কৰা হ'ল, এয়া 2000 চনত। নৰুৰাম বৰ্মন আছিল প্ৰয়াত নৰুৰাম বৰ্মন। যিসকল শ্ৰোতা গুৱাহাটীৰ আশে পাশে থাকে বা গুৱাহাটী কেন্দ্ৰিক, তেখেতসকলে নিশ্চয়কৈ এখন ৰেষ্টুৰেণ্টৰ এখন চাহ দোকানৰ সেই সময়ত তদানীন্তন চাহ দোকান এখনৰ কথা তেখেতসকলক নিশ্চয়কৈ বুজাই ক'ব নালাগে। সেই চাহ দোকানখন হ'ল এসময়ত পাণবজাৰৰ মধ্যমণি মহামায়া কেবিন। সেই মহামায়াৰ স্বত্বাধিকাৰী অৰ্জুন বৰ্মন প্ৰয়াত, তেওঁ যোৱা বছৰ মাত্ৰ এই পৃথিৱীৰ মায়াৰী পৰলোক নামলৈ গতি কৰিছে। সেই অৰ্জুন বৰ্মনৰে পিতৃ আছিল নৰুৰাম বৰ্মন। আৰু অৰ্জুন বৰ্মনৰ ঐকান্তিক প্ৰচেষ্টাত 1977 চনত আৰম্ভ হৈছিল প্ৰথমবাৰ নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। নৰুৰাম বৰ্মন সম্পৰ্কত আমি শ্ৰোতাসকলক নিশ্চয়কৈ জনাব লাগিব, কাৰণ সেই সময়ত 60ৰ দশকৰ আৰম্ভণিত সুদূৰ চামতাৰ দৰে এটা গ্ৰাম্যাঞ্চলৰ পৰা গৈ গুৱাহাটীৰ মাজমজিয়াৰ পাণবজাৰত এখন চাহৰ দোকান আৰম্ভ কৰাৰ, তাকো নিজে মাটি কিনি এখন চাহৰ দোকান আৰম্ভ কৰাৰ মৰসাহ কৰা, এই ব্যৱসায়ৰ প্ৰতি আগবঢ়া নৰুৰাম বৰ্মনৰ সেই মৰসাহক লৈ তেতিয়া সমগ্ৰ নলবাৰী জিলাই নহয় সমগ্ৰ কামৰূপ জিলাৰ অঞ্চলতে চৰ্চা হৈছিলে। সেই নৰুৰাম বৰ্মনৰে সুযোগ্য পুত্ৰ অৰ্জুন বৰ্মনে 1977 চনত তেওঁৰ গাঁঠিৰ ধনেৰে আৰম্ভ কৰিছিল চামতা ক্ৰীড়া সংঘৰ সৌজন্যত নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত। এই নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত ইতিমধ্যে ভাৰতৰ ফুটবল ফেডাৰেশ্যন ইণ্ডিয়ান ফুটবল ফেডাৰেশ্যনে স্বীকৃতি প্ৰদান কৰিছে, আৰু ফলত সৰ্বভাৰতীয় ফুটবল একাদশৰ যি ফুটবলৰ কেলেণ্ডাৰ, সেই কেলেণ্ডাৰত এই প্ৰতিযোগিতাৰ নাম অন্তৰ্ভুক্ত হৈছে। আৰু অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ৰাজ্যিক ভিত্তিৰে নহয় সৰ্বভাৰতীয় ভিত্তিৰ যিবোৰ বিখ্যাত ক্লাব, সেই ক্লাববোৰেও এটা এটাকৈ আহি এই নৰুৰাম বৰ্মন ফুটবল প্ৰতিযোগিতাত যোগদান কৰাৰ পথ প্ৰশস্ত হৈছিলে। আৰু তাৰ পৰৱৰ্তী সময়ত আমি ইয়াত দেখিবলৈ পাইছোঁ যে শ্বিলং, মেঘালয় অৰ্থাৎ মেঘালয়, পশ্চিমবংগ, ত্ৰিপুৰা, ছিকিম, এই আটাইবিলাক ৰাজ্যৰ পৰা আহি বচাত বচা ফুটবল দলে আহি এই ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু তাৰ ভিতৰত আমি নিশ্চিতভাৱে ক'ব লাগিব যে দুলীয়াজানৰ অইল ইণ্ডিয়া একাদশে সৰ্বাধিক 10 বাৰ এই ফুটবল প্ৰতিযোগিতাৰ বিজয়ী খিতাপ অৰ্জন কৰিছে। তাৰপিছতে আমি ক'ব লাগিব AACB বিদ্যুৎ পৰিষদ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ দল গুৱাহাটীৰ, তেওঁলোকে 8 বাৰ এই প্ৰতিযোগিতাত তেওঁলোকে বিজয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল। অসম পুলিচে 5 বাৰ, নাগালেণ্ড পুলিচে 2 বাৰ, সুদূৰ কলিকতাৰ সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ কৰা মহম্মদান স্পৰ্টিং, ডিমাপুৰৰ আছাম ৰাইফলছ,

0: শ্বিলং, লানজিং এই দলসমূহে এবাৰ দুবাৰকৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। অংশগ্ৰহণ কৰা নহয়, তেওঁলোকে এই প্ৰতিযোগিতাৰ বিজয়ী হোৱাৰ সৌভাগ্য অৰ্জন কৰিছিল, গৌৰৱ অৰ্জন কৰিছিল। তাৰপিছত কোভিডৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ৰ লগতে এই নৰুৰাম বৰ্মন ফুটবল প্ৰতিযোগিতাখনো 3 বছৰৰ কাৰণে মাজতে স্থগিত হৈছিল। কিন্তু তাৰ পিছত আকৌ পুনৰ নেৰানেপেৰাকৈ নিৰৱচ্ছিন্নভাৱে এই ফুটবল প্ৰতিযোগিতা আজিলৈ চলি আছে। আৰু এই ফুটবল প্ৰতিযোগিতাৰ 46তম প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। এই চূড়ান্ত খেলত অংশগ্ৰহণ কৰিব অইল ইণ্ডিয়া দুলিয়াজানৰ অইল এফ চি আৰু গুৱাহাটীৰ নৰ্থ ইষ্ট ইউনাইটেড এফ চি। অইল ইণ্ডিয়া ফুটবল ক্লাব আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব। অৱশ্যে আমি শ্ৰোতাসকলক এটাতে জনাব বিচাৰিছোঁ যে আমি সচৰাচৰ নৰ্থ ইষ্ট ইউনাইটেড এফ চি অৰ্থাৎ আই এছ এলত ইণ্ডিয়ান ছুপাৰ লীগত যিটো এনি ইউ এফ চি দলে অংশগ্ৰহণ কৰে সেই হুবহু একে দলটোৱে আহি এই প্ৰতিযোগিতাত এইবাৰ আজিৰ এই খেলখনত অংশগ্ৰহণ কৰা আমি দেখা নাই। তেওঁলোকৰ বি টীম অৰ্থাৎ তেওঁলোকৰ জুনিয়ৰ টীমটো এই প্ৰতিযোগিতাত আজি অৱতীৰ্ণ হ'ব। সেয়া আমি ফুটবলৰ প্ৰতিযোগিতাৰ পূৰ্বে যিখন আমাক খেলুৱৈ তালিকা অৰ্পণ কৰিছে সেই তালিকাৰ পৰা আমি দেখা পাইছোঁ। ইতিমধ্যে আমাৰ সন্মুখত ৱাৰ্ম আপ কৰি থকা দলটোক দেখিও আমি এই কথা প্ৰতীয়মান কৰিছোঁ যে এনি ইউ এফ চি গুৱাহাটী দলে তেওঁলোকৰ প্ৰথম শাৰীৰ দলটোৰ সলনি তেওঁলোকে দ্বিতীয় শাৰীৰ দল এটা ইয়ালৈ প্ৰেৰণ কৰিছে। আৰু তাৰ বিপৰীতে দুলিয়াজানৰ অইল এফ চিয়ে তেওঁলোকৰ পূৰ্ণ শক্তিৰে আজিৰ খেলখনত অৱতীৰ্ণ হৈছে। ইয়াৰ পূৰ্বে দুলিয়াজানৰ অইল এফ চিয়ে ছেমি ফাইনেলত তেওঁলোকে পৰাস্ত কৰিছে আন এটা শক্তিশালী দল, আৰু গুৱাহাটী এনি ইউ এফ চি দলে পৰাস্ত কৰিছে আন এটা শক্তিশালী দল। এই দুয়োটা দলকে পেনাল্টি শ্বুট আউটৰ জৰিয়তে ছেমি ফাইনেলত পৰাভূত কৰি দুয়োটা দলে আজিৰ এই চূড়ান্ত খেলত অংশগ্ৰহণ কৰাৰ কাৰণে যোগ্যতা অৰ্জন কৰিছে। আৰু এই দুয়োটা দলৰ খেলুৱৈসকলক আমাৰ সন্মুখত এতিয়া ৱাৰ্ম আপ কৰি থকা দেখা পাইছোঁ। আমি এই পৰ্যায়ত দেখা পাইছোঁ যে ফ্লাড লাইট ইতিমধ্যে জ্বলি উঠিছে ষ্টেডিয়ামত, আৰু এই ষ্টেডিয়ামত 7,000ৰ পৰা 10,000 দৰ্শক ইতিমধ্যে প্ৰৱেশ কৰিছে। আমি দেখা পাইছোঁ যে লাহে লাহে যিহেতু এইটো গ্ৰাম্য অঞ্চল গতিকে লাহে লাহে ফ্লাড লাইট জ্বলি উঠাৰ পিছত দূৰৰ পৰা এই লাইটৰ পোহৰ দেখা পায়। নিশ্চিতভাৱে এই গ্ৰাম্যাঞ্চলৰ দৰ্শকসকলে বুজি উঠিছে যে যিকোনো মুহূৰ্তত খেল আৰম্ভ হ'ব পাৰে। সেই লাহে লাহে তেওঁলোকে দল বান্ধি ষ্টেডিয়ামত প্ৰৱেশ কৰা দেখিবলৈ পাইছোঁ। আৰু আমি নিশ্চিত যে এই সংখ্যাই দৰ্শকৰ সংখ্যাই এটা সময়ত গৈ পেলাই প্ৰায় 20,000ৰ ওচৰা ওচৰি হ'বগৈ। ইতিমধ্যেই আমাৰ সন্মুখত প্ৰায় 10,000 দৰ্শক ইতিমধ্যেই, প্ৰথমতে যদিও বা 7,000 দৰ্শকৰ কথা কৈছিলোঁ, লাহে লাহে গেলাৰীসমূহ আমাৰ সন্মুখত থকা সোঁফালে পশ্চিম চামতা এণ্ড আৰু বাওঁফালৰ পল্লা ৰোড এণ্ডত ইতিমধ্যেই থকা গেলাৰী প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত, আৰু আমাৰ পিছফালে থকা কভাৰ্ড গেলাৰী ইতিমধ্যেই প্ৰায় সম্পূৰ্ণ হৈছে। আৰু আমাৰ সন্মুখত এতিয়া দুয়োটা দলে ৱাৰ্ম আপ কৰি থকা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰতে আমাৰ হাতত পৰা দুয়োটা দলৰ খেলুৱৈৰ তালিকা আৰু খেলুৱৈসকলৰ সামৰ্থ্য তথা দুয়োটা দলৰ সম্ভাৱনা সম্পৰ্কে থূলমূলভাৱে বৰ্ণাবৰ কাৰণে মোৰ সহযোগী অপূৰ্ব ভট্ট ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ।
1: ধন্যবাদ জিতেন শৰ্মা ডাঙৰীয়া। এই মুহূৰ্তত নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ আমি ষ্টেডিয়ামৰ পৰা সমূহ শ্ৰোতা দৰ্শক ৰাইজক নৰুৰাম বৰ্মন সোঁৱৰণী আমন্ত্ৰণমূলক সৰ্বভাৰতীয় এই ফুটবল প্ৰতিযোগিতাৰ 46 সংখ্যক চূড়ান্ত খেলত প্ৰতিদ্বন্দ্বিতা কৰিব

এনি ইউ এফ সি গুৱাহাটী দলে তেওঁলোকে অৱস্থান লৈছে, আৰু সোঁফাললৈ অইল এফ সি দুলিয়াজানৰ দলটোক আমি প্ৰশিক্ষকৰ সৈতে দেখা পাইছোঁ। যদিওবা এতিয়ালৈকে খেলত আজিৰ মূল ৰেফাৰী মণিপ্ৰিন্স হাজৰিকা, তেওঁক সহায় কৰিবলৈ আজি উপস্থিত হোৱা মইদুল ইছলাম আৰু জয়ন্ত দত্তৰ প্ৰচেষ্টাত টচ এতিয়ালৈকে হোৱা নাই, আৰু টচৰ ফলাফল অনুসৰিয়ে তেওঁলোকে নিজৰ নিজৰ এণ্ড ল'ব। অৰ্থাৎ পৰৱৰ্তী সময়ত আমি ক'ব পাৰিম যে কোনটো দলে আমাৰ সোঁফাললৈ থকা পশ্চিম চেমতা এণ্ড আৰু বাওঁফাললৈ থকা পল্লা ৰোড এণ্ডত তেওঁলোকৰ অৱস্থান গ্ৰহণ কৰিব। তাৰ পিছতেই আৰম্ভ হ'ব আনুষ্ঠানিকভাৱে 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজিৰ চূড়ান্ত খেল। ইতিমধ্যেই মোৰ সহযোগী অপূৰ্ব ভট্ট ডাঙৰীয়াই দুয়োটা দলৰ খেলুৱৈসকলৰ নাম শ্ৰোতাসকলক এটাৰ্থে জনাইছে। অইল ইণ্ডিয়া দুলিয়াজানৰ হৈ এই খেলত অংশগ্ৰহণ কৰিব অবিনাশ মেচ, দীপু গোহাঁই, সুৰেণ ৱাৰী, টুপু ব্ৰহ্ম, দীপজ্যোতি দৈমাৰী, টিমথি নাৰ্জাৰী, জামেংগুল কুকি, ঋতুৰাজ মোহন, সুদীপ্ত কোঁৱৰ, অক্ৰম নাৰ্জাৰী আৰু অমন ছেত্ৰীয়ে। আনহাতে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ হৈ আজিৰ খেলখনত প্ৰথম একাদশত অংশগ্ৰহণ কৰিব ৰাজৰূপ চৰকাৰ, কণ্ঠজাম মেটি, শুভম পুনিয়া, ৰদমা কণ্ঠজাম, নামজাং জুবালা, থংমাং তীৰ্থেং, মোহিত মণ্ডল তেওঁ দলৰ অধিনায়ক, ৱাংখেম ডেনি, কীৰ্তিমান্নুম দেইত, চংখুম মেইটেই আৰু তনবীৰ দেৱ। আমি আগতেও কৈছোঁ যে আজিৰ খেলত ৰেফাৰী হিচাপে থাকিব মণিপ্ৰিন্স হাজৰিকা, আৰু তেওঁক লাইনত সহায় কৰিব ক্ৰমে মইদুল ইছলাম আৰু জয়ন্ত দত্তই। ইতিমধ্যে বোধহয় আজিৰ খেলৰ বিশিষ্ট অতিথি ইতিমধ্যে আহি আমাৰ ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিছে, আৰু যিকোনো সময়তে তেখেত খেলপথাৰত আহিব আৰু তেখেতক দুয়ো দলৰ খেলুৱৈসকলৰ সৈতে পৰিচিত কৰাই দিয়া হ'ব, পৰিচয় কৰাই দিয়া হ'ব, আৰু তাৰ লগে লগেই আনুষ্ঠানিকভাৱে আজিৰ এই চূড়ান্ত খেলখন আৰম্ভ হ'ব। ইতিমধ্যে আমি দেখা পাইছোঁ যে অসম পুলিচৰ বেণ্ড আমাৰ সোঁফাললৈ তেওঁলোক সাজু হৈছে। খেল আৰম্ভ চূড়ান্ত খেল আৰম্ভ হোৱাৰ আগতে, অৰ্থাৎ খেলৰ হুইচেল বজাৰ লগে লগে আৰম্ভণিৰ সংকেত দিয়াৰ আগমুহূৰ্তত চামতা ক্ৰীড়া সংঘৰ বিষয়ববীয়াসকলে হাতে হাতে আজিৰ বিজয়ী আৰু বিজেতাক প্ৰদান কৰিবলগীয়া ট্ৰফি হাতত লৈ ষ্টেডিয়ামৰ চাৰিওফালে টাচ লাইনৰ ওপৰেৰে পৰিভ্ৰমণ কৰিব লৈছে, আৰু তেওঁলোকৰ পিছে পিছে আমি দেখা পাইছোঁ আসাম পুলিচৰ বেণ্ড। আৰু এই পৰিক্ৰমা শেষ হোৱাৰ লগে লগে হয়তো বিশিষ্ট অতিথি খেলপথাৰৰ ভিতৰত প্ৰৱেশ কৰিব, আৰু তেওঁলোকক দুয়োটা দলৰ খেলুৱৈসকলৰ সৈতে পৰিচয় কৰাই দিয়া হ'ব, আৰু তাৰ লগে লগে কেইমুহূৰ্তমান পিছতে আৰম্ভ হ'ব 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। ইতিমধ্যেই আৰম্ভণিতে আমি শ্ৰোতাসকলৰ কেইটাতে এটা কথা জনাই থৈছিলোঁ যে অসমৰ ফুটবলৰ প্ৰেক্ষাপটত বৰ্তমান অইল ইণ্ডিয়া ফুটবল ক্লাব আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব এই দুয়োটা দলে নিজৰ নিজৰ গৰিমাৰে নিজৰ স্থিতি সবল কৰি তুলিছে, আৰু দুয়োটা দলেই অতি পৰিচিত ফুটবলৰ খবৰ ৰখাসকলৰ বাবে। এই দুয়োটা দলেই যিহেতু আজিৰ এই চূড়ান্ত খেলত অংশগ্ৰহণ কৰিব, আমি আশা কৰিছোঁ এই খেলখন অতি উত্তেজনাপূৰ্ণ এখন খেলত পৰিণত হ'ব, কাৰণ ইতিমধ্যে আমি দেখা পাইছোঁ যে ছেমি ফাইনেলত এই দুয়োটা দলেই যথেষ্ট কৃতিত্বৰ পৰিচয় দিছে আৰু যথেষ্ট সংঘবদ্ধতাৰ পৰিচয় দিছে, আৰু তেওঁলোকে এটা শ্ৰোতা জনাব বিচাৰিছোঁ যে দৰ্শকসকলৰ মনত অনুষ্ঠিত

ষ্টেডিয়ামত উপস্থিত হোৱা দৰ্শকসকলৰ মনত ৰেখাপাত কৰিবলৈ সক্ষম হৈছে। আমি দেখা পাইছোঁ যে এই মুহূৰ্তত ষ্টেডিয়ামৰ ভিতৰত এগৰাকী জনপ্ৰিয় গায়িকা তেওঁ প্ৰৱেশ কৰিছে আৰু আমি সৰ্বভাৰতীয় প্ৰেক্ষাপট আন্তৰ্জাতিক প্ৰেক্ষাপটত দেখাৰ দৰে আমি দেখা পাইছোঁ যে আনুষ্ঠানিক আৰম্ভণিৰ আগে আগে ক্ৰীড়া সম্পৰ্কীয় গীতেৰে দৰ্শকসকলক আকৰ্ষিত কৰাৰ কাৰণে আপ্লুত কৰাৰ কাৰণে চেষ্টা কৰা হৈছে আৰু তাৰ বাবে এগৰাকী গায়িকা ইতিমধ্যে ষ্টেডিয়ামৰ ভিতৰত খেলপথাৰৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু তেখেতে ক্ৰীড়া সম্পৰ্কীয় গীত পৰিৱেশন কৰা আৰম্ভ কৰিছে আৰু আমাৰ সোঁফালেৰে অৰ্থাৎ পশ্চিম চামতা এণ্ডেৰে আমি দেখা পাইছোঁ যে চামতা ক্ৰীড়া সংঘৰ কৰ্মকৰ্তাসকলে নৰুৰাম বৰ্মন সোঁৱৰণী এই ট্ৰফি আৰু বিজিত দল প্ৰদান কৰিব দলক প্ৰদান কৰিবলগীয়া ট্ৰফি হাতত লৈ গোটেই খেলপথাৰৰ চৌদিশ পৰিভ্ৰমণ কৰিছে আৰু তেওঁলোকক সংগ দিছে অসম পুলিচৰ বেণ্ড এটাই আৰু তেওঁলোকৰ লগত ইতিমধ্যে স্বেচ্ছাসেৱকসকলকো আমি দেখা পাইছোঁ। অতি উৎসৱমুখৰ পৰিৱেশত আজি এই চামতা ক্ৰীড়া সংঘৰ ষ্টেডিয়ামৰ পৰা মই আৰু মোৰ সহযোগী অপূৰ্ব ভট্টই দৰ্শকসকলক আজি এই খেলৰ চলন্ত বিৱৰণী দিবলৈ প্ৰস্তুত হৈ আছোঁ। যিহেতু খেল আনুষ্ঠানিকভাৱে এতিয়াও আৰম্ভ হোৱা নাই, গতিকে এই সাময়িক বিৰতিৰ সময়ত আমি কিছু কথা আলোচনা কৰিবলৈ লৈছোঁ। শ্ৰোতাসকলৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ যে নলবাৰী জিলাৰ ভিতৰতে নহয় সমগ্ৰ নামনি অসমতে চামতা ক্ৰীড়া সংঘৰ এই বৃহৎ ষ্টেডিয়ামখন একক আৰু অনন্য নহয়, এখন সৰ্বাংগ সুন্দৰ এখন ষ্টেডিয়াম। নামনি অসমত আজিলৈকে এনেধৰণৰ ষ্টেডিয়াম আমি দেখা পোৱা নাই আৰু আমাৰ সৈতে কিছু সময় পূৰ্বে হোৱা আলোচনাত চামতা ক্ৰীড়া সংঘৰ সভাপতি যতীন শৰ্মা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি অপূৰ্ব বৰ্মন, যিগৰাকী নৰুৰাম বৰ্মনৰ এই স্মৃতিত আৰম্ভ হোৱা ফুটবল প্ৰতিযোগিতাখনৰ প্ৰথম কাৰ্যনিৰ্বাহকৰ প্ৰথমগৰাকী সম্পাদক অৰ্থাৎ প্ৰতিষ্ঠাপক সম্পাদক আছিল অপূৰ্ব বৰ্মন ডাঙৰীয়া, তেখেতসকলে আমাক জানিবলৈ দিছিল যে ষ্টেডিয়ামখন অসম চৰকাৰৰ বিভিন্ন সহায় সাহাৰ্যৰ দ্বাৰা সম্পূৰ্ণভাৱে নিজস্ব মাটিত স্থাপন কৰা হৈছে। 2000 চনৰ পৰা এই ষ্টেডিয়ামতে নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহি আছে। মাজতে 3টা বছৰৰ কাৰণে ক'ভিডৰ কাৰণে যদিওবা এই খেল স্থগিত ৰখা হৈছিল, কিন্তু ক'ভিড সমাপ্ত হোৱাৰ পিছত পুনৰবাৰ তেওঁলোকে এই খেল আকৌ আৰম্ভ কৰিবলৈ লৈছে নতুন উদ্যম আৰু নতুন প্ৰস্তুতিৰে। উদ্যোক্তাসকলে আমাক জনোৱা মতে ষ্টেডিয়ামৰ ভিতৰত এতিয়া ফুটবলৰ কাৰণে সম্পূৰ্ণভাৱে গ্ৰাউণ্ড সাজু হৈ উঠিছে যদিও আৰু কেইমাহমান পিছতে ইয়াত এথলেটিক্সৰ 400 মিটাৰৰ যিটো ট্ৰেক, আৱশ্যকীয় যিটো ট্ৰেক, সেই ট্ৰেক ছিন্থেটিক ট্ৰেক আৰু কেইমাহমান পিছতে সাজু হৈ উঠিব আৰু তাৰপিছত সম্পূৰ্ণৰূপে এখন ষ্টেডিয়াম অকল চামতা বা নলবাৰী জিলাৰ খেলুৱৈসকলে নহয় নামনি অসমৰ খেলুৱৈসকলেও লাভ কৰিব সৰ্বাংগ সুন্দৰ এখন ষ্টেডিয়াম। ইতিমধ্যে উদ্যোক্তাসকলে আমাক জনাইছে যে চামতাৰ বালিপথাৰৰ অঞ্চলত য'ত প্ৰথমতেই প্ৰথম বছৰৰ অৰ্থাৎ 1977 চনত নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল সেই ঠাইত এতিয়া স্বয়ংসম্পূৰ্ণ এখন ইনড'ৰ ষ্টেডিয়াম ইতিমধ্যেই নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু তাত জিমনেছিয়াম হল এটা সম্পূৰ্ণ স্বয়ংসম্পূৰ্ণ এটা জিমনেছিয়াম হল ইতিমধ্যেই নিৰ্মাণ হৈ উঠিছে।

আৰু কেইমাহমান পিছতে আনুষ্ঠানিকভাৱে সেই ষ্টেডিয়ামটো মুকলি কৰা হ'ব। বোধহয় অসমৰ গ্ৰাম্যাঞ্চলত চামতা এই ষ্টেডিয়াম গ্ৰাম্য ষ্টেডিয়ামখনেই হ'ল একমাত্ৰ স্বয়ংসম্পূৰ্ণ এখন ষ্টেডিয়াম য'ত ইতিমধ্যে চাৰিওফালে গেলাৰী কভাৰ্ড গেলাৰী সম্পূৰ্ণ হৈছে। আমাৰ সন্মুখে অৰ্থাৎ পূবফাললৈ কিছু কাৰিকৰী অসুবিধাৰ কাৰণে তেওঁলোকে কভাৰ্ড গেলাৰী দিব পৰা নাছিল। তেওঁলোকৰ প্ৰকল্পৰ পৰিকল্পনা অনুযায়ী প্লেনিং অনুযায়ী কিন্তু আজি কেইমাহমান আগতে তেওঁলোকে সেই ষ্টেডিয়ামৰ পূবফালে থকা মাটিখিনি নিজাববীয়াকৈ ক্ৰয় কৰাৰ পিছত ইতিমধ্যেই চৌহদৰ দেৱাল পৰ্যন্ত দিয়া সম্পূৰ্ণ হৈছে আৰু তেওঁলোকে কভাৰ্ড গেলাৰীৰ কাৰণে আৱশ্যকীয় জৰীপাতি সম্পূৰ্ণ কৰি তেওঁলোকে নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু

0: হয়তো কেইমাহমান পিছতে আমি দেখিবলৈ পাম। আৰু আমি নিশ্চিত যে পৰৱৰ্তী নৰুৰাম বৰ্মন সোঁৱৰণীৰ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ চলন্ত বিৱৰণী দিবৰ কাৰণে আমি যেতিয়া এই ষ্টেডিয়ামত উপস্থিত হ'ম, তেতিয়া আমি দেখা পাম যে আমাৰ সন্মুখলৈ থকা অৰ্থাৎ পূবফালে আমাৰ পোনে পোনে থকা সেই মুকলি ঠাইখিনিত কভাৰ্ট গেলাৰীও স্থাপন হৈছে, আৰু কভাৰ্ট গেলাৰীত বহি বহু হাজাৰ দৰ্শকে এই খেল উপভোগ কৰিছে। আমি পূৰ্বতে কৈছিলোঁ যে লাহে লাহে ষ্টেডিয়ামত দৰ্শকসকলে প্ৰৱেশ কৰিবলৈ লাগিছে, আৰু আমাৰ সোঁফালে অৰ্থাৎ পশ্চিম চামতাৰ এণ্ডৰ ফালে ইতিমধ্যেই থকা আমাৰ ষ্টেডিয়ামৰ গেলাৰী ইতিমধ্যেই প্ৰায় সম্পূৰ্ণ হওঁ হওঁ, আৰু আমাৰ বাওঁফালে থকা পল্লা ৰোড এণ্ডৰ যিটো গেলাৰী, সেই গেলাৰীও আটাইতকৈ বেছি ঠাই সম্পূৰ্ণ হৈছে। অৰ্থাৎ আমি ক'ব পাৰোঁ যে কিছু সময় পিছতে অৰ্থাৎ খেল আৰম্ভ হোৱাৰ কেইমিনিটমান পিছতে হয়তো সমূহ গেলাৰীৰ আসন সম্পূৰ্ণভাৱে পূৰ্ণ হ'ব, আৰু প্ৰায় 20,000ৰ ওচৰা ওচৰি দৰ্শকে আজিৰ এই চূড়ান্ত খেলখন উপভোগ কৰাৰ কাৰণে ষ্টেডিয়ামত উপস্থিত হ'ব। পুনৰবাৰ আমি আমাৰ শ্ৰোতাসকলক এটা কথা জনাব বিচাৰিছোঁ যে যিকোনো মুহূৰ্ততে আজি চূড়ান্ত খেলখন আৰম্ভ হ'ব, আৰু বিশিষ্ট অতিথিসকলৰ প্ৰৱেশ কৰাৰ মুহূৰ্ততে আনুষ্ঠানিক চিনাকি পৰ্বৰ মাজেদি আজি এই চূড়ান্ত খেলখনৰ আৰম্ভণিৰ সংকেত ৰেফাৰীয়ে বজাব, আৰু সেই সংকেতৰ লগে লগে আজি এই চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব, আৰম্ভণি হ'ব। ইতিমধ্যে আমি দেখা পাইছোঁ যে ৰেফাৰীসকলে পৰস্পৰৰ মাজত আলোচনা কৰি খেলপথাৰৰ বাহিৰত সাজু হৈছে, তাৰমানে যিকোনো মুহূৰ্ততে তেওঁলোকে খেলৰ আনুষ্ঠানিক আৰম্ভণিৰ কাৰণে খেলপথাৰত প্ৰৱেশ কৰিব, আৰু লগে লগেই আজিৰ এই চূড়ান্ত খেলখনৰ আৰম্ভণি হ'ব। বোধহয় বিশিষ্ট অতিথিসকলে খেলপথাৰত প্ৰৱেশ কৰাৰ কাৰণে বাহিৰত তেওঁলোকৰ কাৰ্যালয়ত ইতিমধ্যে প্ৰস্তুতি চলাইছে, আৰু যি মুহূৰ্ততে আনুষ্ঠানিকভাৱে এই খেলৰ আৰম্ভণি হ'ব, সেই মুহূৰ্ততে আমি খেলৰ ধাৰা বিৱৰণী আপোনালোকলৈ আগবঢ়াই থাকিম। আৰু এতিয়া এই বিৰতিৰ সময়খিনিত মই মোৰ মাইক্ৰফোনটো আগবঢ়াইছোঁ মোৰ সহযোগী অপূৰ্ব ভট্ট ডাঙৰীয়ালৈ।
1: ধন্যবাদ জিতেন কুমাৰ ডাঙৰীয়া। এদিন এইটো এটা সপোন আছিল যে চামতা আঞ্চলিক ক্ৰীড়া সংস্থাৰ এই প্ৰতিযোগিতাই সৰ্বভাৰতীয় স্বীকৃতি লাভৰ পৰ্যায়লৈ উন্নীত হ'ব। ক্ৰমাগত এটা সম্পূৰ্ণ গ্ৰামীণ পৰিৱেশত অসমৰ এখন বৌদ্ধিক জিলা বুলি পৰিচিত নলবাৰী জিলাৰ ধৰ্মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই চামতা আঞ্চলিক ক্ৰীড়া সংঘই তেওঁলোকৰ নেৰানেপেৰা প্ৰচেষ্টা আৰু ঐকান্তিক নিৰৱচ্ছিন্ন তেওঁলোকৰ ক্ৰীড়াসুলভ মানসিকতাৰ বাবেই নৰুৰাম বৰ্মন ফুটবল প্ৰতিযোগিতাই আজি 46 সংখ্যক বৰ্ষত ভৰি দিবলৈ সক্ষম হৈছে, আৰু এই 46 সংখ্যক বৰ্ষক ভৰি দিয়াৰ সময়ত তেওঁলোকে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰো স্বীকৃতিপ্ৰাপ্ত এখন প্ৰতিযোগিতালৈ নিজকে উন্নীত কৰিব পৰাটো এটা গৌৰৱৰ বিষয়। ইয়াৰ পূৰ্বে অসমত বৰদলৈ ট্ৰফি, স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ কথাই আমি বিভিন্ন সময়ত জ্ঞাত হৈ আছিলোঁ, আৰু এই স্বাধীনতা দিৱস কাপ আৰু বৰদলৈ ট্ৰফিৰ লগে লগে সমান্তৰালভাৱে নামনি অসমতো এই চামতাৰ ক্ৰীড়া আঞ্চলিক ক্ৰীড়া সংঘৰ এই নৱনিৰ্মিত ষ্টেডিয়ামতো প্ৰাণ পাই উঠিছে ফুটবলৰ আধুনিক ফুটবলে, আৰু আজি 46 সংখ্যক এই চূড়ান্ত খেলত ফাইনেল খেলৰ বাবে ইতিমধ্যে খেলপথাৰ দুয়োটা দল পথাৰৰ চাইডলাইনৰ বাহিৰত তেওঁলোক ইতিমধ্যে প্ৰস্তুত হৈ আছে সম্পূৰ্ণ ৰঙা জাৰ্চিৰে সৈতে অইল ইণ্ডিয়া ফুটবল একাদশ, আৰু সম্পূৰ্ণ বগা ৰঙৰ জাৰ্চিৰে সৈতে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব দল। মই আকৌ এবাৰ

কৈছোঁ যে অইল ইণ্ডিয়া দলক নেতৃত্ব দিব সুদেম ওয়ারি। তেওঁৰ জাৰ্চি নাম্বাৰ 30, তেওঁ দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ। আৰু একেদৰে নৰ্থ ইষ্ট ইউনাইটেড দলক নেতৃত্ব দিব মোহিত মণ্ডল, তেওঁৰ জাৰ্চি নাম্বাৰ হৈছে 8। এই দুই দলৰ খেলুৱৈসকলৰ লগতে পুনৰবাৰ কৈছোঁ, আজিৰ এই চূড়ান্ত খেলখন পৰিচালনা কৰিব, খেলপথাৰৰ সমাজত থাকিব মণি প্ৰিন্স হাজৰিকা, আৰু এছিষ্টেণ্ট ৰেফাৰি ওৱান হ'ব মইদুল ইছলাম, এছিষ্টেণ্ট ৰেফাৰি 2 জয়ন্ত দত্ত, খেলৰ চতুৰ্থগৰাকী ৰেফাৰী হ'ল নৱজিৎ কলিতা, আৰু পঞ্চম ৰেফাৰী গকুল দাস। এই প্ৰতিযোগিতাৰ মেচ কমিশ্যনাৰ হৈছে গৌতম কলিতা। অসম ফুটবল সংস্থাৰ দ্বাৰা ইতিমধ্যে অনুমোদিত আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃত নৰুৰাম বৰ্মন ফুটবল প্ৰতিযোগিতাৰ কিছু সময়ৰ ভিতৰতে আনুষ্ঠানিকভাৱে আজিৰ খেল চূড়ান্ত খেলখন আৰম্ভ হ'ব। ইতিমধ্যে আমি আপোনালোকৰ খেলুৱৈসকলৰ সৈতে কৈছোঁ, ৰাইজে ইতিমধ্যে অইল দলৰ খেলুৱৈসকলৰ প্ৰায়ে চিনি পায়। অইল দলৰ গ'লৰক্ষক অবিনাশ মেচ আৰু অইল দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ দীপু গোহাঁই, সুদেম ৱাৰী, টুপু ব্ৰহ্ম আৰু দীপজ্যোতি দৈমাৰী। অইল দলৰ খেলপথাৰৰ মিডফিল্ডত অংশগ্ৰহণ কৰিব টিমথি নাৰ্জাৰী, জংমিন লুন কুকি আৰু ঋতুৰাজ মোহনে। আৰু অইল দলৰ আক্ৰমণ বিভাগৰ খেলুৱৈসকল হ'ল সুদীপ্ত কোঁৱৰ, আকৰাং নাৰ্জাৰী, অমন ছেত্ৰী। অৱশ্যে আধুনিক ফুটবলত এটা কথা নিশ্চিত যে ৰক্ষণ বিভাগৰ খেলুৱৈও সময়ত উঠি খেলে, কাৰণ এইটোকে টোটেল ফুটবল বুলি কোৱা হয়। আধুনিক ফুটবলত যদিও এটা নিৰ্দিষ্ট স্থানতে এজন খেলুৱৈ সকলো সময়তে খেলি নাথাকে। ইতিমধ্যে আমি লক্ষ্য কৰিছোঁ যে আজিৰ খেল পৰিচালক চাৰিগৰাকী ইতিমধ্যে খেলপথাৰত প্ৰৱেশ কৰিছে, আৰু তেওঁলোকে খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ কমেণ্ট্ৰি বক্সৰ সোঁহাতে ৰঙা জাৰ্চিৰে সৈতে অইল ইণ্ডিয়া ফুটবল একাদশ, আৰু আমাৰ কমেণ্ট্ৰি বক্সৰ বাওঁফালে বগা জাৰ্চিৰে পৰিহিত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল দলৰ খেলুৱৈসকল ইতিমধ্যে তেওঁলোকে নিজৰ মাজত চা চিনাকি হৈছে, আৰু দুই দলৰ খেলুৱৈসকলৰ চা চিনাকিৰ লগে লগে ইতিমধ্যে আনুষ্ঠানিকভাৱে আজি এই 46 সংখ্যক প্ৰতিযোগিতা যিকোনো মুহূৰ্ততে আৰম্ভ কৰিব। আৰু খেলৰ পৰিচালকসকলৰ সৈতেও দুই দলৰ খেলুৱৈসকলে সৌহাৰ্দ্যমূলক ভাৱ বিনিময় কৰিলে, আৰু ভাৱ বিনিময় কৰাৰ পিছতেই এতিয়া সম্ভৱত এই প্ৰতিযোগিতাৰ 46 সংখ্যক চূড়ান্ত খেলৰ মুখ্য অতিথি তেখেতক খেলপথাৰৰ মাজলৈ উদ্যোক্তা চামতা আঞ্চলিক ক্ৰীড়া সংঘই আগবঢ়াই নিব। এই সমষ্টিৰ সন্মানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, তেখেত প্ৰাক্তন কেবিনেট মন্ত্ৰী, তেখেতক আগবঢ়াই লৈ গৈছে চামতা আঞ্চলিক ক্ৰীড়া সংস্থাৰ সভাপতি এগৰাকী জ্যেষ্ঠ ক্ৰীড়া সংগঠক যতীন শৰ্মা, আৰু সাধাৰণ সম্পাদক বিকাশ ভট্ট ডাঙৰীয়াই। ইতিমধ্যে খেলপথাৰত আজিৰ মুখ্য অতিথি চন্দ্ৰমোহন পাটোৱাৰী, তেখেতৰ বিষয়ে এই ক্ৰীড়া সংস্থাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই দাবী কৰে যে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া চামতা আঞ্চলিক ক্ৰীড়া সংস্থাৰ এই নৱনিৰ্মিত এই ষ্টেডিয়ামখনৰ অন্যতম চালিকা শক্তি। তেখেতৰ নেতৃত্বতেই চামতা আঞ্চলিক ক্ৰীড়া সংঘাই এই নতুনকৈ এই ঠাইখনিত এখন আধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে, যদিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই। ইতিমধ্যে প্ৰায় 18,000 দৰ্শক গেলাৰীত বহি খেল উপভোগ কৰিব পৰা পৰিৱেশো সম্পূৰ্ণ হৈছে। কভাৰ্ড গেলাৰী আমাৰ

0: ঋতুৰাজ মোহন আৰু এয়া বল পুনৰবাৰ আহি পৰিছে চেণ্ট্ৰেল চাৰ্কুলত, চেণ্ট্ৰেল চাৰ্কুলত ভৰিত বল, বল মাইনাছ কৰি দিছে, বল লৈ গৈ নৰ্থ ইষ্ট ইউনাইটেড ফুটবল দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ বল লাহেকৈ পেৰেলেল পাছ কৰি দিছে নিজ দলৰ খেলুৱৈ খেলুৱৈৰ লগত, শুভমে পাছ কৰি দিছে কং মাৰাচ কং কণ্ঠৌজম, এয়া বল পুনৰবাৰ অইলৰ ভৰিত বল, জাৰ্চি তেওঁলোকে জাৰ্চি নম্বৰ 26 ঋতুৰাজ, ঋতুৰাজৰ ভৰিত বল, ঋতুৰাজে বলটোলৈ সোমাই পৰিছে খেল ঠিক নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ হাফত, পুনৰবাৰ বল মাইনাছ কৰি দিছে, বল অইল অইলৰ পৰা লাহেকৈ কাঢ়ি লৈ গৈছে নৰ্থ ইষ্ট ইউনাইটেড দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ লম চাং জোৱানা জাৰ্চি নম্বৰ 12, জাৰ্চি নম্বৰ বল পুনৰবাৰ লৈ পৰি সোমাই পৰিছে অইল দলে নৰ্থ ইষ্ট ইউনাইটেড দলৰ হাফত, আৰু বল লাহেকৈ লাহেকৈ লভ কৰি দিছিল যদিও পুনৰবাৰ সুন্দৰকৈ বলটো ক্লিয়াৰ কৰি দিলে ৰব মাৰ্কছ কণ্ঠৌজাম জাৰ্চি নম্বৰ 2 ৰক্ষণ বিভাগৰ খেলুৱৈ নৰ্থ ইষ্ট ইউনাইটেড ফুটবল দল। এতিয়া খেলপথাৰৰ আমাৰ বিপৰীত দিশত থকা টাচ লাইনৰ পৰা প্ৰায় 100 মিটাৰমান প্ৰায় হেৰি 20 মিটাৰ দূৰত এয়া সম্ভৱতঃ এয়া ফ্ৰী কিক, আৰু ফ্ৰী কিক কাৰ্যকৰী কৰিবৰ কাৰণে আগবাঢ়ি গৈছে অইল দলৰ জাৰ্চি নম্বৰ ঋতুৰাজ মোহন জাৰ্চি নম্বৰ 26, আৰু ঋতুৰাজে বলটো সুন্দৰকৈ পাতি লৈছে, ৰেফাৰীয়ে এতিয়াও নিৰ্দেশ হুইচেল বজোৱা নাই, ৰেফাৰীৰ সংকেত, ৰেফাৰীৰ সংকেতৰ লগে লগে ইতিমধ্যে নৰ্থ ইষ্ট ইউনাইটেড দলৰ গ'লৰক্ষক এটা সুন্দৰ গ্ৰাছৰুট শ্বটেৰে সৈতে অইল দলে প্ৰথমতেই খাতা খুলিলে, আৰু অইল দলৰ হৈ জাৰ্চি নাম্বাৰ 15 আক্ৰাং নাৰ্জাৰীয়ে অইল দলৰ হৈ প্ৰথমটো গ'ল দিলে আজিৰ প্ৰতিযোগিতাৰ প্ৰায় 8 মিনিটত প্ৰথম এয়া পুনৰবাৰ খেল আৰম্ভ হৈ গ'ল। নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলে ইতিমধ্যে কিক অফ কৰি বলটো তেওঁলোকৰ নিজৰ মাজতে ৰাখিছে, আৰু নিজৰ মাজতে এয়া মই বলটো মোৰ মাইক্ৰফোন আগবঢ়াই দিছোঁ জিতেন শৰ্মা ডাঙৰ।
1: দীঘলীয়াকৈ তেওঁলোকৰ কনজিউমাৰ মেটেই দীঘলীয়াকৈ শ্বিফ্ট কৰিছিল তেওঁলোকৰ ৰাইট আউট পজিশ্যনত খেলি থকা তৈমুন মেটেলৈ, কিন্তু তৈমুন মেটে সেই বল আয়ত্ত কৰাৰ আগতে বলে টাচ লাইন অতিক্ৰম কৰি যোৱা থ্ৰ ইনৰ পৰা পুনৰ বল আহি পৰিছে তেওঁলোকৰ 4 নম্বৰ খেলুৱৈ শুভম পুনিয়া, শুভম পুনিয়াই থ্ৰ' পাছ কৰি দিছে তেওঁলোকৰ এজন সদস্য মোহিত মণ্ডল দলৰ অধিনায়ক, তেওঁ দীঘলীয়াভাৱে ৰাইট ফ্লেংকত খেলি থকা তেওঁলোকৰ এজন খেলুৱৈ কৰিমাথুম টুৱেইট তেওঁলৈ সেই বল শ্বিফ্ট কৰি দিব বিচাৰিছিলে, কিন্তু তাৰ আগতে বলে টাচ লাইন অতিক্ৰম কৰি যোৱা থ্ৰ' ইন দিবলৈ আগবাঢ়ি আহিছে দীপু গোহাঁই একচ পাছ কৰিছে তেওঁলোকৰ সহযোগী এজন খেলুৱৈলৈ, কিন্তু তাৰ আগতে আমি দেখা পাইছোঁ যে NEFTৰ এজন খেলুৱৈ আগবাঢ়ি আহি বিধি নিষিদ্ধভাৱে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ এজন খেলুৱৈ ৱাংকম ডেনি, তেওঁ ডেনি বিধি নিষিদ্ধভাৱে দীপু গোহাঁইক অবষ্ট্ৰাকশ্যন দিয়াৰ কাৰণে ৰেফাৰী প্ৰিন্স হাজৰিকাই তেওঁৰ বিৰুদ্ধে এটা ফাউল কিকৰ নিৰ্দেশ দিছে, আৰু ডাইৰেক্ট কিকৰ পৰা বল পুনৰবাৰ দীপু গোহাঁই আৰু নৰ্থ ইষ্ট এফ চিৰ এজন খেলুৱৈৰ মাজত বলৰ কাৰণে অৰিয়াৰি, শেষ মুহূৰ্তত বাওঁ ভৰিৰ এটা দীঘল শ্বটেৰে দলৰ অধিনায়ক সুৰেন ৱাৰীয়ে সেই বল তেওঁলোকৰ পেনাল্টি বক্সত তেওঁলোকৰ বিপৰীত ফালৰ নৰ্থ ইষ্ট ইউনাইটেডৰ পেনাল্টি বক্সৰ ভিতৰলৈ চিপ কৰি দিব বিচাৰিছিল, কিন্তু সেই বল তেওঁৰ দলৰ সতীৰ্থ খেলুৱৈ আয়ত্ত কৰাৰ আগেয়ে নৰ্থ ইষ্ট এফ চিৰ দলৰ কণ্ঠুমান মেটেই তেওঁ বল সেই বল আয়ত্ত কৰি দলৰ সতীৰ্থ এজন খেলুৱৈলৈ আগবঢ়াই দিব বিচাৰিছিলে। পুনৰবাৰ আমি দেখা পাইছোঁ যে দুলীয়াজান এফ চিৰ টিম থ্ৰী নাৰ্জাৰী তেওঁ হাফত খেলুৱাই আছে বৰ্তমান, তেওঁ চেণ্টাৰ হাফৰ পৰা এটা বল লভ কৰি দিছিল সুন্দৰভাৱে তেওঁলোকৰ বিপক্ষৰ পেনাল্টি বক্সলৈ, কিন্তু তেওঁলোকৰ এফ চি দলৰ এজন খেলুৱৈ সেই বল আয়ত্ত কৰাৰ আগতে পুনৰবাৰ আমি দেখা পাইছোঁ যে পেনাল্টি বক্সৰ ভিতৰত বলৰ কাৰণে অৰিয়াৰি অইল ইণ্ডিয়াৰ এজন খেলুৱৈ, আৰু তেওঁক বাধা দিবলৈ সন্মুখত দুজনকৈ ৰক্ষণ বিভাগৰ নৰ্থ ইষ্ট ইউনাইটেড এফ

খেলুৱৈ, কিন্তু বাওঁ ভৰিৰে তেওঁলোকৰ লাং ঠাং জুৱালাই সেই বল ক্লিয়াৰ কৰিলে তেওঁলোকৰ লেফ্ট ফ্লেংকত খেলি থকা এজন খেলুৱৈলৈ, থ্ৰু পাছ কৰি দিছে তেওঁলোকৰ লেফ্ট ফ্লেংকত খেলি থকা ছয়মুং মেইটেলৈ, কিন্তু ছয়মুং মেইটে আৰু বলৰ ৰক্ষণ বিভাগৰ অইলৰ এজন খেলুৱৈৰ মাজত বলৰ কাৰণে উৰি আৰু শেষ মুহূৰ্তত কোনোবা এজন খেলুৱৈৰ ভৰিত লাগি বলে গ'ল লাইন অতিক্ৰম কৰি যোৱাত বোধ হয় নৰ্থ ইষ্ট এফচিৰ এজন খেলুৱৈৰ ভৰিত লাগি বলে গ'ল লাইন অতিক্ৰম কৰি যোৱাত সেয়া গ'ল কিকৰ নিৰ্দেশ দিছে ৰেফাৰীয়ে। গ'লৰক্ষক অইল ইণ্ডিয়াৰ গ'লৰক্ষক অবিনাশ মেছে তেওঁলোকৰ দীপু গোহাঁইলৈ সেই বল লাহেকৈ ভৰিৰে ঠেলি দিছিল। দীপু গোহাঁইৰ পৰা পুনৰবাৰ তেওঁলোকৰ 16 নম্বৰ খেলুৱৈ সুদীপ্ত কোঁৱৰৰ হাতত বল, কিন্তু সুদীপ্ত কোঁৱৰে সেই বল আয়ত্ত কৰাৰ আগতে বলে টাচ লাইন অতিক্ৰম কৰি যোৱাত পুনৰবাৰ থ্ৰু ইন দিবলৈ গৈছে তেওঁলোকৰ 23 নম্বৰ খেলুৱৈ দীপু গোহাঁই। দলৰ খেলুৱৈসকল এতিয়া অইলৰ খেলুৱৈসকলে প্ৰায় 11 জন খেলুৱৈক আমি দেখা পাইছোঁ যে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ যি কক্ষ তাত প্ৰৱেশ কৰিছে, সেই নৰ্থ ইষ্ট এফচিৰ অৰ্ধত আমি সেইটো এণ্ডত আমি আটাইকেইগৰাকী খেলুৱৈ থুপ খোৱা দেখা পাইছোঁ। অইল ইণ্ডিয়াই তেওঁলোকে সংঘবদ্ধভাৱে আক্ৰমণ কৰাৰ চেষ্টা কৰিছে যদিও ইতিমধ্যেই নৰ্থ ইষ্ট এফচিয়ে তেওঁলোকে সেই আক্ৰমণ প্ৰতিৰোধ কৰিবৰ কাৰণে চেষ্টা চলাই আছে যদিও তেওঁলোকৰ খেলত এতিয়ালৈকে আমি খোপনি পোতা দেখিবলৈ পোৱা নাই বা তেওঁলোকৰ খেলত আমি সংঘবদ্ধতাৰ একো উমান এতিয়ালৈকে পোৱা নাই। দুজন খেলুৱৈৰ মাজত এই মুহূৰ্তত খেলৰ বাবে বলৰ বাবে উৰি আৰু আজিৰ ৰেফাৰী মণিপ্ৰিন্স হাজৰিকাই অইলৰ এজন খেলুৱৈৰ বিৰুদ্ধে ফাউল কিকৰ নিৰ্দেশ দিয়াৰ ফলত তেওঁলোকৰ নৰ্থ ইষ্ট এফচিআই ৰতন মামকৰ ভুজেন তেওঁ বাওঁ ফ্লেংকলৈ সেই বল চিপ কৰি দিছিলে, কিন্তু বাওঁ ফ্লেংকত খেলি থকা তেওঁলোকৰ তনবীৰ দে সেই বল আয়ত্ত কৰাৰ আগতে অইলৰ ৰক্ষণ বিভাগৰ এজন খেলুৱৈ সুৰেন ৱাৰীয়ে সেই বল আয়ত্ত কৰি আমি দেখা পাইছোঁ যে টাচ লাইনৰ বাহিৰলৈ মাৰি পঠিয়াই সেই বল ক্লিয়াৰ কৰিলে, ফলত এতিয়া আমাৰ ঠিক পোনে পোনে থকা পূবফালৰ টাচ লাইনৰ বাহিৰত এয়া থ্ৰু ইন দিবলৈ আগবঢ়াৰ প্ৰাক মুহূৰ্তত আমি দেখা পাইছোঁ যে নৰ্থ ইষ্ট ইউনাইটেড এফচি দলৰ এজন খেলুৱৈ তেওঁ মাটিত বাগৰি আছে আৰু তেওঁক ঘেৰি পেলাই নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ 4জন খেলুৱৈ থিয় হৈ আছে আৰু তেওঁৰ ওচৰত থিয় হৈ আছে সুৰেন ৱাৰী দলৰ অধিনায়ক, অইলৰ অধিনায়ক। আমি এতিয়াও ধৰিব পৰা নাই যে আচলতে আঘাত কাৰ হৈছে, কোনগৰাকী খেলুৱৈৰ আঘাত হৈছে। আঘাতপ্ৰাপ্ত হৈ মাটিত বাগৰি থকা আমি দেখা পাইছোঁ, মাটিত বাগৰি আছে এজন খেলুৱৈ নৰ্থ ইষ্ট ইউনাইটেড এফচি গুৱাহাটীৰ এজন খেলুৱৈ। তেওঁ চেণ্টাৰ ফ্লেংকত খেলি থকা আক্ৰমণ বিভাগৰ এজন খেলুৱৈ, তেওঁ অইল ইণ্ডিয়াৰ এজন খেলুৱৈৰ সৈতে তেওঁৰ খকা খুন্দা লগাৰ ফলত মাটিত বাগৰি পৰিছে আৰু তেওঁৰ আঘাত কিমান গুৰুতৰ আমি এতিয়াও ধৰিব পৰা নাই। দলৰ ফিজিঅ' ইতিমধ্যে খেলপথাৰত প্ৰৱেশ কৰিছে আৰু ফিজিঅ'ই বোধহয় তেওঁক প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত তেওঁ সুস্থ হৈছে। তেওঁক সেই খেলুৱৈগৰাকীক আমি থিয় হৈ থকা দেখিছিলোঁ যদিও ইতিমধ্যেই তেওঁক ফিজিঅ'ই আমাৰ ঠিক পোনে পোনে থকা পূবফালৰ টাচ লাইনৰ বাহিৰলৈ ধৰি আগবঢ়াই লৈ গৈছে। তেওঁ ইতিমধ্যে সুস্থ হৈ পেলাই খেলপথাৰত প্ৰৱেশ কৰা আমি দেখা পাইছোঁ। তেওঁ 10 নম্বৰ খেলুৱৈ তনবীৰ দে পুনৰবাৰ তনবীৰ দে বাওঁ ভৰিৰে এটা দললৈ শ্বট লৈছিল, কিন্তু দৰ্শনীয়ভাৱে দুলীয়াজান দলৰ গ'লৰক্ষক অবিনাশ মেছে মাটিত বাগৰি সেই বল আয়ত্ত কৰি আগবঢ়াই দিছে তেওঁলোকৰ অধিনায়ক সুৰেন ৱাৰীয়ে ৱাল পাছ কৰি দিছে টুপু ব্ৰহ্মই থ্ৰু পাছ কৰি দিছে তেওঁলোকৰ চেণ্টাৰ ফ্লেংকত খেলি থকা এজন খেলুৱৈলৈ। তেওঁ পোনে পোনে সেই বল দিব বিচাৰিছিল ৰাইট ফ্লেংকত খেলি থকা অমন ছেত্ৰীলৈ, কিন্তু অমন ছেত্ৰীয়ে সেই বল আয়ত্ত কৰাৰ আগতে নৰ্থ ইষ্ট এফচিৰ এজন খেলুৱৈ আগবাঢ়ি আহি সেই বল আয়ত্ত কৰি পোনে পোনে ঠেলি দিব বিচাৰিছিল অইল ইণ্ডিয়াৰ হাফত খেলি থকা আক্ৰমণ ৰচনা কৰিব বিচৰা নৰ্থ ইষ্ট এফচিৰ এজন খেলুৱৈলৈ, কিন্তু সেই বল আয়ত্ত কৰাৰ আগতে অইলৰ ৰক্ষণ বিভাগৰ এজন খেলুৱৈ আগবাঢ়ি আহি সেই বল আয়ত্ত কৰিলে টুপু ব্ৰহ্মই থ্ৰু পাছ কৰি দিছে এগৰাকী তেওঁৰ সতীৰ্থ খেলুৱৈলৈ, কিন্তু তেওঁ যথাস্থানত নথকাৰ কাৰণে এফচি দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ

শুভম পুনিয়াই সেই বলায়ত্ব কৰি আগবঢ়াই দিছে তেওঁলোকৰ চেণ্টাৰ ফ্লেংকত খেলি থকা এজন খেলুৱৈলৈ। কিন্তু তেওঁলোকৰ ৰত্নাকান্থুজামে সেই বল পোনে পোনে দীঘলীয়া শ্বটেৰে ক্লিয়াৰ কৰিব বিচাৰিছিল, কিন্তু ইতিমধ্যেই আমি দেখা পালোঁ যে বলে আমাৰ সন্মুখত থকা পূবফালৰ টাচলাইন অতিক্ৰম কৰি গৈছে আৰু সেই বল আয়ত্ত কৰি পেলাই সেই বল হাতত তুলি থ্ৰু ইন দিবলৈ গৈছে অইলৰ এজন খেলুৱৈ। কিন্তু তেওঁৰ পৰা বল আহি পৰিছে পুনৰবাৰ নৰ্থ ইষ্ট এফ চিৰ এজন খেলুৱৈলৈ, কিন্তু তেওঁ বল নিয়ন্ত্ৰণত ৰাখিব নোৱাৰাৰ কাৰণে ভৰিৰ পৰা বল বহু দূৰলৈ ওলাই যোৱাৰ কাৰণে অইলৰ দীপু গোহাঁই আগবাঢ়ি আহি এইবিলাক আয়ত্ত কৰিলে। দীপু গোহাঁইৰ আয়ত্তত এতিয়াও বল, দীপু গোহাঁই বেক পাছ কৰি দিছে তেওঁলোকৰ অধিনায়কলৈ, কিন্তু তেওঁ পোনে পোনে সেই বল ক্লিয়াৰ কৰিব বিচাৰোঁতে নৰ্থ ইষ্ট এফ চিৰ এগৰাকী খেলুৱৈৰ গাত লাগি সেই বলে টাচ লাইন অতিক্ৰম কৰি যোৱাত পুনৰবাৰ থ্ৰু ইন আমাৰ ঠিক সন্মুখত, আৰু থ্ৰু ইন দিবলৈ আগবাঢ়িছে অইল ইণ্ডিয়া দুলীয়াজনৰ টুপু ব্ৰহ্ম, 24 নম্বৰ জাৰ্চি পৰিহিত টুপু ব্ৰহ্ম। টুপু ব্ৰহ্মৰ পৰা পুনৰ বল পৰিছে তেওঁলোকৰ জাংমিংলুং কুকিয়ে বলটো বেক পাছ কৰি দিয়াৰ পিছত পুনৰবাৰ আহি পৰিছে সুদীপ্ত কোঁৱৰে বল লৈ আগবাঢ়ি গৈছে একেবাৰে খৰ্বকাই এজন খেলুৱৈ সুদীপ্ত। কিন্তু সুদীপ্তক আমি দেখা পাইছোঁ তেওঁৰ বলৰ ওপৰত নিমন্ত্ৰণ আছে, তেওঁৰ যথেষ্ট গতি আছে, তেওঁ সুন্দৰভাৱে বল নিয়ন্ত্ৰণ কৰি পেলাই তেওঁৰ সতীৰ্থসকলক ইতিমধ্যে বল যোগান ধৰি আছে, থ্ৰু পাছ কৰি দিছিল এজন খেলুৱৈলৈ। কিন্তু শেষ মুহূৰ্তত আমি দেখা পালোঁ যে বল অইল ইণ্ডিয়া আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চি দুজন খেলুৱৈৰ মাজত বলৰ কাৰণে খোকা খণ্ডা লাগি থকাৰ মাজতে নৰ্থ ইষ্ট এফ চি ইউৰ এগৰাকী খেলুৱৈৰ মূৰৰ ওপৰেদি সেই বল পাৰ হৈ পেলাই লাহে লাহে গ'লৰ দিশে গ'ল পোষ্টৰ ফালে আগবাঢ়িছিল। কিন্তু অতি প্ৰত্যুৎপন্ন মতিতাৰে এন ইউ এফ চিৰ কান্থুমাম মেটে সেই বল ক্লিয়াৰ কৰিলে, এটা নিশ্চিত গ'লৰ পৰা ৰক্ষা পৰিল, বল আহি পৰিছে অইল ইণ্ডিয়াৰ গ'লৰক্ষকৰ হাতত, তেওঁ লাহে লাহে ভৰিৰে সেই বল নিজৰ হাতলৈ তুলি লৈছে, তেওঁৰ হাতত বল, তেওঁ দীঘলীয়াকৈ শ্বট লৈছে চেণ্টাৰ স্পটৰ ওচৰত বলৰ কাৰণে আগবাঢ়ি গৈছে নৰ্থ ইষ্ট এফ চিৰ এজন খেলুৱৈ আৰু অইল ইণ্ডিয়াৰ এগৰাকী খেলুৱৈ। শেষ মুহূৰ্তত অইল ইণ্ডিয়াৰ দীপু গোহাঁইয়ে থ্ৰু পাছ কৰি দিছে তেওঁলোকৰ অধিনায়কলৈ, অধিনায়কে পুনৰবাৰ বেক পাছ কৰি দিছে দীপু গোহাঁই দীঘলীয়া শ্বট ৰাইট ফ্লেংকলৈ, ৰাইট ফ্লেংকত খেলি থকা অমন ছেত্ৰীয়ে সেই বল আয়ত্ত কৰাৰ আগতে বলে টাচ লাইন অতিক্ৰম কৰি যোৱাত আমাৰ পোনে পোনে এয়া থ্ৰু ইন দিবলৈ আগবাঢ়ি গৈছে এগৰাকী খেলুৱৈ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ এগৰাকী খেলুৱৈ। তেওঁ হাতত বল তুলি লৈছে, তেওঁ কাক দিব চাইছে, দীঘলীয়াকৈ তেওঁ থ্ৰু ইন দিব, তেওঁ দিছে তেওঁৰ সতীৰ্থ এজন খেলুৱৈলৈ চেৰিংমাং নেতে, তেওঁৰ পৰা ৱাংথেম ডেনি থ্ৰু পাছ তেওঁলোকৰ তনবীৰ দেৰ ভৰিত পুনৰ বল, তেওঁ পোনে পোনে গ'ললৈ এটা শ্বট লৈছিলে। তেওঁ হয়তো ভাবিছিল যে গ'ল বক্সৰ ভিতৰত তেওঁৰ সতীৰ্থ কোনোবা খেলুৱৈ থাকিব নৰ্থ ইষ্ট এফ চি ইউনাইটেডৰ, কিন্তু তেওঁ যথাস্থানত নথকাৰ কাৰণে পোনে পোনে সেই বল আহি পৰিল গ'লৰক্ষক তেওঁ অবিনাশ মেচ দুলীয়াজনৰ হতাহতৰ্ক গ'লকিপাৰ, তেওঁ ধুনীয়াভাৱে সেই বল আয়ত্ত কৰি পেলাই পোনে পোনে মাৰি পঠিয়াইছে তেওঁলোকৰ এগৰাকী সতীৰ্থ খেলুৱৈলৈ। কিন্তু এতিয়াও শেষ মুহূৰ্তত বল ক্লিয়াৰ হোৱা নাছিল যদিও তেওঁলোকৰ টুপু ব্ৰহ্মই সেই বল ক্লিয়াৰ কৰিব বিচাৰোঁতে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ ৱাংথাম ডেনি আক্ৰমণ বিভাগৰ খেলুৱৈ ৱাংথাম ডেনিৰ ভৰিত লাগি বলে গ'ল লাইন অতিক্ৰম কৰি যোৱাত গ'ল কিক, দীঘলীয়া গ'ল কিক সুৰেণ ৱাৰী অধিনায়ক সুৰেণ ৱাৰীয়ে পোনে পোনে দিব বিচাৰিছিল তেওঁলোকৰ অমন ছেত্ৰী ৰাইট ফ্লেংকত খেলি থকা খেলুৱৈ, কিন্তু অমন ছেত্ৰীয়ে সেই বল আয়ত্ত কৰিব নোৱাৰিলে, বল আহি পৰিল পুনৰবাৰ নৰ্থ ইষ্ট এফ চিৰ এগৰাকী খেলুৱৈৰ ভৰিত। তেওঁলোকৰ কৰিম মাথুম মেইটে টুৱেট কৰিমাংথুং টুৱেটৰ ভৰিত বল, কিন্তু কৰিমাংথুং টুৱেটে সেই বল সঠিকভাৱে নিয়ন্ত্ৰণত ৰাখিব নোৱাৰাৰ কাৰণে বল পুনৰবাৰ আহি পৰিল দুলীয়াজনৰ অধিনায়ক সুৰেণ ৱাৰীৰ ভৰিত, তেওঁ দীঘলীয়াভাৱে সেই বল চিপ কৰি দিছিলে বিপক্ষৰ গ'ল পোষ্টলৈ, কিন্তু সেই বল তেওঁৰ অইল ইণ্ডিয়াৰ খেলুৱৈ আয়ত্ত কৰাৰ আগতে যথাস্থানত নথকাৰ কাৰণে
নর্থ ইষ্ট ইউনাইটেডৰ এজন খেলুৱৈ ৰক্ষণ বিভাগৰ এজন খেলুৱৈ খেলুৱৈ আগবাঢ়ি আহি পেলাই সেই বলায়ত্ব কৰিলে আৰু পোনে পোনে দীঘলীয়াকৈ চিফ্ট কৰি দিছে।

তেওঁলোকৰ ৰাইট আউট পজিশ্যনত খেলি থকা বৰ্তমান যথেষ্ট পিছুৱাই সেই খেলা দেখা পাইছোঁ। নথৰাম কঠুজামে থ্ৰ' পাছ কৰি দিছিল তেওঁলোকৰ ৰাইট আউট ফ্লেংকত খেলি থকা বৰ্তমান লেফ্ট আউট পজিশ্যনত খেলি থকা তেওঁলোকৰ কৰিম মাথুং টুৱেটলৈ, কিন্তু কৰিম মাথুং টুৱেটে সেই বল আয়ত্ত কৰাৰ আগতে বলে গ'ল লাইন অতিক্ৰম কৰি গ'ল। এতিয়া দুলীয়াজনৰ গ'লৰক্ষক অবিনাশ মেচ তেওঁ লাহেকৈ খেলি দিছে তেওঁলোকৰ অধিনায়কৰ ভৰিলৈ বল। অধিনায়কে পোনে পোনে সুৰেণ ৱাৰী অধিনায়ক দুলীয়াজনৰ, তেওঁ বাওঁ ভৰিৰে দীঘলীয়াকৈ সেই বল ক্লিয়াৰ কৰিছিল, কিন্তু বলে ইতিমধ্যে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ এগৰাকী খেলুৱৈৰ ভৰিত লাগি টাচ লাইন অতিক্ৰম কৰি যোৱা থ্ৰ' ইনৰ পৰা বল পুনৰবাৰ আহি পৰিছে অইল ইণ্ডিয়াৰ এজন খেলুৱৈৰ ভৰিত। তেওঁলোকৰ মাজত ভুল বুজাবুজি আৰু ভুল বুজাবুজিৰ সুযোগ লৈ নৰ্থ ইষ্টৰ এজন খেলুৱৈ খেলি দিলে আৰু গ'ল পোষ্টৰ ভিতৰত, যিহেতু গ'লৰক্ষক নিজৰ পজিশ্যনত নাছিল আৰু ৰক্ষণ বিভাগৰ খেলুৱৈসকলে মাজত যথেষ্ট ধৰণৰ গেপ সৃষ্টি কৰি আক্ৰমণ বিভাগৰ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ আক্ৰমণ বিভাগৰ খেলুৱৈজনক নিজে সুবিধা কৰি দিছিল। আৰু মই ভাবোঁ এয়া এক প্ৰকাৰ আত্মঘাতী গ'ল। কৰিমায়ুম টুৱেট আমাৰ তেওঁলোকৰ ৰাইট আউট পজিশ্যনত খেলি থকা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সেই খেলুৱৈজনক আমি দেখা পাইছোঁ যে তেওঁ যথেষ্ট সুযোগ সন্ধানী খেলুৱৈ। তেওঁ আগবাঢ়ি আহি ৰক্ষণ বিভাগৰ খেলুৱৈসকলৰ মাজত যিটো ভুল বুজাবুজি অইল ইণ্ডিয়াৰ, সেই ভুল বুজাবুজিৰ সুযোগ লৈ তেওঁ গেপৰ মাজেদি সেই বল লৈ অতৰ্কিতে আগবাঢ়ি গ'ল আৰু গ'ল বক্সৰ ভিতৰত সম্পূৰ্ণ অসুৰক্ষিত অৱস্থাত থকা টুৱেটে অসুৰক্ষিত গ'লৰক্ষকলৈ গ'ল পোষ্টলৈ সম্পূৰ্ণ মুকলি হৈ থকা গ'ল পোষ্টলৈ লাহেকৈ সেই বল ঠেলি দিলে আৰু ফলত এতিয়া দুয়োটা দলৰ খেলৰ ফলাফল অইল ইণ্ডিয়া দুলীয়াজন এক, নৰ্থ ইষ্ট ইউনাইটেড এফ চি গুৱাহাটী এক, খেলৰ এতিয়ালৈকে এক এক আৰু খেলৰ কিমান এতিয়ালৈকে 18 মিনিট গ'ল। পুনৰবাৰ আমি দেখা পাইছোঁ সংঘবদ্ধ আক্ৰমণ নৰ্থ ইষ্ট ইউনাইটেড এফ চি, কিন্তু তেওঁলোকে বলৰ গতিতকৈ যথেষ্ট পিছপৰি থকাৰ কাৰণে অইলৰ গ'লৰক্ষক সতৰ্ক গ'লৰক্ষক অবিনাশ মেচ তেওঁ আগবাঢ়ি আহি সেই বল আয়ত্ত কৰি হাতেৰে সেই বল ঠেলি দিছিলে। পুনৰবাৰ আহি পৰিল গুৱাহাটী এফ চি এন ইউ এফ চিৰ ভৰিত, খেলুৱৈৰ ভৰিত, আৰু তেওঁলোকে বেক পাছ কৰি দিছিল তেওঁলোকৰ গ'লৰক্ষক ৰাজৰূপ চৰকাৰলৈ। ৰাজৰূপ চৰকাৰে সেই বল হাতেৰে লাহেকৈ দিছে আগবঢ়াই তেওঁলোকৰ কান্থুমাম মেটেই দীঘলীয়াকৈ শ্বট লৈছিল আৰু ফলত বল আহি পৰিল দুলীয়াজন দলৰ গ'লবক্সৰ ভিতৰত, প্ৰায় গ'লবক্সৰ ভিতৰত। পুনৰবাৰ আমি দেখা পালোঁ অইলৰ এগৰাকী খেলুৱৈ দীপু গোহাঁই সেই একেটাই ভুল কৰিছে। তেওঁ বল প্ৰথম সুযোগতে ক্লিয়াৰ কৰাৰ সলনি তেওঁ ভৰিত অনাৱশ্যকভাৱে বল ৰাখি পেলাই তেওঁ বিপক্ষৰ খেলুৱৈক আগবাঢ়ি অহাৰ সুযোগ দিছে। আৰু 9 নম্বৰ খেলুৱৈ যিয়ে প্ৰথম গ'লটো দিছে নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ, তেওঁ পুনৰবাৰ আগবাঢ়ি গৈছিল, কিন্তু সৌভাগ্যক্ৰমে বলে গ'লৰ ভিতৰলৈ গ'ল পোষ্টৰ ভিতৰলৈ নগৈ গ'ল লাইন অতিক্ৰম কৰি যোৱাত আন এটা নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল অইল ইণ্ডিয়া দল। ইতিমধ্যে আমি দেখা পাইছোঁ যে প্ৰথম 10 মিনিট সময়ত অইল ইণ্ডিয়া দলে যিধৰণে খেলত খোপনি লৈছিল তাৰ বিপৰীতে কিন্তু তেওঁলোক লাহে লাহে এতিয়া শ্লো হৈছে আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চি লাহে লাহে খেলত খোপনি লৈছে আৰু তেওঁলোকে আক্ৰমণৰ তীব্ৰতা ইতিমধ্যে বঢ়াই তুলিছে। খেল এতিয়া অইল ইণ্ডিয়াৰ হাফত আৰু দীপু গোহাঁই আগবঢ়াই দিছে তেওঁলোকৰ এজন খেলুৱৈলৈ, কিন্তু তেওঁ বল আয়ত্ত কৰাৰ আগতে পুনৰবাৰ আমি দেখা পাইছোঁ যে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু অইল ইণ্ডিয়াৰ এজন খেলুৱৈৰ মাজত খোকা খুন্দা লাগিছে আৰু অইল ইণ্ডিয়াৰ এজন খেলুৱৈ তেওঁ বোধহয় টুপু ব্ৰহ্ম ইতিমধ্যে খেলপথাৰত বাগৰি পৰাৰ ফলত নৰ্থ ইষ্ট ইউনাইটেডৰ বিপক্ষে এটা ফাউল কিক আৰু ফাউল কিক মাৰিবলৈ গৈছে তেওঁলোকৰ অধিনায়ক সুৰেণ ৱাৰী। সুৰেণ ৱাৰীয়ে

0: শ্ব' পাছ কৰি দিছে তেওঁলোকৰ 26 নম্বৰ খেলুৱৈ ঋতুৰাজ মোহন। ঋতুৰাজ মোহনে দীঘলীয়াক এচিভ কৰি দিছিল এজন তেওঁলোকৰ বিপক্ষৰ গ'লবক্সলৈ, কিন্তু সতৰ্ক NEFCৰ গ'লৰক্ষক ৰাজৰূপ চৰকাৰ তেওঁ আগবাঢ়ি আহি সেই বল আয়ত্ত কৰিলে। বল এতিয়া ঠিক চেণ্টাৰ হাফত, আমাৰ ঠিক সন্মুখত। বল এতিয়া নৰ্থ ইষ্টৰ 2 নম্বৰ খেলুৱৈ ৰত্মা কান্ধুজাম আৰু তেওঁ চিপ কৰি দিছিলে সেই বল তেওঁলোকৰ লেফ্ট ফ্লেংকত খেলি থকা তনবীৰ দেলৈ। আৰু বল এতিয়া ঠিক আমাৰ সন্মুখত চেণ্টাৰ স্পটত ওচৰত খেল চলি আছে। পুনৰবাৰ আমি দেখা পাইছোঁ ৰাইট ফ্লেংকত খেলি থকা অমন ছেত্ৰী, তেওঁ ড্ৰিবলিং কৰি পেলাই সেই বল কাক দিব চাইছে, কিন্তু বল আহি পৰিল পুনৰবাৰ অইলৰ এগৰাকী খেলুৱৈৰ মাজত, ভৰিত অইলৰ খেলুৱৈ এগৰাকী আৰু নৰ্থ ইষ্ট ইউনাইটেড FCৰ এগৰাকী খেলুৱৈৰ মাজত বলৰ কাৰণে অৰিয়াৰি। শেষ মুহূৰ্তত আমি দেখা পাইছোঁ যে অইলৰ খেলুৱৈসকলে নিজৰ মাজতে ৱাল পাছ কৰি পেলাই খেলৰ গতি আগবঢ়াব বিচাৰিছে বা মেন টু মেন মাৰ্কিং কৰি পেলাই সেই বল আগবঢ়াই নিব বিচাৰিছে, আক্ৰমণৰ গতি তীব্ৰ কৰিব বিচাৰিছে। বল এতিয়াও অইলৰ খেলুৱৈৰ ভৰিত, তেওঁ লাহেকৈ থ্ৰ' পাছ কৰি দিছিলে পুনৰবাৰ অমন ছেত্ৰীলৈ। অমন ছেত্ৰী আৰু নৰ্থ ইষ্টৰ এগৰাকী খেলুৱৈৰ মাজত বলৰ কাৰণে অৰিয়াঅৰি, কিন্তু শেষ মুহূৰ্তত আমি দেখা পালোঁ যে বলে টাচ লাইন অতিক্ৰম কৰিলে আৰু টাচ লাইন অতিক্ৰম কৰি যোৱাৰ ফলত এতিয়া পাছ দিবলৈ আহিছে তেওঁলোকৰ এগৰাকী খেলুৱৈ নৰ্থ ইষ্ট ইউনাইটেডৰ। আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ খেলুৱৈ এগৰাকীয়ে সেই বল আয়ত্ত কৰাৰ আগতে অইলৰ এগৰাকী খেলুৱৈ আগবাঢ়ি সেই বল তেওঁলোকৰ অধিনায়ক সুৰেণ ৱাৰীলৈ বেকপাছ কৰি দিছে। সুৰেণ ৱাৰীৰ ভৰিত বল তেওঁ আগবঢ়াই দিব খুজিছে জাংমিলন কুকি। জাংমিলন কুকি আক্ৰমণ বিভাগৰ খেলুৱৈ, থ্ৰ' পাছ, থ্ৰ' পাছৰ পৰা পুনৰ জাংমিলন কুকিৰ ভৰিত তেওঁ সুন্দৰভাৱে বল আগবঢ়াই দিছে তেওঁলোকৰ এজন সহযোগীলৈ। বল বক্সৰ ভিতৰত বল আহি পৰিছিল, কিন্তু অইলৰ খেলুৱৈগৰাকীয়ে সেই বল যথাসময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰি বা মাটিত বাগৰি পৰিল আৰু সেই সুযোগতে অইলৰ সেই আক্ৰমণ বিভাগৰ খেলুৱৈৰ বিপৰীতে নৰ্থ ইষ্টৰ এগৰাকী খেলুৱৈ আগবাঢ়ি সেই বল ক্লিয়াৰ কৰিলে। পুনৰবাৰ অমন ছেত্ৰী ৰাইট ফ্লেংকৰ পৰা অইলৰ অমন ছেত্ৰীয়ে আক্ৰমণ ৰচনা কৰিছে, তেওঁ বেক পাছ কৰি দিছিল তেওঁৰ সহযোগী এজন খেলুৱৈলৈ। বল এতিয়া অমন ছেত্ৰীৰ ভৰিত, কিন্তু সেই বল অমন ছেত্ৰীয়ে তেওঁৰ সহযোগী এগৰাকীলৈ আগবঢ়াই দিছিলে, ধুনীয়াকৈ বেক পাছ কৰি দিছিল, কিন্তু দীপজ্যোতি দৈমাৰীয়ে গ'ল বাৰৰ ওপৰেদি, গ'ল পোষ্টৰ বাৰৰ ওপৰেদি বহু দূৰলৈ মাৰি পঠিওৱাত কোনো বিপদৰ সৃষ্টি নহ'ল নৰ্থ ইষ্ট FC ইউনাইটেডৰ কাৰণে। ফলত এতিয়া গ'লকিকৰ পৰা বল আহি পৰিছে তেওঁলোকৰ ৰণমাক মন্থুজাম, তেওঁ থ্ৰ' পাছ কৰি দিছে তেওঁলোকৰ সহযোগী এজন খেলুৱৈলৈ। বেক পাছ পুনৰবাৰ ৰণথুৰামলৈ, ৰণথুৰামৰ পৰা পুনৰবাৰ বেক পাছত আমি একেটা ভুলেই বাৰে বাৰে কৰি থকা দেখা পাইছোঁ দুয়োটা দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ। তেওঁলোকে বল নিয়ন্ত্ৰণ কৰাত আৰু বল ক্লিয়াৰ কৰাত অযথা পলম কৰে আৰু অযথা পলম কৰাৰ কাৰণে তেওঁলোকে নিজৰ বিপদ নিজে তেওঁলোকে চপাই লোৱা আমি দেখিবলৈ পাইছোঁ। বল ইতিমধ্যে আহি পৰিছে নৰ্থ ইষ্ট FC ইউনাইটেডৰ এজন খেলুৱৈৰ ভৰিত, তেওঁ ক্লিয়াৰ কৰাৰ সলনি বল ঠেলি দিছে বিপক্ষৰ এজন খেলুৱৈৰ ভৰিলৈ। পুনৰবাৰ বেক পাছ, বেক পাছৰ পৰা টুপু ব্ৰহ্মৰ পৰা পুনৰবাৰ তেওঁলোকৰ 19 নম্বৰ খেলুৱৈ জয়মিংগুল কুকিৰ পৰা বাওঁ ভৰিৰে এটা শ্বট লৈছিল গ'ল বক্সৰ ভিতৰলৈ, পেনাল্টি বক্সৰ ভিতৰলৈ নৰ্থ ইষ্ট FC ইউনাইটেডৰ, কিন্তু তাৰ আগতে বল পুনৰবাৰ আহি পৰিছে অইলৰ এজন খেলুৱৈৰ ভৰিত আমাৰ ঠিক সন্মুখে। বল আগবঢ়াই দিব খুজিছিল, কিন্তু ইতিমধ্যেই গ'ল লাইন অতিক্ৰম কৰি যোৱাত গ'ল কিক, আৰু এই সুযোগতে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ অপূৰ্ব ভট্টাচাৰ্যলৈ।
1: ধন্যবাদ জিতেন শৰ্মা ডাঙৰীয়া। ইতিমধ্যে আজি চূড়ান্ত খেলৰ প্ৰথমাৰ্ধৰ প্ৰায় 26 মিনিট সময় ইতিমধ্যে অতিবাহিত হৈ গ'ল আৰু এতিয়ালৈকে হৈ থকা খেলৰ ফলাফল অইল ইণ্ডিয়া FC দল 1 আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব 1 আৰু দুই দলৰ খেলুৱৈসকলে, অইল দলে যদিও নৰ্থ ইষ্ট ইউনাইটেড FC দলৰ হাফত যথেষ্ট হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু ক'ৰবাত যেন কাৰিকৰী বুজাপৰাৰ অভাৱৰ বাবে অইল দলে যিধৰণে তেওঁলোকে বলটোলৈ আগুৱাই গৈছিলে সেইধৰণে কিন্তু গ'ললৈ ৰূপান্তৰিত কৰিব পৰা নাই। আমি শ্ৰোতা দৰ্শক ৰাইজক ইয়াতে জনাই থ'ব বিচাৰোঁ, ঠিক 8:45ৰ লগে লগে নতুন দিল্লীৰ পৰা হিন্দীত বাতৰি পৰিৱেশন কৰা হ'ব আৰু তাৰ পিছতে পুনৰবাৰ এই ধারা।

বৰণী আমি শ্ৰোতা দৰ্শক ৰাইজলৈ আগবঢ়াম। আমাৰ বিপৰীত দিশত থকা টাচলাইনৰ কাষত বল, আৰু বল ইতিমধ্যে টাচলাইনৰ বাহিৰলৈ ওলাই গৈছিলে, লাহেকৈ বল লৈ পেলাই সোমাই পৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ কণ্ঠজী মেইটেই, জাৰ্চি নম্বৰ 5 জাৰ্চি মেইটেই ভৰিত বল, মেইটেইৰ ভৰিৰ পৰা বল মাজলৈ ঠেলি পঠিয়াইছে আৰু ঠেলি পঠিওৱা বল ইতিমধ্যে আহি পৰিছে তেওঁলোকৰ নিজ দলত। 2 নম্বৰ জাৰ্চিত ৰব মাৰ্কছ, জাৰ্চি নম্বৰ 2 ৰব মাৰ্কছৰ পৰা বলটো ঠেলি দিছে জাৰ্চি নম্বৰ 8 মোহিত মণ্ডল, ইউ নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ অধিনায়ক, বল পুনৰ মাইনাছ কৰিছে, বল পুনৰবাৰ ঠেলি দিছে তেওঁলোকৰ নিজ দলৰ আক্ৰমণ বিভাগৰ খেলৰ 9 নম্বৰ কৰিম আয়ুম চায়েটলৈ। কিন্তু চায়েটে বল ধৰাৰ আগতে পুনৰবাৰ লাহেকৈ কাঢ়ি লৈ গ'ল অইল দলৰ 26 নম্বৰ জাৰ্চি পৰিত ঋতু ৰাজমোহন। বল ইতিমধ্যে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ হাফত, ঠিক আমাৰ চেণ্ট্ৰাৰ লাইনৰ কাষতে বল আছে, আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ টুপু ব্ৰহ্মই জাৰ্চি নম্বৰ 24 পুনৰবাৰ মাৰি পঠিয়াইছে নিজ দলৰ জাৰ্চি নম্বৰ 2 ৰব মাৰ্কছ কণ্ঠৌজম, জাৰ্চি নম্বৰ 2 বলটো ঠেলি দিছে জাৰ্চি নম্বৰ 66 থংগৌমাং টৌথাং, আৰু এয়া বল পুনৰবাৰ নিজ নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলে নিজৰ খেলুৱৈসকলৰ মাজতে সুন্দৰভাৱে পাছেৰে বলটোলৈ সোমাই পৰিবলৈ চেষ্টা কৰিছে অইল দলৰ হাফত। আৰু প্ৰথমাৰ্ধত ইতিমধ্যে আমাৰ খেলৰ প্ৰায় 24 মিনিট সময় অতিবাহিত 26 মিনিট সময় অতিবাহিত হৈ গ'ল। বৰ এতিয়া পুনৰবাৰ আমাৰ বিপৰীত দিশত থকা হাফত জাৰ্চি নাম্বাৰ 2 ৰব মাৰ্কছ আৰু দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ পুনৰবাৰ তেওঁক বলটো অতিক্ৰম কৰি অইল দলৰ 23 নম্বৰ জাৰ্চি পৰিতে ঋতুৰাজে লৈ সোমাই যাব বিচাৰিছিলে 26 নম্বৰ জাৰ্চি, কিন্তু তাৰ পৰা বল কাঢ়ি লৈ সোমাই পৰিছে ইতিমধ্যে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰে। কিন্তু এটা নিশ্চিত গলৰ পৰা ৰক্ষা পৰিল অইল ইণ্ডিয়া ফুটবল একাদশ, তীব্ৰ গতিত সোমাই পৰিছিল 10 নম্বৰ জাৰ্চি পৰিহিত তনবীৰ দৰ নৰ্থ ইষ্ট ইউনাইটেড ৰাইট ফ্লেংকেদি আক্ৰমণ কৰিছিল, কিন্তু সমান্তৰালভাৱে অইল ইণ্ডিয়া ফুটবল একাদশৰ ৰক্ষণ বিভাগৰ খেলুৱৈ সুদে মুৱাৰী আৰু টুপু ব্ৰহ্মই অতি কৌশল আৰু সুন্দৰভাৱে দলৰ গ'লৰ নিশ্চিত গ'লৰ পৰা দলক ৰক্ষা কৰিলে, আৰু এয়া কৰ্ণাৰ কিক কাৰ্যকৰী কৰিবলৈ আগবাঢ়ি গৈছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ 10 নম্বৰ জাৰ্চি। পুনৰবাৰ খেলপথাৰ পেনাল্টি বক্সৰ ওপৰত অইলৰ হাফত আমাৰ বিপৰীত দিশত থকা টাচলাইনৰ ইতিমধ্যে অতিক্ৰম কৰি গ'ল, আৰু অতিক্ৰম কৰিব বলটো লাহেকৈ টাচলাইনৰ পৰা দি হেণ্ডবল, এয়া হেণ্ডবলৰ নিৰ্দেশ দিছে আজিৰ খেল পৰিচালক মনপ্ৰিন্স হাজৰিকাই, কাৰ্যকৰী কৰিছে অইল দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ তেওঁলোকৰ টুপু ব্ৰহ্ম জাৰ্চি নম্বৰ 24 পুনৰবাৰ বল মাৰি পঠিয়াইছিল নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হাফলৈ। কিন্তু সমান্তৰালভাৱে অতি সুপৰিকল্পিতভাৱে নৰ্থ ইষ্ট ইউনাইটেড এফ চিও কিন্তু আক্ৰমণ ৰচনা কৰিবলৈ তেওঁলোকে কিন্তু এৰি দিয়া নাই। আমাৰ বিপৰীত দিশত থকা টাচলাইনৰ বাহিৰলৈ বল ওলাই যোৱাৰ বাবে এয়া থ্ৰ'ইন, আৰু থ্ৰ'ইন কাৰ্যকৰী কৰিবৰ কাৰণে আগবাঢ়ি আহিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দল, আৰু লাহেকৈ বল ঠেলি পঠিয়াইছে আমাৰ কাষত থকা টাচলাইনৰ ওচৰত নিজ দলৰ খেলুৱৈলৈ মাইনাছ কৰি দিছে এন এফ চিৰ তেওঁলোকৰ জাৰ্চি নম্বৰ 5, জাৰ্চি নম্বৰ 5 হ'ল কণ্ঠজী মেইটেই, দি পুনৰবাৰ ঠেলি পঠিয়াইছে বলটো তেওঁলোকৰ 6 নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈ ৱাং খেম ডেনিছিং, ৰাইট ফ্লেংকেদি বল লৈ সোমাই পৰিছিল ৱাং খেম ডেনিছিঙে দি ঠেলি দি পঠাইছে 2 নম্বৰ জাৰ্চি পৰিহিত তেওঁলোকক খেলুৱৈলৈ দিছিল, কিন্তু ইটছে ফাউল থ্ৰ' আৰু সেইকাৰণে তাৰ বিপৰীত সুযোগ লাভ কৰিছে অইল দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ দীপজ্যোতি দৈমাৰী জাৰ্চি নম্বৰ 29। এয়া সুন্দৰ এটা দীঘলীয়া থ্ৰ'ইন, থ্ৰ'ইনৰ পৰা বলটো পুনৰবাৰ আমাৰ কাষত থকা টাচলাইন অতিক্ৰম কৰি যোৱাত অইল দলে লাভ কৰিছে এয়া থ্ৰ'ইন জাৰ্চি নম্বৰ 23 জাৰ্চি নম্বৰ ঋতুৰাজে বলটো লাহেকৈ ঠেলি পঠিয়াইছিল নিজ দলৰ 16 নম্বৰ জাৰ্চি পৰিহিত সুদীপ্ত কোঁৱৰলৈ, কিন্তু সুদীপ্তই বল আয়ত্ত কৰাৰ আগতেই 8 নম্বৰ জাৰ্চি মোহিত মণ্ডল ইউনাইটেড এফ চিৰ মোহিতে বলটো নিজৰ আয়ত্তলৈ আনিলে, আনি পেলাই বলটো মাইনাছ কৰি দিছে, আৰু মাইনাছ কৰি দিয়া বলটো লৈ

0: খেলখন সুন্দৰভাৱে উপভোগ কৰিছে আৰু এই মধ্যাহ্ন বিৰতিৰ পিছতেই পুনৰবাৰ গম পোৱা যাব যে কোনটো দলে 46 সংখ্যক নৰুৰাম বৰ্মন ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। কাৰণ যদিওবা নৰ্থ ইষ্ট ইউনাইটেড এফ চি দল এক গ'লত আগবাঢ়ি আছে, তথাপিও এই কথা কিন্তু নিশ্চিতভাৱে কোৱাটো সমীচীন নহ'ব যে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলেই আজিৰ খেলৰ চূড়ান্ত বিজয়ী সন্মান লাভ কৰিব। কাৰণ অইল ইণ্ডিয়া ফুটবল একাদশৰ খেলুৱৈসকলেও তেওঁলোকেই আজিৰ খেলত প্ৰথমটো গ'ল প্ৰদান কৰিছিল আৰু অইল দলৰ 15 নম্বৰ জাৰ্চি পৰিহিত আক্ৰাং নাৰ্জাৰীয়ে খেলৰ প্ৰথম 8 মিনিটতে প্ৰথমটো গ'ল দি পেলাই দলক 1-0 গ'লত আগবঢ়াই নিছিল। আৰু তাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ 9 নম্বৰ জাৰ্চি পৰিহিত কৰি মায়ুম ছয়েটে খেলৰ 18 মিনিটত দিয়া গ'লে সমতা স্থাপন কৰিবলৈ সক্ষম হয়। অৰ্থাৎ অইল ইণ্ডিয়া এফ চি 1 আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চি 1। আৰু পিছত খেলৰ 40 মিনিটত নৰ্থ ইষ্ট ইউনাইটেড দলৰ 66 নম্বৰ জাৰ্চি পৰিহিত তেওঁলোকৰ থং গৌ মাং টৌথাং দিয়া এটা সুযোগৰ সদব্যৱহাৰ কৰি দিয়া দ্বিতীয়টো গ'লৰ জৰিয়তে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দল 2-1 গ'লত এই মুহূৰ্তলৈকে আগবাঢ়ি আছে। আৰু এই সুযোগতে মোৰ সতীৰ্থ জিতেন শৰ্মা,
1: ধন্যবাদ অপূৰ্ব ভট্ট। ইতিমধ্যেই শ্ৰোতাসকলে গম পাইছে যে মধ্যাহ্ন বিৰতিৰ সময়লৈকে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব গুৱাহাটীয়ে অইল ইণ্ডিয়া এফ চি দুলীয়াজানৰ বিপক্ষে 2-1 গ'লৰ ব্যৱধানত, পৰিষ্কাৰ ব্যৱধানত তেওঁলোক আগবাঢ়ি আছে। অলপ সময় পিছতে দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হ'ব আৰু দ্বিতীয়াৰ্ধৰ সেই 45 মিনিটৰ পিছতে আমি শ্ৰোতাসকলক জনাব পাৰিম যে আজিৰ খেলখনত শেষ হাঁহিটো কোনে মাৰিবলৈ সক্ষম হ'ল। আমি দুয়ো দলৰ খেলুৱৈসকলৰ খেলৰ ধৰণ আৰু তেওঁলোকৰ কৌশল সকলোখিনি সূক্ষ্মভাৱে বিশ্লেষণ কৰাৰ পিছত এটা কথা নিশ্চিতভাৱে ক'ব পাৰোঁ যে অইল ইণ্ডিয়া দুলীয়াজানৰ তেওঁলোকৰ ৰক্ষণ বিভাগৰ খেলুৱৈসকলৰ মাজত সংঘবদ্ধতাৰ যথেষ্ট অভাৱ। আৰু আমি দেখা পাইছোঁ যে ৰক্ষণ বিভাগৰ খেলুৱৈ দুৰ্বলতাৰ কাৰণে দুয়োটা গ'লেই তেওঁলোকে হজম কৰিবলগীয়া হৈছে। বিশেষকৈ আমি স্পষ্টভাৱে ক'ব লাগিব যে অইল ইণ্ডিয়া একাদশৰ লেফ্ট বেক যিগৰাকী দীপু গোহাঁই, তেওঁৰ ফালেদি দুয়োটা আক্ৰমণ ৰচনা কৰা হ'ল আৰু দুয়োটা গ'লেই তেওঁৰ ফালেদি হ'ল। আৰু তেওঁক দেখা পালোঁ যে ৰক্ষণ বিভাগৰ খেলুৱৈৰ যি প্ৰত্যুৎপন্ন মৰ্যাদা আৰু যি দৃঢ়তা, সেই দৃঢ়তাৰ তেওঁৰ অভাৱ। আৰু শেষ মতে আৰু এটা দুৰ্বলতা তেওঁ আমি দেখা পালোঁ যে বল ক্লিয়াৰ কৰাৰ তাৎক্ষণিক সিদ্ধান্ত লোৱাৰ সলনি তেওঁ বিপক্ষৰ খেলুৱৈ আগবাঢ়ি অহালৈকে ৰৈ থাকে আৰু কি কাৰণত নাজানো তেওঁ বল ক্লিয়াৰ কৰাত অহেতুকভাৱে পলম কৰে। আৰু আমি স্পষ্টভাৱে এই কথা ক'বই লাগিব যে দীপু গোহাঁইৰ দুৰ্বলতাৰ কাৰণে, সাময়িক দুৰ্বলতাৰ কাৰণে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ ৰাইট ফ্লেংকেদি দুয়োটা আক্ৰমণ ৰচনা কৰা হ'ল আৰু দুয়োটা আক্ৰমণতে তেওঁলোক সফল হ'ল। দুটাই আক্ৰমণ আৰু দুয়োটাতে তেওঁলোক সফল। তাৰ বিপৰীতে আমি দেখা পালোঁ দুলীয়াজান একাদশে খেলৰ প্ৰথম 10 মিনিটত যথেষ্ট আক্ৰমণ ৰচনা কৰিছিল আৰু বাৰে বাৰে তেওঁলোকে বিপক্ষৰ হাফত হেঁচা দিছিল। কিন্তু 10 মিনিট পিছতে আমি দেখা পালোঁ যে খেলৰ গতি সম্পূৰ্ণ সলনি হ'ল আৰু অতি অভিজ্ঞ দল নৰ্থ ইষ্ট এফ চি ইউ, নৰ্থ ইষ্ট ইউনাইটেড এফ চি ফুটবল ক্লাব, তেওঁলোক যথেষ্ট অভিজ্ঞ। আৰু শ্ৰোতাসকলেও নিশ্চয় গম পাইছে যে যদিওবা তেওঁলোক দ্বিতীয় শাৰীৰ দল, তেওঁলোক আই এছ এলত যিটো দলে খেলি থাকে নর্থ

ইউনাইটেড এফ চি, সেই দলটো শাৰীৰিক সক্ষমতাৰ ফালেদিয়ে হওক বা কাৰিকৰী কৌশলৰ ফালৰ পৰা হওক সৰ্বভাৰতীয় যিকোনো দলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সক্ষম, আৰু ইতিমধ্যে তেওঁলোকে আই এছ এলত নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিব পাৰিছে যথেষ্ট সফলতাৰে, আৰু সেই দলৰ সৈতে অনুশীলনত সদায় ব্যস্ত হৈ থকা এই দ্বিতীয় শাৰীৰ দলটোৱেও সেইকাৰণেই আজিৰ খেলত যথেষ্ট সংঘবদ্ধতাৰ পৰিচয় দিয়া নহয়, কাৰিকৰীভাৱেও দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। তাৰ বিপৰীতে কিন্তু দুলীয়াজানৰ অইল ইণ্ডিয়া একাদশ যথেষ্ট অভিজ্ঞতা, আৰু তেওঁলোকে নৰ্থ ইষ্ট ইউনাইটেডৰ খেলুৱৈসকলৰ আপেক্ষিকভাৱে কম বয়সীয়া খেলুৱৈসকলৰ লগত ক'ৰবাত যেন তেওঁলোকে প্ৰতিদ্বন্দ্বিতাত সফল প্ৰতিদ্বন্দ্বিতাত তেওঁলোকে আগবঢ়াব পৰা নাই, আৰু সেই সুযোগ লৈ নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে তেওঁলোকৰ বিপক্ষে 2-1 গ'লত ইতিমধ্যে আগবাঢ়ি আছে। শ্ৰোতাসকলক পুনৰবাৰ কৈছোঁ যে দ্বিতীয়াৰ্ধৰ 45 মিনিটৰ সময়ৰ পিছতহে দৰাচলতে এই দুয়োটা দলৰ মাজত কোনটো দলে 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে সেয়া নিশ্চিত হ'ব। ইতিমধ্যেই আমি দেখা পাইছোঁ দুয়ো দলৰ পৰিৱৰ্তিত খেলুৱৈসকলে মাজপথাৰত নামি পেলাই খেলপথাৰৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকে অনুশীলন চলাই আছে আৰু উপস্থিত দৰ্শকক মনোৰঞ্জন দিয়াৰ চেষ্টা কৰিছে, কাৰণ খেল এতিয়া মূল খেলখন এতিয়া সাময়িকভাৱে বন্ধ হৈ আছে, কাৰণ এতিয়া বিৰতিৰ সময়, 15 মিনিট সময় তেওঁলোকক সময় দিয়া হ'ব, আৰু সেই 15 মিনিটৰ পিছত দুয়োটা দলে পুনৰবাৰ খেলপথাৰত অৱতীৰ্ণ হ'ব। এই বিৰতিৰ সময়খিনিৰ ভিতৰত যাতে দৰ্শকসকলে এনেই বহি থাকিব নালাগে, তেওঁলোকক সাময়িক মনোৰঞ্জনৰ সৌৰাক যোগাবৰ কাৰণে দুয়োটা দলৰ পৰিৱৰ্তিত খেলুৱৈসকলক আমি দেখা পাইছোঁ খেলপথাৰৰ মাজভাগত প্ৰৱেশ কৰিছে, আৰু তেওঁলোকে নিজৰ নিজৰ অনুশীলন চলাই এই বিৰতিৰ সময়খিনিত দৰ্শকসকলক মনোৰঞ্জন দিয়াৰ কাৰণে চেষ্টা কৰিছে। মই পূৰ্বতে কৈছিলোঁ, আৰম্ভণিতে কৈছিলোঁ যে খেলুৱৈসকলক উৎসাহিত কৰাৰ কাৰণে, দুয়োটা দলক উৎসাহিত কৰাৰ কাৰণে দৰ্শকৰ সংখ্যা লাহে লাহে ষ্টেডিয়ামত বৃদ্ধি পাই আছে, আৰু বিৰতিৰ সময়লৈ মই শ্ৰোতাসকলক অৱগত কৰিছিলোঁ যে বিৰতিৰ সময়লৈ গোটেই খেলপথাৰ দৰ্শকৰে পৰিপূৰ্ণ হ'ব, আৰু এই সম্ভাৱনা নিশ্চিতভাৱে প্ৰতিপন্ন কৰি ইতিমধ্যে আমি দেখা পাইছোঁ যে খেলপথাৰৰ চতুৰ্দিশে গেলাৰী সম্পূৰ্ণ ভৰ্তি, টাচ লাইনৰ চাৰিওদিশ চতুৰ্থ দিশ দৰ্শকে মাটিত বহি থিয় হৈ সম্পূৰ্ণ টাচ লাইনটো অধিকাৰ কৰি তেওঁলোকে খেল উপভোগ কৰি আছে। আমাৰ পিছফালে থকা কভাৰ্ড গেলাৰী, আমাৰ সোঁফালে থকা গেলাৰী আৰু আমাৰ বাওঁফালে থকা গেলাৰী, এই সম্পূৰ্ণ গেলাৰী এতিয়া ফুল দৰ্শকৰে পৰিপূৰ্ণ। চতুৰ্দিশৰ টাচ লাইনৰ বাহিৰত দৰ্শকসকলৰ ভিৰ, আৰু দুয়োটা দলৰ খেলুৱৈসকলৰ প্ৰতিটো মুভ তেওঁলোকে কৰতালিৰে হৰ্ষধ্বনিৰে আদৰণি জনাই থকা আমি দেখা পাইছোঁ। ইতিমধ্যেই দুয়োটা দলৰ খেলুৱৈসকলে বিৰতিৰ পিছত প্ৰশিক্ষকসকলৰ সৈতে আলোচনা কৰি দ্বিতীয়াৰ্ধৰ খেলৰ কাৰণে সাজু হোৱা আমি দেখা পাইছোঁ। কোন দলৰ খেলুৱৈ পৰিৱৰ্তন কৰা হ'ব আমি এতিয়ালৈকে জানিব পৰা হোৱা নাই, কাৰণ আমাক এতিয়াও কমেণ্ট্ৰি বক্সত এতিয়ালৈকে জনোৱা হোৱা নাই যে কোন দলৰ খেলুৱৈ কোনজন খেলুৱৈক পৰিৱৰ্তন কৰা হ'ব, নে একেই দল দুয়োটা দল একেটা দল দুয়োটা দুয়ো অৰ্ধতে একেটা দলকে তেওঁলোকে খেলপথাৰত নমাব সেয়া নিশ্চিত হ'ব অলপ পিছতে, যেতিয়া দ্বিতীয়াৰ্ধৰ খেলা আমি প্ৰত্যক্ষ কৰিবলৈ সমৰ্থ হ'ম, কাৰণ আনুষ্ঠানিকভাৱে এতিয়াও দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱা নাই। খেলপথাৰৰ মাজত দুয়োটা দলৰ পৰিৱৰ্তিত খেলুৱৈসকলে অনুশীলন চলাই থকা দেখা পাইছোঁ। কোনোবা খেলুৱৈ যদি ইতিমধ্যেই পৰিৱৰ্তন কৰে

0: কৰা হৈছে সেই কথা আমি জানিব পৰা নাই। এতিয়ালৈকে এইটো ক্লিয়াৰ হোৱা নাই। আমি এটা কথাত অৱশ্যেই আচৰিত হৈছোঁ, কাৰণ ইয়াৰ আগতে আমি অইল ইণ্ডিয়াৰ গোলৰক্ষক অবিনাশ মেচ, তেওঁৰ খেলা আমি ইতিমধ্যে দেখিছোঁ, বা ইতিমধ্যে আগৰ খেলাকেইখনতো তেওঁৰ প্ৰদৰ্শন আমি উপভোগ কৰিছোঁ। আৰু শ্ৰোতাসকলৰ কেতাৰ্থে আমি জনাব বিচাৰিছোঁ যে যোৱা বছৰৰ ফাইনেল খেলত তেওঁ চূড়ান্ত খেলখনত তেওঁ শ্ৰেষ্ঠ গোলৰক্ষক হিচাপে পৰিগণিত হৈছিল, কিন্তু তাৰ তুলনাত এইবাৰ অবিনাশ মেচক, অইল ইণ্ডিয়া দলৰ গোলৰক্ষক অবিনাশ মেচক এইবাৰ আমি আজিৰ খেলখনত এতিয়ালৈ যথেষ্ট নিষ্প্ৰভ দেখা পাইছোঁ। তেওঁৰ যি তৎপৰতা থাকিব লাগে গোলবাৰৰ তলত, সেই তৎপৰতা আমি দেখিবলৈ পোৱা নাই। আৰু যথাসময়ত তেওঁ আগুৱাই অহা হ'লে হয়তো বিশেষকৈ দ্বিতীয়টো গ'ল তেওঁ প্ৰতিহত কৰিব পাৰিলেহেঁতেন। তাৰ সলনি তেওঁ গোলবাৰৰ তলত থিয় হৈ থাকি নিজৰ পজিশ্যন তেওঁ সঠিকভাৱে ল'ব নোৱাৰাৰ ফলতে NFUFC গুৱাহাটীৰ 64 নম্বৰ খেলুৱৈ থাংগুমা টেথাঙে সম্পূৰ্ণ অসুৰক্ষিত অৱস্থাত থকা, সম্পূৰ্ণ মুকলি হৈ থকা গোলপোষ্টলৈ লাহেকৈ বাওঁ ভৰিৰে সেই বল ঠেলি দি তেওঁৰ দলক অগ্ৰগতি দিবলৈ সক্ষম হ'ল। এই ক্ষেত্ৰত আমি স্পষ্টভাৱে দুলীয়াজান দলৰ বাওঁফালৰ ৰক্ষণ বিভাগৰ খেলুৱৈ আমাৰ দীপু গোহাঁইক আমি জগৰীয়া কৰিম। আৰু এই চেগতে আমি দেখা পাইছোঁ যে আমাৰ মাজত আহি উপস্থিত হৈছে কমেণ্ট্ৰি বক্সত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, বৰ্তমান টিহু ধৰ্মপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক আৰু চামতা ক্ৰীড়াসংঘৰ মূল হোতা চন্দ্ৰমোহন পাটোৱাৰীদেৱ উপস্থিত আছে। শ্ৰোতাসকলৰ কেতাৰ্থে মই ক'ব বিচাৰোঁ যে চন্দ্ৰমোহন পাটোৱাৰীদেৱো এসময়ত প্ৰাক্তন খেলুৱৈ আছিল, তেওঁ ফুটবল খেলুৱৈ আছিল, সুদক্ষ প্ৰাক্তন খেলুৱৈ, তেওঁ ৰক্ষণ বিভাগত অংশগ্ৰহণ কৰিছিল। তেওঁক এতিয়া আমাৰ মাজত পাই আমি আনন্দিত হৈছোঁ আৰু এই সুযোগতে মাইক্ৰফোন আগবঢ়াই দিছোঁ মোৰ সহযোগী অপূৰ্ব ভট্টাচাৰ্যলৈ।
1: পাটোৱাৰী ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। এইখন খেলপথাৰ হাবি বননি চাফা কৰি আৰম্ভ কৰাৰ পৰা আজিৰ এই পৰ্যায়লৈ উন্নীত কৰাত চামত আঞ্চলিক ক্ৰীড়া সংঘই তেওঁলোকে বৰ আনন্দৰে গৌৰৱেৰে ঘোষণা কৰিছে যে আপোনাৰ ভূমিকা অনবদ্য। আজিৰ এই মুহূৰ্তত 46 সংখ্যক চূড়ান্ত খেলত আপোনাৰ অনুভৱ কেনেকুৱা?
2: মোৰ অনুভৱ এনেকুৱাই যে এটা দিন আমি চামতা আঞ্চলিক ক্ৰীড়া সংঘ আমাৰ সতীৰ্থসকলৰ লগত 1988 ঠিক এইখিনি ঠাইত য'ত আমি থিয় হৈ আছোঁ তাতে আধাৰশিলা স্থাপন কৰিছিলোঁ। আৰু সিদিনা আমাৰ এটা সপোন আছিল ক্ৰীড়া সংঘত 1988 যে আমি এখন ইয়াতে ষ্টেডিয়াম নিৰ্মাণ কৰিম। সেই 1988ৰ পৰা তেতিয়া অৱশ্যে চৰকাৰৰ ইমান পইচা পাতিৰ ইমান সুচল অৱস্থা নাছিলে, তথাপি যেনেকৈ নহওক চামতা ক্ৰীড়া সংঘৰ প্ৰতিগৰাকী আমাৰ কৰ্মকৰ্তা আৰু বিশেষকৈ আমাৰ আজিৰ বৰ্তমানৰ সভাপতি আগত সম্পাদক আছিল শ্ৰদ্ধেয় শ্ৰী যতীন শৰ্মা ডাঙৰীয়া, তেখেতৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টা আৰু চামতা ক্ৰীড়া সংঘৰ সতীৰ্থসকলৰ নিৰবিচ্ছিন্ন চেষ্টাৰ ফলত আজি 1988ৰ পৰা আজিৰ এই দিনটোলৈকে লাগি থকাৰ কাৰণে আজি এখন এনেকুৱা ষ্টেডিয়াম হৈছে। এটা গেলাৰী মাত্ৰ বাকী আছে আৰু এই গেলাৰীটো আমাৰ এইবাৰ আমি হ'ব বুলি আশা ৰাখিছোঁ। আৰু এদিন প্ৰেম শৰ্মা ডাঙৰীয়াই যেতিয়া আমাৰ ৰেডিঅ'ত কমেণ্ট্ৰি দিছিল, তো তেখেতে এদিন মোক সুধিছিল যে ইয়াত কি হ'ব। আমি কৈছোঁ যে আমি ষ্টেডিয়াম বনাম। তো প্ৰেম শৰ্মা ডাঙৰীয়াই কৈছিল যে খুব ভাল কথা হ'ব, আমিও শুভেচ্ছা জনাইছোঁ। আৰু সিদিনা আচলতে আমি যদি ষ্টেডিয়াম বনাম বুলি যেতিয়া কৈছিলোঁ, প্ৰেম শৰ্মা ডাঙৰীয়াই কমেণ্ট্ৰি শেষ হোৱাৰ পিছত মোক কৈছে ষ্টেডিয়াম বনাব পাৰিবানে, মই কৈছোঁ পাৰিম। তো সেনেকুৱা এটা আত্মবিশ্বাসেৰে আমি আগবাঢ়ি গৈছোঁ। আৰু প্ৰেম শৰ্মা ডাঙৰীয়াক, নিপেন সিং সিনহা ডাঙৰীয়া, এই গোটেইখিনিকে আমি আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেওঁলোকে আমাৰ পাৰ্মানেণ্ট আচলতে অতিথি আছিল ইয়াৰে। গতিকে আজি অল ইণ্ডিয়া ৰেডিঅ'কো আমি ধন্যবাদ দিছোঁ যে তেওঁলোকে আৰম্ভণিৰ পৰা আমাৰ এই খেলখন সদায় এনেকে ধরনের।

0: আশা কৰি আছে। দূৰদৰ্শনক আমি ধন্যবাদ দিছোঁ আৰু চামতা ক্ৰীড়া সংঘৰ যতীন শৰ্মা প্ৰমুখে আমাৰ সকলো কাৰ্যকৰ্তাক ধন্যবাদ দিছোঁ যে এটা সময়ত যেতিয়া বৰদলৈ ট্ৰফি আমাৰ খেলা হৈছিল আমাৰ ছাত্ৰ জীৱনত, তো তেতিয়া বৰদলৈ ট্ৰফিত আসাম পুলিচে একমাত্ৰ দল আছিল উত্তৰ পূৰ্বাঞ্চলত, আৰু বাকী মহামেদান স্পৰ্টিং আহে, ইষ্ট বেংগল আহে, কিদিৰপুৰ আহে, তেনেকৈ জলন্ধৰ ইলেভেন আহে, তেনেকৈ বিভিন্ন ভাৰতবৰ্ষৰ টীমবিলাক আহিছিল, আনকি বাংলাদেশৰ টীমো এটা সময়ত মানে খেলি গৈছে। গতিকে গতিকে কি হয় যে ইমান সেই যে খেল তেতিয়া আসাম পুলিচৰ মানে যিটো টীম সেইটো বহুত ষ্ট্ৰং টীম আছিল, আৰু সেই সময়ত অসম পুলিচৰ বহুকেইটা প্লেয়াৰ আমাৰ এই চামতা ক্ৰীড়া সংঘৰ পৰাই গৈছিল, আৰু তেওঁলোকে অসম পুলিচত চাকৰিও কৰিছিল আৰু ডি এছ পি হিচাপে ৰিটায়াৰ্ডো হৈছে। ইয়াৰ পৰা আজি তেওঁলোকে আমাৰ মাজত ইয়াতে আছেই, আৰু তাৰ উপৰি আমাৰ এই ক্ৰীড়া সংঘৰ পৰা, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ পৰা ভাৰতীয় ফুটবল টীমত আমাৰ কুমুদ বৰ্মন মানে গ'লকিপাৰ হিচাপে মেইন গ'লকিপাৰ হিচাপে ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছিল, আজি তেওঁ এ চি বিত চাকৰি কৰি ৰিটায়াৰ্ড হৈছে। গতিকে আমাৰ তেওঁ আমাৰ কুমুদ বৰ্মন ডাঙৰীয়া ভাৰতীয় টীমত গ'লকিপাৰ হিচাপে তেওঁ খেলিছিল। গতিকে এইটো অকল চামতা বা নলবাৰীৰে গৌৰৱ নহয়, অসমৰে গৌৰৱ এইটো। গতিকে চামতা ক্ৰীড়া সংঘই এনেকুৱা ধৰণে প্ৰতি বছৰে বহুত প্লেয়াৰক তেওঁলোকে সুযোগ দি আছে আৰু এনেকৈ আগবঢ়াই লৈ গৈ আছে। আৰু মোৰো এটা প্লেন আছিল যে ষ্টেডিয়ামখন হোৱাৰ সময়ত মানে আমিও ভাৰতবৰ্ষৰ এ ডিভিশ্যনৰ টীম মহামেদান স্পৰ্টিং বা ইষ্ট বেংগল বা মোহনবাগান ক্লাব এইবিলাক ক্লাবে যাতে ইয়াত খেলা খেলে আৰু ৰাইজে দেখিবলৈ পায়, গতিকে সেইটো এটা মোৰো এটা আশা আছিল। আৰু সেইকাৰণে প্ৰথমবাৰ মন্ত্ৰী হওঁতে 2016 চনত আমি ইয়াতে মহামেদান স্পৰ্টিং ইয়াতে আহি খেলি গৈছে, গতিকে সেইটো আমাৰ সকলোৰে কাৰণে এটা সৌভাগ্যৰ কথা।
1: পাটোৱাৰী ডাঙৰীয়া অকল নামনি অসম নহয়, অকল অসম নহয়, পূৰ্ব ভাৰতৰ গ্ৰামীণ অঞ্চলত এনেকুৱা এখন স্বয়ংসম্পূৰ্ণ ষ্টেডিয়াম, ইয়াৰ লগতে অলপ আঁতৰত জামৰতল অঞ্চলত আপোনালোকে যি ইনডোৰ ষ্টেডিয়াম স্থাপন কৰিছে চামতা ক্ৰীড়া সংঘৰ বেনাৰত, আপোনাৰ লগতে আপোনাৰ সতীৰ্থ যতীন শৰ্মা, অপূৰ্ব বৰ্মন, বিকাশ ভট্টাচাৰ্যী, এই আটাইবিলাকক লৈ আপুনি দৰাচলতে যি অসাধ্য সাধন কৰিছে তাৰ কাৰণে আপোনাক আমাৰ ফালৰ পৰাও আন্তৰিক অভিনন্দন জনাইছোঁ।
0: ধন্যবাদ।
1: আৰু এই গ্ৰামীণ অঞ্চলত 400 মিটাৰৰ এটা ট্ৰেক স্থাপন কৰি পেলাই আপোনালোকে সৰ্বাংগ সুন্দৰ এখন ষ্টেডিয়াম গঠন কৰাৰ লগতে এই অঞ্চলৰ ক্ৰীড়া প্ৰতিভাসকলক আগবঢ়াই অনাৰ ক্ষেত্ৰত আপোনালোকে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে সেই প্ৰচেষ্টাৰ কাৰণে পুনৰবাৰ আপোনাক আৰু আপোনাৰ সতীৰ্থসকলক অভিনন্দন জনাইছোঁ, কাৰণ এইখন চামতা শংকৰ ৰিয়াজ আলি এই আটাইখিনিৰ চিৰাজ এই আটাইখিনি খেলুৱৈ সৰ্বভাৰতীয় পৰ্যায়ৰ ৰাজ্যিক খেলুৱৈৰ পীঠস্থান, গতিকে ইয়াৰ পৰা আকৌ খেলুৱৈ আহক, ওলাই আহক, আপোনালোকে পৃষ্ঠপোষকতা কৰক, তাকেই কামনা কৰিছোঁ। পুনৰবাৰ আপোনালোকক আমি আন্তৰিক অভিনন্দন জ্ঞাপন।
0: আৰু এটা কথা মই কওঁ, আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে যেতিয়া বৰদলৈ ট্ৰফি ইমান তুংগত আছিল সেই সময়ত আমি তেতিয়া স্কুলৰ ছাত্ৰ, তো তেতিয়া নলবাৰী টীমো জইন কৰিছিল, আৰু আজি যি কমেণ্ট্ৰি কৰি আছে আমাৰ জিতেন শৰ্মা ডাঙৰীয়া আমাৰ নলবাৰী টীমৰ গ'লকিপাৰ আছিল।
2: আপোনাক ধন্যবাদ জনাইছোঁ যতীন শৰ্মা ডাঙৰীয়া, বিকাশ ভট্টাচাৰ্যী ডাঙৰীয়া, আপোনালোকৰ নেতৃত্বত চামতা আঞ্চলিক ক্ৰীড়া সংঘই ৰূপত ৰূপে আগবাঢ়ি যাওক, আপোনালোকৰ সঁচাকৈ ভূমিকা হ'ল। ইতিমধ্যে দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হৈ গ'ল, খেল আৰম্ভ হৈ গৈছে আৰু দ্বিতীয়াৰ্ধত ইতিমধ্যে খেল কিক অফ কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলে। খেল ইতিমধ্যে বল গ'ল লাইনৰ পাৰ হৈ যোৱাৰ কাৰণে অইল ইণ্ডিয়া একাদশৰ গ'লৰক্ষকে বলটো গ'ল কিকৰ কাৰণে ইতিমধ্যে আগবঢ়াই দিছে।
1: ইতিমধ্যে আমি দেখা পাইছোঁ যে প্ৰথমটো কৰ্ণাৰ কিক লাভ কৰিছিল নৰ্থ ইষ্ট ইউনাইটেড দলে, নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলে, আৰু তেওঁলোকে পোনে পোনে গ'ললৈ সেই শ্বট লৈছিল, ধেনুবুঢ়ী এটা শ্বট,

0: ব্যক্তি আৰু সাংস্কৃতিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল অনুষ্ঠিত হৈছে। খেলখনৰ বিৰতিপৰলৈকে নৰ্থ ইষ্ট ইউনাইটেড এফ চি অইল ইণ্ডিয়া এফ চি দলতকৈ 2-1 গ'লৰ ব্যৱধানত আগবাঢ়ি আছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই খেলখনৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিছে। ক্ৰীড়াৰ জৰিয়তে শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা প্ৰসাৰৰ লক্ষ্যৰে তামোলপুৰ জিলা বি পি এফৰ উদ্যোগত আজিৰে পৰা প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তামোলপুৰৰ বৰখাতা দুৰ্গা মন্দিৰ খেলপথাৰত আয়োজিত উদ্বোধনী খেলত গয়বাৰী ব্লক বি পি এফ দল আৰু বটিয়ামাৰী প্ৰাথমিক সমিতি মুখামুখি হয়। খেলখনত বটিয়ামাৰী প্ৰাথমিক সমিতিয়ে 3-0 ফলাফলত গয়বাৰী ব্লক বি পি এফ দলক পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: খেলুৱৈ দীপজ্যোতি দৈমাৰী, দীপজ্যোতি দৈমাৰীয়ে চিপ কৰি দিব বিচাৰিছিলে তেওঁৰ সতীৰ্থ এজন খেলুৱৈলৈ, কিন্তু তেওঁ সঠিক জেগাত নথকাৰ কাৰণে, নিজৰ পজিশ্যনত নথকাৰ কাৰণে বল আহি পৰিছে এগৰাকী ৰক্ষণ বিভাগৰ খেলুৱৈ, নৰ্থ ইষ্ট ইউনাইটেড দলৰ যে ৰক্ষণ বিভাগৰ খেলুৱৈগৰাকীৰ পৰা পুনৰ বল আহি পৰিছে তেওঁলোকৰ এজন সতীৰ্থৰ ভৰিত। তেওঁ ড্ৰিবলিং কৰি লাহে লাহে সেই বল আগবঢ়াই নিছে। তেওঁ হৈছে দীপু গোহাঁই। দীপু গোহাঁই থ্ৰ' পাছ কৰি দিব বিচাৰিছিলে তেওঁলোকৰ সতীৰ্থলৈ, কিন্তু তেওঁ সঠিক পজিশ্যনত নথকাৰ কাৰণে বল পুনৰবাৰ নৰ্থ ইষ্টৰ এজন খেলুৱৈৰ ভৰিত, পুনৰবাৰ বলৰ কাৰণে অৰিয়া অৰি শেষ মুহূৰ্তত আমি দেখা পাইছোঁ যে 9 নম্বৰ খেলুৱৈ অইলৰ অমল ছেত্ৰী, তেওঁ এইবাৰ যথেষ্ট আক্ৰমণভাৱে খেলত অংশগ্ৰহণ কৰা দেখা পাইছোঁ। বলৰ কাৰণে অৰিয়া অৰি নৰ্থ ইষ্টৰ 11 নম্বৰ খেলুৱৈ, তেওঁ আগবাঢ়ি যোৱাত তেওঁ 19 নম্বৰ ছেজন মেইটে, এই মেইটেক আমি আগবাঢ়ি যোৱা দেখা পাইছিলোঁ, কিন্তু তেওঁক সন্মুখৰ পৰা অইলৰ দুগৰাকী ৰক্ষণ বিভাগৰ খেলুৱৈ বাধা দিলে, ফলত বল পুনৰবাৰ ৰক্ষণ বিভাগৰ খেলুৱৈ দুলিয়াজনৰ তথা দলৰ অধিনায়ক সুৰেণ ৱাৰীৰ ভৰিত। সুৰেণ ৱাৰীয়ে ক্ৰছ পাছ কৰি দিছিল তেওঁৰ আক্ৰমণ বিভাগৰ এজন খেলুৱৈলৈ, কিন্তু তেওঁ হেড কৰি দিয়া বল পোনে পোনে আহি পৰিল নৰ্থ ইষ্ট এফ চিৰ গ'লৰক্ষক ৰাজৰূপ চৰকাৰৰ ভৰিত। ৰাজৰূপ চৰকাৰে আগবঢ়াই দিয়া বল পুনৰ আমি দেখা পাইছোঁ তেওঁ দীঘলীয়াকৈ ভৰিৰে মাৰি পঠিয়াইছিল। তেওঁলোকৰ এজন খেলুৱৈ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ এজন খেলুৱৈয়ে সেই বল লৈ আগবাঢ়িব খোজোঁতেই বিপক্ষৰ খেলুৱৈ অইল ইণ্ডিয়াৰ এজন খেলুৱৈ টুপু ব্ৰহ্মই বিধিনিষিদ্ধভাৱে তেওঁক বাধা দিয়াৰ ফলত আৰু ভৰিৰে তেওঁক খুন্দা মৰাৰ ফলত তেওঁক মাটিত বাগৰি পৰা দেখা পাইছোঁ। আৰু ইতিমধ্যেই ৰেফাৰী মণি প্ৰিন্স হাজৰিকাই তেওঁলোকৰ ফিজিঅ'ক, নৰ্থ ইষ্ট ইউনাইটেড দলৰ ফিজিঅ'ক খেলপথাৰৰ ভিতৰলৈ মাতি পঠিয়াইছে আৰু তেওঁ বৰ্তমান অৱস্থাত খেলপথাৰত বাগৰি পৰি থকা তেওঁলোকৰ দলৰ খেলুৱৈজনৰ সহায়ৰ কাৰণে আগবাঢ়ি গৈছে। এইখিনিতে আমি শ্ৰোতাসকলক জনাব বিচাৰিছোঁ যে আমি দেখা পাইছোঁ যে অইল ইণ্ডিয়াৰ খেলুৱৈৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ খেলুৱৈসকলে প্ৰায় প্ৰতিটো ক্ষেত্ৰতে মঞ্চ খেলপথাৰত বাগৰি পৰি তেওঁলোকে আহত হোৱাৰ ভাও জুৰিছে আৰু এতিয়ালৈকে এনেকুৱা ঘটনা হ'ল 5ম বাৰৰ কাৰণে। আমি 5গৰাকী খেলুৱৈক বিভিন্ন পজিশ্যনত খেলা 5গৰাকী খেলুৱৈক আমি দেখা পালোঁ, তেওঁলোকক বিধিনিষিদ্ধভাৱে ফাউল কৰাৰ নাটক এখনৰ অৱতাৰণা কৰি তেওঁলোকে বাৰে বাৰে মাটিত বাগৰি পৰিছে আৰু তেওঁক সহায় কৰাৰ কাৰণে ফিজিঅ'জনক, দলৰ ফিজিঅ'জনক আমন্ত্ৰণ কৰা হৈছে আৰু তেওঁ অলপ পিছতে কিন্তু সুস্থ হৈ পুনৰ খেলত অংশগ্ৰহণ কৰিছে। ফ্ৰী কিকৰ পৰা এটা বল 66 নম্বৰ খেলুৱৈ থংগমাং টেইথাঙে গ'ললৈ শ্বট লৈছিল অইল ইণ্ডিয়াৰ গ'ললৈ, কিন্তু দিগবিদিক শূন্য শ্বট, গ'ল পোষ্টৰ বহু আঁতৰেৰে, গ'লবাৰৰ বহু ওপৰেৰে সেই বল গ'ল লাইন অতিক্ৰম কৰি যোৱাত গ'ল কিকৰ পৰা বল পুনৰবাৰ তেওঁলোকৰ এজন সতীৰ্থ খেলুৱৈ আগবঢ়াই দিব খুজিছিল তেওঁলোকৰ বৰ্তমান আক্ৰমণ বিভাগৰ খেলুৱৈ আংলিংমুন কুকি, কিন্তু কুকিয়ে সেই বল আয়ত্ব কৰাৰ আগতে পুনৰবাৰ আমি দেখা পালোঁ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ এজন খেলুৱৈ ভৰিত বল, সেই বলৰ পৰা পুনৰবাৰ আহি পাইছে কুকিয়ে বেক পাছ কৰি দিব বিচাৰিছিলে, কিন্তু তেওঁ সেই বল আয়ত্ব কৰাৰ আগতে 9 নম্বৰ খেলুৱৈ অমল ছেত্ৰীয়ে অইল ইণ্ডিয়াৰ অমল ছেত্ৰীয়ে সেই বল আয়ত্ব কৰিব বিচাৰিছিল, কিন্তু বল তেওঁ সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণে টাচ লাইন অতিক্ৰম কৰি যোৱাত এয়া থ্ৰ' ইনৰ পৰা পুনৰ বল আহি পৰিছে তেওঁলোকৰ 12 নম্বৰ খেলুৱৈ লংথাং।

জুৱালা লামথাং জুৱালাই আগবঢ়াই দিব বিচাৰিছিলে তেওঁলোকৰ এজন সতীৰ্থ খেলুৱৈলৈ, কিন্তু বলে পুনৰবাৰ টাচ লাইনত একমুখ কৰি যোৱাত বেক থ্ৰু কৰিছে তেওঁলোকৰ কানলুম মেটেই, কানলুম মেটেলৈ, কানলুম মেটেৰ ভৰিত বল, তেওঁ লাহে লাহে আগবাঢ়িছে তেওঁলোকৰ পেনাল্টি বক্সৰ ভিতৰত, কিন্তু বল পুনৰবাৰ আগবঢ়াই দিছে তেওঁলোকৰ আক্ৰমণ বিভাগৰ এজন খেলুৱৈ, থ্ৰু পাছৰ পৰা সেই বল আয়ত্ত কৰাৰ কাৰণে দৌৰি গৈছিল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ এজন খেলুৱৈ, কিন্তু তেওঁ সেই বল আয়ত্ত কৰাৰ আগতে দিগবিদিক শূন্য হয় অইল ইণ্ডিয়াৰ ৰক্ষণ বিভাগৰ এজন খেলুৈ দীপজ্যোতি দৈমাৰী বৰ্তমান হাফ পজিশ্যনত খেলি আছে, তেওঁ বল নিজৰ অৰ্ধৰ ফালে খেলি দিয়াৰ ফলত বল লাইন অতিক্ৰম কৰি যোৱাৰ ফলত এয়া পুনৰবাৰ কৰ্ণাৰ কিক মাৰিছিল এন এফ চিৰ চৈখুম মাইটেৰ পৰা সেই বল তেওঁলোকৰ এজন সতীৰ্থই আয়ত্ত কৰাবৰ চেষ্টা কৰিছিল, যদিও পুনৰবাৰ বল আমি দেখা পালোঁ আহি পৰিছে নৰ্থ ইষ্ট ইউনাইটেডৰ এজন খেলুৱৈৰ ভৰিত, তেওঁ বেক পাছ কৰি দিছে তেওঁৰ সতীৰ্থ এজনৰ ভৰিলৈ, কিন্তু সেই বল আয়ত্ত কৰাৰ আগতে বল আহি পৰিছে পুনৰবাৰ অইল ইণ্ডিয়াৰ এজন খেলুৱৈৰ ভৰিত, অইল ইণ্ডিয়াৰ খেলুৱৈজনে ৱাল পাছ কৰি দিছে তেওঁৰ সতীৰ্থ এজনলৈ ভৰিলৈ, পুনৰবাৰ তেওঁলোকৰ 26 নম্বৰ ঋতুৰাজ মোহনৰ ভৰিত বল, ঋতুৰাজ মোহনে কাক দিব চাইছিলে, তেওঁ লাহেকৈ সেই বল সতীৰ্থ এজন খেলুৱৈলৈ দিব বিচাৰিছিল যদিও বল পুনৰবাৰ আহি পৰিছে নৰ্থ ইষ্ট ইউনাইটেডৰ এজন খেলুৱৈৰ ভৰিত, তেওঁ বাওঁফালে তনবীৰ দে তেওঁ বাওঁ ভৰিৰে সেই বল গললৈ শ্বট ল'ব খুজিছিল নে সতীৰ্থ খেলুৱৈলৈ পাছ কৰি দিব বিচাৰিছিল আমি নাজানো, কিন্তু বলৰ কোনো দিশ নাছিল, কোনো লক্ষ্য নাছিল, ফলত গ'ল লাইন অতিক্ৰম কৰি যোৱাত গ'ল কিকৰ পৰা বল পুনৰ আহি পৰিছে তেওঁলোকৰ আক্ৰমণ বিভাগৰ এজন খেলুৱৈৰ ভৰিত, 16 নম্বৰ খেলুৱৈ সুদীপ্ত কোঁৱৰে বল আয়ত্ত কৰাৰ আগতে পুনৰবাৰ নৰ্থ ইষ্ট এফচিৰ এগৰাকী খেলুৱৈ সেই বল আয়ত্ত কৰি থ্ৰু ইনৰ পৰা পুনৰ বল আহি পৰিছে সুৰেন বৰাৰীৰ থ্ৰু পাছ কৰি দিছে, পুনৰবাৰ বল আহি পৰিছিল, বল আয়ত্ত কৰাৰ কাৰণে দৌৰি গৈছিল অমন ছেত্ৰী বিপক্ষৰ পেনাল্টি বক্সৰ ভিতৰলৈ, কিন্তু বল আগবাঢ়ি আহি গ'লৰক্ষক ৰাজৰূপ চৰকাৰে সেই বল হাতেৰে তুলি লৈ তেওঁ দিব বিচাৰিছিলে তেওঁলোকৰ অধিনায়ক মোহিত মণ্ডললৈ, কিন্তু বল এতিয়া ঠিক আমাৰ সন্মুখত অৰ্থাৎ পূবফালৰ টাচ লাইনৰ সন্মুখত আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ অৰ্ধত, বলৰ কাৰণে সংঘবদ্ধ আক্ৰমণ আগবাঢ়ি গৈছে অইল ইণ্ডিয়াৰ এজন খেলুৱৈ, লেফ্ট ফ্লেংকত খেলি থকা এগৰাকী খেলুৱৈ, তেওঁ আক্ৰাম নাৰ্জাৰী বেক পাছ কৰি দিছে তেওঁলোকৰ সতীৰ্থ এজন খেলুৱৈ, আক্ৰাম নাৰ্জাৰী আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ এগৰাকী খেলুৱৈৰ মাজত বলৰ কাৰণে উৰিয়াৰি শেষ মুহূৰ্তত বল আহি পৰিছে পুনৰবাৰ অইল ইণ্ডিয়াৰ ভিতৰত, এতিয়াও বিপদমুক্ত হোৱা নাই নৰ্থ ইষ্ট ইউনাইটেড এফচি, তেওঁলোকৰ আক্ৰমণ বিভাগৰ এজন খেলুৱৈ, অইল ইণ্ডিয়াৰ আক্ৰমণ বিভাগৰ এজন খেলুৱৈ পেনাল্টি বক্সৰ ভিতৰৰ পৰা এটা কোপাল শ্বট ল'বলৈ বিচাৰিছিল, কিন্তু আমি বাৰে বাৰে যিটো কথা শ্ৰোতাসকলৰ কথাতে জনাব বিচাৰিছোঁ যে দুয়োটা দলৰ খেলুৱৈসকলে বল ক্লিয়াৰ কৰাত অনাহকত পলম কৰে আৰু অনাহকত পলম কৰাৰ কাৰণে তেওঁলোকে নিশ্চিত সুযোগৰ পৰা বঞ্চিত হয়, আৰু সেই একেটা কথাকে আমি পুনৰবাৰ দেখা পালোঁ অইল ইণ্ডিয়াৰ আক্ৰমণ বিভাগৰ এটা পৰিকল্পনাত, পুনৰবাৰ সেই একেই কথা একেই ফল, একো নিষ্ফল হ'ল তেওঁলোকৰ প্ৰচেষ্টা, পুনৰবাৰ চিপ কৰি দিছে অইল ইণ্ডিয়াৰ আক্ৰমণ বিভাগৰ খেলুৱৈলৈ তেওঁলোকৰ 29 নম্বৰ খেলুৱৈ আক্ৰমণ বিভাগৰ দীপজ্যোতি দৈমাৰীয়ে চিপ কৰি দিব বিচাৰিছিল পেনাল্টি বক্সৰ ভিতৰলৈ, কিন্তু তেওঁলোকৰ সতীৰ্থ খেলুৱৈ নাই, সুন্দৰ শ্বট তেওঁলোকৰ সুদীপ্ত কোঁৱৰে সৌ ভৰিৰে এটা লেফ্ট লেংকৰ পৰা নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ গ'ললৈ লক্ষ্য কৰি এটা তীব্ৰ শ্বট মাৰিছিল, কিন্তু তাতোকৈ দৰ্শনীয়ভাৱে ৰাজৰূপ চৰকাৰ এন ইউ এফ টিৰ ৰাজৰূপ চৰকাৰে সেই বল সুন্দৰভাৱে মাটিত বাগৰি আয়ত্ত কৰি তেওঁ সন্মুখলৈ মাৰি পঠিয়াই দলক এটা নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিলে। আমি পুনৰবাৰ দেখা পাইছোঁ যে নৰ্থ ইষ্ট ইউনাইটেড দলৰ দুগৰাকী খেলুৱৈ একেলগে খেলপথাৰত বাগৰি পৰিছে, আৰু পুনৰবাৰ সেই একে ঘটনাৰে পুনৰাবৃত্তি কৰি আমাৰ সন্মুখত ঠিক পোনে পোনে বিপৰীত ফালৰ টাচ লাইনৰ ওচৰত NEUFCৰ দুগৰাকী খেলুৱৈ মাটিত বাগৰি আছে, আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে তেওঁলোকৰ দলৰ ফিজিও তেওঁলোকৰ ওচৰলৈ দৌৰি গৈছে, আৰু আমি দেখা পাইছোঁ যে একেই ঘটনাৰ পুনৰাবৃত্তি, একেই নাটক, একেই ফলাফল, তেওঁলোকে মাটিত বাগৰি পৰে,

0: এজন খেলুৱৈ বোধহয় তেওঁ ইপু ব্ৰহ্মই ভৰিৰে সেই বল আয়ত্ত কৰাৰ সময়তে তেওঁৰ ভৰিত লাগি বল তেওঁলোকৰ নিজৰ গলত প্ৰৱেশ কৰিলে আৰু পুনৰবাৰ আমি দেখা পাইছোঁ যে বল লৈ পেলাই অইল ইণ্ডিয়াৰ হাপত সোমাই পৰিছে এন এফ টিউৰ এজন খেলুৱৈ আক্ৰমণ বিভাগৰ এজন খেলুৱৈ তেওঁ থ্ৰু পাছ কৰি দিছে তেওঁলোকৰ সতীৰ্থ এজন খেলুৱৈলৈ সুন্দৰ বেকিল পাছ কিন্তু শেষ মুহূৰ্তত অইল ইণ্ডিয়াৰ ফুলেন ৱাৰী তেওঁলোকৰ অধিনায়ক ফুলেন ৱাৰী সেই বল আয়ত্ত কৰি পেলাই পোনে পোনে ক্লিয়াৰ কৰি দিছে সন্মুখলৈ এতিয়াও কিন্তু তেওঁলোক বিপদমুক্ত নহয় কাৰণ বল এতিয়াও আমি দেখা পাইছোঁ আৰু এই সুযোগতে মই বল মাইক্ৰফোন আগবঢ়াই দিছোঁ আমাৰ অপূৰ্ব ভট্টাচাৰ্যলৈ
1: বল এতিয়া চেণ্টাৰ চাৰ্কুলত বল আহি পৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ 12 নম্বৰ জাৰ্চি পৰিহিত লোমচাং লোমচামে বলটো ঠেলি দিছে তেওঁলোকৰ 11 নম্বৰ জাৰ্চি পৰিহিত সেই খামলৈ সো ভৰিৰে মাৰি পঠিয়াইছিল এটা সুন্দৰ তীব্ৰবেগী শ্বট কিন্তু বলটোৱে ছেকেণ্ড পষ্টৰ ঠিক কাষেদি গ'ল লাইন অতিক্ৰম কৰি যোৱাত এটা নিশ্চিত গ'লৰ পৰা পুনৰ ৰক্ষা পৰিল অইল ইণ্ডিয়া একাদশ গ'লকিকৰ পৰা বল পুনৰ আহি পৰিছে খেলপথাৰৰ সোমাজত আৰু খেলপথাৰৰ সোমাজত জাৰ্চি নম্বৰ 16 সুদীপ্ত কোঁৱৰে বলটো ডিবলিং কৰি লৈ লাহেকৈ পেৰেলেল পাছ কৰি আগলৈ মাৰি পঠিয়াইছে তেওঁলোকৰ ৰাইট ফ্লেংকেদি আক্ৰমণ ৰাইট আউট 9 নম্বৰ জাৰ্চি পৰিহিত অমন ছেত্ৰীলৈ কিন্তু অমন ছেত্ৰীয়ে বলটো নিজৰ আয়ত্তলৈ অনাৰ আগতে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মোহিত মণ্ডল জাৰ্চি নম্বৰ 8 তেওঁ বলটো নিজৰ নিয়ন্ত্ৰণলৈ আনিলে বলটো আগলৈ মাৰি পঠিয়াইছে বল এতিয়া নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ তেওঁলোকৰ ছাবষ্টিটিউট খেলুৱৈ জাৰ্চি নাম্বাৰ 77 ইতিমধ্যে নৰ্থ ইষ্ট ইউনাইটেড এফ চি তেওঁ সুন্দৰলৈকে সোমাই পৰিছে আৰু ইতিমধ্যে দেখা গৈছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ এগৰাকী খেলুৱৈ ইতিমধ্যে আঘাত
0: পুনৰবাৰ নৱেম্বৰৰ কাৰণে একেই ঘটনাৰ পুনৰাবৃত্তি
1: এইটো মানে আধুনিক ফুটবলত টাইম কিলিং আৰু যেতিয়া এটা এডভান্টেজ পজিশ্যনত থাকে এটা দলে তেনেকেই তেওঁলোকে সময় পাৰ কৰাৰ এক কৌশল বুলি কোৱা হয় আৰু এতিয়ালৈকে যিহেতুকে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দল 3-1 গ'লৰ ব্যৱধানত আজিৰ 46 সংখ্যক নৌৰাম বৰ্মন চূড়ান্ত খেলত আগবাঢ়ি আছে গতিকে স্বাভাৱিকতে তেওঁলোকে কোনো বিপদৰ শংকা ঘনীভূত হ'লে তেওঁলোকে এক বিয়োগাত্মক খেল খেলিবই আৰু এয়া বল ইতিমধ্যে লাহেকৈ ঠেলি মাৰি পঠিয়াইছে অইল ইণ্ডিয়া দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ টুপু ব্ৰহ্মই
0: আমি ইতিমধ্যে দেখা পাইছোঁ যে আমাৰ সন্মুখত ঠিক মুখে মুখে আমাৰ টাচ লাইনৰ ঠিক সন্মুখত অইল ইণ্ডিয়া দলৰ 3গৰাকী খেলুৱৈ ৱাৰ্ম আপ কৰিছে তেওঁলোকৰ 5 নম্বৰ খেলুৱৈ মণ্ডিলা ৰংমে তেওঁলোকৰ 55 নম্বৰ জাৰ্চি পৰিহিত 99 জাৰ্চি পৰিহিত জয়দীপ গগৈ আৰু তেওঁলোকৰ পৰৱৰ্তী ছাবষ্টিটিউট গ'লকিপাৰ নৱজ্যোতি আয়ন অৰ্থাৎ আমি গম পাইছোঁ যে অইলৰ গ'লৰক্ষক নিৰ্ভৰযোগ্য গ'লৰক্ষক অবিনাশ মেছক পৰিৱৰ্তন কৰা হ'ব আৰু তেওঁৰ সলনি খেলপথাৰত প্ৰৱেশ কৰিব তেওঁলোকৰ ছাবষ্টিটিউট গ'লকিপাৰ নৱজ্যোতি আয়ন শেষ মুহূৰ্তত দেখা যাওক কি আক্ৰমণ ধাৰা ৰচনা কৰে আৰু তেওঁলোকৰ প্ৰশিক্ষক মহোদয়ে অইলৰ প্ৰশিক্ষকগৰাকীয়ে কি ধৰণৰ ৰণনীতি তেওঁ তৈয়াৰ কৰি পেলাই খেলপথাৰত ছাবষ্টিটিউট প্ৰৱেশ কৰায় ইতিমধ্যে আমি দেখা পাইছোঁ তেওঁলোকৰ গ'লৰক্ষক অইল ইণ্ডিয়া গ'লৰক্ষক অবিনাশ মেছ বাহিৰলৈ ওলাই আহিছে আৰু তাৰ পৰিৱৰ্তে গ'লৰক্ষক 21 নম্বৰ খেলুৱৈ নৱজ্যোতি আয়ন তেওঁ খেলপথাৰত সোমাই পৰিছে তেওঁ খেলপথাৰত সোমাইছে তেওঁলোকৰ 99 নম্বৰ জাৰ্চি পৰিহিত জয়দীপ গগৈ তেওঁলোকৰ 9 নম্বৰ খেলুৱৈ বোধহয় 9 নম্বৰ খেলুৱৈ অমল ছেত্ৰীৰ ঠাইত তেওঁ সোমাই পৰিছে আৰু 5 নম্বৰ খেলুৱৈগৰাকী জাৰ্চি পৰিহিত মান্দিমা ৰংপে তেওঁ কাৰ ঠাইত সোমাইছে আমি অলপ পিছত ক'ব পাৰিম 38ৰ টিমথি নাৰ্জাৰীৰ ঠাইত তেওঁ প্ৰৱেশ কৰিছে আৰু শেষ মুহূৰ্তত এটা আক্ৰমণ ধাৰা ৰচনা কৰিছিল অইলে কিন্তু অতি দুৰ্বল আৰু অপৰিকল্পিত ভাৱৰ আক্ৰমণ এনেকুৱা আক্ৰমণে ৰক্ষণ বিভাগৰ খেলুৱৈক কেতিয়াও পৰাভূত কৰিব নোৱাৰে পুনৰবাৰ তেওঁলোকৰ ভৰিত বল কিন্তু শেষ মুহূৰ্তত আমি দেখা পাইছোঁ যে নৰ্থ ইষ্টৰ 2গৰাকী খেলুৱৈয়ে তেওঁক বাধা দিছে আৰু শেষ মুহূৰ্তত

0: নর্থ ইষ্টৰ ৰক্ষণ বিভাগৰ এজন খেলুৱৈয়ে সেই বল ক্লিয়াৰ কৰিছে, পুনৰবাৰ বল লৈ আগবাঢ়িছে। নর্থ ইষ্টৰ আক্ৰমণ বিভাগৰ এগৰাকী খেলুৱৈ, তেওঁ তীব্ৰ গতিত খেলপথাৰত সোমাই পৰিছে, তেওঁ পেনাল্টি বক্সত সোমাই পৰিছে বিপক্ষৰ ৰয়েলৰ পেনাল্টি থ্ৰু পাছৰ পৰা পুনৰবাৰ বল আহি পৰিছে তেওঁলোকৰ এগৰাকী আক্ৰমণ বিভাগৰ খেলুৱৈ নর্থ ইষ্ট ইউনাইটেড এফচিৰ এগৰাকী খেলুৱৈ। কিন্তু সেই বল তেওঁ আয়ত্তলৈ অনাৰ পূৰ্বেই অইলৰ এগৰাকী খেলুৱৈ আগবাঢ়ি আহি সেই বল আয়ত্ত কৰি পুনৰবাৰ তেওঁলোকৰ সতীৰ্থ এজন খেলুৱৈলৈ আগবঢ়াই দিছে। বল আহি পৰিছিল তেওঁলোকৰ 15 নম্বৰ খেলুৱৈ আক্ৰম নাৰ্জাৰী, কিন্তু আক্ৰম নাৰ্জাৰীয়ে বল আয়ত্ত কৰাৰ আগতে পুনৰবাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ ৰক্ষণ বিভাগৰ এজন খেলুৱৈৰ ভৰিত বল, তেওঁ মোহিত মণ্ডল, তেওঁক যথেষ্ট পিছুৱাই আমি খেলা দেখিবলৈ পাইছোঁ। তেওঁ বাওঁ ভৰিৰে লাহে লাহে আগবঢ়াই বলটো আগবঢ়াই লৈ আহিছে, থ্ৰু পাছ কৰি দিছে তেওঁলোকৰ এগৰাকী খেলুৱৈ 9 নম্বৰ কৰিমাথুং টৌৱেট। তেওঁ ইতিমধ্যেই এটা গ'ল আগবঢ়াইছে, আমি দেখা পাইছোঁ পুনৰবাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ এগৰাকী খেলুৱৈ খেলপথাৰত তেওঁৰ 8 নম্বৰ জাৰ্চি পৰিহিত বোধই মোহিত মণ্ডল দলৰ অধিনায়ক, তেওঁ পুনৰবাৰ খেলপথাৰত বাগৰি পৰাৰ চেষ্টা কৰিছিল, কিন্তু ৰেফাৰীয়ে তেওঁ সতৰ্ক কৰি দিছে বুলি বোধহয়। আৰু শেষ মুহূৰ্তত এটা সুন্দৰ সুযোগ পাইছিলে নৰ্থ ইষ্ট এফচি ইউনাইটেডৰ খেলুৱৈয়ে, কিন্তু তেওঁ যথেষ্ট পিছৰ পৰা তেওঁ আগবাঢ়ি যাব চেষ্টা কৰিছিল, যদিও গ'লৰক্ষক অইল ইণ্ডিয়াৰ পৰিৱৰ্তন গোলৰক্ষক নৱজ্যোতি আয়ন, তেওঁ আগবাঢ়ি আহি সেই বল আয়ত্ত কৰি হাতেৰে ঠেলি দিছে তেওঁলোকৰ সতীৰ্থ এজনৰ ভৰিলৈ। বল পুনৰবাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ ৰক্ষণ বিভাগৰ ভৰিত, তেওঁ থ্ৰু পাছ কৰি দিছে তেওঁলোকৰ সতীৰ্থ এজন খেলুৱৈ 11 নম্বৰ জাৰ্চি পৰিহিত 19 নম্বৰ টাচ লাইনৰ বাহিৰলৈ যোৱাত ছয়মন মেইটে তেওঁ বল আয়ত্তলৈ আনিব নোৱাৰাত থ্ৰু ইনৰ হয় সময়তে মই মাইক্ৰফোন আগবঢ়াই দিছোঁ আমাৰ অপূৰ্ব ভট্টাচাৰ্য।
1: ধন্যবাদ শৰ্মা। খেলে এক তীব্ৰ গতি লাভ কৰিছে যদিও, কিন্তু অইল ইণ্ডিয়া একাদশে যেন ক'ৰবাত ফিনিচিঙৰ অভাৱ পৰিলক্ষিত হৈছে। এতিয়া ইতিমধ্যে তেওঁলোকৰ ছাবষ্টিটিউট খেলুৱৈ জাৰ্চি নাইণ্টি নাইন জয়দীপ গগৈয়ে ৰাইট ফ্লেংকেদি আক্ৰমণ ৰচনা কৰিছে, য'ত অমন ছেত্ৰীয়ে সাধাৰণতে আক্ৰমণ ৰচনা কৰিছিল। আৰু এটা সম্পূৰ্ণ নতুন উদ্যমেৰে জয়দীপে খেলপথাৰখনত এটা নিয়ন্ত্ৰণ সাব্যস্ত কৰিলে। এতিয়া থ্ৰ ইন লাভ কৰিছে অইল একাদশে, অইল একাদশৰ 29 নম্বৰ দীপজ্যোতি দৈমাৰীৰ পৰা থ্ৰুমেৰৰ পৰা বল পুনৰবাৰ লাহেকৈ আহি পৰিছিল। তেওঁলোকে তীব্ৰ শ্বটৰ পৰা বল ক্লিয়াৰ কৰি লৈছে অইলৰ ডিফে ৰক্ষণ বিভাগৰ খেলুৱৈ 38 নম্বৰ জাৰ্চি পৰিহিত তেওঁলোকৰ টিম থিনাৰ জাৰি, আৰু বল ইতিমধ্যে ক্লিয়াৰ হৈছে। বল পুনৰবাৰ আমাৰ কাষৰ টাচ লাইন পাৰ হৈ যোৱাত আৰু থ্ৰ ইনৰ কাৰণে আগবাঢ়ি গৈছে অইল ইণ্ডিয়া একাদশৰ 29 নম্বৰ জাৰ্চি পৰিহিত দীপজ্যোতি দৈমাৰীয়ে থ্ৰ ইনৰ পৰা বল জয়দীপে নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে। লাহেকৈ জলটো জয়দীপে পুনৰবাৰ ঠেলি দিছে তেওঁলোকৰ 38 নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈ তেওঁলোকৰ টিমথি নাৰ্জাৰীলৈ। কিন্তু দেখা গৈছে টিমথি নাৰ্জাৰীক বিধি নিষিদ্ধভাৱে বাধা দিয়াৰ কাৰণে আজিৰ খেল পৰিচালকে এটা নৰ্থ ইষ্ট ইউনাইটেড এফচি দলৰ বিৰুদ্ধে ফাউলৰ ডাইৰেক্ট ফ্ৰী কিকৰ নিৰ্দেশ দিছে। আৰু ডাইৰেক্ট ফ্ৰী কিক কাৰ্যকৰী কৰিবৰ কাৰণে জয়দীপ গগৈ আৰু 28 নম্বৰ আৰু টিমথি দুয়োজনে একেলগে সমান্তৰালৰ চেষ্টা কৰিলে যে গ'ল গ'ল অইল ইণ্ডিয়া একাদশে দলৰ অধিনায়ক মোহিত মণ্ডলে এটা সুন্দৰ হেডেৰে সৈতে দ্বিতীয়টো গ'ল তেওঁলোকে কাৰ্যকৰী কৰিবৰ কাৰণে সক্ষম হ'ল সুদেম ৱাৰী। অইল দলৰ সুদেম ৱাৰীয়ে দিলে সুদেম ৱাৰীয়ে দিয়া গ'লৰ জৰিয়তে অইল ইণ্ডিয়াই ব্যৱধান 3-2 হ্ৰাস কৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে আজিৰ খেলৰ প্ৰায় 24:32 সময় অতিবাহিত হৈছে।

গ'ল দ্বিতীয় অৰ্ধৰ, আৰু এই দ্বিতীয় অৰ্ধৰ 32 মিনিট সময় অতিবাহিত হৈ যোৱাৰ পুনৰ কিকঅফৰ পৰা বল এতিয়া আমাৰ বিপৰীত দিশত থকা চেণ্টাৰ চাৰ্কুলৰ কাষত। খেলখনে এটা সম্পূৰ্ণ উত্তেজনা লাভ কৰিছে। খেলৰ ফলাফল বৰ্তমানলৈকে নৰ্থ ইষ্ট ইউনাইটেড FC দল 3 আৰু অইল ইণ্ডিয়া ফুটবল ক্লাব 2। বল ইতিমধ্যে লাহেকৈ মাইনাছ কৰি অইল দলৰ ছাবষ্টিটিউট গ'লকিপাৰ তেওঁলোকে নবজ্যোতি আয়নলৈ ঠেলিছে। নবজ্যোতি আয়নে সুন্দৰভাৱে বলটো নিজৰ নিয়ন্ত্ৰণলৈ আনি কালৈ মাৰিব।

জাৰ্চি নাম্বাৰ 17 17ৰ পৰা বল ঠেলি দিব বিচাৰিছিল 12 নম্বৰলৈ, কিন্তু বিপৰীত দিশত থকা অইলৰ গ'ল লাইন অতিক্ৰম কৰাত নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ আক্ৰমণ বিভাগৰ খেলুৱৈ 11 নম্বৰ জাৰ্চি ফেলিক মেইটে বল নিজৰ আয়ত্তলৈ আনিবলৈ সমৰ্থন হ'ল। বল পুনৰবাৰ আহি পৰিছে চেণ্টাৰ চাৰ্কুলত, আৰু এয়া ছাবষ্টিটিউট খেলুৱৈ নৰ্থ ইষ্ট ইউনাইটেড দলৰ 77 নম্বৰ জাৰ্চিৰ পৰিহিত বল লৈ সোমাই পৰিছে ঠিক অইলৰ পেনাল্টি বক্সত, কিন্তু অইলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ 20 দীপু গোহাঁই সুদে মোৱাৰীয়ে সুন্দৰভাৱে বলটো তেওঁলোকে ক্লিয়াৰ কৰিবলৈ সক্ষম হ'ল, আৰু আমাৰ বিপৰীত দিশত থকা অইল দলৰ লেফ্ট ফ্লাংকেদি লেফ্ট আউট তেওঁ একচুৱেলি উইংছত খেলা খেলুৱৈ, তেওঁ কোঅৰ্ডিনেট কৰি আছিলে, তেওঁ বলটো লাহেকৈ তেওঁ বিধি নিষিদ্ধভাৱে বাধা দিয়াৰ কাৰণে অইল দলে লাভ কৰিলে এটা ডাইৰেক্ট ফ্ৰী কিক, আৰু এই ডাইৰেক্ট ফ্ৰী কিকটো কাৰ্যকৰী কৰিবলৈ আগবাঢ়ি আহিছে অইল দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ 23 দীপু গোহাঁই। দীপু গোহাঁই লাহেকৈ ঠেলি দিছে সুবেদ ৱাৰীলৈ, বল আহি পৰিছে এতিয়া নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ হাফত, আৰু বল অইল দলৰ আক্ৰমণ বিভাগৰ খেলুৱৈয়ে বলটো নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ সমৰ্থ নহ'ল, আৰু এয়া পুনৰবাৰ বলটো লাহেকৈ কাঢ়ি লৈ গৈছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ 12 নম্বৰ জাৰ্চি পৰিহিত নামথাং জুৱেলাই ভৰ বল। নামথাঙে লাহেকৈ বলটো ঠেলি পঠিয়াইছিল তেওঁৰ ৰাইট ফ্লেংকত থকা দন তনবীৰলৈ, কিন্তু তনবীৰে বল পোৱাৰ আগতে অইল ইণ্ডিয়া ফুটবল একাদশৰ ৰক্ষণ বিভাগৰ খেলুৱৈ টুপু ব্ৰহ্মই বলটো নিজৰ নিয়ন্ত্ৰণলৈ আনিলে, আনি পেলাই পেৰেলি পাছ দিলে। বল এতিয়ালৈ ইতিমধ্যে আছে অইলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ, অইলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ লেফ্ট ফ্লেংকেদি আক্ৰমণ ৰচনা কৰিবৰ কাৰণে চেষ্টা কৰিছে, আৰু 26 নম্বৰ জাৰ্চি পৰিহিত তেওঁলোকৰ খেলুৱৈ ঋতুৰাজ মোহনলৈ মাৰি পঠিয়াইছিল। ঋতুৰাজে লেফ্ট আউটৰ পজিশ্যনত খেলি আছে, আৰু এয়া গ'লৰক্ষক নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ ছাবষ্টিটিউট গ'লকিপাৰ লাহেকৈ বলটো আহি পৰিছে এতিয়া নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ ছাবষ্টিটিউট খেলুৱৈ 77 নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈয়ে বাধা দিয়াৰ বাবে তাত অইল ইণ্ডিয়া একাদশে এটা ডাইৰেক্ট ফ্ৰী কিক লাভ কৰিছে, আৰু ডাইৰেক্ট ফ্ৰী কিকটো কাৰ্যকৰী কৰিবৰ কাৰণে অইল একাদশৰ দীপু গোহাঁই আগবাঢ়ি আহিছে। সোঁ ভৰিৰে দীপু গোহাঁই মাৰি পঠিয়ালে বলটো লাহেকৈ নাই, বহু আঁতৰেদি গ'ল, গ'ল ছেকেণ্ড গ'ল পষ্টৰ বাহিৰত, এয়া গ'ল কিক, গ'ল কিক কাৰ্যকৰী কৰিবৰ কাৰণে আগবাঢ়ি আহিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ শুভম পুনিয়া। শুভমে মাৰি পঠিয়াইছে সোঁ ভৰিৰে বল, বল আহি পৰিছে অইলৰ হাফত, অইলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ 30 সুদেম ৱাৰী। সুদেম ৱাৰীয়ে বাওঁ ভৰিৰে বলটো বিপৰীত দিশত থকা টাচলাইনৰ থকা নিজ দলৰ খেলুৱৈলৈ মাৰি পঠিয়াইছিল, যদিও বল টাচলাইনৰ অতিক্ৰম কৰাত এয়া থ্ৰ ইন কাৰ্যকৰী কৰিবলৈ আগবাঢ়ি আহিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ ৰাইট ফ্লেংকেদি আক্ৰমণ, ৰাইট আউটৰ পজিশ্যনত খেলি থকা জাৰ্চি নাম্বাৰটো ইয়াৰ পৰা ঠিক ভালকৈ ধৰিব পৰা নাই, আৰু বল পুনৰ পৰা মাইনাছ কৰিছে, মাইনাছ কৰা বলটো আহি পৰিছে তেওঁলোকৰ জাৰ্চি নাম্বাৰ ফ'ৰ, বল ইতিমধ্যে আহি পৰিছে ফ'ৰ শুভম পুনিয়া বল, কিন্তু লাহেকৈ দেখা গ'ল যে বলে অইল দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ গাত স্পৰ্শ কৰি গ'ল লাইনৰ বাহিৰলৈ যোৱাত এয়া আনটো কৰ্ণাৰ কিক, আমাৰ কাষেদি যোৱা টাচলাইনৰ লেফ্ট বাওঁফালে থকা কৰ্ণাৰ পষ্টত কৰ্ণাৰ কিক কাৰ্যকৰী কৰিবৰ কাৰণে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ খেলুৱৈ তেওঁ বাওঁ ভৰিৰে মাৰি পঠিওৱা কৰ্ণাৰ কিকটো সুন্দৰভাৱে অইল দলৰ ছাবষ্টিটিউট গ'লকিপাৰ নৱজ্যোতিয়ে পাঞ্চ কৰি ক্লিয়াৰ কৰি দিলে, বল আহি পৰিছে চেণ্টাৰ চাৰ্কুলত, চেণ্টাৰ চাৰ্কুলৰ পৰা বল সুন্দৰভাৱে আগলৈ ঠেলি পঠিয়াইছিল, আৰু ঠেলি পঠিওৱা বলটো পুনৰবাৰ নৰ্থ ইষ্ট ইউনাইটেড দলৰ 11 নম্বৰ জাৰ্চি পৰিহিত চেইথমৰ পৰা বল

লাহেকে ঠেলিছে নিজ দলৰ ৰাইট আউটত আকৰ পজিশ্যন রচনা কৰা বল আৰু বল আহি পৰিছে পুনৰবাৰ নৰ্থ ইষ্ট ইউনাইটেড এফ সি দলৰ গোলকি গোলৰক্ষকৰ হাতত। গোলৰক্ষকে লাহেকে বলটো ৰাইট ৰাইট ষ্টপাৰ হিচাপে খেলি থকা খেলুৱৈ তেওঁলোকৰ শুভম পুনিয়া জাৰ্চি নৰ শুভমক দিলে, শুভমৰ পৰা বল আহি পৰিছে, ইতিমধ্যে অফসাইড, এটা অফসাইডৰ সংকেত বাজি উঠিছে আৰু অফসাইড কাৰ্যকৰী কৰিবৰ কাৰণে অইল একাদশৰ 29 নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈ লাহেকৈ বলটো ঠেলি দিছিল তেওঁলোকৰ 19 নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈলৈ, যি মিডফিল্ডত খেলি আছিল। বল আমাৰ বিপৰীত দিশত থকা লেফট ষ্টপাৰ ভৰিত বল, আৰু ৰব মাৰ্কছ কণ্ঠও যাম জাৰ্চি নম্বৰটো। বল এতিয়া পুনৰবাৰ আহি পৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ গ'ল ৰক্ষকৰ ভৰিত। তেওঁ বলটো হাতেৰে তুলি লোৱাৰ সময় অপেক্ষা কৰি আছিল, পুনৰবাৰ এতিয়া হাতেৰে তুলি লৈ মাৰি পঠিওৱা দীঘলীয়া শ্বটটো আহি পৰিছে অইল দলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ তেওঁ সুন্দৰকৈ টুপু ব্ৰহ্ম জাৰ্চি নম্বৰ 28 টুপু ব্ৰহ্মই তেওঁ বলটো ঠেলি পঠিয়ালে। পুনৰবাৰ বল আমাৰ বিপৰীত দিশত থকা টাচ লাইনৰ অতিক্ৰম কৰি গৈছে, আৰু এয়া আমাৰ বিপৰীত দিশত থকা টাচ লাইনেদি খেলপথাৰৰ বাহিৰলৈ যোৱাৰ বাবে এতিয়া থ্ৰ'ইন, আৰু এই থ্ৰ'ইন কাৰ্যকৰী কৰিবলৈ আগবাঢ়ি গৈছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দল, নহয় হেৰি অইল ইণ্ডিয়া একাদশ। অইল ইণ্ডিয়া একাদশে মাৰি পঠিওৱা থ্ৰ'ইনটো তেওঁলোকৰ চেণ্টাৰত খেলি থকা খেলুৱৈলৈ মাৰি পঠিয়াইছিলে, কিন্তু বল পুনৰবাৰ মাইনাছ কৰিলে, বল আহি পৰিছে এতিয়া 15 নম্বৰ জাৰ্চি পৰিহিত তেওঁলোকৰ ৰাইট আউটত আক্ৰমণ কৰি খেলি থকা 15 নম্বৰ জাৰ্চি আক্ৰাং নাৰ্জাৰী, কিন্তু ইতিমধ্যে বল আহি পেলাই নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ গ'লৰক্ষকৰ হাতত বন্দী হ'ল, আৰু গ'লৰক্ষক ছাবষ্টিটিউট গ'ল নহয় তেওঁলোকৰ গ'লৰক্ষক ৰাজৰূপ চৰকাৰে সোঁ ভৰিৰে মাৰি পঠিওৱা শ্বটটো আমাৰ বিপৰীত দিশত থকা টাচ লাইন অতিক্ৰম কৰি গ'ল, আৰু পুনৰবাৰ এয়া থ্ৰ'ইনৰ পৰা বল আহি লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ মিডফিল্ডাৰে বলটো তেওঁলোকৰ তেওঁলোকৰ 66 নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈলৈ ঠেলি পঠিয়াইছিল, কিন্তু এয়া বল পুনৰবাৰ লৈ সোমাই পৰিছে অইল, কিন্তু অইলে বলটো তেওঁলোকৰ পাছ দিয়াৰ পৰা সুন্দৰভাৱে কাঢ়ি লৈ গ'ল। এতিয়া নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ 12 নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈ লেফ্ট ফ্লেংকেদি আক্ৰমণ ৰচনা কৰি সোমাই পৰিছে তেওঁলোক খেলপথাৰৰ ভিতৰলৈ। এতিয়া বল আহি পৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ 11 নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈটোৱে মাৰি পঠিয়াইছে সুন্দৰ বাওঁ ভৰিৰে, কিন্তু বল অইলৰ ৰক্ষণ বিভাগৰ খেলুৱৈ 30 নম্বৰ সুদেম ৱাৰীৰ গাত লাগি পুনৰবাৰ বল বাহিৰলৈ গৈছিলে থ্ৰ'ইনৰ পৰা। পুনৰবাৰ বল এতিয়া অইলৰ হাফত, অইলৰ পেনাল্টি বক্সৰ ভিতৰত খেল বললৈ সোমাই পৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ খেলুৱৈ। তেওঁ পুনৰবাৰ মাইনাছ কৰি বলটো নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰিছে, আৰু বল ইতিমধ্যে কাঢ়ি ল'লে অইল ইণ্ডিয়া একাদশৰ মিডফিল্ডাৰ আক্ৰমণ বিভাগৰ খেলুৱৈ তেওঁলোকৰ 29 নম্বৰ জাৰ্চি দীপজ্যোতি দৈমাৰী লাহেকৈ সোমাই পৰিছিল, কিন্তু অতি সুন্দৰভাৱে গ'লৰক্ষকে সুযোগৰ সদব্যৱহাৰ কৰি বলটো নিজৰ নিয়ন্ত্ৰণলৈ দিলে, আৰু নিজৰ হাতেৰে বলটো ঠেলি পঠিয়াইছে নিজ দলৰে মিডফিল্ডাৰ খেলুৱৈ 66 নম্বৰ জাৰ্চি পৰিহিত থংগৌ মাঙলৈ। থংগৌ মামে বলটো লৈ পেলাই কালৈ ঠেলি দিব, পুনৰবাৰ মাৰি পঠিয়াইছে সোঁ ভৰিৰে, আৰু বল আহি পৰিছে তেওঁলোকৰ 46 নম্বৰ জাৰ্চি পৰিহিত অথৰিন্দম চাব অতিৰিক্ত খেলুৱৈ। অথৰিন্দমৰ পৰা বল পুনৰবাৰ আহি পৰিছে অইল দলৰ ছাবষ্টিটিউট গ'লকিপাৰ নৱজ্যোতিয়ে বাওঁ ভৰিৰে বলটো ক্লিয়াৰ কৰি দিছে তেওঁলোকৰ ৰক্ষণ বিভাগৰ খেলুৱৈ দীপু গোহাঁই বলটো লৈ পেলাই লাহেকৈ ঠেলি দিছে তেওঁলোকৰ মিডফিল্ডাৰ আক্ৰমণৰ ৰচনা কৰা অইল দলৰ ফিনিচিঙৰ অভাৱত আৰু এটা সুন্দৰ সুযোগ তেওঁলোকে ঠিক নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ পেনাল্টি বক্সৰ ওপৰত

0: খেলৰ সমাপ্তিৰ ঘোষণা কৰিলে বুধই, খেল সমাপ্তিৰ ঘোষণা কৰিলে ৰেফাৰী মণিপ্ৰিন্স হাজৰিকাই। অৰ্থাৎ আজিৰ খেলৰ চূড়ান্ত ফলাফল অনুযায়ী নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে অইল ইণ্ডিয়া দলক 3-2 গ'লৰ ব্যৱধানত পৰাজিত কৰি 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী হিচাপে ঘোষিত হ'ল। শেষ মুহূৰ্তত, খেল শেষ হ'বলৈ মাত্ৰ কেইটামান মুহূৰ্ত বাকী থকা অৱস্থাত আমি দেখিবলৈ পালোঁ আমাৰ সোঁফালে অৰ্থাৎ পশ্চিম চামতা এণ্ডৰ কৰ্ণাৰ ফ্লেগৰ ওচৰত অইলৰ খেলুৱৈসকলে অসমনীয় পৰিস্থিতিৰ সৃষ্টি কৰিলে, কাৰণ তেওঁলোকে গ'ল পৰিশোধ কৰিব নোৱাৰি তেওঁলোকে হতাশগ্ৰস্ত অৱস্থাত বিপক্ষৰ খেলুৱৈসকলক নহয় আজিৰ খেলৰ পৰিচালক ৰেফাৰী মণিপ্ৰিন্স হাজৰিকা আৰু লাইন ৰেফাৰী জয়ন্ত দত্তক শাৰীৰিকভাৱে অপদস্থ কৰাৰ কাৰণে তেওঁলোক উদ্যত হ'ল। আৰু আমি দেখা পাইছোঁ যে আজিৰ খেলত দৰ্শকসকলেও সম্পূৰ্ণ উত্তেজিত হৈ অইল ইণ্ডিয়াৰ খেলুৱৈসকলৰ বিপৰীতে তেওঁলোকৰ এই অসমনীয় আচৰণৰ বিৰোধিতা কৰি পেলাই তেওঁলোকৰ খেলুৱৈসকলক যথেষ্ট কটুবাক্য, আমাৰ ঠিক সন্মুখতে যথেষ্ট কটুবাক্য প্ৰয়োগ কৰা আমি দেখা পাইছোঁ। আৰু খেলুৱৈসকলক ঘেৰি, অইল ইণ্ডিয়াৰ খেলুৱৈসকলক ধৰি ইতিমধ্যে দৰ্শকসকলে ঠিক আমাৰ সন্মুখত টাচলাইনৰ ওচৰত অৱস্থান গ্ৰহণ কৰিছে। আৰু এটা শুভ কথা, যে ভাল কথা যে অইল ইণ্ডিয়াৰ খেলুৱৈসকলে, বোধহয় দৰ্শকসকলে তেওঁলোকক আক্ৰমণ কৰাৰ ভয়তে এটা এটাকৈ খেলপথাৰ এৰি যাবলৈ উদ্যত হৈছে। আৰু দৰ্শকৰ ভিৰৰ মাজেদি দৰ্শকৰ প্ৰতিবাদী শ্লোগান আৰু দৰ্শকৰ কটুবাক্যৰ মাজেদি তেওঁলোকে খেলপথাৰ ত্যাগ কৰি ইতিমধ্যে ড্ৰেছিং ৰুমলৈ ধাৱিত হোৱা আমি দেখা পাইছোঁ। আৰু শ্ৰোতাসকলক এটাতে আমি জনাইছোঁ যে শেষ মুহূৰ্তত আজিৰ খেলৰ ফলাফল নৰ্থ ইষ্ট ইউনাইটেড এফ চি গুৱাহাটী 3 আৰু অইল ইণ্ডিয়া দুলিয়াজান 2। অৰ্থাৎ আজিৰ খেলত 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী হোৱাৰ গৌৰৱ অধিকাৰ কৰিলে গুৱাহাটীৰ নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব। তেওঁলোকে দুলিয়াজানৰ অইল ইণ্ডিয়া একাদশক 3-2 গ'লৰ পৰিষ্কাৰ ব্যৱধানত পৰাজিত কৰি বিজয়ৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হ'ল। আৰু এই সুযোগতে মই মাইক্ৰ'ফোনটো আগবঢ়াই দিছোঁ মোৰ সহযোগী অপূৰ্ব ভট্ট ডাঙৰীয়ালে।
1: ধন্যবাদ জিতেন শৰ্মা। এখন আৰু এই সুযোগতে আমি এই কথা উল্লেখ কৰিব লাগিব যে চামতা আঞ্চলিক ক্ৰীড়া সংঘই অনুষ্ঠিত কৰা 46 সংখ্যক নৰুৰাম বৰ্মন ফুটবল প্ৰতিযোগিতা যথেষ্ট উত্তেজনাপূৰ্ণ খেল সামৰণি পৰিছে। আৰু শেষৰ প্ৰায় 30 ছেকেণ্ডমান বাকী থকা সময়ত অইল দলৰ খেলুৱৈসকলে, বিশেষকৈ ছাবষ্টিটিউট বেঞ্চত বহি থকা খেলুৱৈসকলে, খেলুৱৈ যিটো সুলভ মানসিকতা পৰিহাৰ কৰাটো পৰিলক্ষিত হ'ল। আৰু পৰিহাৰ কৰি তেওঁলোকে খেলৰ সহকাৰী ৰেফাৰীক তেওঁলোকে যিটো দুৰ্ব্যৱহাৰ কৰিবলৈ উদ্যত হ'ল, আৰু সেই উদ্যত হোৱা ঘটনা খেলখনৰ পৰিৱেশটো বিনষ্ট কৰিছে। আৰু এই সময়তে এইদৰে আমি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৱে আজিৰ খেলখন ইয়াৰ পৰা সুন্দৰভাৱে প্ৰচাৰ কৰিলে। আৰু আমি এই কথা উল্লেখ কৰিব লাগিব যে যথেষ্ট সংখ্যক গ্ৰাম্যাঞ্চলৰ দৰ্শকে আজিৰ খেলখনত অংশগ্ৰহণ কৰিছে, ৰাইজে খেল এখন সুন্দৰ খেল উপভোগ কৰিছিল। আৰু ঠিক শেষৰ 30 ছেকেণ্ডমান সময় থকাৰ মুহূৰ্ততে তেওঁলোকে অখেলুৱৈ সুলভ আচৰণ কৰিছে। আৰু খেলৰ ফলাফল নৰ্থ ইষ্ট ইউনাইটেড এফ চি দল 3 আৰু অইল ইণ্ডিয়া এফ চি দল 2। অৰ্থাৎ 2026 বৰ্ষৰ 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণি আমন্ত্ৰণমূলক সৰ্বভাৰতীয় ফুটবল প্ৰতিযোগিতাৰ সামৰণি পৰিল। আৰু

0: আমি মই আৰু মোৰ সতীৰ্থ সহযোগী ধাৰাভাষ্যকাৰ জিতেন শৰ্মাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ধাৰা বিৱৰণী পৰিচয় প্ৰচাৰৰ ক্ষেত্ৰত নেতৃত্ব প্ৰবাল শৰ্মা, সীমান্ত বাৰ্মা কাৰিকৰী বিভাগত বিজয় দাস, বিশ্বদীপ স্বৰ্গীয়াৰী, নিখিল শৰ্মা আৰু ৰঞ্জিত দৈমাৰী সহযোগত আমি এইবাৰ 2026 বৰ্ষৰ এই খেলখনি চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ ষ্টেডিয়ামৰ পৰা আমি মূল ষ্টেডিয়ামলৈ শ্ৰোতা মূল ষ্টুডিঅ'লৈ শ্ৰোতা দৰ্শক ৰাইজক উভতাই নিছোঁ। শুভৰাত্রি, আকৌ লগ পাম আন এখন খেলত।
1: ৪৬ সংখ্যক নৰুৰম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ অইল ইণ্ডিয়া একাদশ আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মাজত নলবাৰীৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত খেলৰ চলন্ত বিৱৰণী শুনিলে। বিৱৰণী দিলে জিতেন শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ গজলৰ অনুষ্ঠান। প্ৰথমে শ্ৰোতাসকললৈ আগবঢ়াইছো হৰিহৰণৰ কণ্ঠৰ গজল।

গাজলৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। সময় নিশা 10:30 বাজি গৈছে। এতিয়া সামৰিছো আজিৰ অনুষ্ঠান প্ৰচাৰ। কাইলৈৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:30 বজাত। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই মধুৰ কৃষ্ণ বৰঠাকুৰে বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।